নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 13 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 7 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 28 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 37 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত।

ইয়াৰ কাষৰে গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে দ্বিতীয় ৰুমত বনশ্ৰী হাজৰিকা আৰু সংগীতা দেৱী, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, নিখিল শৰ্মা, আনোৱাৰ আলী, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস, দ্বিতীয় ৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই দুৰ্লভ কাঠাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে তৃষ্ণা মহন্তৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, নলিনী মহন্ত আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, নিবাৰণ দাসৰ কণ্ঠ লোকগীত, ইজ্জত সিঙৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু শেষত মৈত্ৰী দাসৰ কণ্ঠৰ তুলসীদাস ৰচিত ভজন শুনিলে।

0: progress in healthcare over the past 12 years and is working toward the broader goal of universal health coverage, ensuring accessible, affordable and quality healthcare for every citizen. Speaking at the 9th edition of the Doctors' Day Conclave of a private media channel program, Ms. Patel highlighted Ayushman Bharat Pradhan Mantri Jan Arogya Yojana as one of the world's largest health assurance programs covering around 62 crore people and said it is helping families access treatment with financial protection. Delhi Chief Minister Rekha Gupta warned that coaching centres which fail to comply with mandatory safety norms will no longer be permitted to operate in Delhi. In a video message, Gupta said the Delhi government will soon introduce a robust regulatory law to ensure stricter oversight, greater accountability and enhance student safety. Maharashtra Chief Minister Devendra Fadnavis has ordered the formation of a special investigation team to be headed by Thane Joint Commissioner of Police Punjab Rao Ugle to investigate the Maharashtra Teacher Eligibility Test or TET paper leak case. The move comes after Bhiwandi Police foiled a major paper leak a day before the scheduled TET examination by arresting three alleged members of the racket. Following the incident, the Maharashtra State Council of Examination postponed today's TET examination. A revised date for the test will be announced later. The death toll in Venezuela's earthquakes has risen to 1,430. The latest figures were released as rescuers continued the search for survivors of the 1-2 punch of 7.2 and 7.5 magnitude earthquakes that devastated the South American nation on Wednesday. Families have reported at least 68,900 people missing. Goa's 14-year-old international master Ethan Vaz has become India's 96th chess grandmaster after securing his third and final grandmaster nom at the Sarajevo GM mixed tournament in Bosnia and Herzegovina. In the FIFA World Cup, England defeated Panama 2-0 in their Group L match at New Jersey Stadium in the United States this morning. Jude Bellingham and Harry Kane scored a goal each as England secured the top spot of Group L. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 4.5 মিটাৰ 730 কিলো হাৰ্টছ এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্টছ লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: পৰমেশ্বৰৰ ভজনাৰ বিষয়ে ক'বলৈ গৈ সাহিত্যিক কনকলাল বৰুৱাই লিখিছিল, পৰমেশ্বৰক ভজনা কৰিব খুজিলে অন্ধকাৰ, দাম্ভিকতা আদি অন্তৰৰ পৰা একেবাৰে যাব লাগে। নিজক তৃণতকৈও হীন যেন জ্ঞান কৰিব পাৰিলেহে পৰমেশ্বৰৰ ভজনা কৰিব পাৰি। অৰ্থাৎ বিনয় নহ'লে ভক্তি নহয়, আৰু অন্তৰত ভক্তি নহ'লে অকল নাম উচ্চাৰণৰ দ্বাৰাই কি ফল লাভ হ'ব? জগদীশ্বৰৰ ভৰিত বিনীত হৈ প্ৰাৰ্থনা কৰিব নোৱাৰিলে ব্ৰহ্মকৃপা লাভ নহয়। যি অহংকাৰী সি নিজৰ আৰাধনাকে নিজে কৰে, মই কেনে পণ্ডিত, কেনে বুদ্ধিমান, কেনে ধাৰ্মিক ইত্যাদি। তেনে মানুহে ভগৱানৰ আৰাধনা কেনেকৈ কৰিব? এতেকে দেখা গ'ল বিনয় আৱশ্যক, দ্বিতীয়তে আৱশ্যক সহিষ্ণুতা। বৃক্ষই সহিষ্ণুতাৰ সুন্দৰ শিক্ষা দিয়ে। ৰ'দ, বৰষুণ, ধুমুহা সকলোকে বৃক্ষই সহ্য কৰে, কিন্তু জীৱৰ হিত সাধন বৃক্ষই সদায় কৰি আহিছে। চৰাইবিলাকক বৃক্ষই আশ্ৰয় দিয়ে, ৰ'দত দুখ পোৱা প্ৰাণীক বৃক্ষই ছায়া দিয়ে। যি মানুহে বৃক্ষৰ ডাল কাটি লৈ যায় তাকো বৃক্ষই ছায়া নিদিয়াকৈ নাথাকে। বৃক্ষৰ কেনে সহিষ্ণুতা, ধৈৰ্য আৰু পৰোপকাৰিতা! বৃক্ষৰ একনিষ্ঠতাও অনুকৰণৰ যোগ্য। বৃক্ষই একে ঠাইতে শিপা মেলি তলৰ মাটি খামোচ মাৰি ধৰি অটলভাৱে থাকে। ঈশ্বৰৰ সাধনাটো সেই প্ৰকাৰ একনিষ্ঠভাৱে এক পৰমেশ্বৰৰ পাদপদ্মত চিত্ত নিবিষ্ট কৰিব লাগে। বিষয়ৰ নানা জঞ্জালে চিত্ত অস্থিৰ কৰিলে ঈশ্বৰ ভজন নহয়। ইয়াত সাধনাৰ আৱশ্যক, ধৈৰ্য সহিষ্ণুতা নহ'লে কোনো বিশেষ সাধনা নহয়। ঈশ্বৰৰ সাধনাটো এইবিলাক গুণ নহ'লে কেনেকৈ হ'ব? অন্য সাধনাতকৈতো ঈশ্বৰ সাধনা সহজ নহয়।

0: শ্লোকত কোৱা হৈছে, অমানিনা মানদেন, নিজে মান যশস্যাৰ বাবে হেঁপাহ নকৰিবা, কিন্তু আনক সন্মান কৰিবা। যি সদায় মান যশ আদিৰ বাবে চিন্তা কৰি থাকে, তাৰ ঈশ্বৰৰ প্ৰতি ভক্তি হোৱা অসম্ভৱ। লোকক দেখুৱাবলৈ বাহিৰে বিনীত ভাৱ আৰু দীনতা প্ৰকাশ কৰি অন্তৰত মান যশ ধন পদ গৌৰৱ আদিৰ নিমিত্তে চিন্তা কৰিলে ভয়ানক কপটতা হয়। তেনে কপট হৃদয়ত ভক্তিৰ বীজ কেতিয়াও অংকুৰিত নহয়। এতেকে বাহিৰাকৈ নহয়, অন্তৰত দীন হবা আৰু এনে অৱস্থা হলেহে আন প্ৰাণীকো একে ব্ৰহ্মৰ অংশ বুলি বিবেচনা কৰি সিহঁতক বাহ্যিকভাৱে নহয় অন্তৰৰ সৈতে সন্মান কৰিব পাৰিবা। চৈতন্যদেৱৰ এই মহা উপদেশ বাস্তৱিক অমূল্য।
1: আজিৰ মুকুতামালাৰ কথাখিনি

0: পাৰিবা। চৈতন্যদেৱৰ এই মহা উপদেশ বাস্তৱিক অমূল্য।
1: আজিৰ মুকুতামালাৰ কথাখিনি কনকলাল বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল।

আজি দিনৰ 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ পাছতেই মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।

0: अच्छा बच्चों, अभी एक कन्नड़ा गाना पूरा आप सीख लिए हैं। मेरा आशा है कि बहुत खुशी के साथ आप मित्रों से मिलकर इस गाना को अच्छी तरह सब जगह में आप गाना चाहिए। नमस्ते बच्चों।
1: नमस्ते मास्टर जी।
2: আজির সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি কন্নড়া ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানীৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ আদিল আহমেদৰ কণ্ঠৰ এটি গীত।

আজি দিনৰ 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ পাছতেই মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। মন কী বাতৰ অসমীয়া ভাষান্তৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত। নিশা 9:30 বজাত ফোন ইন কলপতৰো। সন্ধিয়া 6:10 বজাৰ কৃষি জগত অনুষ্ঠানত অসমত পশুধনৰ বৰ্ষাকালীন ৰোগৰ প্ৰতিষেধক ব্যৱস্থা, এই বিষয়ে আলোচ কৰিব ডক্টৰ নুৰুল ইছলাম, ডক্টৰ ৰাম কুমাৰ দাস আৰু মেলোডি পাটগিৰিয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত চাহ জনগোষ্ঠীৰ যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বিভিন্ন দিশ, এই বিষয়ে ডক্টৰ নিশান্ত কাশ্যপ ঘাটৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 10:00 সাধক সুন্দৰৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা, তেখেতৰ সৈতে কথা পাতিছে ইন্দ্ৰজিৎ দাসে। আজি শুনিবলৈ পাব প্ৰথম খণ্ড।

চাৰদ বজাৰ চেমনিয়াৰ চৰা অনুষ্ঠানত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বীৰশ্ৰী বৰগীত পৰিৱেশন কৰিব আয়ুষী ভাৰদ্বাজ, নৃত্যপ্ৰিয়া দাস, জ্যোতিবৰ্ণা শৰ্মা, গৌৰীকা তামুলী, ভাৰ্গৱী ভূঞা, কৃষ্ণমণি ৰাভা, প্ৰিয়াক্ষী মেচ, নাইচা শৰ্মা, ফৰিদা আহমেদ আৰু নিভা চলিহাই। বৰগীতটি শিকাইছে প্ৰশান্ত ৰাজখোৱাই। লগতে থাকিব জানো অহা শিতানত বছৰটোৰ মাহবোৰৰ নাম আৰু চেমনিয়াৰ গীত মাত। আত ধৰিব ৰুণামণি বৰাই। পুৱা 8:30 বজাৰ গীতিমালিকাত হীৰা দাস, জনাৰ্দন হাজোৱাৰী, মিত্ৰা ফুকন, চাৰু গোহাঁই আৰু অপৰাজিতা গগৈৰ কণ্ঠগীত শুনিবলৈ পাব। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান যোগদান আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। 7:00 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

7:30 বজাৰ নিদান অনুষ্ঠানত বৰ্ষাকালীন বাহকজনিত ৰোগ এই বিষয়ে ডাক্তৰ উমেশ ফাংচুৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 বজাৰ অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। পুৱা 9:45 বজাত একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 12:30 বজাৰ আয়ুৰ বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ প্ৰথম খণ্ড, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। 1:10 বজাত ধাৰাবাহিক নাট কামৰূপ কামাখ্যাৰ চতুৰ্থ খণ্ড, ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। 1:50 বজাত বৃন্দগান। বিয়লি 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত ৰূপম ভূঞাৰ কণ্ঠৰ আধুনিক গীত। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। 5:55 বজাত বৃন্দগান। সন্ধিয়া 6:40 বজাত প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠৰ বৰগীত। 7:00 বজাত ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ কথিকা অসমীয়া ভাষাৰ জতুৱা ৰূপ। সন্ধিয়া 7:20 বজাত অমৰ কুমাৰ দাস আৰু সংগীসকলে পৰিৱেশন কৰা নাম। 7:30 বজাত ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লীকাণ্ডৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 বজাৰ পূবালীৰ সুৰত অনিমা ৰাভা আৰু সংগীসকলে গোৱা ৰাভা গীত। 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান আৰু 9:00 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: ৭৯ বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ ৭৯ বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া ৬:৩০ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্কা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
2: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: আটলাস ফল, আটলাস ফলবিধ কাষ্ঠল, বৃক্ষ, গুল্ম আৰু আৰোহীৰ এটা গোত্ৰ। এই গোত্ৰৰ উদ্ভিদৰ পাত একান্তৰ আৰু সৰল, ফুল অধগৰ্ভ আৰু কোনো কোনো ক্ষেত্ৰত উভলিংগী আৰু কোনো কোনো ক্ষেত্ৰত ই একলিংগীও হয়। এই ফলবিধ বেৰী বা ফলিকল। ইয়াৰ কাণ্ড আৰু পাতত তৈলগ্ৰন্থি থাকে। এই গোত্ৰৰ মুঠ বৰ্গ হ'ল আশীটা আৰু জাতি হ'ল আঠবিধ। আটলাস গোত্ৰৰ উদ্ভিদ পৃথিৱীৰ ক্ৰান্তীয় অঞ্চলত পোৱা যায়। অৰ্থনৈতিক দিশৰ পৰা এই গোত্ৰ অতি মূল্যৱান, কাৰণ কেইবাবিধ উৎকৃষ্ট ফলবৃক্ষ এই গোত্ৰৰ অন্তৰ্ভুক্ত। আটলাসে ইহঁতৰ ভিতৰত প্ৰধান। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য আৰু দক্ষিণ ভাগত পোৱা পেপো এবিধ হালধীয়া, দীঘলীয়া আৰু বহুবীজযুক্ত সোৱাদ ফল। উত্তৰ ব্ৰাজিলত জন্মা বিৰিবা নামৰ আন এবিধ ফল তাৰ মানুহৰ অতি প্ৰিয়। আটলাসৰ বৰ্গ হ'ল এনোনা। এই বৰ্গৰ মুঠতে চাৰিবিধ ফল আছে। ইহঁতক একেলগে আটলাস জাতীয় ফল বুলিব পাৰি, যেনে আটলাস বা সীতাফল, চেৰিময়াৰ বা লক্ষ্মণ ফল, ৰামফল আৰু দেৱা ফল। গুণৰ ফালৰ পৰা আটলাস জাতীয় ফলৰ ভিতৰত আটলাসৰ পিছতেই চেৰিময়াৰ ফলবিধৰ স্থান। অন্ধ্ৰপ্ৰদেশত চেৰিময়াৰ বেছিকৈ হোৱা দেখা যায়। ইয়াৰ বীজৰ পৰা বা জৰা কলমৰ দ্বাৰা ইয়াৰ খেতি কৰা হয়। ইয়াৰ কলি আটলাসৰ কাণ্ডত জোৰা কলম হিচাপে লগাই দিলে যি গছৰ উৎপত্তি হয় তাত খুব বেছি ফল লাগে। এই ফলত 18.4% চেনি, 1.8% প্ৰটিন আৰু 0.1% চৰ্বি থাকে। আটলাসৰ আন এবিধ ফল হ'ল ৰামফল। ই এবিধ 6.8 মিটাৰ ওখ পৰ্ণপাতী বৃক্ষ। ইয়াৰ ফল হালধীয়া, ৰঙা আৰু কলিজাৰ আকৃতিৰ। এপ্ৰিল মে' মাহত এই ফল পূৰত হয়। ফলৰ ব্যাস প্ৰায় 6-10 চেণ্টিমিটাৰ। ইয়াত 12.5% গ্লুক'জ আৰু 2% প্ৰটিন থাকে। ৰামফলৰ বীজ আৰু পাতৰ কীটনাশক গুণ আছে। আটলাসৰ আনবিধ ফল দেৱা। ই এবিধ চিৰসেউজ বৃক্ষ। ইয়াৰ ফল কণীৰ আকৃতিৰ বা কলিজাৰ আকৃতিৰ। ফলৰ বাকলি খহটা আৰু দেখাত কঁঠালৰ বাকলিৰ দৰে। অসম আৰু ব্ৰহ্মদেশত এই ফল বনৰীয়া অৱস্থাত পোৱা যায়। অন্ধ্ৰপ্ৰদেশতো এই ফলবৃক্ষ ৰোৱা হয়। ইয়াৰ ফল একোটাৰ ওজন কেতিয়াবা 2 কিলোগ্ৰাম পৰ্যন্ত হয়। ফলৰ অন্তৰ্ভাগ বেছ ৰসাল আৰু বগা। দেৱা ফল সামান্য টেঙা। একোজোপা গছত 15-20টাকৈ ফল লাগে আৰু জুলাই আগষ্ট মাহত

পুৰত হয়। দেৱাফলৰ ৰসৰ পৰা এবিধ অতি সুন্দৰ পানীয় প্ৰস্তুত কৰা হয়। তদুপৰি ইয়াৰ পৰা ভাল জেলি তৈয়াৰ কৰিব পাৰি। ফলত চেনীৰ পৰিমাণ শতকৰা 11-14 ভাগ। আটলাছৰ আনবিধ ফল হৈছে এটেময়া। ই আটলাছ আৰু চেৰিময়াৰ মাজত এটা সংকৰ জাতি। ইয়াৰ ফল চেৰিময়াৰ দৰে আৰু আটলাছৰ দৰে উষ্ণ অঞ্চলতো ইয়াৰ শ্ৰীবৃদ্ধি হয়। আটলাছৰ এই চাৰিবিধ ফলৰ ভিতৰত দেৱাহে মাথোন অসমত পোৱা যায়। ভাৰতৰ প্ৰায় সকলো ঠাইতে আটলাছ ফল পোৱা যায়। বিশেষকৈ দাক্ষিণাত্যৰ বননিত এই ফলবৃক্ষ আপোনা আপুনি হোৱা দেখা যায়। অসমতো এই ফল হয় আৰু ইয়াৰ আদৰো আছে। এই গছ প্ৰায় 5-6 মিটাৰমান ওখ হয়। আটলাছ ফলৰ বৰণ হালধীয়া সেউজীয়া আৰু একেটা ফলৰ ব্যাস প্ৰায় 6-10 চেণ্টিমিটাৰ। ইয়াৰ ফল ৰসাল। মঙহাল অংশৰ বৰণ বগা অথবা মাখনৰ দৰে। একোজোপা গছত 60-80টামান ফল লগা দেখা যায়। আটলাছৰ খোৱা অংশৰ ৰাসায়নিক গঠন এনেধৰণৰ। পানী থাকে 73.5%, কাৰ্বহাইড্ৰেট থাকে 23.9%, প্ৰটিন থাকে 1.6%, চৰ্বি থাকে 0.3%, কেলছিয়াম থাকে 0.02%, ফছফৰাছ থাকে 0.04%, আৰু আইৰণ প্ৰতি 100 গ্ৰামত 1 মিলিগ্ৰাম আৰু কেলৰিৰ মান 105-100। আটলাছৰ পৰা এনকৰিন নামৰ এবিধ সুৰা প্ৰস্তুত কৰা হয়। ইয়াৰ কীটনাশক ক্ষমতা আছে। এনোনেইন নামৰ পদাৰ্থ থকা কাৰণে ইয়াৰ পাত বা কোমলীয়া ডাল তিতা লাগে, গতিকে গৰু ছাগলীয়ে নাখায়। আটলাছৰ শুকান গুটিৰ পৰা শতকৰা 30% তেল পোৱা যায়। এই তেলৰো কীটনাশক ক্ষমতা আছে। উয়ে আটলাছ কাঠ নাখায়, গতিকে ভাৰতৰ কোনো কোনো ঠাইত এই কাঠ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰা হয়।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ

নিগম লিমিটেডত খালী হোৱা এশটা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আজি ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ সৈতে বৈঠকত মিলিত হ'ব। বিগত 12 বছৰ ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পাটেলে প্ৰকাশ কৰিছে। ভেনেজুৱেলাৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 1430লৈ বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত গ্ৰুপ এলৰ 2খন খেলত ইংলেণ্ডে পানামাক আৰু ক্ৰোৱেছিয়াই ঘানাক

0: আৰু ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ত প্ৰাথমিক স্বাস্থ্যসেৱা অধিক শক্তিশালী হৈছে। তেওঁ কয় যে মধুমেহ, উচ্চ ৰক্তচাপ, কৰ্কট আদি ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা উচ্চ হাৰত বৃদ্ধি পাই থকাটো গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। অৱশ্যে এই ৰোগসমূহৰ সময়মতে চিনাক্তকৰণ আৰু চিকিৎসা প্ৰদানৰ জৰিয়তে মানসিক আৰু অৰ্থনৈতিক চাপ কিছু পৰিমাণে হলেও হ্ৰাস পাইছে বুলি তেওঁ মন্তব্য কৰে।
1: Today we have a new national health policy in place. It brings a transformative shift from sick care to wellness and a shift from curative health care to comprehensive health care where prevention remains at the heart of our approach. There are several schemes that Government of India has rolled out in these 12 years and one of the most transformative one is our flagship initiative of Ayushman Bharat Pradhan Mantri Jan Arogya Yojana. It's lauded as the world's biggest health assurance program which brings in its ambit as many
0: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কাইলৈ নতুন দিল্লীত স্বাস্থ্যখণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীনাড্ডাই কাইলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰথি চাটবোট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ ষোড়শ সমাৰোহত অধ্যক্ষতা কৰিব। এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীসকল, সাংসদসকল, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 1430লৈ বৃদ্ধি পাইছে। যোৱা বুধবাৰে ৰিক্টাৰ স্কেলত 7.2 আৰু 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ পাছত দক্ষিণ আমেৰিকাৰ দেশখনত উদ্ধাৰৰ সাহায্য অভিযান অব্যাহত ৰখা হৈছে। এতিয়াও প্ৰায় 68,900 লোক সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে। ইউক্ৰেইনে ৰাছিয়াৰ ভলগোগ্ৰেড চহৰৰ এটা গুৰুত্বপূৰ্ণ ঔদ্যোগিক প্ৰতিষ্ঠানত আক্ৰমণ চলোৱা বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে সদৰি কৰিছে। ইপিনে ৰাছিয়াই চলোৱা ড্ৰোন আক্ৰমণত ইউক্ৰেইনৰ উত্তৰ পূব ছামি অঞ্চলত এজন লোক নিহত হৈছে। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে যে ইউক্ৰেইনৰ মিছাইল আক্ৰমণত ভলগোগ্ৰেডৰ টাইটান বেৰিকাডি প্ৰতিষ্ঠানটোৰ ক্ষতিসাধন হৈছে। এই প্ৰতিষ্ঠানটো বৰশিলৈ আৰু বিশেষ সামৰিক সঁজুলি নিৰ্মাণৰ এটি প্ৰধান কেন্দ্ৰ হিচাপে পৰিচিত। ভলগোগ্ৰেডৰ স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি আক্ৰমণৰ ফলত 10 লোক আহত হৈছে। ইপিনে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে এই আক্ৰমণে ৰাছিয়াৰ প্ৰায় 12 অঞ্চলৰ লগতে অধিকৃত ক্ৰিমিয়া আৰু ইয়াৰ নিকটৱৰ্তী জলভাগক লক্ষ্য কৰি লৈছিল। মন্ত্ৰালয়ৰ দাবী যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে ইউক্ৰেইনৰ 660টা ড্ৰোন আকাশতে প্ৰতিহত কৰিবলৈ সমৰ্থ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ব্যক্তিগত টুৰ অপাৰেটৰৰ সহায়ত কৈলাশ মানসৰোবৰ যাত্ৰাত যোৱা ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ বাবে বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি চীনৰ পৰা ভিছা আৰু প্ৰয়োজনীয় প্ৰৱেশৰ অনুমতি অবিহনে কৈলাশ মানসৰোবৰ যাত্ৰালৈ যোৱাৰ সময়ত নেপালত আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলৰ পৰা সহায় আৰু সাহায্যৰ বাবে মন্ত্ৰালয়ে ভালেসংখ্যক অনুৰোধ লাভ কৰিছে। মন্ত্ৰালয়ে কৈছে যে সম্পূৰ্ণ যাত্ৰাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ নথি লাভ নকৰা পৰ্যন্ত ভাৰতৰ পৰা যাত্ৰা আৰম্ভ নকৰিবলৈ সকলো নাগৰিককে নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে টুৰ অপাৰেটৰসকল পঞ্জীয়নভুক্ত আৰু স্বীকৃতিপ্ৰাপ্ত হয় নে নহয় তাক নিশ্চিত কৰিবলৈকো তীৰ্থযাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে কৈলাশ মানসৰোবৰলৈ যোৱা প্ৰায় 52 ভাৰতীয় নাগৰিক বৰ্তমান নেপালৰ কাঠমাণ্ডুত আবদ্ধ হৈ আছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱতি নিশা আমেৰিকাৰ নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ডে পানামাক 2-0 গ'লত পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জুড বেলিংহাম আৰু হেৰি কেনে এটাকৈ গ'ল দিয়ে। এই জয়ৰ সুবাদত দলটো গ্ৰুপ এলৰ শীৰ্ষত স্থান লাভ কৰিছে। ইপিনে গ্ৰুপ এলৰ আন এখন খেলত ক্ৰোৱেছিয়াই ঘানাক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ এলত ক্ৰোৱেছিয়া সম্প্ৰতি দ্বিতীয় আৰু ঘানা তৃতীয় স্থানত আছে। আমাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আজি ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনেৰ সৈতে বৈঠকত মিলিত হ'ব। বিগত 12 বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে প্ৰকাশ কৰিছে। ভেনেজুৱেলাৰ বিতংগী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 1430লৈ বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত গ্ৰুপ এলৰ দুখন খেলত ইংলেণ্ডে পানামাক আৰু ক্ৰোৱেছিয়াই ঘানাক পৰাস্ত কৰিছে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভঁৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 13 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 28 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ চতুৰ্দশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:37:08 আৰু আজি সূৰ্যাস্ত সময় বেলি 6:15:19।

নাবিক নিপুণ হলে সামুদ্ৰিক বতাহ আৰু ঢৌবোৰেও তেখেতক সহায় কৰে, কথাষাৰ কৈছিল গিবনে। ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ জনক বুলি কোৱা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিম্হা ৰাওক। পি ভি নৰসিম্হা ৰাওৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙেও তেখেতৰ অৰ্থনৈতিক সংস্কাৰ নীতিসমূহক আগবঢ়াই নিছিল। 1991 চনত ভাগি পৰা অৰ্থনীতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ নীতিসমূহৰ আধাৰত ভাৰতীয় দৃষ্টিভংগীৰ পৰা গ্ৰহণ কৰি দেশৰ এক ঐতিহাসিক অৰ্থনৈতিক সংস্কাৰৰ বাবে মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিছিল। ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালামৰ মতে ৰাও এজন দেশপ্ৰেমিক ৰাজনেতা যিয়ে দেশৰ স্বাৰ্থ যিকোনো ৰাজনৈতিক তন্ত্ৰতকৈ উদ্ধত বুলি ভাবিছিল। কালামে কৈছিল যে ৰাওৱে 1994 চনতে তেখেতক পাৰমাণৱিক পৰীক্ষাৰ বাবে সাজু হবলৈ কৈছিল যদিও 1994 চনৰ সাধাৰণ নিৰ্বাচনত চৰকাৰ সলনি হোৱা হেতুকে তেতিয়া কৰিব পৰা নগ'ল যদিও পৰৱৰ্তী সময়ত অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনত এই কাৰ্য কৰা হল। ৰাওৰ সময়তে কংগ্ৰেছৰ বিকল্প হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ উত্থান ঘটে। ব্যক্তিগতভাৱেও পি ভি নৰসিম্হা ৰাও সাহিত্য কম্পিউটাৰ ছফ্টৱেৰকে আদি কৰি বিভিন্ন বিষয়ত জিজ্ঞাসু আছিল। তেখেতে সৰ্বমুঠ 17টা ভাষা ক'ব পাৰিছিল। 1991 চনৰ পৰা 1994 চনলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰধানমন্ত্ৰী পদৰ পূৰ্বে তেখেতে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু পাছলৈ কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ পৰ্টফলিঅসমূহ গ্ৰহণ কৰিছিল, সেইসমূহৰ ভিতৰত যেনে প্ৰতিৰক্ষা, গৃহ পৰিক্ৰমা আৰু বৈদেশিক পৰিক্ৰমা। পি ভি নৰসিম্হা ৰাওক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল 2024 চনৰ 9 ফেব্ৰুৱাৰীত। 1921 চনৰ 28 জুনত বৰ্তমানৰ তেলেংগানা, তেতিয়াৰ হায়দৰাবাদ ৰাজ্যৰ অংশ, ৱাৰাংগল জিলাৰ নৰসম্মাপেট মণ্ডলৰ লংকেপল্লী গাঁৱত তেলেগু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ সীতাৰামা ৰাও আৰু মাতৃ ৰুক্মাবাই কৃষিজীৱী পৰিয়ালৰ আছিল। ভাৰতীয় যুৱ বিজ্ঞানী আছিল কমলা চাহানী। 1949 চনত বৈজ্ঞানিক শৃংখলাৰ পি এইচ ডি অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল। বাংগালুৰুত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত তেখেতৰ এই স্বীকৃতিয়ে ইতিহাসত প্ৰথমবাৰলৈ এনে প্ৰতিষ্ঠানত মহিলাৰ অংশগ্ৰহণৰ বাবে পথ মুকলি কৰিছিল। তেখেতৰ গৱেষণাৰ বিষয় আছিল ভিটামিনৰ প্ৰভাৱ তথা ভাৰতীয় দৰিদ্ৰ জনসাধাৰণৰ দ্বাৰা উৎপাদিত বিভিন্ন খাদ্যজাত যেনে বিভিন্ন মাহ, ধান আদিৰ পৌষ্টিক মূল্যায়ন। তালগছৰ পৰা নিষ্কাশিত নীৰৰ পৌষ্টিক মূল্যায়নৰ ওপৰত তেখেতে কৰা গৱেষণা তৃতীয় ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ অনুপ্ৰেৰণাৰ ফল আছিল। 1912 চনত মধ্যপ্ৰদেশৰ ইন্দোৰত কমলা চাহানীৰ জন্ম হয়। তেখেতৰ দেউতাক নাৰায়ণ ভাগৱত আৰু খুৰাক মাৰ্ধিন্দু ভাগৱত টাটা ইনষ্টিটিউট অব ছায়েন্সৰ ৰসায়নবিদ আৰু প্ৰাক্তন ছাত্ৰ আছিল। কমলাই পাৰিবাৰিক ঐতিহ্য অনুসৰণ কৰি 1933 চনত বোম্বে বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান প্ৰধান বিষয় আৰু পদাৰ্থ বিজ্ঞান সাধাৰণ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেখেতে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ গৱেষণাৰ বাবে আবেদন কৰে যদিও সেই সময়ত গৱেষণাৰ বাবে নাৰী উপযুক্ত নহয় বুলি তেখেতৰ আবেদন সেই সময়ৰ সঞ্চালক তথা নোবেল বঁটা বিজয়ী অধ্যাপক চি ভি ৰমনৰ দ্বাৰা অগ্ৰাহ্য হয়। এই অগ্ৰাহ্যতাৰ প্ৰতিবাদত কমলাই অধ্যাপক

অভিরমণৰ কাৰ্যালয়ৰ বাহিৰত সত্যাগ্ৰহ আন্দোলন কৰে আৰু ইয়াৰ ফলত অধ্যাপকে তেখেতক কিছু চৰ্তৰ পৰিপ্ৰেক্ষিতত গৱেষণাৰ বাবে অনুমতি দিবলৈ বাধ্য হয়। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত কমলাৰ গৱেষণাৰ পৰামৰ্শক আছিল শ্ৰীনিবাসাই। তেখেতৰ তত্বাৱধানত কমলাই গাখীৰ, মাহ তথা চূণত থকা প্ৰটিন সম্পৰ্কে গৱেষণা কৰিছিল। তেখেতৰ গৱেষণাৰ বিষয়ে আৰু গৱেষণাৰ প্ৰতি উৎসৰ্গা দেখি অধ্যাপক ৰমণে 1936 চনত কমলা চাহানীয়ে MSc ডিগ্ৰী সম্পন্ন কৰাৰ এবছৰৰ পিছতে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নাৰীৰ অংশগ্ৰহণৰ সম্পূৰ্ণ অনুমতি প্ৰদান কৰে। কমলা চাহানীৰ মৃত্যু হৈছিল 1998 চনৰ 28 জুনত। প্ৰায়োগিক পৰিসংখ্যাবিদ আৰু বিজ্ঞানী আছিল প্ৰশান্ত চন্দ্ৰ ভালনাভিছ। তেখেত ভাৰতৰ প্ৰথম পৰিকল্পনা আয়োগৰ সদস্য আছিল। ভাৰতীয় পৰিসংখ্যা বিজ্ঞানৰ প্ৰতিষ্ঠাপক আৰু বৃহদাকাৰৰ সমীক্ষাৰ বাটকটীয়া প্ৰশান্ত চন্দ্ৰ ভালনাভিছৰ জন্মদিনটো 29 জুনত ভাৰতত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে উদযাপন কৰা হয়। ভালনাভিছৰ জন্ম হৈছিল 1893 চনৰ 29 জুনত কলিকতাত। 1912 চনত ভালনাভিছে পদাৰ্থ বিজ্ঞানত সন্মানসহ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। 1913 চনত ইংলেণ্ডলৈ ৰাওনা হয় আৰু লণ্ডন বিশ্ববিদ্যালয়ত যোগদান কৰে। তেখেতে গাণিতিক প্ৰতিভাশালী শ্ৰীনিবাস ৰামানুজনৰ সৈতে কেম্ব্ৰিজত থকা সময়খিনিতে মত বিনিময় কৰিছিল। তেখেতে বতৰ বিজ্ঞান আৰু নৃতত্বৰ সমস্যাৰ বাবে পৰিসংখ্যাৰ উপযোগিতা আৱিষ্কাৰ কৰিছিল। ভাৰতলৈ উভতি অহাৰ যাত্ৰাত এই সমস্যাসমূহৰ ওপৰত তেখেতে কাম কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰশান্ত চন্দ্ৰ ভালনাভিছৰ মৃত্যু হৈছিল 1972 চনৰ 28 জুনত। ভাৰতীয় স্বাধীনতা আন্দোলনৰ দূৰদৰ্শী দানবীৰ নেতা আছিল শিৱপ্ৰসাদ গুপ্ত। অতি ধনী উদ্যোগপতি আৰু জমিদাৰ পৰিয়ালৰ আছিল যদিও তেখেতে স্বাধীনতা সংগ্ৰামত বিভিন্ন আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ, সহায় আৰু আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। তেখেত মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, মদন মোহন মালব্য আৰু আন সকলো জাতীয়তাবাদী নেতাৰ ঘনিষ্ঠ সহযোগী তথা বন্ধু আছিল। বাৰাণসীত তেখেতে কাশী বিদ্যাপীঠ নামেৰে এখন ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু ভাৰত মাতা মন্দিৰ নামেৰে এটা ৰাষ্ট্ৰীয় ঐতিহ্যৰ স্মৃতিসৌধ, শিৱপ্ৰসাদ গুপ্ত চিকিৎসালয় নামেৰে বাৰাণসীত অসামৰিক চিকিৎসালয়ৰ লগতে দৈনিক হিন্দী কাকত আজ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ বাহিৰেও তেখেতে বহুতো প্ৰকল্প আৰু জনহিতকৰ কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল। তেখেতে থলুৱাভাৱে নিৰ্মিত খাদী কাপোৰৰ উৎপাদন আৰু বিক্ৰীৰ বাবে আকবৰপুৰত ভাৰতৰ প্ৰথমখন গান্ধী আশ্ৰম স্থাপন কৰিবলৈ 150 একৰ মাটি প্ৰদান কৰিছিল। হিন্দী দৈনিক কাকত আজ গুপ্তই ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সুবিধাৰ স্বাৰ্থত 1920 চনতে আৰম্ভ কৰিছিল। গুপ্তই বহু বছৰ ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পঢ়া শুনা এৰি ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰা যুৱক যুৱতীসকলক সুযোগ দিবলৈ তেখেতে বাৰাণসীত মহাত্মা গান্ধী কাশী বিদ্যাপীঠ প্ৰতিষ্ঠা কৰিছিল। গান্ধীজীয়ে গুপ্তক ৰাষ্ট্ৰৰত্ন উপাধি প্ৰদান কৰিছিল। শিৱপ্ৰসাদ গুপ্তৰ জন্ম হৈছিল 1883 চনৰ 28 জুনত। জিন জেক ৰুছো এগৰাকী জেনেভান দাৰ্শনিক, লেখক আৰু সুৰকাৰ আছিল। তেখেতৰ ৰাজনৈতিক দৰ্শনে সমগ্ৰ ইউৰোপৰ আৰোপ্ৰাপ্তিৰ যুগৰ বিস্তাৰ প্ৰভাৱ পেলাইছিল আৰু ফৰাচী বিপ্লৱৰ প্ৰেক্ষাপটত আধুনিক ৰাজনৈতিক অৰ্থনৈতিক চিন্তাৰ প্ৰসাৰে ভূমিকা ৰাখিছিল। ব্যক্তিগত সম্পত্তিয়ে বৈষম্যৰ উৎস বুলি যুক্তি দিয়া ৰুছোৰ ডিছকোৰ্চ অন ইন ইকুৱেলিটি আৰু বৈধ ৰাজনৈতিক ব্যৱস্থাৰ ভিত্তি ৰূপৰেখা দাঙি ধৰা দ্য ছ'চিয়েল কণ্টেণ্ট আধুনিক ৰাজনৈতিক আৰু সামাজিক চিন্তাধাৰাৰ মূল শিলাস্তম্ভ। ৰুছোৰ আত্মজীৱনীমূলক লেখাসমূহ মৰণোত্তৰভাৱে প্ৰকাশিত হৈছিল আৰু ইয়ে আধুনিক আত্মজীৱনীৰ সূচনা কৰিছিল। ৰুছোৰ জন্ম হৈছিল 1712 চনৰ 28 জুনত জেনেভাত। ইতিহাসৰ বিস্তাৰত গুৰুত্ব বিচাৰিলে পাওঁ ছাৰ্জন হেনৰি খাৰে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল 1922 চনত। 2011 চনত জাপানত হোৱা ভূমিকম্পত প্ৰায় 15,500 জন লোকৰ মৃত্যু হৈছিল। আমেৰিকান পুঁজিপতি আৰু বিনিয়োগকাৰী এলন মাস্কৰ জন্ম হৈছিল 1971 চনত। ইটালীৰ সাহিত্যিক লুই পিৰাণ্ডোলোৰ জন্ম হৈছিল 1867 চনত। জিলাৰ ঐতিহ্যত আজি কবলৈ লৈছো মাজুলীৰ আউনীআটী সত্ৰ সম্পৰ্কে। আউনীআটী সত্ৰ হৈছে অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত 1575 শকত ইংৰাজীৰ 1653 চনত এই সত্ৰখন নিৰ্মাণ কৰাইছিল। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জন দেৱ। 1600 শতিকাত আহোমৰ শাসনত হিন্দু ধৰ্মতকৈ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ বাঢ়ি আহে। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ শ্ৰী শ্ৰী নিৰঞ্জন দেৱৰ দ্বাৰা বৈষ্ণৱ ধৰ্মত দীক্ষিত হোৱাৰ পাছত জয়ধ্বজ সিংহৰ নাম লৈছিল। মহাপুৰুষীয় ধৰ্ম গ্ৰহণ কৰা জয়ধ্বজ সিংহই আছিল প্ৰথমজন স্বৰ্গদেউ। আউনী পাণৰ এটি আঁকি কাটি স্থাপন কৰাৰ বাবে সত্ৰখনৰ নাম আউনীআটী হয়। আহোম ৰজাৰ চকুত অসমৰ সকলো সত্ৰৰ মাজত আউনীআটী সত্ৰৰ স্থান আছিল সৰ্বোচ্চ। বাহাদুৰ গাঁওবুঢ়াই এই সত্ৰক হাতী দাঁতৰ পাতি দান কৰিছিল। শিষ্য নহলেও বাহাদুৰ গাঁওবুঢ়াৰ বংশৰ লগত সত্ৰখনৰ প্ৰাচীন সম্পৰ্ক আছে। সত্ৰৰ মণিকূটত ভগৱান শ্ৰীকৃষ্ণৰ গোবিন্দ নামৰ মূৰ্তি প্ৰতিষ্ঠা কৰা আছে। ইয়াক প্ৰথমে পুৰী উৰিষ্যাৰ

0: জগন্নাথ ক্ষেত্ৰৰ পৰা আনি বৈদিক প্ৰথাৰে স্থাপন কৰা হৈছিল। মূল মূৰ্তিৰ বাহিৰেও ইয়াত আন এটি বিগ্ৰহো আছে। সত্ৰ নামঘৰত গোবিন্দৰ প্ৰতি ভক্তিভাৱেৰে বৈষ্ণৱসকলৰ দ্বাৰা সত্ৰীয়া নৃত্য পৰিৱেশন কৰা হয়। সত্ৰত নিয়মীয়াকৈ ভাগৱত শ্ৰৱণ কীৰ্তন আৰু নাম প্ৰসংগ কৰা হয়। সত্ৰৰ মূল কীৰ্তনভাগ 350 বছৰ ধৰি পুৱাৰ পৰা গধূলিলৈকে অনুষ্ঠিত হৈ আহিছে। আউনীতি সত্ৰত মুঠ উদাসীন ভকতৰ সংখ্যা প্ৰায় 550 গৰাকী। সত্ৰখনৰ গঠন ঘূৰণীয়া আকৃতিৰ। কাষে কাষে ভকতৰ বহাসমূহ আছে। মাজত নামঘৰ আৰু মণিকূট আছে। সত্ৰাধিকাৰ নামঘৰৰ কাষৰে এটি গৃহত থাকে। ডেকা সত্ৰাধিকাৰ উত্তৰ হাতীৰ সোঁমাজত থাকে আৰু গোবিন্দপুৰীয়া সত্ৰাধিকাৰজন পূব হাতীৰ সোঁমাজত থাকে। ভক্তসকল সত্ৰৰ চাৰিহাতীত নিজৰ নিজৰ বহাত থাকে। সত্ৰখনিত নামঘৰ, মণিকূট, গুৰুগৃহ, ভকতৰ চাৰিহাতী, ধনভঁৰাল, চাউল ভঁৰাল, কৰাপাতৰ উপৰিও নিজা বৈশিষ্ট্য সম্পন্ন কেইবাটাও অংশ আছে। সেইসমূহৰ ভিতৰত ৰাঙলীচৰা, পুথিভঁৰাল, যাদুঘৰ, আলহীঘৰ, সংস্কৃত টোল, ছপাশাল, মুকলি ৰংগমঞ্চ প্ৰধান। আউনীতি সত্ৰ অসমৰ শংকৰী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। নিয়মীয়া ধৰ্মীয় কাম কাজৰ উপৰিও উল্লেখযোগ্য দিন যেনে পালনাম, ৰাসলীলা, জন্মাষ্টমী, ফাকুৱা, বহাগ বিহু, কাতি বিহু আদিত শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিভাৱেৰে বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। আউনীতি সত্ৰৰ সত্ৰীয়া পৰিৱেশনাসমূহৰ ভিতৰত বিভিন্ন নাম প্ৰসংগ, নৃত্য আৰু পৌৰাণিক ভাৰতীয় কাব্যপুৰাণ, বেদ, ৰামায়ণ, মহাভাৰত আদিৰ আধাৰত কৰা ভাওনা অন্যতম। সত্ৰত পৰিৱেশিত মুখ্য নৃত্যশৈলীসমূহ হৈছে নতুৱা, অপ্সৰা, সূত্ৰধাৰ, ওজাপালি, শালী, কৃষ্ণগোপীৰ নৃত্য, মাটি আখৰা, গায়ন বায়ন ইত্যাদি। মাজুলীত অৱস্থিত মূল সত্ৰখনৰ উপৰিও অসমৰ বিভিন্ন ঠাইত আউনীতি সত্ৰৰ 12টা শাখা আছে। এইসমূহৰ ভিতৰত মুখ্য শাখা হৈছে উত্তৰ গুৱাহাটীত অৱস্থিত সত্ৰখন। 1915 চনত সত্ৰাধিকাৰ কমলচন্দ্ৰ দেৱগোস্বামীয়ে অষ্টকান্ত দেৱালয়ৰ পৰা 7 বিঘা মাটি লৈ এই সত্ৰখন নিৰ্মাণ কৰিছিল। 1959 চনত সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীয়ে এইখন পুনৰ নিৰ্মাণ কৰোৱায়। আউনীতি সত্ৰৰ যোৰহাট কলিয়াপানী শাখা 2003 চনত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে নিৰ্মাণ কৰাইছিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। এতিয়াৰ পৰা ডিজিলকাৰৰ জৰিয়তে পৰীক্ষা হ'ব APSCৰ প্ৰাৰ্থীৰ তথ্য। প্ৰমাণপত্ৰৰ জালিয়াতি, ভুল পৰিচয় পত্ৰ ব্যৱহাৰৰ আশংকা দূৰ হোৱাৰ আশা মুখ্যমন্ত্ৰীৰ। ৰাজ্য চৰকাৰে গঠন কৰিছে উচ্চ ক্ষমতা সম্পন্ন সমিতি। গ্ৰীষ্ম বন্ধতে হ'ব শিক্ষকৰ বদলি প্ৰক্ৰিয়া। 11 ফেব্ৰুৱাৰীত আৰম্ভ হোৱা আবেদনৰ সময়সীমা 30 জুন, 15 জুলাইত হ'ব তালিকা। IPS প্ৰশান্ত কুমাৰ দত্তৰ 53 কোটিৰ সম্পত্তি জব্দ। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ। মুম্বাইত থকা বিলাসী ফ্লেট, গুৱাহাটীৰ 4খন হোটেলো জব্দ ইডিৰ। ভূবিজ্ঞানীৰ শংকা, বিপদজনক শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাটকে ধৰি 7খন জিলা। খাৰুৱা তেলৰ নিষ্কাশন এটা বৰ ভূমিকম্পতে নিশ্চিহ্ন হ'ব পাৰে উজনি অসমৰ 1কেইখন জিলা। 5 জুলাইৰ পৰা গুৱাহাটীত 13খন উদ্যানৰ প্ৰৱেশ মাচুল বৃদ্ধি, 20 টকাৰ পৰা আৰম্ভ কৰি 250 টকা পৰ্যন্ত। তিনিচুকীয়াত ভয়ংকৰ কুটাঘাটৰ পৰিকল্পনা ব্যৰ্থ। বৃহৎ অস্ত্ৰ ভাণ্ডাৰসহ 2 আলফা কৰায়ত্ত। জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ব্যক্ত কৰিলে কৌশলী বিহুৰচি লাভ কৰা সফলতা। পুষবেকক লৈ উত্তপ্ত শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্ত। অবৈধ বিদেশীক ঘূৰাই লোৱাৰ অস্বীকাৰ। দা লাঠি লৈ সীমান্ত সুৰক্ষা বাহিনীক আক্ৰমণৰ চেষ্টা, একাংশ বাংলাদেশী গঁয়াৰ। মাৰ্ঘেৰিটাত বিপন্ন ধনেশ পক্ষী নিধন, জীৱশ্ৰেষ্ঠ জঘন্য কাৰ্য, ধৃত 3টা দুষ্কৃতিকাৰী। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে জনালে গহপুৰ নুমলীগড় সুৰংগই 6 ঘণ্টাৰ যাত্ৰাৰ সময় হৈ পৰিব 20 মিনিট। ৰাষ্ট্ৰীয় সুৰক্ষাৰ যুগান্তকাৰী পদক্ষেপ, দেশৰ ভিতৰত প্ৰথম, বিশ্বৰ দ্বিতীয় প্ৰকল্পত বিনিয়োগ হ'ব 18,662 কোটি টকা। ইউনিফৰ্ম বিতৰ্কক লৈ শিক্ষামন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মত কমাই দিব নোৱাৰে পলিষ্টাৰ, পুঁজিৰ জোৰামৰাটো বিশ্ববিদ্যালয়, স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ নিজৰ দায়িত্ব। মেঘালয়ৰ অন্ধকাৰ গুহাত আৱিষ্কৃত 2টা ক্ষুদ্ৰ শামুকৰ প্ৰজাতি। চামতাৰ কামৰূপ কলেজৰ অধ্যাপকৰ সাফল্য, বিশ্ববিখ্যাত।

ইউরোপিয়ান জার্নাল অফ টেকনোলজিত প্রকাশ গবেষণা। আজাৰ পলাশবাৰীত হেজাৰৰো অধিক বিঘা ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে। বিশিষ্ট লেখক প্ৰাক্তন অধ্যক্ষ তাৰিণীকান্ত ৰয়ৰ বিয়োগ। বিশিষ্ট শিক্ষাবিদ কটনৰ অৱসৰী অধ্যাপক ৰবীন গোস্বামীৰ পৰলোকপ্ৰাপ্তি। আয়ুষৰ অভাৱত চিকিৎসকৰ দুৰ্ব্যৱহাৰৰ অভিযোগ। জি এম চি এইচত জালুকবাৰীৰ যুৱকক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। বন মন্ত্ৰীৰ পৰ্যালোচনা বৈঠকৰ পিছতে বিস্ফোৰক তথ্য পোহৰলৈ। ব্ৰহ্মদ্বীপক লৈ বন বিভাগত বৃহৎ কেলেংকাৰী। ভিক্টোৰিয়ান বটানিকেল গাৰ্ডেনত বিশ্বৰ বয়োজ্যেষ্ঠ প্ৰাণী জনাথনক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মৃত্যুপুঞ্জকত ভেনিজুৱেলাত বৰ ভূমিকম্পত মৃত্যু 1680গৰাকী, নিখোজ 51,000, উদ্ধাৰ অভিযানৰ মাজতে পুনৰ অনুভূত 4.9 প্ৰাবল্যৰ কম্পন। স্পেইনত শতাধিকৰ মৃত্যু। ফ্ৰান্সৰ স্বাস্থ্যখণ্ডই হাই এলাৰ্ট জাৰি কৰিছে। ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিছে ইউৰোপ। শান্তি চুক্তিৰ স্থায়িত্বক লৈ অনিশ্চয়তা। পুনৰ আমেৰিকা ইৰাণ আক্ৰমণৰ প্ৰত্যাক্ৰমণ। ৰাম মন্দিৰত 80 লাখ চুৰি টকা উদ্ধাৰ। আৰক্ষীৰ জিম্মাত কেইবাগৰাকীও অভিযুক্ত। খেলৰ পৃষ্ঠাত গ্ৰুপত চেম্পিয়ন স্পেইন, উৰুগুৱে ছৌদি আৰৱৰ বিদায়, কেপ ভাৰ্ডেৰ ইতিহাস। অভিযান সমাপ্ত নিউজিলেণ্ডৰ 5 গ'লেৰে নকআউটত বেলজিয়াম। দ্বিতীয় শাৰীৰ দল নম্বৰ পৰিণতি ভুগিলে নৰৱে, ইৰাকৰ বিদায়, অপ্ৰতিৰোধ হৈ আছে ফ্ৰান্স। 3খন মেচতে ড্ৰ, এই পৰ্যন্ত অপৰাজয়, নকআউটৰ আশাত বন্দী ইৰাণ। নকআউটত 28টা দলৰ প্ৰৱেশ, 4টা স্থানৰ অপেক্ষাত 7খন দেশ। প্ৰশ্ৰোতা, আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে, সিমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ উমেশ ভাংচ ডাঙৰীয়াক। আপোনাক স্বাগতম জনাইছোঁ ষ্টুডিঅ'লৈ। আমি শ্ৰোতাক ডেংগু, চিকুনগুনিয়া, তাৰোপৰি জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগ এইকেইটা বিষয়ে থূলমূলকৈ জনাব খুজিছোঁ।
1: মই আচলতে ভেক্টৰ বৰ্ণ ডিজিজৰ কথা মই আজি ক'বলৈ বিচাৰিছোঁ। ভেক্টৰ বৰ্ণ ডিজিজ প্ৰায় মে' মাহৰ পৰা ছেপ্টেম্বৰ অক্টোবৰ মাহলৈ এই ভেক্টৰ বৰ্ণ ডিজিজ
0: বৰ্ষাকালীন
1: সময়খিনিত খুবেই বেছি প্ৰাদুৰ্ভাৱ হয়। তাৰ ভিতৰতে আমাৰ মেলেৰিয়া, জে ই, ডেংগু, চিকুনগুনিয়া ইত্যাদিবোৰ বেমাৰ দেখা দিয়ে আৰু তাৰ বাবে বহু জনসম্পদ ক্ষতি হৈছে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ জে ইৰ কথা। আমি ক'বলৈ বিচাৰিছোঁ জে ই হৈছে এটা ভেক্টৰ বৰ্ণ ডিজিজ।
0: জে ই মানে মই শ্ৰোতাক জনাইছোঁ, এইটো আমি যিটো জাপানীজ এনকেফেলাইটিছ বুলি কয় সেই বিষয়ে কৈছে তেখেতে।
1: জাপানীজ এনকেফেলাইটিছ এই বেমাৰ আচলতে কিউলেক্স মহৰ দ্বাৰা সংক্ৰমণ হয় আৰু মেইন কজিটিভ এজেণ্টটো হ'ল জে ই ভাইৰাছ। এইটো ভাইৰেল পজিটিভ এজেণ্ট হৈছে ভাইৰাছ আৰু যিটো মহ সেইটো কিউলেক্স মহ। এই মহৰ এজনৰ পৰা আন এজনলৈ এই বীজাণু যদি কঢ়িয়াই লৈ যায় তেতিয়া এই বেমাৰ অন্যজনলৈ বিয়পি যায়। আৰু এই বেমাৰ প্ৰথম আটাইতকৈ মৰাত্মক দিশ হ'ল এই ৰোগ হ'লে খুব টান জ্বৰ হয়, খুব হাই ফিভাৰ আমি যিটো কওঁ হাই ফিভাৰ হয়। তাৰ লগে লগে মূৰৰ বিষ হ'ব, তাৰপিছতে তেওঁ মূৰ্চা যাব পাৰে, ঠিক তেনেধৰণৰ লক্ষণবিলাক দেখা যায়। সেইকাৰণে এনেকুৱা ৰোগীৰ যদি লক্ষণ হয়

0: আমি নিশ্চয় সজাগ হ'ব লাগিব। তাৰ কাৰণে আমাৰ বহুত ব্যৱস্থা আছে, যেনে জে ইৰ লগতে এ ই এছ বুলি একিউট এনকেফেলাইটিক চিনড্ৰম, সেই বেমাৰটো আচলতে জাপানিজ এনকেফেলাইটিছৰে এটা মেইন ভাগ। আচলতে এইটো একেই মহে হেৰি কৰে, কিউলিক্স মহে বীজাণু হেৰি বিয়পায়। আৰু এই হ'লে কি, আমাৰ অসম চৰকাৰে, ভাৰত চৰকাৰ বা অসম চৰকাৰে যথেষ্ট সাৱধানতা অৱলম্বন কৰি আহিছে এই বেমাৰৰ কাৰণে। সেইকাৰণে আমি এই সময়ত আমি গোটেইবোৰ জেগাত, যিবোৰ জেগাত জংঘল আছে, সেইবোৰ চাফ চিকুণ কৰিব লাগে, যাতে মহে কণী পাৰিব নোৱাৰে বা মহে তাত আশ্ৰয় ল'ব নোৱাৰে। আৰু তাৰপিছতে নিজৰ ঘৰখনো সুন্দৰকৈ পৰিষ্কাৰকৈ ৰাখিব লাগে। আৰু গভৰ্ণমেণ্টে লাষ্ট স্কেলত আমাৰ এতিয়াও 50% DDT স্প্ৰে কৰা হয়, আৰু কিছু কিছু অঞ্চলবিলাকো আমি ফগিং কৰোৱা হয়, ফগিঙৰ যাতে মহ কণী পাৰিব নোৱাৰে বা অন্য বিয়পিব নোৱাৰে। এইটো চ'ৰ্চ ৰিডাকশ্যন বুলি আমি যিটো কওঁ, ঠিক তেনেধৰণৰ ব্যৱস্থাবিলাক লোৱা যায়। আৰু আমাৰ ঠিক এই সময়তেই আমি বৰ্তমান অসমত বিশেষ কৰি আমি জ্বৰৰ ৰোগী চাৰ্ভে কৰিবলৈ আমি আমাৰ ফিল্ড লেভেলৰ যিখিনি ৱৰ্কাৰ থাকে, পেৰামেডিকেল ষ্টাফ থাকে, তেওঁলোকক আমি ঘৰে ঘৰে যাই ফিভাৰ চাৰ্ভে কৰিবলৈ দিওঁ। আৰু য'ত পজিটিভ কেছ পায়, যেই পজিটিভ কেছ পায়, তাৰ ঠিক 2-3 কিলোমিটাৰ ৰেডিয়াছত আমি তেওঁলোকক আমি ফগিং বা DDT স্প্ৰে কৰিবলৈ আমি উপদেশ দিওঁ।
1: এতিয়া প্ৰশ্ন এটা হৈছে কি, আপুনি কৈছে যে আমি কেইবাটাও অসুখৰ কথা পাতিছোঁ, যে জাপানিজ এনকেফেলাইটিছ এইটো খুব মাৰাত্মক ধৰণে দেখা দিয়ে। জাপানিজ শব্দটোৰ লগতে এনকেফেলাইটিছ, আমি সাধাৰণভাৱে এনকেফেলাইটিছৰ কথা কওঁ, এনকেফেলাইটিছ আৰু জাপানিজ এনকেফেলাইটিছৰ মাজত কিবা বৈসাদৃশ্য আছে নেকি?
0: জাপানিজ এনকেফেলাইটিছ বা AES এইটো একিউট এনকেফেলাইটিছ চিনড্ৰম, এইটো একেধৰণৰ চিনড্ৰমবিলাক হয়। আৰু এই বেমাৰটো আচলতে এজ পাৰ হিষ্ট্ৰী মতে এইটো আচলতে ডিৰেক্টলি মানুহৰ গাত আচলতে বিয়পিব নোৱাৰে। এইটো তাৰ মেইন বীজাণু কৰিয়াৰটো হৈছে কি, কেৰিয়াৰটো হৈছে কি, এনিমেলে আচলতে তাত বহন কৰি থাকে, বীজাণু কেৰিয়াৰ
1: ৰিজাৰ্ভাৰ।
0: যেনে আমাৰ গাহৰি আৰু মহ হ'ব পাৰে, গৰু হ'ব পাৰে ইত্যাদিবোৰ। সেইকাৰণে এই সময়ত আমাৰ গোটেই চাৰ্ভেবিলাক কৰা যায়,
1: গোহালিবিলাকো
0: কৰি ৰাখিব লাগে, তেনেধৰণে আমি ব্যৱস্থা কৰা যায়।
1: আৰু এতিয়া কথা হৈছে কি, আপুনি AES অৰ্থাৎ একিউট এনকেফেলাইটিছ চিনড্ৰম, অৰ্থাৎ এনকেফেলাইটিছ সদৃশ যিবিলাক উপসৰ্গ দেখা যায়, আপুনি ক'লে যে খুব টান জ্বৰ হয়, বহুত উচ্চ জ্বৰ হয়, এই এনকেফেলাইটিছ অসুখটোক মগজুৰ জ্বৰ বুলিও কয় নেকি?
0: ইয়েছ, মগজুৰ জ্বৰ বুলি ক'ব পাৰে, কাৰণে এইটো হেৰি হ'লে বিশেষকৈ ব্ৰেইনক এটাক কৰে
1: ইনফ্লেমেশ্যন।
0: সেইকাৰণে কি, মানুহ তৎক্ষণাৎ যিকোনো মুহূৰ্তত অতি সোনকালেই তা অজ্ঞান হ'ব পাৰে, সেইকাৰণে এইটো তেনেকুৱা হয়,
1: ভ্ৰমকে
0: ভ্ৰমকে
1: হয়। এতিয়া কথা হৈছে কি, মহৰ পৰাটো পৰিত্ৰাণ পোৱাৰ সম্পূৰ্ণৰূপে কোনো উপায় নাই, আমি সাৱধান হৈ মহৰ যিবিলাক উৎস আছে সেইবিলাক নিয়ন্ত্ৰণ কৰি কিছু পৰিমাণে মহৰ পৰা আমি ৰক্ষা পোৱাৰ চেষ্টা কৰিব পাৰোঁ। কিন্তু তথাপিও গাঁৱে ভূঞে বিভিন্ন জেগাত আমাৰ খেতি পথাৰ আছে, চব জেগাতে বন্ধ পানীৰ ব্যৱস্থা আছেই, বিশেষকৈ এইখিনি সময়ত বৰষুণ হয়। এই সময়ছোৱাত আমাক চবতকৈ হেৰিটো হৈছে, ইয়াৰ কিবা প্ৰিভেণ্টিভ বা ইনকুলেশ্যন কিবা আছে নেকি, কিবা তাৰ চিটা দিয়া বা
0: চিটা দিয়া? আচলতে জাপানিজ এনকেফেলাইটিছ চিটা আচলতে অসমত আৰম্ভ হৈছে, কিন্তু যিটো ছাকচেছ ইমিউনাইজেশ্যন, যিটো ছাকচেছ ৰেটটো খুবেই কম আছে।
1: এইটো কোন সময়ৰ পৰা আৰম্ভ কৰে?
0: আচলতে আমি যেই ভেকচিনটো, আমি প্ৰথম ড'জটো সৰু বাচ্চাক আমি 9 মাহৰ পৰা ষ্টাৰ্ট দিয়া যায়, ফাৰ্ষ্ট ড'জ
1: হয়,
0: আৰু এডাল্ট ড'জটো এডালে আপ টু 60 ইয়াৰ্চলৈ এই যেই ভেকচিনেশ্যন কৰা হয়।
1: এই ভেকচিনেশ্যনৰ পৰা যিটো মানুহৰ যিটো প্ৰতিৰোধ শক্তি হয় সেইটো কিমান দিনলৈ থাকে?
0: নাই, গোটেই লাইফ লং,
1: গোটেই লাইফ
0: লাইফ লং আচলতে থাকিব লাগে,
1: আৰু এইটো যিকোনো সময়তে ল'ব পাৰি,
0: যিকোনো ল'ব পাৰি।
1: ঠিক আছে, এইটো এই এই যিটো জেইৰ যিটো আপুনি কৈছে ভেকচিনেশ্যনটো, সেইটো সহজে উপলব্ধ নে?
0: এতিয়া বৰ্তমান আচলতে এডাল্ট ভেকচিনেশ্যনটো সহজে উপলব্ধ নহয়, গভৰ্ণমেণ্টে যেতিয়া লঞ্চ কৰে তেনেকুৱা সেই সময়ত তেতিয়া এডাল্ট ভেকচিনেশ্যনটো দিব পৰা যায়,
1: কেম্পেইন পিৰিয়ড,
0: কেম্পেইন পিৰিয়ডত হৈ যায়। আৰু যিটো আমাৰ ৰুটিন ইমিউনাইজেশ্যন হয়, এইটো চব সময়তে খোলা আছে, সৰু বাচ্চাৰ কাৰণে আমি 9 মাহৰ পৰা এই ভেকচিনটো দিয়া হয়।
1: ভেকচিন ফেইলৰ হোৱাৰ কিবা কেছ আছে নেকি?
0: নাই, ভেকচিন ফেইলৰ হোৱাটো এতিয়ালৈ আচলতে এটা ডিছকাশ্যনৰ মাজত আছে, ভেকচিন ফেইলাৰ বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ আমি 100% আমি ভেকচিন মানুহক দিব পৰা নাই।
1: আমি জাপানিজ এনকেফেলাইটিছ যেতিয়া হয়, ধৰকচোন এইটো পৰীক্ষা কেনেকৈ, তেজৰ নমুনা সংগ্ৰহ কৰি?
0: ইয়েছ, তেজৰ নমুনা সংগ্ৰহ কৰে, তাৰ কাৰণে আমাৰ যিখিনি টেষ্ট কৰা হয় আমাৰ সেইখিনি অলৰেডি জেই কিট বুলি আছে, এইবিলাক আমি চব হস্পিটেলতেই উপলব্ধ,
1: এইবিলাক ডিষ্ট্ৰিক্ট
0: হস্পিটেলবিলাকত
1: চবতে উপলব্ধ, প্ৰাইমেৰী হেল্থ চেণ্টাৰত নহয়,
0: প্ৰাইমেৰী হেল্থ চেণ্টাৰ এতিয়ালৈ হোৱা নাই, কিন্তু ডিষ্ট্ৰিক্ট হস্পিটেলত চবতে উপলব্ধ আছে।
1: কিন্তু এই বস্তুটো মানে ইয়াত আশাকৰ্মীয়ে সহায় কৰিব পাৰে নেকি?
0: নিশ্চয়, কাৰণ জ্বৰ হোৱাৰ লগে লগে তেওঁলোকে

0: ৰিপৰ্ট কৰিব পাৰে তেওঁলোকে চিকিৎসাৰ কাৰণে স্বাস্থ্যকেন্দ্ৰত লৈ তেওঁলোকক লৈ যাব লাগে। আৰু স্বাস্থ্যকেন্দ্ৰটো নিশ্চয় ডক্টৰে আমাৰ চিকিৎসকে বুজি পাব এইটো কি ৰোগ হ'ব পাৰে, তেনেকৈ আমি ডিৰেক্টলি চিভিল হস্পিটেললৈ ৰিফাৰ কৰিলে এইটো সুন্দৰকে।
1: সাধাৰণতে জ্বৰ উঠাৰ কিমান সময়ৰ পিছত আপুনি সন্দেহ কৰিব লাগে যে এইটো জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে?
0: নাই, এইটো জাপানীজ এনকেফেলাইটিছ খুবেই মাৰাত্মক হয়, এইটো আপুনি একদিন বা দুদিনৰ ভিতৰতে আচলতে এইটো ব্যৱস্থাটো ল'ব লাগে, কাৰণ এইটো যদি হেৰি হৈ যায় তৎক্ষণাত অজ্ঞান হৈ যাব পাৰে, অজ্ঞান হোৱাৰ লগে লগে তাৰ
1: ক্ৰিটিকেল
0: ষ্টেজত আহি যায়, গতিকে তেতিয়া তাৰ অকণমান
1: অসুবিধা
0: হয়। সেইকাৰণে যিমান এজ আৰ্লি এজ পচিবল আমি এইটো চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে আৰু পৰীক্ষা কৰাব লাগে।
1: যেনে ধৰকচোন জাপানীজ এনকেফেলাইটিছে মানুহ এজনক চিকিৎসাৰ কাৰণে সময় খুব কম দিয়ে, আপুনি যিটো কৈছে যিহেতু এইটো মগজুৰ জ্বৰ বা মগজুত তাৰ ইনফ্লেমেশ্যন, মগজুৰ যিহেতু সংক্ৰমণ হৈ যায় আৰু আমি সাধাৰণতে খুব উচ্চ পৰ্যায়ত যেতিয়া জ্বৰ উঠে তেতিয়া লগে লগে আমি এইটো সন্দেহ কৰিব লাগে। সেইটো দুটা কেছতে হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছতো হ'ব পাৰে বা এই এছ যিটো একিউট এনকেফেলাইটিক চিনড্ৰম, এই দুটা বিষয় হ'ব পাৰে। গতিকে বিশেষকৈ এই সময়ছোৱাত বাৰিষাৰ আগে পিছে বাৰিষা চলি থকা সময়ত যেতিয়া মহৰ উমঘাম বেছি হয় সেইখিনি সময়ত আমি সন্দেহ কৰিব লাগে যিকোনো কেছ হ'লেই, যিহেতু মেলেৰিয়াও হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে, এই এছ হ'ব পাৰে, গতিকে এই প্ৰত্যেকটো কেছতে জ্বৰ হোৱা মাত্ৰকে আমি ডক্টৰৰ লগত যোগাযোগ কৰিব লাগে, স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰিব লাগে, তেজৰ নমুনা পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। চিকিৎসাৰ কথাটোলৈ আহোঁ, জাপানীজ এনকেফেলাইটিছ বা এই এছ যদি হয় তেওঁ স্বাস্থ্যকেন্দ্ৰলৈ আহিল, তেওঁ হয়তো হস্পিটেললৈ আহিল, তেতিয়া চিকিৎসা ব্যৱস্থাটো কি ধৰণৰ?
0: না, চিকিৎসা ব্যৱস্থাটো আচলতে যদি অজ্ঞান হয় তেতিয়া আমাৰ আই চি ইউ খুব ইণ্টেনচিভ কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হয়। তাৰ কাৰণে চৰকাৰে প্ৰাইভেট চিভিল হস্পিটেল তাৰ কাৰণে আসন সংৰক্ষণ কৰা আছে আৰু আই চি ইউ ব্যৱস্থাও কৰাইছে। গতিকে সেইকাৰণে কি তাৰ স্পেচিফিক আচলতে যিহেতু এইটো ভাইৰেল পজিটিভ এজেণ্ট হৈছে যে এই ভাইৰাছৰ দ্বাৰা হয়, এইটো গোটেই স্পেচিফিক ট্ৰিটমেণ্ট নাই, লিমিটেড হেৰি হেৰি ট্ৰিটমেণ্ট, গতিকে এইটো সেইকাৰণে কি যাতে নহওক তাৰ কাৰণে প্ৰতিৰোধটো হৈছে তাৰ চিকিৎসা, মেইন চিকিৎসা
1: প্ৰতিৰোধ। আৰু যিজন পেচেণ্ট যিজনৰ সঁচাকৈ আক্ৰান্ত হৈছে তেখেতৰ চিকিৎসাটো কেনেকুৱা, উপসৰ্গ চাই চিনড্ৰম,
0: চিনড্ৰমেটিক ট্ৰিটমেণ্ট স্পেচিফিক নহয়,
1: তাৰমানে এইটো যিহেতু যিকোনো ভাইৰাছৰ সংক্ৰমণৰ পৰা যিবিলাক অসুখ হয় সেইবিলাকত আমি জানো যে তাত কোনো এণ্টিবায়'টিক বা এই ধৰণৰ কথা নাথাকে, তাত নিজে নিজে সেই
0: শৰীৰ
1: কিন্তু তাৰ চিমটমেটিক অৰ্থাৎ উপসৰ্গবিলাক চাই তাৰ নিয়ন্ত্ৰণ কৰি মানুহজনক ৰিলিফ দি আৰু নিজৰ তেওঁৰ যিটো শাৰীৰিক যিটো ইমিউনিটি সেইটোক ডেভেলপ কৰে, তেনেকৈ মানুহজনক আৰোগ্য পথলৈ অনা হয়। কিমান সময়লৈ মানুহজন আৰোগ্য হোৱাৰ বাবে
0: সেইকাৰণে এই জেইৰ কাৰণে আমাৰ আই চি ইউ তাৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে, অকল জেইৰ কাৰণে আই চি ইউ বেলেগ কেছ পাৰ কি আমাৰ ব্যৱস্থা আছে।
1: হয়, অসম ৰাজ্যত জাপানীজ এনকেফেলাইটিছ হওক বা এই এছ হওক এনকেফেলাইটিছ সদৃশ ৰোগত বিভিন্নজনৰ মৃত্যু হৈছে, বাকীবিলাক অসুখৰ তুলনাত এইটো ৰোগত মৃত্যুৰ হাৰটো বেছি, ইয়াৰ কাৰণটো কি বুলি ভাবে তেওঁলোকে? বৰ পলমকৈ ৰিপৰ্টিং হয়,
0: এইটো এক্সেক্ট আপুনি ঠিক কথাই কৈছে, আচলতে এইটো অলপ দেৰিকৈ তাত ইনফৰ্মেশ্যনবিলাক হয়, যেনেকৈ জ্বৰ হৈছে সাধাৰণভাৱে ভাবি লৈ হয়তো মেলেৰিয়া সদৃশ জ্বৰ বুলি ভাবি লৈ, নহ'লে বা ইনফ্লুয়েঞ্জা বা তেন চৰ্দি জ্বৰ বুলি ভাবি লৈ তেনেকৈ, সেইকাৰণে এইটো আচলতে ট্ৰিটমেণ্ট লওঁতে অলপ দেৰি হৈ যায়, ডিলে ৰিপৰ্টিং বা ডিলে কণ্টেক্ট উইথ দ্য ট্ৰিটমেণ্ট সেইটো বা ডক্টৰৰ ওচৰত আহোঁতে দেৰি হৈছে তেনেকুৱা। আৰু আমাৰ অসমত দেখিছোঁ কিছুমান মানুহ আছে যে ফাৰ্মাচীতে হয়তো ট্ৰিটমেণ্ট ল'বলৈ বিচাৰে, ডক্টৰৰ ওচৰতো অহা নাই, তেনেকৈ দেৰি হৈ যায়, গতিকে লেট ষ্টেজত অকণমান দিগদাৰ হৈ যায়, সেইকাৰণে অকণমান তেনেকৈ আমাৰ মৃত্যুমুখত পৰিব লগা হয়।
1: ডেংগু আৰু চিকুনগুনিয়াৰ লক্ষণ কি ধৰণৰ?
0: ডেংগু আচলতে এইটো আচলতে বিশেষ ভয়ানক ৰোগ নহয়, কিন্তু ডেংগু আচলতে যদি এইটো আচলতে মেইন পজিটিভ এজেণ্ট হৈছে ডেংগু ভাইৰাছ হয়, আৰু এইটো যিটো আমাৰ ভেক্টৰ ভেক্টৰটো হৈছে আমাৰ এইটো এডিছ কামুৰিলে এইটো ডেংগু বেমাৰ হয়, আৰু এই লক্ষণটো হৈছে কি জ্বৰ হ'ব পাৰে, খুব বেছি জ্বৰ নহয়, ল' ফিভাৰ, আৰু যিটো আমি কওঁ ল' ফিভাৰ হ'ব পাৰে, মাহপিহিৰ বিষ হ'ব পাৰে, হাৰ্দিৰ বিষ হ'ব, গাঁঠিৰ বিষ হ'ব পাৰে, তেনেকুৱা হয়, আৰু তাৰো এটা ডেংগু হিমৰেজিক ফিভাৰ বুলি এটা আছে, সেইটো কিন্তু অকণমান ভয়ানক হয়, সেইটো হ'লে কেতিয়াবা আমাৰ গাৰ পৰা তেজ নিগৰিব পাৰে, ছালৰ তলত
1: তেজৰ ৰক্তক্ষৰণ হয়,
0: ৰক্তক্ষৰণ হয়, তেনেকুৱা ধৰণৰ এটা হেৰি হয়, গতিকে ডেংগুৰ কাৰণে আমাৰ অলৰেডি অসমত বিশেষ কৰি নগৰীয়া স্বাস্থ্যত এইটো যথেষ্ট ক্ষতি কৰিছে ডেংগু ৰোগে, আৰু মই আশা কৰোঁ যে ডেংগু ৰোগৰ প্ৰতিবিধানটো হৈছে কি আমি নিজে

0: কি বেমাৰ হৈছে তাৰ ৰিপৰ্টবিলাক ষ্টেটলৈ একেদিনাখনে আমি সন্ধিয়া পাই যাওঁ। সেইটো আমাৰ এটা খুব ভাল এটা ছিষ্টেম, নেটৱৰ্কিংটো সুন্দৰভাৱে ব্যৱস্থা আছে। গতিকে যিকোনো ৰোগী আমাৰ কি প্ৰব্লেম হৈছে, যে ৰোগী বেছি হৈছে না কিমান কেছ ডিটেক্ট হৈছে, ডেইলি কিমান কিমান কেছ ডিটেক্ট হৈছে, জ্বৰৰ কেছ বা জেই কেছ বা ডেংগু কেছ, আমাৰ ডেইলি ৰিপৰ্টিং ছিষ্টেম আছে, কণ্ট্ৰল ৰুম আছে। গতিকে আমাৰ ষ্টেটলৈ আমাৰ ষ্টেটতো কণ্ট্ৰল ৰুম আছে, তেওঁলোকে ৰিপৰ্টবোৰ দিব আৰু সন্ধিয়াৰ ভিতৰতে আমি গোটেই ৰোগীখিনি ৰিপৰ্ট লৈ আমি এনালাইচিছ কৰোঁ।
1: অৰ্থাৎ আজি আপোনাৰ গুৱাহাটীত থকা কণ্ট্ৰল ৰুম নিয়ন্ত্ৰণ কক্ষৰ পৰা শিৱসাগৰত যদি এটা কেছ হৈছে, আপুনি ইমিডিয়েটলি কথাটো কিছু সময়ৰ ভিতৰতে গম পাই যায় আৰু লগে লগে ইনষ্ট্ৰাকশ্যন দিব পাৰে কি কৰিব লাগিব, সেইধৰণৰ ব্যৱস্থা আছে। গতিকে শ্ৰোতাই শুনি ভাল পাব যে আমাৰ যিটো নিয়ন্ত্ৰণ কক্ষ আছে, ডক্টৰ ফাংচু ডাঙৰীয়াই আমাক জনাইছে যে এই নিয়ন্ত্ৰণ কক্ষত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ য'ত ক'ৰবাত এনকেফেলাইটিছ, জাপানিজ এনকেফেলাইটিছ বা একিউট এনকেফেলাইটিছ এনকেফেলাইটিক চিনড্ৰম অথবা ডেংগু বা চিকুনগুনিয়া এই ধৰণৰ ৰোগৰ য'তেই লক্ষণ দেখা দিছে, লগে লগে সেই কেছটো, সেই বিষয়টো নিয়ন্ত্ৰণ কক্ষৰ তেওঁলোকে অৱগত হৈছে আৰু তাৰ লগে লগে তেওঁলোকে এইটোও জানিব পাৰিছে সেই ঠাইখিনিত সেই ঔষধটো উপলব্ধ হয়নে নাই, তাত এখন বেড খালী আছেনে নাই, গতিকে তেখেতসকলে ইয়াৰ পৰা এটা ব্যৱস্থা নিৰ্দেশ দিব পাৰে। আপোনাক ষ্টুডিঅ'ত লগ পাই ভাল লাগিল, আজি আপোনাক এইখিনিতে বিদায় দিছোঁ, নমস্কাৰ।
0: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালোঁ
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব
5: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰি পঢ়িছো নিৰ্মমা বৰঠাকুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি ব্যৱস্থা নিজেই কৰিব লাগিব বুলি মন্তব্য কৰিছে শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতেই মুকলি কৰা হ'ব পৰিদৰ্শনকালত ডাঃ পেগুৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয় ইয়াৰ পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া আৰু অধ্যাপক অধ্যাপিকাসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে 21 শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগযোগ্যতা উদ্যমিতা উদ্ভাৱন আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহ্বান জনায়
6: জগন্নাথ বৰুৱা মহাবিদ্যালয় আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়লৈ উন্নীত আৰু প্ৰাৰম্ভিক বৰ্ষটোতে আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আমি 10 কোটি টকা দিছো আৰু সেই 10 কোটি টকাৰে ইতিমধ্যে আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে আমি এই বছৰটোৰ ভিতৰতে সমাপ্ত কৰি তাক আমি মুকলি কৰিব পাৰিম আৰু 26টা বিভাগৰে মানে আৰ্টছ চায়েন্স কমাৰ্চ তিনিটা শিতানত 26টা বিভাগৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় যিখন বিশ্ববিদ্যালয় এখন হ'ল কেনেধৰণে আগুৱাইছে আৰু আমাৰ NEP মতে যি 4-year ইণ্টিগ্ৰেটেড 4-year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম সেই প্ৰগ্ৰেম কেনেধৰণে আগবঢ়াইছে বৰ্তমান কি কি নাটনি আছে এই গোটেই কথাখিনি আমি আজি মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পঞ্জীয়ক আৰু ফেকাল্টিসকলৰ লগত আলোচনা কৰোঁ
5: মন্ত্ৰীগৰাকীয়ে লগতে যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান দৰ্শন সাহিত্য সংস্কৃতি আৰু ভক্তি আন্দোলনৰ সমৃদ্ধ ঐতিহ্যক সৰ্বভাৰতীয় পৰিসৰত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত অলপতে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিক ঐতিহাসিক আৰু দূৰদৰ্শী পদক্ষেপ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে এই সহযোগিতাই দুয়োখন শিক্ষানুষ্ঠানৰ মাজত নতুন বিদ্যায়তনিক সম্পৰ্ক স্থাপন কৰাৰ লগতে উত্তৰ পূব ভাৰত আৰু উত্তৰ ভাৰতৰ মাজত সাংস্কৃতিক আৰু জ্ঞানৰ বিনিময় শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে গৱেষণা সাংস্কৃতিক আদান প্ৰদান অভিনয় কলা পাণ্ডুলিপি সংৰক্ষণ ডিজিটেল আৰ্কাইভ সাহিত্য অনুবাদকে ধৰি বিভিন্ন ক্ষেত্ৰত এই পদক্ষেপে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে ৰাজ্যৰ সাংস্কৃতিক উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই কালি ডিব্ৰুগড়ৰ টিংখাঙৰ কললুৱা দেউৰীগাঁৱৰ দেউৰী বয়ন শিল্প সমবায় সমিতিৰ শিপিনীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে পৰম্পৰাগত তাঁতশিল্প সংৰক্ষণৰ লগতে কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰে স্বাৱলম্বিতা অৰ্জন কৰা

মহিলাসকলক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। প্ৰতিগৰাকী শিপিনীৰ সফলতাই আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত শক্তিশালী খোজ বুলিও তেওঁ উল্লেখ কৰে। মালয়েছিয়াত কালি সামৰণিৰ পৰা পঞ্চম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026ৰ যোগ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ জগদীশ ভৰালীয়ে চাৰিটা শাখাত সোণৰ পদক অৰ্জন কৰিছে। তেওঁ লগতে যোগাসনৰ এটা বিশেষ শাখাত দ্বিতীয় স্থান লাভ কৰি মুঠ পাঁচটা পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডিব্ৰুগড় জিলাৰ মানকটাৰ হাতীমুৰা নিবাসী শ্ৰী ভৰালী তিনি দশকৰো অধিক কাল যোগাভ্যাসৰ সৈতে জড়িত হৈ আছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা ৯ বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 4.5 GHz, 729 kHz, এফ এম এণ্ডৰ 101.6 MHz, লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গীতিমালিকা।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ হীৰা দাসৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: জনাৰ্দন হাজোৱাৰীৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল লক্ষ্য হীৰা দাসৰ।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মিত্ৰ ফুকনৰ কণ্ঠৰীতি গীত, গীতিকাৰ বিৰিঞ্চি কুমাৰ মেধি।

0: মিত্ৰ ফুকনৰ কণ্ঠত বীৰিঞ্চি কুমাৰ মেধি ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ এয়া চাৰু গোহাঁই, গীতৰ কথা কেশৱ মহন্তৰ।

0: কেশৱ মহন্তৰ কথাৰে চাৰু গুহাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ অপৰাজিতা গগৈ কণ্ঠৰ গীত, গীতিকাৰ ৰামচৰণ পাঠক, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

অপরাজিতা গগৈৰ কণ্ঠত ৰামচৰণ পাঠক ৰচিত আৰু ৰমেন চৌধুৰী প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: বছৰত আকাশবাণী গুৱাহাটী
1: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্ণা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: বলে পাবো।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 11 বজাত আকাশবাণীযোগে মন কী বাত অনুষ্ঠান। ৰাজ্যত গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া। প্ৰমাণ পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া ডিজিটেল, স্বচ্ছ আৰু নিৰ্ভৰযোগ্য কৰাৰ লক্ষ্যৰে APSCত ডিজি লকাৰ ব্যৱস্থা সংযোজনৰ সিদ্ধান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচী। আৰু মালয়েছিয়াত অনুষ্ঠিত 5ম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026ত ডিব্ৰুগড়ৰ জগদীশ ভৰালীৰ 4টা শাখাত সোণৰ পদক অৰ্জন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু News on AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যত গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে আৰু এই সমিতিয়ে 15 জুলাইৰ ভিতৰত চলিত শিক্ষাবৰ্ষত বদলীকৰণৰ বাবে যোগ্য বিবেচিত আবেদনকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ তালিকা চূড়ান্ত কৰিব। সূত্ৰৰ পৰা জানিব পৰা মতে 30 জুনৰ নিশা বদলীকৰণৰ বাবে আবেদন জনোৱা পৰ্টেলটো বন্ধ হোৱাৰ পাছতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। একেদৰে মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ আৰু ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। আবেদনসমূহ তন্নতন্নকৈ নিৰীক্ষণৰ পাছত বদলীকৰণৰ বাবে যোগ্য শিক্ষক শিক্ষয়িত্ৰীৰ তালিকা প্ৰকাশ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি ব্যৱস্থা নিজে কৰিব লাগিব বুলি প্ৰকাশ কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। ইয়াৰ পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া আৰু অধ্যাপক অধ্যাপিকাসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে 21 শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগযোগ্যতা, উদ্যমিতা, উদ্ভাৱন আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহ্বান জনায়।
2: জগন্নাথ বৰুৱা মহাবিদ্যালয় আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়লৈ উন্নীত আৰু প্ৰাৰম্ভিক বৰ্ষটোতে আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আমি 10 কোটি টকা দিছো আৰু সেই 10 কোটি টকাৰে ইতিমধ্যে আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে। আমি এই বছৰটোৰ ভিতৰতে সমাপ্ত কৰি তাক আমি মুকলি কৰিব পাৰিম আৰু 26টা বিভাগৰে মানে আৰ্ট, চায়েন্স, কমাৰ্চ তিনিটা শিতানত 26টা বিভাগৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় যিখন বিশ্ববিদ্যালয় এখন হ'ল কেনেধৰণে আগুৱাইছে আৰু আমাৰ NEP মতে যি 4-year ইণ্টিগ্ৰেটেড 4-year আণ্ডাৰগ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম সেই প্ৰগ্ৰেম কেনেধৰণে আগবঢ়াইছে, বৰ্তমান কি কি নাটনি আছে, এই গোটেই কথাখিনি আমি আজি মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক আৰু ফেকাল্টিসকলৰ লগত আলোচনা কৰোঁ।
1: শিক্ষামন্ত্ৰীগৰাকীয়ে কালি যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। অসম লোকসেৱা আয়োগ APSCত ডিজি লকাৰ ব্যৱস্থা সংযোজিত হ'ব। প্ৰমাণ পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ ডিজিটেল, স্বচ্ছ আৰু অধিক নিৰ্ভৰযোগ্য কৰি তোলাৰ বাবে ডিজি লকাৰৰ জৰিয়তে APSCৰ প্ৰাৰ্থীৰ তথ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা সদৰি কৰে। তেওঁ কয় যে ডিজি লকাৰৰ জৰিয়তে প্ৰাৰ্থীৰ তথ্য পৰীক্ষণ কৰাৰ ফলত প্ৰমাণপত্ৰ জালিয়াতি আৰু ভুৱা পৰিচয়

0: পত্ৰ ব্যৱহাৰৰ আশংকা সম্পূৰ্ণৰূপে নোহোৱা হ'ব আৰু আইনী জটিলতাৰ সম্ভাৱনাও হ্ৰাস পাব। এই পদক্ষেপক ৰাজ্যৰ মেধাৱী যুৱক যুৱতীৰ বাবে ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি ড০ শৰ্মাই কয় যে এ পি এছ চিৰ সৈতে ডিজি লকাৰ ব্যৱস্থা সংযুক্ত হোৱাৰ ফলত সময় ৰাহি হ'ব আৰু ভুৱা প্ৰমাণ পত্ৰৰ সম্ভাৱনা প্ৰায় শূন্যলৈ নামি আহিব। প্ৰযুক্তিৰ শক্তিৰে স্মাৰ্ট শাসন ব্যৱস্থা আৰু পৰীক্ষাৰ্থীসকলৰ সুবিধা নিশ্চিত কৰাৰ দিশত অসমৰ এই যাত্ৰা অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। কামৰূপ মহানগৰ জিলাতো এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860 পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমান দলো এই কাৰ্যসূচীত নিয়োজিত হ'ব। তিনিদিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচীত 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। শ্ৰীভূমি জিলাতো আজি পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হ'ব। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি ৰামকৃষ্ণনগৰ, পাথাৰকান্দি, নীলামবজাৰ, কচুৱাদাম, গিৰিশগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ 1,032টা বুথত প্ৰায় 2,08,264 শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে। বিয়লি 3 বজালৈ চলিবলগীয়া এই অভিযানৰ বাবে 924টা সাধাৰণ বুথ, 26টা প্ৰতিষ্ঠানভিত্তিক বুথ, 19টা ট্ৰাঞ্জিট বুথ, 53টা দুৰ্গম বুথ আৰু 10টা ভ্ৰাম্যমান বুথৰ ব্যৱস্থা কৰা হৈছে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। গোৱালপাৰা জিলাতো আজিৰে পৰা 3 দিনীয়াকৈ পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হ'ব। এই অভিযানৰ অধীনত 1,69,967 শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা ৰশিদুল হুছেইনে এইদৰে কয়।
1: গোৱালপাৰা জিলাতো আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হৈছে। গোৱালপাৰা চহৰত থকা প্ৰসূতি আৰু শিশু স্বাস্থ্য কেন্দ্ৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলাখনত 0-5 বছৰ বয়সৰ মুঠ 1,69,967 শিশুক এই অভিযানৰ জৰিয়তে পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাৰ লক্ষ্য লোৱা হৈছে। আজি 967টা পলিঅ' কেন্দ্ৰত এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ সমান্তৰালভাৱে কাইলৈ আৰু পৰহিলৈ স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব বুলি জিলা স্বাস্থ্য বিভাগ
0: তিনিচুকীয়া আৰক্ষীয়ে জিলাখনত কুটাঘাটৰ পৰিকল্পনা কৰা দুজন আলফা সদস্যক কালি গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কালি দুপৰীয়া ম্যানমাৰৰ পৰা অৰুণাচল হৈ অসমত প্ৰৱেশ কৰা আলফা স্বাধীনৰ স্বয়ম্ভু ছেকেণ্ড লেফটেনেণ্ট সিঙৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা আৰু মনোজ অসম ওৰফে পাপু মৰাণক আৰক্ষীয়ে জাগুনত বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে। ধৃত সদস্য দুজনৰ পৰা আৰক্ষীয়ে দুটা AK-56 ৰাইফল, 172 ৰাউণ্ড গুলী, দুটা গ্ৰেনেডকে ধৰি ভালেমান আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। আৰক্ষীয়ে আলফা সদস্য দুজনক তিনিচুকীয়াত জেৰা কৰি আছে। এই সন্দৰ্ভত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰে এখন সংবাদমেলত কয় যে আলফা সদস্য দুজনে জিলাখনত কুটাঘাত সৃষ্টিৰ অভিসন্ধি কৰিছিল। এই দুয়োজন সদস্য পূৰ্বে জাগুনৰ বেটেলিয়ান ছাউনিত আক্ৰমণ আৰু অপহৰণ কাণ্ডৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে কয়।
2: 26 তারিখ को जागुन में तिनसुकिया पुलिस और दूसरे सेंट्रल एजेंसीज और सिक्योरिटी फोर्सेस का एक ऑपरेशन में 2 उल्फा आई के दुर्दांत काडर का अरेस्ट हुआ। जिन लोगों का डिटेल्स है, पहले तो पहला हो गया का सेल्फ स्टाइल सेकेंड लेफ्टिनेंट सियूर अकॉम, जिनका नाम है ह्यूमन ज्योति बरुआ और इनका घर है पानीतोला तिनसुकिया। और जो दूसरा है उसका नाम है सेल्फ स्टाइल सेकेंड लेफ्टिनेंट मनोज असम और इनका नाम है पप्पू मोरान और घर हो गया कोरदोईगुरी बागजान। तो ये दो कार्डर को हमने अरेस्ट किया और उनके साथ साथ जो हमें वॉर लाइक सामान मिला है वो आपके वहाँ पे डिस्प्ले पर है, जिसमें 2 AK-56 राइफल है, 172 राउंड्स ऑफ एम्युनिशन है, 2 हैंड ग्रेनेड है। प्रिलिमिनरी इन्वेस्टिगेशन में जो एक बहुत ही भयावह और बहुत ही डेंजरस बात सामने आया कि उनको उल्फा द्वारा टास्किंग दिया गया था कि तिनसुकिया टाउन में आकर के इनडिस्क्रिमिनेट फायरिंग करके इनोसेंट सिविलियंस का हत्या करना है।
0: বিধি বলবৎকাৰী সঞ্চালকালয়ে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ মহাপৰিদৰ্শক পি কে দত্তৰ 53,28,00,000 টকাৰ অস্থাৰ সম্পত্তি জব্দ কৰিছে। অসম চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই দত্তৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ভিত্তিত সঞ্চালকালয়ে তেওঁৰ বিত্তীয় লেনদেনৰ দিশটো তদন্তৰ আওতালৈ আনিছিল। 1992 চনৰ পৰা 2019 চনলৈ অসম আৰক্ষীৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা পি কে দত্তৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণৰ তথ্য পোহৰলৈ আহিছিল। এই সময়ছোৱাত আৰক্ষী বিষয়াগৰাকী আৰু তেওঁৰ পন্নীয়ে 7,23,00,000 টকা আহৰণৰ তথ্য দাখিল কৰিছিল যদিও 77,21,00,000 টকা সম্পত্তিৰ তথ্য ৰাজহুৱা কৰা নাছিল। কেন্দ্ৰীয় চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্তদয়া দৰ্শনেৰে সমাজত অন্তিমজন লোকৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। বিজেপিৰ লাহোৱাল মণ্ডলৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত পণ্ডিত দীনদয়াল

0: উপাধ্যায় প্রশিক্ষণ মহাঅভিযান 2026 শীর্ষক অনুষ্ঠানত অংশ লৈ মন্ত্রীগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে দেশত যোৱা 12 বছৰত উন্নয়ন, সুশাসন, আত্মনিৰ্ভৰশীলতা আৰু বিশ্ব মঞ্চত ভাৰতৰ মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত নতুন ইতিহাস ৰচনা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ শাসনকালত দেশত গৰীব কল্যাণ, মহিলা সবলীকৰণ, যুৱ প্ৰজন্মৰ উন্নয়ন, কৃষকৰ সুৰক্ষা আৰু বিনামূলীয়া স্বাস্থ্যসেৱা, ডিজিটেল ভাৰত, ষ্টাৰ্টআপ আৰু ভাৰত অভিযানৰ দৰে ভালেমান পদক্ষেপ ৰূপায়ণ কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সম্প্ৰতি আলজেৰিয়া অষ্ট্ৰিয়াৰ বিৰুদ্ধে আৰু আৰ্জেণ্টিনা জৰ্ডানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধৰ অন্তত দুয়োটা দলে দুটাকৈ গ'ল দিছে। ইপিনে আৰ্জেণ্টিনা আৰু জৰ্ডানৰ মাজত ডালাছত অনুষ্ঠিত খেলখনত প্ৰথমাৰ্ধৰ অন্তত আৰ্জেণ্টিনা 2-1 গ'লত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকাৰ নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ডে পানামাক 2-0 গ'লত পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জিউড বেলিংহাম আৰু হেৰি কেনে একোটাকৈ গ'ল দিয়ে। এই জয়ৰ সুবাদত দলটোৱে গ্ৰুপ এলৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰিছে। ইপিনে ক্ৰোৱেছিয়াই গ্ৰুপ এলৰ আন এখন খেলত খানাক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ এলৰ পইণ্ট তালিকাত ক্ৰোৱেছিয়া দ্বিতীয় আৰু খানা তৃতীয় স্থানত আছে। মালয়েছিয়াত কালি সামৰণিৰ পৰা পঞ্চম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026 যোগ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ জগদীশ ভৰালীয়ে 4টা শাখাত সোণৰ পদক অৰ্জন কৰিছে। তেওঁ লগতে যোগাসনৰ এটা বিশেষ শাখাত দ্বিতীয় স্থান লাভ কৰি মুঠ 5টা পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডিব্ৰুগড় জিলাৰ মানকটাৰ হাতীমুৰা নিবাসী শ্ৰীভৰালী 3 দশকৰো অধিক কাল যোগাভ্যাসৰ সৈতে জড়িত হৈ আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: তিনিচুকীয়াত দুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰৰ লগতে আলফা স্বাধীনৰ দুজন সদস্য গ্ৰেপ্তাৰ হোৱাৰ এটা বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শিৰোনাম, তিনিচুকীয়াত ভয়ংকৰ কোটাঘাটৰ পৰিকল্পনা ব্যৰ্থ, বৃহৎ অস্ত্ৰ ভাণ্ডাৰসহ 2 আলফা কৰায়ত্ত। দ্য চেণ্টিয়েল কাকতত একেটা বাতৰি শীৰ্ষক, 2 আলফা কেডাৰ্ছ এৰেষ্টেড, টেৰ প্লট ফইল্ড ইন তিনিচুকীয়া। ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অসমত ক্ৰিকেটৰ পৰিৱেশ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ এটা বাতৰি অসমীয়া খবৰ আমাৰ অসমৰ লগতে কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত সৃষ্টি হোৱা সংঘাতপূৰ্ণ পৰিস্থিতি সম্পৰ্কীয় এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে, বি এছ এফক গুলীওৱাৰ ভাবুকি বি জি বিৰ সীমান্তত যাঠি জোং লৈ শ শ বাংলাদেশী শিৰোনামেৰে প্ৰকাশ কৰিছে। তথ্য প্ৰযুক্তিৰ অগ্ৰগতিৰ সৈতে সামঞ্জস্য ৰাখি অসম লোকসেৱা আয়োগক ডিজি লকাৰৰ সৈতে সংযুক্ত কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰি কৰাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে, আৰু অৱসৰপ্ৰাপ্ত উপ আৰক্ষী মহাপৰিদৰ্শক পি কে দত্তৰ 50 কোটি টকাৰো অধিক স্থাৱৰ সম্পত্তি বিধি বলবৎকাৰী সঞ্চালকালয়ে জব্দ কৰা এটা বাতৰি দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে, 3 মেচত তেওঁ পৰাজিত, ইতিহাস সৃষ্টি কৰি নকআউট পাৰ্টি শিৰোনামেৰে বিশ্বকাপ ফুটবলৰ এটা খবৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ ভূমিকম্পত হতাহতৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা আৰু তৎপৰতাৰে অব্যাহত থকা অভিযান সম্পৰ্কীয় এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: ধন্যবাদ দেৱীক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভক্তি আন্দোলনৰ সমৃদ্ধ ঐতিহ্যক সৰ্বভাৰতীয় পৰিসৰত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত অলপতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিক ঐতিহাসিক আৰু দূৰদৰ্শী পদক্ষেপ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 জাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 11 বজাত আকাশবাণীযোগে মন কী বাত অনুষ্ঠান। ৰাজ্যত গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া। প্ৰমাণ পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া ডিজিটেল, স্বচ্ছ আৰু নিৰ্ভৰযোগ্য কৰাৰ লক্ষ্যৰে এ পি এছ চিত ডিজি লকাৰ ব্যৱস্থা সংযোজনৰ সিদ্ধান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচী। আৰু মালয়েছিয়াত অনুষ্ঠিত পঞ্চম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026ত ডিব্ৰুগড়ৰ জগদীশ ভৰালীৰ 4টা শাখাত সোণৰ পদক অৰ্জন।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 4.5 মিটাৰ 729 কিলোহাৰ্টজ, এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: দিলে। পিছে এনে যত্ন কত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কনিহত, তোমালোকলৈ বহুতো মৰম শুভেচ্ছা জনাই আজিৰ মেললৈ মই জোনালী বাইদেৱে তোমালোক আটাইকে আদৰণি জনাইছো। আজিৰ মেলত তোমালোকৰ সৈতে কথা পাতিছে মামণি বাইদেৱে।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়াংশী শৰ্মা।
1: প্ৰিয়াংশীয়ে কি শুনাবা আজি আমাক?
2: কবিতা আবৃত্তি
1: কৰা।
2: বুঢ়া আঙুলিৰ বৰ বুটি চপাই আঁতি ধৰে, তৰ্জনীৰে তৰ্জন গৰ্জন কোনে সৰিব পাৰে, মধ্যমাই মাজত থাকি দৰ্তন মাজন কৰে, অনামিকাই সত্যবাদী ফুট দি দি ফুৰে, কনিষ্ঠাই নিচে নিচলা কাণ খুজুৱাই মৰে। ধন্যবাদ।
1: সুন্দৰ। প্ৰত্যেকটো আঙুলিৰে নিজৰ নিজৰ কাম আছে, নহয়নে? বাৰু, এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকমানি ভণ্টি, কি নাম তোমাৰ?
3: মোৰ নাম কৃতিকা বৰ্মন।
1: কৃতিকা, ক'ৰ পৰা আহিছা?
3: মই চানমাৰি কলনীৰ পৰা আহিছোঁ।
1: খুব সুন্দৰ। আমি থকা ঠাইৰ ঠিকনাটো জানিব লাগে, নহয়নে? বাৰু, আজি আমাক মিলি কি শুনাবা?
3: মই বিষ্ণুৰাভা সংগীত আজি মন্দিৰৰ দুৱাৰ গাবলৈ।
1: বিষ্ণুৰাভা গীত গাবা, গোৱা।

আজি মন্দিরের দুয়ার খোলা, মন্দিরের দুয়ার খোলা।

0: খোলা, আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা। নমস্কাৰ।
1: খুব সুন্দৰ হৈছে, আমি কিন্তু ডাঙৰকৈ হাত চাপৰি বজাই দিম। আমাৰ মেলাত দুগৰাকী বাইদেউ আৰু ভণ্টি আহিছে, হয়নে? আৰু দুয়োগৰাকী একেলগে গাব। প্ৰথমতে তোমাৰ নামটো কোৱা।
2: মোৰ নাম আকৃতি দত্ত আলহী।
1: আৰু তোমাৰ নাম?
3: দীপিয়া দুবৰী দত্ত।
1: তোমালোক ক'ৰ পৰা আহিছা?
2: যোৰহাট তিনিআলি গুৱাহাটী।
1: এতিয়া আমাক কি শুনাবা মেলাত?
2: সময় পালে আমাৰ ভালে
1: গোৱা।
4: সময় পালে আমাৰ ভালে, এবাৰ আহি যাবা, এবাৰ আহি যাবা। সহজ ঘৰৰ গাঁও জীৱন হন্তেক লৈ চাবা, সহজ ঘৰৰ গাঁও জীৱন হন্তেক লৈ চাবা, এবাৰ আহি যাবা, এবাৰ আহি যাবা।
5: যান বাহনৰ সুযোগ নাই আহুতীয়া আমাৰ ঠাই,
6: বাট বোলোতে হয়তো বন্ধু অনেক দুখে পাবা, বাট বোলোতে হয়তো বন্ধু।

0: ধন্যবাদ।
1: সুন্দৰ হৈছে। গীতিকা জানানে কোনে গাইছিলে?
0: দীপালী বৰঠাকুৰ।
1: দীপালী বৰঠাকুৰে গাইছিলে। এতিয়া আমি ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টি ওজা।
1: কৃষ্টি ক'ৰ পৰা আহিছা?
2: হাজো পতনিৰ পৰা।
1: ইমান দূৰ পৰা আহিছা? বাৰাজী মেলত কি শুনাবা আমাক?

0: ধন্যবাদ,
1: খুব সুন্দর। পূৰবৰ কাৰণে ডাঙৰ কাহ চাপৰ বজা দে।
2: এইবাৰ অকমানি ভাইটি, কি নাম তোমাৰ?
3: নমস্কাৰ, মোৰ নাম দীপজ্যোতি ৰাজবংশী।
2: তুমি ক'ৰ পৰা আহিছা?
3: কান্দিবস্তি।
2: কান্দিবস্তিৰ পৰা আহিছা? আজি আমাক মেলত কি শুনাবা?
3: ৰাভা গীত।
2: বিষ্ণু ৰাভাৰ গীত গাবা, গোৱা।
3: ৰৈ কেতে কি বিনালৈ অমাতৰ মাত, অমাতৰ মাত, ৰৈ কেতে কি বিনালৈ অমাতৰ মাত, অমাতৰ মাত, কৰে সমনি ৰৈ লগে চেমনি সুৰ।

0: ধন্যবাদ
1: কৃষ্টি কৃতা, গীতটো তুমি ধুনীয়াকৈ গাইছা কিন্তু অকণমান খেলিমেলি হৈছে, গতিকে তুমি ভালকৈ শিকিবা, ভালকৈ শিকি পুনৰ আমাৰ মেললৈ আহি ধুনীয়াকৈ গীতটি গাবা দেই। কৃষ্টি কৃতাই চেষ্টা কৰিছে, গতিকে কৃষ্টি কৃতাৰ কাৰণেও আমি কি কৰিম এতিয়া, হাত চাপৰি বজাই দিম। অকণিহঁত, এইখিনিতে তোমালোকক দুই এটা কথা কৈ থওঁ বুলি ভাবিছোঁ। এই যে তোমালোকে আমাৰ মেললৈ আহা, গীত গোৱা, কবিতা পাঠ কৰা, সাধু কোৱা, হাথৰ কোৱা, তোমালোকৰো ভাল লাগে আৰু আমাৰো শুনি খুবেই ভাল লাগে। এতিয়া গৰমৰ বন্ধ আৰম্ভ হ'ব হৈছে নহয়, আৰু এতিয়াতো তোমালোকে যথেষ্ট সময় পাবা হাতত, স্কুল নাই, বন্ধ, গতিকে খুব ধুনীয়াকৈ তোমালোকে আখৰা কৰিবা, গীতৰ, কবিতাৰ আৰু সাধুও ক'ব পাৰা আমাৰ মেলত আহি পেলাই। গতিকে মেললৈ অহাৰ আগতেই তোমালোকে যাতে ধুনীয়াকৈ গীতটি গাব পাৰা, বা গীতেই গোৱা বা কবিতাই গোৱা বা সাধু কোৱা, হাতৰ সোধা, তোমালোকে সাজু হৈ আহিব লাগে সুন্দৰকৈ ঘৰত, তাৰ বাবে আখৰা কৰিবা। যিহেতু সময়ো যথেষ্ট পাবা সুন্দৰকৈ শিকি মাতি আহি আমাৰ মেলত পৰিৱেশন কৰিবাহি দেই, বৰ ভাল লাগিব। আৰু এটা কথা লগতে কৈ থওঁ, এতিয়া খুব গৰম পৰিছে নহয়, স্কুল বন্ধ বুলি দিনৰ দিনটো কিন্তু ৰ'দত বাহিৰত গৰমত খেলি নাথাকিবা দেই, গধূলি ওলাবা বাহিৰলৈ, তেতিয়া ৰ'দৰ চোক কমে আৰু যথেষ্ট পৰিমাণে পানী খাই থাকিবা, কাৰণ গৰমত আমাৰ ঘাম ওলায়, ঘামৰ লগত আমাৰ শৰীৰৰ পৰা পানীও ওলাই যায়, আৰু পানী ওলাই গ'লে আমি খুব দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰোঁ। সেইকাৰণে আমি গৰমৰ দিনত বিশেষকৈ খুব বেছি পানী খাব লাগে, আৰু লগতে বতৰৰ ফল মূল খাবা, ধুনীয়াকৈ খেলিবা, যোনে যি খেল ভাল পোৱা, সেই বুলি আকৌ মোবাইলত গেম নেখেলিবা দেই, বা ভিডিঅ' গেম নেখেলিবা, এইবোৰ বৰ বেয়া কথা। তাৰ সলনি আৰু কিমান খেল আছে লগ বান্ধৱীৰ লগত খেলিব পাৰা, বা কিছুমান খেল তোমালোকে ডাঙৰসকলৰ লগতো খেলিব পাৰা। এইবাৰ বন্ধত তোমালোকে কেনেদৰে কি খেল খেলিলা মেললৈ আহি আমাক জনাবা। এইবাৰ সাধু কোৱাৰ সময়, কিন্তু আজি পিছে মই তোমালোকক সাধু নকওঁ, তাৰ সলনি মই তোমালোকক আমাৰ অসম বুৰঞ্জীৰ এটি জীয়া চৰিত্ৰৰ কথা ক'ম। এই বিষয়ে তোমালোকলৈ বুলি লিখি পঠিয়াইছে পূৰ্ণ গগৈ ককাই। তেওঁ লিখি পঠিওৱা সাহসী পোহাৰীবাইৰ দেশপ্ৰেম মই পাঠ কৰি দিছোঁ, মন দি শুনিবা হওক দেই। মইনাহঁত, আজি মই গড়গাঁৱৰ আশে পাশে থকা এগৰাকী পোহাৰীবাইৰ কথা ক'ম, যিগৰাকী সাহসী পোহাৰীবায়ে সঁচা কথা ক'বলৈ ৰজাকো কেৰেপ কৰা নাছিল। তোমালোকে আজিকালি বজাৰে সমাৰে মাছ বেচি ফুৰা মানুহ নিশ্চয় দেখিছা, তেওঁলোকক আমি মাছ বেচা বেপাৰী বুলি কওঁ। আগৰ দিনত এনেকৈ মাছ বেচি ফুৰা মাইকী মানুহক পোহাৰী বুলি কৈছিল। আজি মই এনে এগৰাকী পোহাৰীবাইৰ কথাকে তোমালোকক ক'ব বিচাৰিছোঁ। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ নাম শুনিছা নহয়, তেওঁৰ আন এটা নাম আছিল চুতামলা। তোমালোকে ডাঙৰ হৈ অসম বুৰঞ্জী পঢ়িলে দেখিবা যে আহোম স্বৰ্গদেউসকলৰ দুটা দুটা নাম থাকে, এটা নাম তেওঁলোক ৰজা হোৱাৰ আগৰ।

0: ঘৰ আৰু আনটো ৰজা হৈ এজন ৰজাই শিঙৰি ঘৰত উঠি আহোমতে লোৱা নাম। তেতিয়াহে তেওঁ ৰাজকাৰ্য চলাবলৈ চিলমোহৰ ব্যৱহাৰ কৰিব পাৰে আৰু টকাৰ মুদ্ৰা বা মোহৰো মৰাব পাৰে। ই এটা আহোম ৰাজত্বৰ মূল নীতি বা নিয়ম আছিল।
1: স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত মোগলে এবাৰ আমাৰ দেশ আক্ৰমণ কৰিছিল, কিন্তু আমাৰ অসমীয়া মানুহৰ বল বিক্ৰম আৰু দেশপ্ৰেমৰ কাৰণে মোগল আমাৰ দেশত নিগাজিকৈ থাকিব নোৱাৰিলে। এবাৰ মোগলে আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰি ৰাজভঁৰাল লুটি অনেক ধন সোণ নিয়াৰ উপৰিও স্বৰ্গদেউসকলৰ মৈদাম খানি বিস্তৰ ধন সোণো উলিয়ালে। উপায়হীন হৈ চুতামলা স্বৰ্গদেৱে ৰাজধানী এৰি নামৰূপৰ চৰাই খোৱাং পৰ্বতলৈ ভাগি গ'ল। ভাগি যাওঁতে বাটত এগৰাকী পোহাৰীয়ে লগ পালে। ৰজাই ৰাজধানী এৰি পলাই যাবলগীয়া হোৱাত সাহসী পোহাৰীয়ে বোলে,
2: স্বৰ্গদেউ, তুমি ৰঙানন্দতহে মন দিলা। এই 15 বছৰে যদি দিবলগীয়া ঠাইত 15 চপৰা মাটিও দিলাহেঁতেন, তোমাৰ আজি এই অৱস্থা নহ'লহেঁতেন। এতিয়া আমাক এই মোগলৰ হাতত এৰি থৈ কলৈ যোৱা?
0: সাহসী পোহাৰী বাইৰ কথা শুনি ৰজাই নিজৰ ভুল বুজি পাই মনত অনেক বেজাৰ পাই বাইক একোকে ক'ব নোৱাৰিলে। সামান্যই পোহাৰী বাইগৰাকীৰ এই লাগতিয়াল কথাষাৰ অসম বুৰঞ্জীত পোহাৰীৰ বিকৰ্থনা নামেৰে চিৰদিনৰ কাৰণে লিপিবদ্ধ হৈ ৰ'ল। মই নাহত মনত ৰাখিবা, এগৰাকী সামান্য পোহাৰী প্ৰবল প্ৰতাপী এজন আহোম স্বৰ্গদেৱকো উচিত কথা ক'ব পৰা সাহসৰ কথা। মনত ৰাখিবা, সময়ৰ কাম সময়ত নকৰিলে কি ৰজা কি প্ৰজা সকলোৰে দশা এনেকুৱাই হয়। এনে আৰু বহুত লাগতিয়াল কথাৰে আমাৰ অসম বুৰঞ্জী ভৰি আছে, আৰু তোমালোকৰো আমাৰ বুৰঞ্জীৰ পৰা বহুত কথা শিকিবলগীয়া আছে। এই সামান্য পোহাৰী বাইৰ দেশপ্ৰেমৰ কথাও তোমালোকে মনত ৰাখিবা দেই। অকণিহঁত, পূৰ্ণ গগৈ ককাই তোমালোকলৈ বুলি লিখি উলিওৱা অসম বুৰঞ্জীৰ কীৰ্তিমান চৰিত্ৰৰ এটি চৰিত্ৰ সাহসী পোহাৰী বাইৰ দেশপ্ৰেম শুনিলা। বৰ ভাল লাগিল নহয়নে? এইবাৰ আহা পুনৰ তোমালোকৰ গীত মাত শুনো।
3: অকণমানি ভণ্টি, কি নাম তোমাৰ?
4: মোৰ নাম খ্যাতি ৰাণী কাশ্যপ।
3: খ্যাতি, ক'ৰ পৰা আহিছা?
4: মই বৰবাৰী চন্দনগিৰি পথৰ পৰা আহিছোঁ।
3: বাহ, বৰ ভাল কথা। এতিয়া আজি আমাক মেলত কি শুনাবা?
4: বিষ্ণুৰাভাৰ গান শুনাম।
3: বিষ্ণুৰাভাৰ গীত গাবা, গোৱা।

ধৰণী শুৱাই থকা অতি মোহনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া, নিচলাই ৰে নিচলাই ৰে আমি খাটি অসমীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া।

0: খুব সুন্দৰ হৈছে। গীতটি কোনে শিকাইলে তোমাক?
1: মোৰ মায়ে শিকাইছে।
0: মায়ে? বাহ, বৰ সুন্দৰ হৈছে। এতিয়া আমি খ্যাতিৰ কাৰণে কি কৰিম? ডাঙৰকৈ হাত চাপৰি বজাই দিম। এবাৰ অকণমানি, একেবাৰে অকণমানি ভণ্টি, কি নাম তোমাৰ? কৈছে বাৰু, এতিয়া আমাক জিজ্ঞাসাই কি শুনাব?
1: অলিয়া পৰিয়া, অলিয়া বৰিয়া, কৃষ্ণা কৰিয়া, ভাল কুকুৰত খীৰা খেলিছিলা।

0: খেলেছিলা, ভাগো কুড়াস খেলা খেলেছিলা, খেলা খেলি খেলি কোতে মায়া পিহরা অকলিয়া, ভাগো কুড়াস খেলা খেলেছিলা, ভাগো কুড়াস খেলা খেলেছিলা।
1: হৈ গ'ল, বা খুব সুন্দৰ। আৰু জিজ্ঞাসাই আৰু কিবা গাবা নগোৱা? বাৰু এতিয়া আমি অকণমানি জিজ্ঞাসাৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই
2: ঘড়ীটিয়ে কয় শুনা টিক টিক টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক। অকণিহঁত, ঘড়ীটিৰ কাঁটাই সকিয়াই দিলেই নহয় যে আজিৰ মেল সামৰিবৰ হ'ল। গতিকে আজিৰ মেলৰ পৰা মই জোনালী বাইদেউৱে বিদায় লওঁ, কিন্তু বিদায় লোৱাৰ আগতে আকৌ দুটা কথা কৈ লওঁ তোমালোকক। তোমালোকে গৰমৰ বন্ধত যিহেতু বহুত আজৰি সময় পাবা, তথাপিও কিন্তু পুৱা আৰু গধূলি অন্তত এঘণ্টাকৈ হ'লেও তোমালোকে বিদ্যালয়ৰ পাঠ আওৰাবা দেই। ই পিছলৈ তোমালোকক বহুত সহায় কৰিব। আৰু আটাইতকৈ ডাঙৰ কথা, নিজৰ শৰীৰটোৰ যত্ন ল'ব পাৰা। যোগাভ্যাস কৰানে তোমালোক অকণিহঁতে কৰিব পৰাও বহুতো যোগাসন আছে, সেই যোগাসনসমূহ তোমালোকে শিকি কৰিবাচোন, তোমালোকৰ বহুত উপকাৰ হ'ব। শাৰীৰিকভাৱে হওক বা মানসিকভাৱেই হওক, নিজকে সুস্থ সবল কৰি ৰাখিবলৈ যোগাসনে তোমালোকক যথেষ্ট সহায় কৰিব। আজিলৈ তোমালোকৰ পৰা তেনেহ'লে বিদায় লওঁ। নমস্কাৰ। যোৱা দেই।

0: কোন ঠায়ো?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছো ৰাজ দ্য মিষ্ট্ৰি কণ্টিনিউ ছবিৰ কেইটিমান গীত। প্ৰথমে এয়া তোশি, গীতিকাৰ সৈয়দ কাদ্ৰী, সংগীত শৰীফ তোশিৰ।

राज द मिस्ट्री কন্টিনিউয়াস সাবিট হে আছিল তোসি এবাৰিয়া সোনু নিগম শ্রেয়া ঘোষাল আৰু নীৰজ শ্ৰীধৰ গীতৰ কথা কুমাৰৰ সংগীত ৰাজু সিঙৰ।

0: শ্রোতাসকল, অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকে কেইটিমান গীতৰ কিছু অংশ শুনিছিল। এই গীতবোৰ শুনিলেই আপোনালোকৰ যিগৰাকী শিল্পীলৈ মনত পৰে সেই শিল্পীগৰাকী আজি আমাৰ অনুষ্ঠানৰ অতিথি সাধক সুন্দৰৰ এই অনুষ্ঠানটিত আজি আমি কথা পাতিব বিচাৰিছো বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা বাইদেউৰ সৈতে। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: ধন্যবাদ, মই আদৰণি গ্ৰহণ কৰিছো অতি শ্ৰদ্ধাৰে, মৰমেৰে আৰু বহুত শুভেচ্ছাৰে।
0: বহুতো শ্ৰোতাই আমালৈ অনুৰোধ কৰিছিল যে বাইদেউক পোনপটীয়াকৈ সাক্ষাৎকাৰত মাতিব লাগে, কিন্তু আপোনাক আমি পোনপটীয়াকৈ লগ পাব পৰা নাই। কি ধৰণে আছে পুনেত, সেই বিষয়ে প্ৰথমে কওকচোন।
1: পুনেত মই ঘৰুৱাভাৱে বহুত সুখেৰে জীৱন যাপন কৰিছো। অসমখন বহুত মিছ কৰোঁ, ক'বই নালাগে, বহুত হেৰুৱাওঁ মই অসমক, বহুত ভাল লাগে তাত থাকি, আৰু ক'বই নালাগে ভাল লাগে বুলি। কিন্তু চৰ্চা ৰাখি ইয়াৰ মাজতে আকাশবাণীৰ সুন্দৰ সুন্দৰ পৰিৱেশন কৰা প্ৰগ্ৰেমবিলাক শুনি থাকোঁ। আজিকালি সুবিধা হৈছে অনলাইনেৰে, সেইকাৰণেও এটা মনটো ভৰি থাকে যে গুৱাহাটীত থকা বা অসমত থকাখিনিৰ অভাৱটো বহুতখিনি দূৰ কৰিছে। কিন্তু এনেকুৱা প্ৰগ্ৰেমসমূহে গুৱাহাটীৰ বা আকাশবাণীৰ, গুৱাহাটীৰ বা ডিব্ৰুগড়ৰ সকলো অনুষ্ঠানৰে কিছুখিনি শ্ৰোতা দৰ্শকে শুনিবলৈ পাইছে আৰু উপভোগ কৰিবলৈ পাইছে। ইয়াতে খুব মন ভৰি যায় মানুহৰ, আৰু লগতে সেইকাৰণে ময়ো সুখী হৈ আছো এইবিলাক কাৰণে।
0: আৰু আমি আপোনাৰ সংগীত জীৱনৰ কথা শ্ৰোতাসকলেও জানিব বিচাৰিছে আৰু আমিও আপোনাৰ সৈতে পাতি যাম। প্ৰথমতেই জানিব বিচাৰিছো আপোনাৰ শৈশৱৰ বিষয়ে, শৈশৱ ক'ত পাৰ হৈছিল, আপোনাৰ শৈশৱত পৰিয়ালৰ পিতৃ মাতৃৰ বিষয়ে, কোনে আপোনাক কি ধৰণে অনুপ্ৰাণিত কৰিলে সংগীতৰ ক্ষেত্ৰখনলৈ আহিবলৈ, অলপ শৈশৱৰ পৰাই কথাখিনি কওকচোন বাইদেউ।
1: শৈশৱ বুলিলে মোৰ জোনাক, ঘাঁহৰ দলিচাখন, বাগানৰ ঘৰটো, পূজাৰ থাপনাখন, মা দেউতা, দেউতাৰ খৰমৰ শব্দ, গা ধুই উঠাৰ পৰা সংস্কৃত স্তোত্ৰেৰে কেনেকে মন্দিৰলৈ গৈছিল, তাৰপিছত ড্ৰেছ কৰি অফিচলৈ যায়, গধূলি হ'লে আমি প্ৰাৰ্থনা সভাত বহিবই লাগিব, সংস্কৃত স্তোত্ৰ, মাৰ মুখত বৰগীত, আইনাম, বিয়ানাম, এইবিলাক সকলো গীতেই আমাৰ ঘৰত চলিছিল। আৰু বিশেষকৈ ৰবীন্দ্ৰ সংগীতৰ অকণমান প্ৰচাৰ আছিল আমাৰ ঘৰত। আমাৰ বন্ধু, দেউতাহঁতৰ বন্ধুসকল আহিছিলে, বেংগলী পৰিয়াল আছিলে, ৰবীন্দ্ৰ সংগীতৰ চৰ্চা, তাৰপিছত ডি ভি পালুস্কৰৰ ভজন, পায়ো জি মেনে ৰাম ৰতন ধন পায়ো, এনেকুৱা ধৰণৰ। আৰু সেই সময়তে আমাৰ চিৰ নমস্য ডক্টৰ ভূপেন হাজৰিকা, আমাৰ সকলোৰে প্ৰিয় ভূপেন দাৰ গীত, দীপালী বাইদেউৰ গীত, বীৰেন্দ্ৰনাথ দত্ত তেখেতৰ গীত, বহুত সৰুৰে পৰা এইবিলাকৰ লগত সংস্পৰ্শত মই আছো। মই বুজাব নোৱাৰো মই আৰু কেনেকে যে মই কৃতজ্ঞতা জনাম ভগৱানক, মই নাজানো। ইমান সুন্দৰ মা দেউতাৰ মোৰ পৰিয়াল দিছিলে এই জনমটোত, মোৰ হিয়া ভৰি যায় মোৰ এতিয়াও ভাবিলে।
0: হয়, আপোনাৰ মা দেউতাৰ নাম যদি কৈ দিয়ে আৰু আপোনাৰ শৈশৱৰ সেই ঠাইখিনিৰ নাম কলেও ভাল লাগিব।
1: মোৰ জন্ম হৈছিলে গোলাঘাট ডিষ্ট্ৰিক্টৰ দফলাটিং চাহ বাগিচাত, আৰু মোৰ দেউতাৰ নাম স্বৰ্গীয় ভুৱনেশ্বৰ বৰুৱা, আৰু মাৰ নাম নিৰ্মলা বৰুৱা। তেখেত দুয়োকে মই হেৰুৱাইছোঁ, কিন্তু মই মানে কায়িকভাৱে হেৰুৱাইছোঁ, কিন্তু মোৰ অন্তৰত সদায় আছে, এতিয়াও সমানেই শ্ৰদ্ধা, মৰম, ভালপোৱা সকলো মই পাই আছোঁ তেওঁলোকৰ পৰা। আৰু মই আজি যি হৈছোঁ, মই বিউটি বৰুৱা মই আছিলোঁ, তাৰপিছত মই বিউটি শৰ্মা বৰুৱা হৈছোঁ। কিন্তু বিউটি বৰুৱা হৈ থাকোঁতে মোৰ পৰিয়ালটো, মোৰ মা দেউতা মোৰ পৰিয়াল আৰু আকাশবাণী গুৱাহাটী মোৰ পৰিয়ালৰ মাজতে পৰে, কিয়নো এই আকাশবাণী গুৱাহাটীয়ে মোক বিউটি বৰুৱা বুলি বহুত প্ৰচাৰ দিলে মোৰ গীতেৰে। তাৰপিছত মই যেতিয়া বিউটি শৰ্মা বৰুৱা হ'লো, তেতিয়াও আকৌ মই আকাশবাণীক হিয়া ভৰি মানে মই প্ৰণিপাত কৰোঁ, শ্ৰদ্ধা জনাওঁ আৰু মোৰ ভালপোৱা দিছোঁ মই, কিয়নো মই এই স্বীকৃতিসমূহ ইয়াৰ পৰাই পাইছোঁ। মই মোৰ জন্মদাতা, মোৰ মা দেউতা, মোৰ বাই ভনীসকল, ঘৰৰ পৰিৱেশ, এই সকলোবিলাক, চাহ বাগানৰ পৰিৱেশ, নিয়ৰত বা ঘাঁহৰ দলিচাত জোনাকত বহি গীত চৰ্চা কৰা ল'ৰা ছোৱালী কিমান আছে মই নাজানো, এইবিলাক সপোন মোৰ কাৰণে এতিয়া। আৰু মানুহে হয়তো বিশ্বাস কৰিবনে নকৰে সেইটোও মই নাজানো। আমাৰ পৰিৱেশটো ৰাতিপুৱাই উঠি শুদা ভৰিৰে নিয়ৰত ঘাঁহৰ দলিচাত খোজকাঢ়িব লাগে,

0: তাৰ কাৰণে আগতে ভৰিৰ তলত মিঠাতেল সানি দিয়ে সৰুৰে পৰা। এইখিনি কৰাৰ পিছত আহি পেলাই অকণমান ব্যায়াম কৰিব লাগে, তাৰপিছত সংগীতৰ চৰ্চা আৰু পঢ়া শুনা সমানেই বজাই ৰাখিব লাগিব। বাগানত থাকোঁতে আমাৰ মোৰ বাইদেউ দাদাহঁতে অলপ চলপ পঢ়িছিলে, এটা গাড়ী এখন দি ওচৰে পাজৰে ক'ৰবাত স্কুলৰ দি যায়, কিন্তু মই স্কুলৰ শিক্ষাটো মই যোৰহাটত আহি পেলাই লৈছিলোঁ। মই তেতিয়া আমাৰ যোৰহাটত ঘৰ হৈছিলে, যোৰহাট 4 নং ৱাৰ্ড প্ৰাইমেৰী স্কুলত মই এডমিশ্যন হৈছিলে, কিন্তু দুৰ্ভাগ্য নে সৌভাগ্যবশতঃ নাজানো ক খ শ্ৰেণী পঢ়িবলৈ নাপালোঁ।
1: কিয় বাইদেউ সেইটো কওকচোন।
0: ক খ শ্ৰেণী পঢ়িবলৈ নাপালোঁ মানে পৰীক্ষালয়টো স্কুলত চিট পৰীক্ষালয়
1: নহয়,
0: চিট পৰীক্ষা ললতে মোক ক খ শ্ৰেণী নিদিলে, মোক হেৰি দিলে তোমাৰ দ্বিতীয় শ্ৰেণী দিলে। তাৰপিছত দ্বিতীয় শ্ৰেণী পঢ়িলোঁ মই। এই দ্বিতীয় শ্ৰেণী পঢ়ি থাকোঁতে এতিয়া অকণি মেল মইনা মেল এইবোৰ হয় নহয়, তাতে কিবা হাঁহিৰ কম্পিটিশ্যন হয়, তাতো মই ফাৰ্ষ্ট আনো। আৰু এবাৰ কিবা মইনা মেলৰ অকণি মেলত জৱাহৰলাল নেহৰু আহিছিলে, নেহৰু পাৰ্কত কিবা এখন আছিলে, তাতে অকণিৰ ভিতৰত গান গাবলৈ দিছিলে মোক। কি গান গাইছিলো মনত নাই মোৰ এতিয়া, কিন্তু জৱাহৰলাল নেহৰুৱে মালাডাল এনেকে মানে গান গোৱাৰ পিছত তেওঁৰ মালাডাল খুলি পেলাই এনেকে মোৰ ফালে দিওঁতে মোৰ ডিঙিতে আহি সোমাইছিল। খুব ওচৰতে আছিলো চাগে মই, নহলে ইমান ধুনীয়া থ্ৰ' কৰিছে নহয়। বহুত স্মৰণীয়, আৰু তেতিয়া মই নাজানো, একো গম নাপাওঁ, বুজি নাপাওঁ ইমান, কিন্তু পিছত মই কলত মই গম পাইছো যে এনেকুৱাবোৰ হৈছিলে। আৰু এনেকুৱা ধৰণৰ সৰু সৰু বহুতখিনি হৈছে আৰু জীৱনত, যে সৰু কালৰে পৰা ভাল ভাল সংগীতৰ যিখিনি চৰ্চা কৰিব লগা বস্তু সেইখিনি মা দেউতাহঁতে আগবঢ়াই দিছিলে, আৰু মোৰ দাদা বাইদেউসকলে মোৰ প্ৰেক্টিচত ৰিয়াজত মোক বহুত সহায় কৰিছিলে, বহুত সহায় কৰিছিলে মোক। মোৰ চুলি দীঘল আছিলে, বেনি গুঠিবলৈ মই যাওঁ, চুলি য'ত লাগে টান খাই মই নিদিওঁ চুলি বান্ধিবলৈ, খুব দিগদাৰ পাওঁ মই। তাই কেতিয়াবা দেউতা অফিচৰ পৰা অহালে ফণীখন লৈ পেলাই মই ৰখি থাকোঁ, দেউতাই মানে খুব মৰমেৰে লাহে লাহে লাহে আঁচুৰি দিয়ে। এনেকুৱা কথা কিছুমান খুব মনত পৰে পিছত, লগতে সেই আঁচুৰি থকাৰ সময়খিনিতো দেউতাই মানে গুণগুণাব, গোৱাচোন গোৱা এইটো গোৱা, এনেকে কৈ দিয়ে। তে মইতো ক'ব নোৱাৰো, মই ঠিক চেষ্টা কৰোঁ মই, কিন্তু এইবিলাক মানে এনেকুৱা ধৰণৰ ঘৰ বা এনেকুৱা ধৰণৰ পৰিৱেশ পোৱাটো বৰ লাখৰ কথা নহয়নে বাৰু ইন্দ্ৰজিত?
1: আপোনাৰ সৌভাগ্য হৈছিলে তেনেকুৱা পিতৃ পাইছিলে, পৰিয়ালত তেনেকুৱা এটা পৰিৱেশ পাইছিলে। আমি আৰু আপোনাৰ পৰিয়ালৰ কথা আমি পাতিম, কিন্তু যিহেতু আপুনি ভজন গোৱাৰ কথা কৈছে শৈশৱত আৰু পিতৃ মাতৃও আপোনাক অনুপ্ৰাণিত কৰিছিল, আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে যদি আপোনাৰ ভাল লগা এটি ভজন অলপ গাই শুনাই ভাল লাগিব।
0: এই ভজনটি মই পিছত আকাশবাণী গুৱাহাটীতো মই গাইছো, মই অকণমান গুণগুণাই দিছো।

0: এইটো মই তাৰমানে ভজন অডিশ্যনৰ পাছ কৰাৰ পিছত প্ৰগ্ৰাম কৰোঁতে কোনোবা এটা প্ৰগ্ৰামত মই গাইছোঁ, আৰু এই সময়ত আমাৰ অসমৰ প্ৰথমগৰাকী মহিলা যি নিপুণ পাছ কৰি আহিছিল লক্ষ্ণৌ ভাটখাণ্ডে ইউনিভাৰ্চিটিৰ পৰা, সেয়া হৈছে আমাৰ শ্ৰদ্ধেয় মোৰ গুৰুজী আছিলে লক্ষ্মী বাইদেউ লক্ষ্মী শইকীয়া। তেখেতৰ সুৰ তেখেতৰ পৰা শিকিছিলোঁ মই, আৰু মই ৰেডিঅ'ত বাণীবদ্ধ কৰিছিলোঁ। এই ভজনটো মোৰ খুব প্ৰিয় আৰু পিছতো মই বহুত ঠাইত গাইছোঁ, দূৰদৰ্শনতো গাইছোঁ, খুব প্ৰিয় ভজন মোৰ এইটো, মীৰা ভজন এইটো।
1: হয়, আৰু আপোনাৰ পৰা আৰু আমি গীত শুনিম আৰু কথা পাতিম, কিন্তু আমি জানো যে আপুনি আগতে বিউটি বৰুৱা আছিলে, তাৰপিছত বিউটি শৰ্মা বৰুৱা হ'ল, বিউটি শৰ্মা।

0: হোৱাৰ পিছৰ পৰিয়ালটোৰ বিষয়ে অলপ কওকচোন।
1: সেইটোতো মোক ভগৱানে বহুত বহুত একদম একাজলি আশীৰ্বাদ দিয়ে যে তেনেকে দিছে মানে। এওঁৰ কথা তোমাৰ মই কৈ শেষ কৰিবই নোৱাৰো, কিন্তু মাক পাইছো মই পিতাক নাপালো, পিতা মই যোৱাৰ আগতেই তেখেত নোহোৱা হ'ল, কিন্তু মোৰ একদম ভনীৰ দৰে মোৰ ননন্দজনী পাইছো, দেওৰ আৰু জাজনী পাইছিলো, কিন্তু তেওঁলোকো সেই দূৰত থাকে, আৰ্মিত কাম কৰে তেওঁ, গতিকে বেছিকে পোৱা নাছিলো, কিন্তু পৰিয়ালটোত আছিলো আমি, এওঁ মই মা আৰু মোৰ ননন্দ ভনীজনী, আৰু তাতে চৰ্চা সম্পূৰ্ণৰূপে চলি আছিল। মা মই এনেকুৱা মা পাইছিলো, মায়ে কয় যে তুমি তোমাৰ সংগীত চৰ্চা পূৰা কৰি ৰাখা, অন্য কথা তুমি চিন্তা কৰিব নালাগে। আনকি মই ৰিয়াজ কৰিবলৈ মই আমাৰ তেতিয়া টাবলিষ্ট আছিলে অজয় খাটনিয়াৰ, অসমৰ তেখেত এগৰাকী খুব সুন্দৰ টাবলিষ্ট আছিলে, তেখেতে মিউজিক কলেজত শিকাইছিলো, কিন্তু তেখেত যোৰহাটৰ আছিলে আৰু মই যোৰহাটত থাকোঁতেও ৰেগুলাৰলি তেখেত আমাৰ ঘৰলৈ আহিছিল আৰু মই শাস্ত্ৰীয় সংগীত চৰ্চা কৰিছিলোঁ মোৰ গুৰুজী আহোঁতে, পণ্ডিতজী গুৰুজী, পণ্ডিত মতিলাল শৰ্মাজী, তেখেত আহিছিলে আৰু আহিলে সম্পূৰ্ণভাৱে ৰিয়াজ কৰোঁ মই, আৰু আলহী আহিলে মায়ে সুন্দৰকৈ চাহ তাহ দি পেলাই আৰু কয়ো যে তেওঁ ৰিয়াজত বহিছে নহয় এতিয়া, এনেকৈ কথাষ্ঠা পাতি পেলাই মা যায়গৈ, কেতিয়াবা মোৰ নিজৰো মানুহ আহিলেও তেনেকৈ যায়গৈ, কাৰণ মোৰ নিজৰ মানুহবিলাকে জানিছিলে যে মই চৰ্চা কৰোঁ বুলি, কোনেও বেয়া নাপাইছিলে, কিন্তু মাৰ অফুৰন্ত মানে মোৰ সংগীতৰ প্ৰতি হেঁপাহ। এবাৰ এটা কথা মই কওঁ, মাৰ মানে মা কিবা অসুখ হৈছিলে, মাৰ তেতিয়া এটা চেলাইন ল'ব লগা হৈছিলে, সেইদিনা মোৰ ৰবীন্দ্ৰ ভৱনত প্ৰগ্ৰেম আছিলে আৰু ৰবীন্দ্ৰ ভৱনৰ সেইদিনা প্ৰগ্ৰেমত আহিছিলে কলকাতাৰ মানৱেন্দ্ৰ মুখোপাধ্যায়, তাতে মোৰ গজলৰ প্ৰগ্ৰেম আছিলে, তাৰপিছত মই ভাবিছোঁ মই নাযাওঁ, মাৰ ইমান অসুখ হৈ আছে, মোৰ যাবলৈ একেবাৰে মন নাই। তেতিয়া মোৰ ননন্দ ভনীজনী মামনি তাইৰ নাম, তাই কৈছে যে তুমি যোৱা, মা যেতিয়া গম পাব নহয় তেতিয়া শুনিলে খুব বেয়া পাব তুমি নাই যোৱা বুলি শুনিলে। মই গ'লো, তাতে গৈ মই গালোগে আৰু খুব ভাল কমপ্লিমেণ্টছ পাইছিলো দেই, মোৰ সেইটো মাৰ আশীৰ্বাদ চাগে, মোক মানে কলিকতালে কিয় নাহা এনেকে কৈছিলে মোক মানৱেন্দ্ৰ মুখোপাধ্যায় কৈছিলে, তেখেত মানে স্বনাম ধন্য, মই ভাবিবই নোৱাৰো তেখেতৰ কোনোদিন হেৰি শুনিবলৈ যে পাইছো, একেখন ফাংচনত গীত গাবলৈ পাইছো, সেইটো মোৰ কাৰণে সৌভাগ্যৰ কথা। তাৰপিছত যা হওক বাৰু, মই আহিলো ঘৰলৈ, আহি পেলাই মা তেতিয়া বহুতখিনি আগতকে ভাল, আৰু মামনিয়ে মোক কৈছে জানা মায়ে কি সুধিছে, চিধা গম পায় মানে চেলাইন দিওঁতে মাৰ সেই যে কিবা এটা হয় যে কপি পেলাই সেইটো হৈছিলে, মায়ে বোলে যেতিয়া বোলে চেন্সত আহিছে তেতিয়াই সুধিছে বৌয়েৰা গ'লনে গান গাবলৈ, অকল এইটো কথা সুধিছে প্ৰথম। তেতিয়া মানে মই ভাবিছো ইছৰাম মই যদি নগলোহেঁতেন কি হলহেঁতেন, মানে মায়ে খুব বেয়া পালেহেঁতেন, গতিকে এনেকুৱা ধৰণৰ। আৰু
0: আপোনাৰ ইমানেই সৌভাগ্য হৈছিল যে শৈশৱত পিতৃ মাতৃয়ে আপোনাক ইমান অনুপ্ৰাণিত কৰিছিল, তাৰপিছত বিয়াৰ পিছত আপোনাৰ শাহু তেওঁৰ পৰিয়ালটো আপোনাক একেধৰণেই উৎসাহিত কৰিছিল,
1: একেধৰণে এতিয়াও, আজিও এতিয়া মা নাই, মামনি আছে, ননন্দ ভনীজনী আছে, তাই গুৱাহাটীত থাকে, আমাৰ মানে সম্পৰ্ক অতিপাত খুব মানে দুৰ্লভ বুলিয়ে মই কওঁ, মানে কোনো কথা নাই যে আমি নাপাতো বা হেৰি কৰোঁ, সকলো ফালৰ পৰা বহুত ভাল লগা মানে, আৰু মই সেইকাৰণে এই জীৱনটো গোটেই মানে ভগৱানৰ ওচৰত সদায় মই কৃতজ্ঞ, মোক সকলো দিছে ভগৱানে, সকলো দিছে, মইহে তেওঁক কিমান ভক্তি কৰিব পাৰিছোঁ মই একোৱেই নাজানো, পূজা কৰিবলৈ যিখিনি পাৰোঁ, খালি মই এটাই ভাবোঁ যে মই কোনো যাতে মোৰ হতুৱাই কোনো ধৰণৰ বেয়া কাম যাতে একো নহয়, যাতে সকলোৰে ভাল ভাবোঁ, ভাল চিন্তা কৰোঁ, সকলোৱে ভাল দেখিলে মোৰ খুব ভাল লাগে, মোৰ মন ভৰি যায় মোৰ, সেইটো কাৰণে মই সুখেৰে মই আছোঁ বুলি মই কওঁ জানা।
0: আৰু আপুনি বিউটি বৰুৱাৰ পৰা বিউটি শৰ্মা বৰুৱা হ'ল, দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ সৈতে আপোনাৰ বিবাহ সূত্ৰে, আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মা বুলি ক'লে অসমৰ সংগীত জগতৰ অতি শ্ৰদ্ধাৰ এগৰাকী ব্যক্তি, যাৰ অৱদান অসমৰ সংগীত জগতলৈ সকলোৱে স্বীকাৰ কৰে অতি শ্ৰদ্ধাৰে, তেনেকুৱা এগৰাকী ব্যক্তিক আপুনি সান্নিধ্য পাইছিল, তেখেতৰ সহধৰ্মিনী আপুনি, সেই বিষয়ে আমি পাতিম। আৰু আপোনাৰ সন্তানৰ বিষয়ে কওকচোন, এতিয়া পৰিয়ালত কোন কোন আছে?
1: এতিয়া পৰিয়ালত মোৰ ডাঙৰ সন্তানটো ল'ৰা এটা মোৰ, আৰু ছোৱালী দুজনী, ল'ৰাটো আচলতে পুনেত সি পঢ়া শুনা দিল্লীৰ পৰাই কৰিলে, মেনেজমেণ্টত ডক্টৰেট ল'লে, লৈ পেলাই পুনেতে নিজৰ এডুকেশ্যনেল ফাৰ্ম আছে NSL বুলি, তো ইণ্ডিয়াৰ ভিতৰতে চলাই নিজৰ কাৰণে, আগতে বেলেগ কাম কৰিছিলে, এতিয়া কাণ্ট্ৰি হেড হোৱাৰ পিছত মানে সি প্ৰেচিডেণ্ট হ'বলৈ যাওঁতে মানে সি বাহিৰত থাকিব লাগে বুলি ক'লে, তেতিয়া সেইটো সি নল'লে অফাৰটো, বাহিৰত মানে ফৰেইন কাণ্ট্ৰিজত থকাৰ তাৰ ইচ্ছা নাই, গতিকে নিজৰ আৰু নিজৰ এনেকুৱা ধৰণৰ কৰাৰ আগতে ইচ্ছা আছিলে তাৰ, গতিকে এতিয়া সি তেনেকৈ কৰি পেলাই আছে, পুনেত থাকে, নিজৰ বুলিবলৈ অকণমান এওঁ থাকোঁতেই ঘৰে মাটিয়ে কৰিছে, সি ভগৱানে দিছে, এতিয়া সেইকাৰণে মই তাৰ লগত আছোঁ, পুনেত আছোঁ, আৰু ইমান ভগৱানৰ ইচ্ছা, মোৰ ডাঙৰজনী ছোৱালীও

0: নেথাকে, মোৰ নাতিনী এজনী আছে নিৰ্বিৰ তাইৰ নাম, খুবেই ভাল লগা পৰিৱেশ, আৰু সৰুজনী ছোৱালী এজনী ঋগ্বেদী সামবেদী, ল'ৰাটোৰ নাম শতসূৰ্য, আৰু ল'ৰা বিয়া কৰাইছে শিল্পা, শিল্পা মাৰাঠী ছোৱালী, তাইও অকণমান খুব গানত ইণ্টাৰেষ্ট, বহুত ইণ্টাৰেষ্ট, আৰু তাই অসমীয়া গানৰ তেনেকে হিন্দীলৈ প্ৰায় 4-5টা গানৰ মানে ট্ৰান্সলেট কৰি পেলাই তাই লিখিছে আৰু মাৰাঠীটো কৰিছে, সেইখিনি মই গাই পেলাই উলিয়াব পৰা নাই ৰাইজৰ মাজলৈ, মই যিমানেই মানে আশীৰ্বাদ পাই থাকিলে মই ডেফিনেটলি উলিয়াই কৰি যাব পাৰিম। আৰু
1: আমাৰ অনুষ্ঠানৰ মাজতে যদি আপুনি তেনেকুৱা এটি গীতো আমাক গাই শুনাই আমাৰ ভাল লাগিব, আপোনাৰ সৈতে আমি আৰু কথা পাতিম এই বিষয়ে, কিন্তু এই মুহূৰ্তত আপোনাৰ পৰা এটি গজল শুনিবলৈ মন গৈছে, কিয়নো কিছু সময় পূৰ্বে আপুনি গজল গোৱাৰ সেই স্মৃতি সোঁৱৰি কিছু কথা কৈছিল, গতিকে এতিয়া যদি গজল আপুনি গাই শুনাই ভাল লাগিব।
0: হয়, মই অকণমান গাইছো এইটো গজলো, আচলতে মই আকাশবাণীত গাইছিলো, বাণীবদ্ধ কৰিছিলো, জাফৰ গোৰখপুৰীৰ গজল, আৰু এইটো সুৰ কৰিছিলে

0: কুঁৱৰী কিছু কথা কৈছিল, গতিকে এতিয়া যদি গজল আপুনি গাই শুনাই ভাল লাগিব।
1: হয়, মই অকণমান গাইছো। এইটো গজলো আচলতে মই আকাশবাণীত গাইছিলো, বাণীবদ্ধ কৰিছিলো, জাফৰ গোৰখপুৰীৰ গজল। আৰু এইটো সুৰ কৰিছিলে মোৰ পৰম শ্ৰদ্ধাৰ গুৰুজী পণ্ডিতজী মতিলাল শৰ্মাজীয়ে সুৰ কৰা। অকণমান গাইছো মই।

0: এনেকুৱা ধৰণৰ আছিলে।
1: হয়, খুব ভাল
0: লাগিল। মই শ্ৰদ্ধাৰে সুৰিছো, মোৰ গুৰুজীকো মই শ্ৰদ্ধাও জনাইছো।
1: হয়, শৈশৱৰ পৰা যেতিয়া আপুনি সংগীতৰ ক্ষেত্ৰখনলৈ আহিছিল, তেতিয়া প্ৰথম গুৰু কোন আছিল আপোনাৰ?
0: মই 4 নং ৱাৰ্ডত পঢ়িছিলো বুলি কৈছিলো যে, সেই সময়তে মই দ্বিতীয় শ্ৰেণী পঢ়িলোতো, আকৌ মোক তৃতীয় শ্ৰেণী পঢ়িবলৈ নাপালো। কিন্তু তাৰপৰা ডাবল প্ৰমোশ্যন হৈ পেলাই মই ক্লাছ 4ত গলোগে, তৃতীয় শ্ৰেণীটো পঢ়িব নিদিলে, পঢ়িব নালাগে বুলি কৈ ডাবল প্ৰমোশ্যন হোৱা বুলি কয়, সেই সময়ত আছিলে কিবা কিবি, তাৰ ফলত মোৰ মেট্ৰিকৰ সময়ত দিগদাৰ হৈছে ৰবা, কাৰণ বয়সটো লাগিব নহয়। তাৰপিছত সেই সময়ত মানে মোক মিউজিক স্কুলত এডমিশ্যন দিয়াইছিলে দেউতাহঁতে, যোৰহাট সংগীত বিদ্যালয়ত। তেতিয়া আচল ঘৰটো মানে বনোৱা নাছিলে, 4নং ৱাৰ্ড প্ৰাইমেৰী স্কুলতে সংগীত বিদ্যালয়খন হৈছিলে কিছুদিনলে। তাৰপিছত কিন্তু গভৰ্ণমেণ্ট হাই স্কুল, গাৰ্লছ হাই স্কুল এখন আছে তাৰ ওচৰতে, সেইখনত মানে হৈছিলেগে স্কুলখন। আৰু তাতে যিসকল গুৰু আছিলে, তাৰ আগতে ঠিক আমাৰ যে যোৰহাটৰ শ্ৰীযুত ইন্দ্ৰেশ্বৰ শৰ্মা, তেখেতৰ দেহাৱসান ঘটিছে যোৰহাটত। তেখেতৰ দেউতাক গোপাল শৰ্মা, শ্ৰদ্ধাৰ গোপাল শৰ্মাদেৱে আমাৰ ঘৰলৈ আহি সংগীত শিকাইছিলে মোৰ বাইদেউহঁতক দেই। তো তেতিয়া মই সাৰেগামাবিলাক ইমান এটা খুব শিকাইতো, তো শুনি শুনি পেলাই বহুতখিনি লৈছিলোঁ, নিজে প্ৰেক্টিচ কৰি পেলাই বা শুনি পেলাই চৰ্চা কৰিছিলোঁ, কিন্তু ওচৰত বহিবলৈ মই বেয়া পাইছিলোঁ। তাৰপিছত স্কুলখনত মোক নাম লগাই দিলে এডমিশ্যন দিয়াৰ পিছত, তাতে শ্ৰদ্ধাৰ ৰাজমোহন দাস তেখেতক পাইছিলোঁ মই, আৰু শ্ৰদ্ধাৰ শ্ৰী তুলসী চক্ৰৱৰ্তী তেখেতক পাইছিলোঁ, আৰু আমাৰ শ্ৰীযুতা শেৱালী দেৱী বাইদেউ, তেখেতে আমাক সৰু সৰু গীতবোৰ শিকাইছিলে, যেনে সৰু সৰু পখিলাৰে সৰু সৰু পাখি, নানা ৰঙৰ ছবি তাতে কোনে দিলে আঁকি, এনেকুৱা গীতবোৰ আমাক শিকাইছিল সেই সময়ত। গতিকে শ্ৰীযুত ৰাজমোহন দাসলৈ মই মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ, আৰু শ্ৰীযুত তুলসী চক্ৰৱৰ্তী, তেখেতৰ ইমান সুন্দৰ মাত, কথা, কণ্ঠ এতিয়াও কাণত ভাহি থাকে জানা, খুব সুন্দৰ। খালি আমাৰ অলপ কম কম সময়ৰ বাবে গুৰুসকলক পাইছিলোঁ, অলপ বদলি হৈ হৈ আছিল। তাৰপিছত গজল মই শিকিছিলোঁ বাল গৌতমজী বুলি এজন, কিছুদিনৰ কাৰণে বম্বেৰ পৰা আহি পেলাই যোৰহাটত আমাৰ ওচৰৰ কোনোবা এঘৰ মানুহৰ ঘৰত ভাড়া ঘৰত আছিলে তেখেত,
1: তেতিয়া আপুনি শিকিছিল?
0: তেতিয়া মই গজল শিকিছিলোঁ, কিন্তু এজন

0: মোৰ দাদাৰ লগৰ হেৰিৰ কাশ্মীৰৰ ল'ৰা এজন কক্কৰ বুলি কিবা কক্কৰ টি বোৰ্ড অফিচ এটা আছিলে ওচৰতে, তাতে তেওঁ চাকৰি কৰে, কাম কৰে। তেওঁৰ পৰা মোক দাদাই ঠিক কৰি দিছিলে যে তাইক অকণমান হেৰি শিকাই দিবা উৰ্দুটো। গতিকে উৰ্দুৰ প্ৰনাউঞ্চিয়েচনবিলাক তেওঁৰ পৰা মই লৈছিলোঁ অলপ অলপ গজল শিকোঁতে। সেইকাৰণে প্ৰনাউঞ্চিয়েচন মোৰ একচুৱেলি প্ৰনাউঞ্চিয়েচনৰ গুৰিটো হৈছে সংস্কৃত ভাষা। যি ল'ৰা ছোৱালীয়ে সংস্কৃত ভাষাটো আগতে শিকে বা গায় বা কয় পাঠ কৰে, তেওঁলোকৰ প্ৰনাউঞ্চিয়েচন কিন্তু সকলো লেংগুৱেজৰ কাৰণে, সকলো ভাষাৰ কাৰণে বহুতখিনি সুবিধাজনক হয়। এতিয়া চৰ্চাটো যি ভাষাৰ থাকে সেইটো ভাষাটো ভাল হ'বই দিয়াচোন, কিন্তু পাৰ্টিকুলাৰ অৰিজিনটো কিন্তু সংস্কৃত হ'ব লাগে।
1: আপুনি সেই সুবিধাকণ আপুনি পাইছিল আৰু সেইকাৰণে পাছলৈ আপোনাৰ উচ্চাৰণৰ ক্ষেত্ৰত বহুত সুবিধা হৈছিল।
0: বহুত সুবিধা হৈছিলে, বহুত সুবিধা হৈছিল। আৰু তাৰপিছত মই যেতিয়া অকণমান অলপ অলপ লাহে লাহে ডাঙৰো হৈ আহিছোতো, হোৱাৰ লগে লগে যোৰহাট মিউজিক স্কুলখন তেতিয়া আচলতে চলাইছিলে কোনে জানা, জিতু দা তপন দা, যে জিতু তপন বুলি কওঁ, জিতু দাৰ দেউতাক শ্ৰীযুত দৰ্পণনাথ শৰ্মা, তেখেতে
1: চলাইছিলে,
0: তেওঁলোকে চলাইছিলে। তেতিয়া আই ভি বাইদেউকো লগ পাইছিলো, আই ভি বৰুৱা যে আমাৰ আই ভি বাইদেউৰ শ্ৰদ্ধাৰ
1: আকাশবাণী শিল্পী আছিল তেখেত,
0: হয় তেখেতকো মই লগ পাইছো। তেখেতসকলৰ কোলাত বহি মই গান গোৱা, আৰু আচলতে তেতিয়াৰ সমাজখন বুলিবলৈ ক'বলৈ গ'লে বহুতখিনি সংগীতজ্ঞ দেখোন আছিলে, ভৰি আছিলে দেখোন।
1: আপোনালোকৰ সৌভাগ্য হৈছিল তেওঁলোকক লগ পাইছিল, শিকিব পাৰিছিল,
0: হয় বহুত সৌভাগ্য হৈছিল। তাৰপিছত অনিল দত্ত ছাৰ আছিলে মিউজিক স্কুলতে দেই টিচাৰ, তেখেত শ্ৰীযুত অনিল দত্ত, এতিয়া নাই তেখেতক মই শ্ৰদ্ধা যাচিছো। তেখেতৰ যে মাতটো একেবাৰে মানে মান্না দে, একদম মান্না দেৰ ভইচ, মানে সেই অসমত যোৰহাটত তাতে থাকিলে কাৰণে হয়তো তেখেত ক'ব নোৱাৰো, আৰু হয়তো কোনোবা জনমত আকৌ ফুটি উঠিবগে, কিন্তু খুব মনত পৰে। খুব সুন্দৰ সুন্দৰ ভজনো শিকাইছিল আৰু আধুনিক গীতো দুই এটা শিকাইছিলে, ৰাগ বেছ মানে বৰ ধুনীয়া ধুনীয়া আছিলে সেইবিলাক, সেইবিলাক মই শিকিবলৈ পাইছিলোঁ। তাৰপিছত কিছুদিন পিছত যেতিয়া মই এই শাস্ত্ৰীয় সংগীতৰ এটা দুটা শাস্ত্ৰীয় সংগীতৰ পৰীক্ষা দিবলৈওতো জেগা নাই, তেতিয়া আমি যাওঁ তিনিচুকীয়াত পৰীক্ষা দিবলৈ, জানা তিনিচুকীয়া যাব লাগে, স্বৰ্গীয় ইন্দ্ৰেশ্বৰ শৰ্মা দাদা তেখেতে লৈ যায় আমাক যিকেইজনে আমি দিম, আৰু খবৰেই নাই পৰীক্ষা দিয়াৰ, আমি ধামধুম শিকি থাকোঁ আৰু, কিমান যে প্ৰেক্টিচ কৰোঁ শিকোঁ বাকীয়ে নাই মানে। কয় বোলে তিনিটা সপ্তক বোলে আহিব লাগে, তিনিটা সপ্তক মানে মন্দ্ৰ মধ্য তাৰা, মন্দ্ৰ সপ্তকৰ একদম তলৰ চাহটোলৈ আহিবলৈ মই কেইটা বজাত উঠিব লাগিছে জানা, ৰাতিপুৱা আঢ়ৈটা বজাত,
1: ইমান সোনকালে উঠি আপুনি,
0: আঢ়ৈটা বজাত যেতিয়া তো মন্দ্ৰ সপ্তকৰ চাহ লাগিছে, কি ফূৰ্তি মোৰ, বা আজি চাহ লাগি গ'ল মন্দ্ৰ সপ্তকৰ চাহ, বেলেগ এটা হেৰি। আৰু ক'ব ন, বলিয়া আছিলো নেকি অলপ, ইমান গান প্ৰেক্টিচ কৰোঁ, আৰু ৰেডিঅ'টো ডাঙৰ ৰেডিঅ' এটা আছে, এতিয়াতো সুবিধা নাই, সেই ৰেডিঅ'টোকে মানে আমি গান অকণমান ডাঙৰকৈ লগাই থওঁ, আৰু গান অনবৰত বাজি থাকিছিলে দেই পঢ়াৰ সময়খিনি বাহিৰে, ৰাতিপুৱা আৰু গধূলি হ'ব নোৱাৰে তাৰ বাহিৰে, কিন্তু দিনত এইটো ফ্ৰী মানে হ'ব পাৰিব। আৰু সেইকাৰণে ডাঙৰ দাদা আৰু মোৰ মাজত কাজিয়া হৈছিলে, ডাঙৰ দাদা মানে ক্ৰিকেট মেটছ থাকিলে মোৰ লগত হেৰি হৈ যায় নহয়, মই গান শুনিব লাগে, তেওঁ কমেণ্টৰী শুনিব লাগে,
1: একে সময়তে দুয়োটাতো হ'ব নোৱাৰে,
0: দুটা হ'ব নোৱাৰে এটাই ৰেডিঅ', গতিকে তেনেকুৱা প্ৰব্লেম আছিলে। মই ঠুমৰি আদি গজল এইবিলাক বেগম আখতাৰ যি গজল, ঠুমৰি, ঢাকা ৰেডিঅ' ষ্টেচন যি যি আছিলে ন, চব এইবিলাক মই ৰেডিঅ'ৰ পৰা শুনি শিকা, মই এটা টেপ ৰেকৰ্ডাৰে আছিলোঁ আচলতে, ক'ব নোৱাৰো তেতিয়া কেনেকৈ কৰিছিলোঁ, এতিয়া নোৱাৰোঁ। সেইকাৰণে তাৰ পৰা শিকিছিলোঁ, আৰু আমাৰ পুৰণা গ্ৰামোফোন এটা আছিলে, সেইটোৰ আগৰ ৰেকৰ্ডবোৰ আছিলে কিছুমান, তাৰ পৰাও শিকিছিলোঁ। পিছত কোনোবা এটা চি ডি প্লেয়াৰ এটা আহিছে বহুত পিছলৈ আৰু, তেতিয়া অৱশ্যে শিকিব পাৰিছিলোঁ চি ডিৰ পৰা, এই যে মষ্টৰ মষ্টৰ এক্সটেণ্ডেড প্লে, ডাঙৰ ডাঙৰ যে ৰেকৰ্ডবিলাক থাকে যে লং প্লেইং ৰেকৰ্ডবিলাক, সেইবিলাকৰ তেনেকুৱাৰ পৰা শিকিছিলোঁ। গতিকে কিমানখিনি শুনিছিলোঁ সেইটো তুমি মানে ভাবি লৈছা আৰু, কিমান শুনিছিলোঁ মই।
1: আপুনি খুব ভাল পাইছিলে শুনি, আৰু তাৰ পৰা আপুনি শিকিছিলোঁ?
0: তাৰ পৰা শিকিছিলোঁ, তাৰ পৰাই মই শিকা, তেতিয়াতো মই সেইবিলাক বস্তু ঠুমৰি চুমৰি শিকোৱা মানুহ নাইতো, তেনেকুৱা কোনে শিকাব, ঠুমৰি তেতিয়া ইমান প্ৰচাৰো নাছিলে, কিন্তু মই সেইবিলাকৰ পৰা শিকি পেলাই এটা খুব ভাল কথা হৈছিলে, তাতে জলচাবোৰ যে হয়, খুব জলচা বহিছিলে তেতিয়া গানৰ মানে শাস্ত্ৰীয় সংগীতৰ জলচা,
1: তাত আপুনি ভাগ লৈছিল,
0: যিমানখিনি জনা আছে মানে সেই তেনেকে সকলোৱে তাত গাইগে, ময়ো তেনেকে গাইছিলোগে তাত, কিন্তু মই সেই এই ৰেকৰ্ডৰ পৰা শিকা বা ৰেডিঅ'ৰ পৰা শিকাবোৰ মই তাত গাইছিলোগে গৈ, আৰু সেইকাৰণে মোৰ বেলেগ হয়, মোৰ নিজৰ খুব ভাল লাগিছিলে, আৰু বজোৱা আৰু টাবলিছটো তেনেকে আছিল কিন্তু দেই আগৰ টাইমৰ, মানে যিখিনি আছিল চিনচিয়াৰলি প্ৰেক্টিচ কৰা বা শিকা তেনেকুৱা ধৰণৰ, আৰু কাৰো মানে খুব অহংকাৰ বোলা

0: সেইটো নাই, সবেই মানে খুব সিম্পল আৰু দিয়া লোৱা কৰাৰ খুব আছিলে সিস্টেমটো, কিমানখিনি দিলে দিব পাৰে বা লোৱাইও লয় তেনেকে, মানে কোনো সংকোচ নাথাকে মনত যে মই নাজানিম বুলি ভাবিব তেনেকুৱা ধৰণৰ কথাবোৰ নাছিলে, সেইকাৰণে শিকিব পাৰিছিলোঁ বেছিকে, সেইটো এটা ভাল আছিলে। আৰু ৰেডিঅ'টোৰ ক্ষেত্ৰত সেই তেনেকৈ ৰেডিঅ'ৰ পৰা চব শুনো কাৰণে বেছিভাগ ৰেডিঅ'ৰ ওচৰতে ৰখি থাকিছিলোঁ, আৰু ৰাতি ধৰা অলপ দেৰিলৈকে ৰেডিঅ' শুনি পেলাই শুই আকৌ তেনেকৈ 2:30 বজাত উঠি, আৰু যোৰহাটৰ ঠাণ্ডা বহুত বেছি, বহুত ঠাণ্ডা তেতিয়া সেইদিনতো মানে বাহিৰলৈ উলিয়াই কম্বলখনৰ পৰা বাহিৰলৈ উলিয়াই বেলটো দিলেই ঠাণ্ডা লাগে হাৰমনিয়ামটোৰ, তেতিয়াহে লাগিছিলে ইমান সেই মন্দ্ৰ সপ্তকৰ চাহটো মোৰ সেইকাৰণে মনত আছে, মানে বহুত দিগদাৰি আছিলে। 4:30 বজাত মই সদায় আজান শুনো, আজান দিয়ে 4:30 বজাত, আজানৰ শব্দ আহে তেতিয়া মই ঘড়ী চাব নালাগে, মই টাইমটো পাওঁ যে এতিয়া 4:30 বাজিছে, যিটো সময়ত মই ৰিয়াজ কৰি থাকিছিলো যোৰহাটত থাকোতে, আৰু গুৱাহাটীতো 4:30তে আজান দিয়ে। কলেজত পঢ়ি থকা সময়খিনিৰ কথা মানে এই মই যে কৰ্ণাটিক সংগীতখিনি শিকিবলৈ পাইছিলো, মিষ্টাৰ এণ্ড মিছেছ নাগৰাজন বুলি এটা ফেমিলি আছিলে, তেওঁলোকৰ সৰু ছোৱালী এজনী আছিলে, তেওঁ খুব ধুনীয়া গাইছিলে এইবিলাক, আৰু তেওঁৰ পৰাই মই ভজ গোবিন্দম নৱৰাগম শিকিছিলো তেওঁৰ পৰা, কৰ্ণাটিক সংগীত।
1: বাইদেউ পৰৱৰ্তী খণ্ডত এই বিষয়ে আপোনাৰ সৈতে আৰু কথা পাতিম, কিন্তু আজিৰ খণ্ডতে আমি ইয়াতে সামৰিব বিচাৰিছো, আপুনি ভালে কুশলে থাকক।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

মৰমৰ চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈকে বহুতো মৰম জনাই মই ৰুণা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰিছোঁ তোমালোক আটাই কুশলে আছা। মৰমৰ ভাইটি ভণ্টিহঁত, আজিৰ চোৰাৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ চেমনীয়াৰ চোৰাৰ বৰগীত শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিসকলৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত। বৰগীতটি শিকাইছে প্ৰশান্ত ৰাজখোৱাই। আহাচোন শুনো।

ভাইটি ভণ্টিহঁত, ইমান পৰে চেমনীয়াৰ চৰাৰ বৰগীত শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিসকলৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি শুনিলা। অংশগ্ৰহণ কৰিলে নিত্যাপ্ৰিয়া দাস, জ্যোতিৰ্বৰ্ণা শৰ্মা, গৌৰিকা তামুলী, ভাৰ্গৱী ভূঞা, কৃষ্ণামণি ৰাভা, প্ৰিয়াক্ষী মেচ, নায়েচা শৰ্মা, ফৰিহা আহমেদ আৰু নিবিড় চলিহাই। বৰগীতটি শিকালে প্ৰশান্ত ৰাজখোৱাই। বাদ্যযন্ত্ৰত সংগত কৰিলে ভায়লিনত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভণ্টি আয়ুষী ভৰদ্বাজে, আৰু আন আন বাদ্যযন্ত্ৰত সংগত কৰিলে খোলত গিৰেণ কলিতা, তালত গোবিন্দ ডেকা আৰু বাঁহীত প্ৰসন্ন বৰুৱাই। চেমনীয়া ভাইটি ভণ্টিহঁত, অনুষ্ঠানত এইবাৰ জানোচোন আহা বছৰটোৰ মাহবোৰৰ নামাকৰণ সম্পৰ্কে কিছু কথা। এই বিষয়ে তোমালোকক ক'বলৈ লৈছে মামণি তালুকদাৰে।

সময় চিৰপ্ৰবাহমান, সময় ৰৈ নাথাকে কাৰো বাবেই, সময়ক হিচাপ কৰিবও নোৱাৰি। মানুহে যেতিয়া নিজস্ব বিচাৰ বুদ্ধিৰে দিন ৰাতিৰ ঐশ্বৰিক প্ৰণালীক সীমাবদ্ধ কৰিলে, তেতিয়াই হিচাপ কৰিব নোৱাৰা সময়ক কিছুমান সীমাত বন্ধ কৰি ল'লে। সৃষ্টি হ'ল বিভিন্ন গোট, লহমা, ঘণ্টা, দিন, সপ্তাহ, মাহ, বছৰৰ। কিন্তু সময়ৰ গোটবিলাকৰ নামাকৰণনো কেনেকৈ কৰিছিল? ভাৰতীয় হিচাপত সময়ৰ গোটবিলাকৰ নামাকৰণ প্ৰক্ৰিয়া ঋতুৰ লগত জড়িত। ইয়াত চন্দ্ৰৰ কলা নিৰীক্ষণেৰে পক্ষ আৰু মাহৰ গণনা কৰা হয়। ঋতু পৰিৱৰ্তনৰ হেতু যিহেতু সূৰ্যৰ পৰিভ্ৰমণ, সেয়ে সৌৰ আৰু চন্দ্ৰ এই দুয়োটা পদ্ধতিৰে ভাৰতীয় সময়ৰ গণনা কৰা হয়। সপ্তাহৰ সাতটা দিনক সাতটি গ্ৰহৰ নামেৰে নামাকৰণ কৰা হৈছে। সেই গ্ৰহকেইটা হৈছে সূৰ্য, চন্দ্ৰ, মংগল, বুধ, বৃহস্পতি, শুক্ৰ আৰু শনি। চন্দ্ৰৰ সংস্কৃত নাম চন্দ্ৰমসৰ পৰাই মাহ বা মাহ শব্দৰ উৎপত্তি হৈছে। চন্দ্ৰ সূৰ্যৰ অৱস্থান আৰু ৰাশি আৰু নক্ষত্ৰৰ স্থিতি অনুযায়ী মাহবিলাকৰ নামকৰণ কৰা হৈছে। উদাহৰণস্বৰূপে চন্দ্ৰ বিশাখা নক্ষত্ৰলৈ গ'লে আৰু সূৰ্য মেষ ৰাশিত অৱস্থান কৰিলে বহাগ বা বৈশাখ মাহ হয়। আমি সাধাৰণতে যিখন কেলেণ্ডাৰক ইংৰাজী কেলেণ্ডাৰ বুলি কওঁ, সেইখন আচলতে গ্ৰেগৰিয়ান কেলেণ্ডাৰ। এই কেলেণ্ডাৰখনৰ মাহবিলাকৰ নামাকৰণ প্ৰক্ৰিয়া কিন্তু ঋতুৰ লগত জড়িত নহয়। লেটিন সংখ্যা বা সম্ৰাট ৰোমান দেৱ দেৱী আদিৰ নামেৰে এই মাহবিলাকৰ নামাকৰণ কৰা হৈছে। প্ৰথম মাহ হৈছে জানুৱাৰী। ৰোমান দেৱতা জেনেছৰ নামেৰেই দিয়া হৈছিল জানুৱাৰী মাহৰ নাম। যীশুখ্ৰীষ্টৰ জন্মৰ বহু বছৰ আগতে যেতিয়া মাহৰ হিচাপ কৰা হৈছিল, তেতিয়া দহ মাহত এটা বছৰ গণনা কৰা হৈছিল। জানুৱাৰী মাহ আছিল এই কেলেণ্ডাৰৰ প্ৰথম মাহ। কেলেণ্ডাৰৰ দ্বিতীয় মাহটো আছিল ফেব্ৰুৱাৰী মাহ। ৰোমানসকলৰ এটি উৎসৱ হৈছে ফেব্ৰুৱা। ফেব্ৰুৱাৰী নামটো এই উৎসৱৰ নামেৰেই নামাকৰণ কৰা হৈছে। সেইদৰে ৰোমানসকলৰ যুদ্ধৰ দেৱতা হৈছে মাৰ্চ।

মাৰ্চ দেৱতাক আৰাধনা কৰিহে তেওঁলোকে প্ৰৱেশ কৰিছিল যুদ্ধস্থলীত। তেওঁলোকৰ বিশ্বাস এইজন দেৱতাৰ আৰাধনাই তেওঁলোকৰ বল শক্তি প্ৰদান কৰে, কাম কৰিবলৈ প্ৰেৰণা যোগায়। সেই মাৰ্চ দেৱতাৰ নামেৰেই দিয়া হৈছে মাৰ্চ মাহৰ নাম। এপ্ৰিল মাহৰ নামাকৰণত তেনে কোনো নিৰ্দিষ্ট ব্যাখ্যা থকা দেখা নাযায়। অনুমান কৰিব পাৰি লেটিন শব্দ এপিয়াৰৰ পৰাই এপ্ৰিল নামটো হোৱা বুলি, যাৰ অৰ্থ হ'ল খোলা বা আৰম্ভ কৰা। ৰোমানসকলৰ দেৱী হৈছে মায়মা। মায়মাৰ আশীৰ্বাদ নোলোৱাকৈ তেওঁলোকে কোনো ধৰণৰ শুভ কাম কৰিবলৈ আগ নাবাঢ়ে। মে মাহৰ নামকৰণটো এইগৰাকী দেৱীৰ নামেৰেই কৰা হৈছে। এপ্ৰিল মাহৰ নামাকৰণত যেনেদৰে কোনো নিৰ্দিষ্ট ব্যাখ্যা দেখা পোৱা নাযায়, তেনেদৰে জুন শব্দৰ অৰ্থৰো নাই কোনো নিৰ্দিষ্ট ব্যাখ্যা। তথাপি কোৱা যায় জুন নামৰ এগৰাকী দেৱীৰ নামেৰেই হৈছে এই জুন মাহটি। জুলিয়াছ চিজাৰ। আধুনিক কেলেণ্ডাৰৰ উন্নতিকৰণত যাৰ অৰিহণা আছিল অপৰিসীম। তেওঁৰ জন্ম হৈছিল জুলাই মাহত। জুলাই মাহৰ নামাকৰণটো জুলিয়াছ চিজাৰৰ নামৰ পৰাই হৈছে। ৰোমৰ ৰজা আগষ্টাছ নামেৰে দিয়া হৈছে আগষ্ট মাহৰ নাম। সেইদৰে লেটিন শব্দ ছেপ্টেমৰ পৰা হৈছে ছেপ্টেম্বৰ মাহ। পুৰণি কেলেণ্ডাৰৰ সপ্তম মাহ আছিল ছেপ্টেম্বৰ মাহটো। সেইদৰে ৰোমান শব্দ অক্টোৰ পৰা হৈছে অক্টোবৰ মাহ। আনহাতে পুৰণি ৰোমান কেলেণ্ডাৰত নৱেম্বৰ মাহটো আছিল নৱম মাহ। সেইদৰে ৰোমান কেলেণ্ডাৰত দশম মাহটো আছিল ডিচেম্বৰ মাহ। ডিচেম্বৰ শব্দটো আহিছে লেটিন শব্দ ডিচেমৰ পৰা।

বছৰটোৰ মাহবোৰৰ নাম সম্পৰ্কে কিছু কথা জানিলা। এই বিষয়ে ক'লে মামণি তালুকদাৰে। অনুষ্ঠানত এবাৰ শুনো আহা অস্মিনা দাসৰ কণ্ঠৰ এটি গোৱালপৰীয়া লোকগীত।

0: অস্মিনা দাসে পৰিৱেশন কৰা গোৱালপৰীয়া লোকগীতটি শুনিলা। এইবাৰ এয়া কবিতা পাঠ কৰিবলৈ লৈছে মৃদুস্মিতা ৰয়ে। আহাচোন শুনো।
1: কবিতাটিৰ নাম হ'ল জনমভূমি। কবি নলিনীবালা দেৱী। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত মুদি মাকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত মৰাৰ পাছতো যেন পাওহি আকৌ ঠাই, চেনেহীৰ শীতলি কোলাত ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ জিৰাবহি তোমাৰ ছায়াত, পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি বাল মুখ বিৰিষত, পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱৰিকীতত, আকাশৰ তৰা হৈ ৰ লাগি চাই ৰম সেউজীয়া সুনি জেউতি, চুনাকত মিল হৈ বিমান পথত ৰৈ উৰি ৰাতি কৰিম আৰতি, হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলিৰ মানসী বিলত, মলয়াৰ চোৱৰত পাৰিজাত ৰেণুহানি ধুলাম তোমাৰ চৰণত, নদী হৈ পখালিম দুখনি চৰণ নিতে মাটি হৈ মিলিম বুকুত, সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত।
0: মৃদুস্মিতা ৰয়ৰ কবিতা পাঠ শুনিলা। অনুষ্ঠানত এবাৰ শুনোচোন আহা অভিৰত ফুকনৰ কণ্ঠৰ এটি আধুনিক গীত।

0: कार्यक्रम आकाशवाणी के दिल्ली केंद्र से प्रसारित किया गया।
1: ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰাগজ্যোতিষপুৰ আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া আগবঢ়াইছো মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ। এই ভাষান্তৰ অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহে ৰিলে কৰি শুনাব।
2: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ, মন কী বাতৰ জৰিয়তে আপোনাৰ খবৰ সৈতে পুনৰবাৰ জড়িত হবলৈ পাই মই আনন্দিত হৈছো। 2026 বৰ্ষৰ আধা শেষ হবলৈ হৈছে। বিগত এই ছমাহত আমি মন কী বাতত দেশবাসীৰ অনেক অভিজ্ঞতা সম্পৰ্কে চৰ্চা কৰিলো। জুন মাহতো দেশে এনে কিছু অভিজ্ঞতা আহৰণ কৰিছে যিসমূহে দেশবাসীক গৌৰৱান্বিত কৰিব। এই সফলতা দেশৰ সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। অলপতে মই কলকাতাত আয়োজিত নৌসেনাৰ এটি অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাইছিলো। তাত INS দুনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয়ক ভাৰতীয় নৌসেনাৰ অন্তৰ্ভুক্ত কৰা হ'ল। এই জাহাজৰ নিৰ্মাণ তথা ডিজাইন সকলো দেশীয়। বন্ধুসকল, জুন মাহতেই বিমান পৰিবহণৰ ক্ষেত্ৰতো দেশে সফলতা লাভ কৰিছে। C-295 বিমানখন সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত আৰু C-295 বিমানখনে প্ৰথম উৰণ সমাপ্ত কৰিছে। এনে আৰু 40খন বিমান ভাৰতত নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগতে এৰোস্পেচ খণ্ডই নতুন শক্তি লাভ কৰিছে, সংস্থাপনৰ সুযোগ বাঢ়িছে, লগতে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প শক্তিশালী হৈছে। এই মাহতেই DRDOই স্বদেশী লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰিছে। ইয়াক DRDOৰ প্ৰয়োগশালা আৰু ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ পাৰ্টনাৰ্ছৰ সহযোগত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ আজি সমুদ্ৰৰ পৰা আকাশলৈ আমাৰ ভাৰত অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল হৈছে। বন্ধুসকল, জুন মাহত আৰু এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে জড়িত হৈছিল। অনুষ্ঠানটি আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এইবাৰ পৃথিৱীৰ 2500তকৈও অধিক স্থানত যোগৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল। আমাৰ দেশত কোটি কোটি জনতাই বিভিন্ন স্থানত যোগাভ্যাসত ভাগ লৈছিল। এই মাহতে আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ বিষয়েও চৰ্চা কৰা হৈছে। ইয়াত ভাৰতে সৰ্বমুঠ 114টা পদক লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰে 102টা স্বৰ্ণ পদক। ভাৰত এই চেম্পিয়নশ্বিপৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। মই সকলো বিজয়ী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছো। বন্ধুসকল, যিকোনো ৰাষ্ট্ৰৰে আত্মা সেই দেশৰ লোকসকল। যেতিয়া সেই দেশৰ লোকে কোনো সংকল্প লয়, তেতিয়া কোনো শক্তিয়েই তেওঁলোকক লক্ষ্যপথৰ পৰা বিচলিত কৰিব নোৱাৰে। ৰাষ্ট্ৰ নিৰ্মাণত জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তি ভাৰতৰ বৃহৎ সম্পদ। এয়া আমি বাৰে বাৰে অনুভৱ কৰিছো। বন্ধুসকল, পশ্চিম এছিয়াত হোৱা যুদ্ধৰ পৰিৱেশ দেখি মই দেশবাসীক এটি অনুৰোধ কৰিছিলো। মই কৈছিলো, যদি সম্ভৱ কিছুদিনলৈকে সোণ কিনাৰ পৰা বিৰত থাকক। মই দেশবাসীক কৈছিলো, বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকক। লগতে কাৰ্পুলিঙক উৎসাহিত কৰাৰ কথাও কৈছিলো। মই কৃষকসকলক ৰাসায়নিক সাৰ মুক্ত খেতিৰ লগতে খেতি ৰক্ষাৰ বাবে প্ৰাকৃতিক জৈৱিক সাৰ অধিক হাৰত প্ৰয়োগৰ বাবে অনুৰোধ কৰিছিলো। বন্ধুসকল, মই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে মোৰ আহ্বান সমৰ্থন কৰাই নহয় সকলো দিশতে সহযোগিতা আগবঢ়াইছে। মোলৈ বহু পৰিয়ালে বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিছে। বহু পৰিয়ালে ঘৰৰ বিয়াত এইবাৰ সোণ নিকিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজন হলে পুৰণি সোণ ব্যৱহাৰ কৰি নতুন গহনা বনোৱাৰ সিদ্ধান্ত লৈছে। বহুলোকে এইবাৰ বিদেশ ভ্ৰমণ বাতিল কৰাৰ কথাও ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে। বন্ধুসকল, কাৰ্পুলিঙৰ বিষয়েও অনেকে নিজৰ অনুভৱ ব্যক্ত কৰিছে। যিসকল লোকে প্ৰতিদিনে একে দিশতে নিজ নিজ বাহনেৰে গৈছিল, এতিয়া তেওঁলোকে একেলগে যাবলৈ লৈছে। সম্ভৱ হলে বাছ আৰু মেট্ৰ'ৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে পেট্ৰ'ল আৰু ডিজেলৰ ৰাহি হৈছে। এইদৰে দেশৰ বিভিন্ন প্ৰান্তত জৈবিক সারর প্রচলন বৃদ্ধি পো।

বৰপোৱা গৈছে। বন্ধুসকল, আমি সকলো ভাৰতীয়ই একেলগ হৈ এই বিশ্বজনীন সংকটৰ মুখামুখি হোৱা কথাটোৱে মোক আনন্দিত কৰিছে। মই বিশ্বাস কৰোঁ জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিয়ে আমাক শক্তিশালী কৰিব, সফল কৰিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত জন্মদিন, বিবাহ, পাৰিবাৰিক বিভিন্ন অনুষ্ঠানৰ লগতে সামাজিক উৎসৱ উদযাপন কৰা হয়। প্ৰতিটো পৰিয়ালে তেওঁলোকৰ আনন্দৰ ভাগ আনকো দিব বিচাৰে। সকলোৱে আলহীক উপহাৰো দিয়ে। বন্ধুসকল, মহাৰাষ্ট্ৰৰ নান্দেৰৰ এটি পৰিয়ালে নিজ আনন্দ ভগোৱাৰ বাবে এনে এটি কাম কৰিলে যে সি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। নান্দেৰৰ বাহাদুৰপুৰা গাঁৱত বাস কৰে পেঠকৰ পৰিয়াল। তেওঁলোকে ভাবিলে, যদি আনন্দ ভাগ কৰিবই বিচাৰিছো, তেনেহলে এনে বস্তু দিয়া যাওক যি বিপদৰ সময়ত কোনো পৰিয়ালৰ সহায় হয়। নিজ ঘৰৰ বিবাহ অনুষ্ঠান উপলক্ষে এই পৰিয়ালটিয়ে গাঁৱৰ প্ৰায় 3,500 লোকৰ দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰে। প্ৰতি ব্যক্তিকে 1,00,000 টকাৰ বীমা সুৰক্ষা প্ৰদান কৰা হয়। এই কাৰ্যৰ আঁৰৰ কাহিনী অন্তৰ চুই যোৱা। তেওঁলোকে দেখিছিল, কোনো দুৰ্ঘটনাৰ পাছত এটি পৰিয়ালে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। এনে সময়ত এটি সৰু সহায় এটা ডাঙৰ সাহস হৈ পৰে। বন্ধুসকল, চৰকাৰে দেশৰ কোটি কোটি পৰিয়াললৈ সুৰক্ষা কবচ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধীনত এবছৰত মাত্ৰ 20 টকা প্ৰিমিয়াম দি 2,00,000 টকালৈকে দুৰ্ঘটনা বীমাৰ সুযোগ লাভ কৰিব পৰা যায়। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে 58 কোটিতকৈও অধিক লোকে সুবিধা লাভ কৰিছে। ইয়াৰে 28 কোটি আমাৰ মাতৃ, ভগ্নী, কন্যা, মহিলাসকল। এই আঁচনিৰ অধীনত এতিয়ালৈ পোৱা তথ্য অনুসৰি পীড়িত পৰিয়ালে 3,700 কোটি টকাতকৈও অধিক সাহায্য লাভ কৰিছে। সেইদৰে প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা আঁচনিও গুৰুত্বপূৰ্ণ। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হলে এই বীমাৰ জৰিয়তে সেই পৰিয়ালে 2,00,000 টকাৰ বীমা সুবিধা লাভ কৰিব। ইয়াৰ বাৰ্ষিক প্ৰিমিয়াম মাত্ৰ 436 টকা, অৰ্থাৎ এদিনত প্ৰায় 1,50,000 টকাকৈ। ইয়াৰ জৰিয়তে দেশৰ প্ৰায় 11,00,000 পৰিয়ালে প্ৰায় 22,000 কোটি টকাৰ সাহায্য লাভ কৰিছে। এয়া এটা বৃহৎ পৰিমাণ। এই পৰিমাণৰ আঁৰত 00,00,000 পৰিয়ালৰ নিজা নিজা কাহিনী আছে। ক'ৰবাত কোনো মাতৃয়ে নিজ সন্তানৰ শিক্ষা আগবঢ়াই লৈ যোৱাত সহায় লাভ কৰিছে। ক'ৰবাত হয়তো কোনো পত্নীয়ে ঘৰৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত সকাহ পাইছে। বন্ধুসকল, বহু সময়ত এটা বৃহৎ সুৰক্ষাৰ শুভাৰম্ভ অতি সৰু ৰাশি আৰু এটি ক্ষুদ্ৰ পদক্ষেপেৰেই হ'ব পাৰে। এটি সৰু সিদ্ধান্তই এটা বৃহৎ পৰিৱৰ্তন সাধিব পাৰে। মই আপোনালোক সকলোকে আহ্বান জনাওঁ, আপোনালোকেও নিজৰ পৰিয়ালৰ সৈতে এই আঁচনিসমূহৰ বিষয়ে আলোচনা কৰক। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত এইবাৰ এনে এটা বিষয়ে ক'বলৈ লৈছো যি স্মৰণাতীত কালৰে পৰা আমাৰ মনত নিগাজিকৈ ঘৰ পাতি লৈছে। বিষয়টো হ'ল অন্ধবিশ্বাস। অন্ধবিশ্বাস কেৱল ভুল ধাৰণাই নহয়, অন্ধবিশ্বাসে মনত শংকাৰ জন্ম দিয়ে আৰু ভয়ে যেতিয়া মনটো গ্ৰাস কৰি পেলায়, মানুহে সত্যটো চাবলৈ অস্বীকাৰ কৰে। অন্ধবিশ্বাসৰ কবলত পৰি মানুহে বিনা তৰ্কে সত্য কি নজনাকৈ এটা সিদ্ধান্তত উপনীত হয় আৰু ইয়াৰ ফল অতি ক্ষতিকাৰক হৈ পৰে। একেখন সমাজতে আকৌ এনে লোকো নথকা নহয় যি যুক্তিৰ আধাৰত বিজ্ঞানসন্মত দৃষ্টিৰে নিজস্ব অভিজ্ঞতাৰে বিষয়টোক প্ৰত্যাহ্বান জনায়। অন্ধবিশ্বাসৰ পৰা বিশ্বাসলৈ যি যাত্ৰা, সেয়া সহজ নহয়। আজি মই এনে এটি সফল যাত্ৰাৰ বিষয়ে আপোনালোকক ক'ব খুজিছো। বন্ধুসকল, অসমত এবিধ পক্ষী পোৱা যায়। সেই পক্ষীবিধৰ নাম হ'ল হাড়গিলা। হাড়গিলা এবিধ দুষ্প্ৰাপ্য পক্ষী। প্ৰকৃতি পৰিষ্কাৰকৰণত হাড়গিলাই এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু অসমৰ কোনো কোনো অঞ্চলত সুদীৰ্ঘ সময় জুৰি এই পক্ষীবিধক অশুভ জ্ঞান কৰা হৈছিল। মানুহে ওচৰত এই পক্ষীবিধক দেখা পালে ভাল পোৱা নাছিল। বহু সময়ত আনকি হাড়গিলাই বাঁহ সজা গছবোৰ কাটি পেলোৱা হৈছিল। ভাবি চাওকচোন, কেনেকৈ প্ৰকৃতিক পৰিষ্কাৰ কৰি ৰখা হাড়গিলা মানুহৰ ভয় বা শংকাৰ চিকাৰ হৈ পৰিব লগা হৈছিল। এনে সময়তে এই ঘটনাসমূহ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনৰ দৃষ্টিগোচৰ হ'ল। তেওঁ মানুহৰ মনৰ এই ভুল ধাৰণাক শুধৰোৱাৰ সংকল্প গ্ৰহণ কৰিলে। তেওঁ মহিলাসকলৰ সৈতে আলোচ কৰিলে, মানুহক বিজ্ঞানসন্মতভাৱে কথাবোৰ বুজালে আৰু লাহে লাহে মহিলাসকলে এই অভিযানত যোগ দিবলৈ ল'লে। তাৰ পাছতেই এটি মহৎ পৰিৱৰ্তনৰ সূচনা হ'ল। এসময়ত যিটো পক্ষীক অশুভ জ্ঞান কৰি খেদাই পঠোৱা হৈছিল, সেই পক্ষীটোৱেই এতিয়া এখন গাঁও

গাঁৱৰ পৰিচায়ক হৈ পৰিল। হাড়গিলা সংৰক্ষণৰ বাবে হেজাৰ হেজাৰ গঞা মহিলা ওলাই আহিল, যাক আজি আমি হাড়গিলা আৰ্মি নামেৰে জানো। এই মহিলাসকলে সমাজৰ সৈতে সংঘৰ্ষ কৰিবলগীয়াও হৈছিল। সমাজখনক বিষয়টো বুজাবলৈ তেওঁলোকে দিন ৰাতি একাকাৰ কৰি কাম কৰিব লগা হৈছিল। এইদৰে অন্ধবিশ্বাসক তেওঁলোকে আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল। তেওঁলোকে এই কথা প্ৰতীয়মান কৰিলে যে তথ্য আৰু যুক্তি সহকাৰে কথাবোৰ বুজাব পাৰিলে শতিকা পুৰণি ভাৱধাৰাৰো পৰিৱৰ্তন ঘটাব পাৰি। বন্ধুসকল, মই প্ৰায়েই কওঁ যে যি খেলে তেওঁ ফুল এপাহৰ দৰে ফুলিও উঠে। দেশত আজি যুৱ খেলুৱৈৰ সংখ্যা অভাৱনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। তেওঁলোকে খেলিছেও, লগতে নিজক বিকশায়ো তুলিছে। পূৰ্বতকৈ অধিক সংখ্যক যুৱ খেলুৱৈয়ে এতিয়া খেলক জীৱিকাৰূপে গ্ৰহণ কৰিছে। নাগালেণ্ডৰ এনে দুটি মনোগ্ৰাহী প্ৰয়াসৰ বিষয়ে মই জানিবলৈ পাইছো। প্ৰথমটো হ'ল নাগালেণ্ড বেবী লীগ। নামটো শুনি আপোনালোকে চাগে ভাবিছে এয়া নিশ্চয় সৰু ল'ৰা ছোৱালীৰ মাজৰ কিবা এটা সাধাৰণ প্ৰতিযোগিতা হ'ব। কথাটো কিন্তু তেনে নহয়। ই হৈছে পাঁচ বছৰৰ পৰা বাৰ বছৰ বয়সৰ সৰু সৰু ফুলকমলীয়া ল'ৰা ছোৱালীৰ মাজত হোৱা এখন অসাধাৰণ ফুটবল প্ৰতিযোগিতা। এই ফুটবল প্ৰতিযোগিতাখনিয়ে সৰু সৰু ল'ৰা ছোৱালীহঁতৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে তেওঁলোকক এটা পৰিচয় দিবলৈও সক্ষম হৈছে। নাগালেণ্ডৰ বহু সংখ্যক শিশুক এই প্ৰতিযোগিতাখনে সামৰি লৈছে। পাঁচ বছৰৰ পৰা বাৰ বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব পৰা এই প্ৰতিযোগিতাখনে ইতিমধ্যে তিনি বছৰ সম্পূৰ্ণ কৰিছে। শিশুসকলৰ মনতো এই প্ৰতিযোগিতাখনে প্ৰভাৱ বিস্তাৰ কৰিছে। বন্ধুসকল, নাগালেণ্ডত আৰু এটা অতি সুন্দৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ নাম হৈছে নাগালেণ্ড উইমেন ফাটছেল লীগ। আপোনালোকৰ বাবে ফাটছেল নামটো নিশ্চয় নতুন। ইয়াক ইনডোৰ ফুটবল বুলিও ক'ব পাৰি। এই খেলত এটা দলত কেৱল পাঁচজন খেলুৱৈ থাকে। খেলপথাৰখনো ফুটবলৰ খেলপথাৰতকৈ বহুত সৰু, সেইবাবে খেলুৱৈসকলে তাৎক্ষণিক সিদ্ধান্ত ল'বলগীয়া হয়। তেওঁলোকে খেলৰ কৌশল আৰু দক্ষতাৰ পূৰ্ণ প্ৰয়োগ কৰিবলগীয়া হয়। নাগালেণ্ডৰ উইমেন ফাটছেল লীগে আমাৰ জীয়ৰীহঁতক নিজৰ নিজৰ প্ৰতিভা প্ৰকাশৰ চমৎকাৰ সুযোগ প্ৰদান কৰিছে। এনে অভূতপূৰ্ব প্ৰয়াসৰ বাবে মই নাগালেণ্ডবাসীৰ শলাগ লৈছো। এনে প্ৰচেষ্টাই দেশৰ অন্য অংশৰ লোকসকলকো প্ৰেৰণা যোগায়। বন্ধুসকল, এয়া প্ৰযুক্তিৰ সময়। প্ৰতিদিনেই নতুন নতুন গৱেষণা হৈ আছে, নতুন নতুন AI উদ্ভাৱন আমি দেখা পাইছো। এই পৰিপ্ৰেক্ষিতত এটা নতুন প্ৰশ্নই ভুমুকি মাৰিছে। প্ৰশ্নটো অতিশয় গুৰুত্বপূৰ্ণ। সেয়া হ'ল AIৰ সন্মুখত মানুহৰ উদ্ভাৱনী শক্তিক কেনেকৈ বচাই ৰখা যায়। নিত্য নতুন প্ৰযুক্তিৰে আগবঢ়াৰ এই সময়ত আমি আমাৰ শিপাৰ সৈতে কেনেকৈ সংযুক্ত হৈ থাকোঁ। নালন্দা বিশ্ববিদ্যালয়ে এই প্ৰশ্নসমূহৰ সমাধান বিচাৰি উলিয়াইছে। হেজাৰ বছৰৰো অধিক পুৰণি আমাৰ নালন্দা বিশ্ববিদ্যালয়ে এটি নতুন অৱতাৰেৰে ভাৰতৰ ভাগ্য নিয়ন্তাৰূপে দেখা দিছে। দুবছৰ পূৰ্বে নালন্দা বিশ্ববিদ্যালয় নতুন ৰূপত জনসাধাৰণৰ হাতত অৰ্পণ কৰাৰ মই সুযোগ লাভ কৰিছিলোঁ। নালন্দা বিশ্ববিদ্যালয়ে আমাৰ পৰম্পৰাগত শাস্ত্ৰাৰ্থ অৰ্থাৎ সত্য অন্বেষণৰ বৌদ্ধিক তথা ধৰ্মীয় আলোচনাচক্ৰক পুনৰুজ্জীৱিত কৰিছে। শাস্ত্ৰাৰ্থ হ'ল আমাৰ পৰম্পৰা। দাৰ্শনিক আৰু ধৰ্মীয় এই আলোচনা কেৱল নিজৰ মত প্ৰকাশৰেই মাধ্যম নহয়, ই হৈছে চিন্তন মন্থনৰো এটি অনুশাসিত পদ্ধতি। ইয়াত তৰ্কৰ লগতে তথ্য সহকাৰে নিজৰ মত দাঙি ধৰাটো অতিশয় জৰুৰী। বিষয়টো সম্পৰ্কে দক্ষ, পাৰদৰ্শী আৰু নিপুণ হ'লেহে সেয়া সম্ভৱপৰ হয়। অন্যৰ চিন্তাধাৰা ধৈৰ্য সহকাৰে শুনাৰ আৰু বুজাৰ শিকনিও শাস্ত্ৰাৰ্থ প্ৰক্ৰিয়াৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ। নালন্দা বিশ্ববিদ্যালয়ে দীক্ষান্ত সমাৰোহত এই প্ৰক্ৰিয়াটো অন্তৰ্ভুক্ত কৰাত মই আনন্দিত হৈছো। ইয়াত অংশগ্ৰহণ কৰা প্ৰায় আধা সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আছিল বিদেশৰ ছাত্ৰ ছাত্ৰী। এটি প্ৰাচীন পৰম্পৰাক আজিৰ সময়ৰ সৈতে খাপ খুৱাই লোৱাৰ এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। ইয়াৰ বাবে মই নালন্দা বিশ্ববিদ্যালয়ক অভিনন্দন জনাইছো। দেশৰ আন বিশ্ববিদ্যালয়সমূহক মই আহ্বান কৰিছো তেওঁলোকেও যাতে এই ধৰণৰ বিষয় লৈ চিন্তা চৰ্চা আৰম্ভ কৰে। বন্ধুসকল, যুৱক যুৱতীসকলক নতুন প্ৰযুক্তি কৌশলৰ বাবে সাজু কৰি তোলাৰ আন এটি সুন্দৰ প্ৰচেষ্টা বৰ্তমান চলি আছে। দিল্লীত থকা কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডেটা ছায়েন্স শাখাত বিটেক পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ উদ্যোগ লৈছে। আধুনিক প্ৰযুক্তিৰ

পৰম্পৰাগত ভাৰতীয় জ্ঞানৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ই এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা ভাৰতীয় ভাষাসমূহৰ বাবে নতুন AI টুলছ বিকাশত অগ্ৰগতি লাভ কৰিব পৰা যাব। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু পাণ্ডুলিপিসমূহক ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো ই নতুন গতি দিব। মই কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ক এই প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো। বন্ধুসকল, আজি ভাৰতীয় সংস্কৃতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈছে। আমাৰ গীত, সংগীত আৰু আধ্যাত্মিক দৰ্শনক বিভিন্ন দেশৰ লোকে আঁকোৱালি লৈছে। ভাৰতৰ পৰা বহু হেজাৰ কিলোমিটাৰ নিলগত কেৰিবিয়ান সাগৰত ডমিনিকান ৰিপাব্লিক নামেৰে এখন দেশ আছে। সেই দেশত থকা ভাৰতীয় মূলৰ লোকৰ সংখ্যা 100 বা তাতকৈও কম হ'ব। তৎসত্ত্বেও ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰসাৰৰ বাবে সেই দেশত এটি সুন্দৰ প্ৰচেষ্টা দেখা গৈছে। সেই দেশত স্পেনিছ ভাষী কিছু লোকে ব্ৰহ্মকমল ডমিনিকানা নামে এটি দল গঠন কৰিছে। এই দলৰ সদস্যসকলে বৈদিক সাহিত্যৰ অধ্যয়ন কৰিবলৈ লৈছে। তেওঁলোকে বৈদিক মন্ত্ৰৰ উচ্চাৰণো শিকিছে। ইয়াৰ বাবে তেওঁলোকে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই, কিন্তু তেওঁলোকে অডিঅ' ৰেকৰ্ডিং শুনি বৈদিক মন্ত্ৰৰ প্ৰকৃত উচ্চাৰণ আয়ত্ত কৰিছে। আজি তেওঁলোকে বহু মন্ত্ৰ সঠিকভাৱে জপ কৰিব পৰা হৈছে। ইয়াৰ ভিতৰত পুৰুষ সূক্তম, শ্ৰী সূক্তম, শ্ৰী ৰুদ্ৰম, দুৰ্গা সূক্তম আৰু দেৱী মহাত্মায়ম অন্যতম। ভাৰতৰ পৰা ইমান নিলগত থাকিও ভাৰতীয় পৰম্পৰাৰ চৰ্চাৰ এই প্ৰচেষ্টা অতি প্ৰেৰণাদায়ক। মই ব্ৰহ্মকমল ডমিনিকান আৰু তেওঁলোকৰ সদস্যসকলক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে শুভকামনা জনাইছো। ভাৰতীয় সংস্কৃতিক লোকপ্ৰিয় কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা সকলো ব্যক্তিকে মই আন্তৰিকভাৱে প্ৰশংসা কৰিছো। মোৰ প্ৰিয় দেশবাসী, মেঘালয় ৰাজ্যৰ পৰিচয় হৈছে মেঘ আৰু প্ৰাকৃতিক সৌন্দৰ্য। মেঘালয়লৈ যোৱা প্ৰত্যেক ব্যক্তিয়েই সেই ৰাজ্যৰ লোকৰ আতিথ্য আৰু সহৃদয়তাক বহুদিনলৈ মনত ৰাখে। কিন্তু মেঘালয়ৰ আন এটি বিশেষত্বৰ বিষয়ে মই আজি আলোচনা কৰিব বিচাৰিছো। সেয়া হৈছে মেঘালয়ৰ ৰুট ব্ৰিজ। এই ৰুট মানে ৰাস্তা বা পথ নহয়, ই হৈছে গছৰ শিপা। এই ৰুট ব্ৰিজৰ কাহিনী অতি আমোদজনক। এই ৰুট ব্ৰিজ কেইটিমান দিন বা বছৰত নিৰ্মাণ হোৱা নাই। ইয়াক নিৰ্মাণ কৰোঁতে বহু দশক সময় লাগিছিল। ৰবৰ গছৰ শিপাসমূহক অতি ধীৰে ধীৰে নিৰ্দিষ্ট দিশত চালিত কৰা হৈছিল। শিপাসমূহৰ একোটা গোটক জুৰি, নিজৰা আদি জলধাৰাৰ এটিপাৰৰ পৰা আনটোপাৰলৈ সঞ্চালিত কৰা হৈছিল। সময়ৰ সোঁতত এই গছৰ শিপাৰ সমষ্টিয়েই এখন সেতু বা দলং হৈ পৰিছিল। এই ব্ৰিজসমূহৰ আন এটা বিশেষত্ব হৈছে এইবোৰ জীৱন্ত। সময়ৰ অগ্ৰগতিৰ লগে লগে এই সেতুবোৰ অধিক সুদৃঢ় হৈ পৰে। ইয়াৰ মাজেৰে মেঘালয়ৰ লোকসকলৰ সৃজনীশীলতাৰ পৰিচয় পোৱা যায়। প্ৰকৃতিৰ প্ৰতি অসামান্য প্ৰেম আৰু দীৰ্ঘদিনীয়া ধৈৰ্য আৰু শ্ৰমৰ দ্বাৰা এই ব্ৰিজসমূহ সৃষ্টি হয়। এই ব্ৰিজসমূহে আমাক ইয়াকেই কয় যে প্ৰকৃতিৰ সৈতে সহ অৱস্থান কৰি মানুহে বহু আশ্চৰ্যকৰ সম্পদ সৃষ্টি কৰিব পাৰে। এতিয়া মেঘালয়ৰ এই ৰুট ব্ৰিজক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট নেটৱৰ্কৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰা হৈছে। বন্ধুসকল, জলবায়ুৰ পৰিৱৰ্তনে এই ৰুট ব্ৰিজসমূহৰ বাবে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ লোকসকলেও এই প্ৰাকৃতিক সম্পদক সংৰক্ষণৰ বাবে তেওঁলোকৰ দায়িত্ব আৰু প্ৰচেষ্টাত অকণো ত্ৰুটি কৰা নাই। আগতে এনে ব্ৰিজৰ সংখ্যা জনাটো অতি কঠিন আছিল। পিছে স্থানীয় লোকসকলে ইয়াৰ গণনা আৰু সংৰক্ষণৰ কাম আৰম্ভ কৰিছে। আজি 120খনতকৈও অধিক ৰুট ব্ৰিজৰ সংৰক্ষণৰ দায়িত্ব পালন কৰিছে মেঘালয়ৰ স্থানীয় লোকসকলে। কিছুমান গোটে প্ৰতি বছৰে এই ব্ৰিজসমূহৰ পৰীক্ষণ কৰে। এই ৰুট ব্ৰিজসমূহক সুদৃঢ় কৰি ৰখাৰ বাবে কেতবোৰ গোটে কেতবোৰ নাৰ্চাৰী তৈয়াৰ কৰি লৈছে। এইবোৰৰ সংৰক্ষণৰ বাবে এটি বিস্তৃত ইক'চিষ্টেম তৈয়াৰ কৰি লোৱা হৈছে। আপোনাসবে জানে যে এই বছৰ শ্ৰী হেলি ৱাৰ মহোদয়ক পদ্ম সন্মানেৰে বিভূষিত কৰা হৈছে। তেখেতৰ জীৱনৰ 50 বছৰতকৈও অধিক কাল এই ৰুট ব্ৰিজৰ প্ৰতিপালনৰ কামত নিয়োজিত হৈ আহিছে। তেখেতৰ এই একনিষ্ঠা আমাৰ বাবে প্ৰেৰণাৰ উৎস। বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা এই ৰুট ব্ৰিজ দৰ্শন কৰিছে, তেন্তে তাৰ চিত্ৰ যেন সামাজিক মাধ্যমত প্ৰকাশ কৰে। আপোনালোকৰ এই ছবিসমূহে অন্য লোককো মেঘালয়ৰ এই অনন্য সম্পদ সম্পৰ্কে জনাৰ বাবে প্ৰেৰণা যোগাব। মোৰ প্ৰিয় দেশবাসী, আমি সকলোৱে বিচাৰোঁ যে আমাৰ গাঁওসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন হওক আৰু চহৰসমূহ দৃষ্টিনন্দন হওক। কিন্তু আমি কাচিতহে ভাবি চাওঁ আমাৰ

0: ইউপিনৰ আৱৰ্জনাবোৰ কোনে পৰিষ্কাৰ কৰে? বহুতৰে ধাৰণা যে এই কামৰ দায়িত্ব অন্য কাৰোবাৰ, কিন্তু আমাৰ মাজত এনে লোকো আছে যাৰ বিচাৰ বিবেচনাই আমাক প্ৰেৰণা যোগায়। মই মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ কেইগৰাকীমান ভগ্নীৰ বিষয়ে জানিবলৈ পাইছো। তেওঁলোকে তেওঁলোকৰ চৌপাশৰ প্লাষ্টিক আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰাৰ সংকল্প লয়। তেওঁলোকে কোনোবাই আহি পৰিৱৰ্তন কৰি দিবহি বুলি ভবা নাছিল, নিজেই গোটেই চহৰৰ প্লাষ্টিক আৱৰ্জনা আৰু খালী বটল একগোট কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে এই প্ৰয়াস বিস্তাৰিত হ'ল আৰু সেই প্লাষ্টিকৰ পৰা ইক'ব্ৰিক্ছ প্ৰস্তুত কৰিবলৈ ল'লে। এতিয়া সেই ইক'ব্ৰিক্ছ ৰাজহুৱা স্থানৰ সৌন্দৰ্যবৰ্ধনত ব্যৱহাৰ কৰা হৈছে। বিগত কেইমাহমানত ৰাজগড়ত ভালেমান প্লাষ্টিক ৰিচাইকেল কৰি উপযুক্তভাৱে ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ যি প্লাষ্টিকে এসময়ত চহৰখনত আৱৰ্জনাৰ সৃষ্টি কৰিছিল, সেই প্লাষ্টিকে এতিয়া এই ভগ্নীসকলৰ প্ৰচেষ্টাত চহৰখনৰ সৌন্দৰ্যবৰ্ধনাত অৰিহণা যোগাইছে। মই এই অভিযানৰ সৈতে জড়িত ভগ্নীসকলক আৰু তেওঁলোকৰ সংগীসকলক অভিনন্দন জনাইছো। মোৰ প্ৰিয় দেশবাসী, বহুলোকে মোলৈ পত্ৰ লিখি এটা বিশেষ বিষয়ত আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। বিষয়টো গণেশ উৎসৱৰ সৈতে জড়িত। অৱশ্যে গণেশ উৎসৱলৈ এতিয়া ভালেমান দিন বাকী আছে, তথাপি বিষয়টো এতিয়াই আলোচনা কৰিবলৈ তেওঁলোকে মোক আহ্বান জনাইছে। প্ৰকৃততে গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণৰ কাম বহু আগতেই আৰম্ভ কৰা হয়। মূৰ্তি নিৰ্মাতা আৰু মূৰ্তিৰ বেহাৰ সৈতে জড়িত লোকসকল এতিয়াৰে পৰাই সক্ৰিয় হৈ পৰে। সেইবাবে আপোনালোক সকলোলৈকে মোৰ এটি অনুৰোধ, আপোনাৰ ঘৰত আৰু ওচৰে পাজৰে গণেশ দেৱতাৰ যি মূৰ্তি প্ৰতিষ্ঠা কৰা হয়, সেয়া যেন আমাৰ স্থানীয় কুমাৰ আৰু খনিকৰসকলে নিৰ্মাণ কৰা মূৰ্তি হয়। গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণকাৰীসকললৈ মোৰ অনুৰোধ, তেওঁলোকে যেন মাটিৰ মূৰ্তি নিৰ্মাণত অগ্ৰাধিকাৰ দিয়ে। মূৰ্তি কিনোতাসকলেও যেন মন কৰে গণেশ দেৱতাৰ মূৰ্তি কিহেৰে সজা আৰু কোন দেশত নিৰ্মিত। প্লাষ্টাৰ অৱ পেৰিছেৰে সজা মূৰ্তি কোনোপধ্যেই নিকিনিব। বন্ধুসকল, মাটিৰে সজা মূৰ্তি পূজাৰ পাছত সহজেই পানীত বিলীন হৈ যায়, যাৰ বাবে আমাৰ নদী, পুখুৰী আৰু পৰিৱেশ প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা পৰে। আমাৰ বিশ্বাসো অক্ষুণ্ণ থাকে আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্বও পালন কৰা হয়। আমি যেতিয়া স্থানীয় খনিকৰৰ পৰা মূৰ্তি ক্ৰয় কৰোঁ, তেতিয়া আমাৰ ভোকেল ফৰ লোকেল সংকল্পও অধিক দৃঢ় হয়। মোৰ বিশ্বাস, এইবাৰ আমি গণেশ উৎসৱ আৰু তেনেধৰণৰ সকলো পূজা উৎসৱত এই কথাবোৰ গুৰুত্ব সহকাৰে ভাবি চাম আৰু দেশৰ হিতৰ বাবে কাম কৰিম। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি আমাৰ দেশৰ জনসাধাৰণ। দেশৰ বিভিন্ন প্ৰান্তত হৈ থকা সৰু বৰ বিভিন্ন কামৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। মনত সংকল্প থাকিলে আৰু সমাজৰ সহযোগিতা লাভ কৰিলে যিকোনো পৰিৱৰ্তন আনিব পৰা যায়। আপোনালোকে আপোনালোকৰ আশে পাশে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে মোলৈ লিখি থাকিব। আপোনালোকৰ চিন্তা ভাৱনা আৰু পৰামৰ্শ মোক জনাই থাকিব। হয়তো আপোনাৰ আশে পাশে হৈ থকা কিছুমান কাৰ্য সমগ্ৰ দেশৰ বাবেই প্ৰেৰণাদায়ক হ'ব পাৰে। অহা মাহত পুনৰ লগ পাম, দেশবাসীৰ কিছুমান নতুন প্ৰচেষ্টাৰ কথা আলোচনা কৰিম। তেতিয়ালৈকে আপোনালোকৰ নিজৰ আৰু পৰিয়ালৰ যত্ন লওক। আৰু এটা কথা, জল সংৰক্ষণ নিশ্চয়কৈ কৰিব। বৰষুণৰ প্ৰতিটো টোপাল আমি সঞ্চয় কৰিব লাগে। কেটচ দ্য ৰেইন অভিযান অলপো শিথিল হ'বলৈ দিব নালাগে। গতিকে মোৰ একান্ত অনুৰোধ, বৰষুণৰ পানী সকলোৱে মিলি সঞ্চয় কৰক। অশেষ ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মাননীয় প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত, লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠান শুনিবলৈ পাব।
2: समग्र स्वास्थ्य सेवाएं अब आपकी पहुंच में है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान RRIH गुवाहाटी में विशेषज्ञ चिकित्सकों द्वारा व्यक्तियों और परिवारों के लिए व्यक्तिगत होम्योपैथिक परामर्श एवं

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্য চৰকাৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ, চাহ বাগিচা শ্ৰেণীৰ ভূমিও কৃষক পঞ্জীয়ন পৰ্টেলত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন, গুৱাহাটীৰ আদাবাৰীত বহিৰাজ্যৰ ছজনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জৰ্দানৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ 3-1 গ'লত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে ৰাজ্যৰ চাহ খেতিয়কসকলৰ বাবে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি এতিয়াৰে পৰা চাহ বাগিচা শ্ৰেণীৰ ভূমিও কৃষক পঞ্জীয়ন পৰ্টেলত অন্তৰ্ভুক্ত কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সহজে চৰকাৰী সেৱা আৰু সুবিধা লাভ কৰিব পাৰিব। তেওঁ কয় যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰতিগৰাকী চাহ খেতিয়কে কৃষক হিচাপে পৰিচয় পত্ৰ লাভ কৰিব আৰু একেটা প্লেটফৰ্মৰ মাধ্যমেৰে সাৰ, চৰকাৰী আঁচনি, প্ৰয়োজন ভিত্তিক সহায় আৰু কৃষি সম্পৰ্কীয় সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ ফলত ঋণ লাভৰ সুযোগ বৃদ্ধি পাব আৰু মধ্যভোগীৰ শোষণৰ পৰা খেতিয়কসকলে সুৰক্ষা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰতিগৰাকী চাহ খেতিয়কক শীঘ্ৰে কৃষক পৰিচয় পত্ৰ সংগ্ৰহ কৰি চৰকাৰৰ এই ডিজিটেল সুবিধাসমূহৰ পূৰ্ণ লাভ গ্ৰহণ কৰিবলৈ আহান জনায়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাত এই কাৰ্যসূচীৰ জৰিয়তে 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591টা শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860টা পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমান দলো এই কাৰ্যসূচীত নিয়োজিত কৰা হ'ব। তিনিদিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচী 30 জুনলৈকে চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। শ্ৰীভূমি জিলাতো আজি পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি ৰামকৃষ্ণনগৰ, পাথাৰকান্দি, নীলামবজাৰ, কচুৱাদাম, গিৰিশগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ 1,032টা বুথত প্ৰায় 2,08,264টা শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে। বিয়লি 3 বজালৈকে চলিবলগীয়া এই অভিযানৰ বাবে 924টা সাধাৰণ বুথ, 26টা প্ৰতিষ্ঠানভিত্তিক বুথ, 19টা ট্ৰানজিট বুথ, 53টা দুৰ্গম বুথ আৰু 10টা ভ্ৰাম্যমান বুথৰ ব্যৱস্থা কৰা হৈছে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। গোৱালপাৰা জিলাতো আজিৰে পৰা 3 দিনীয়াকৈ পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অধীনত 1,69,967টা শিশুক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৰাষ্ট্ৰীয় পলিঅ' দিৱস প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ 13 নম্বৰ ৱাৰ্ডৰ এম কু ৰোডক ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী নামেৰে নামকৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। এই উপলক্ষে কোকৰাঝাৰৰ RRB অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ অনুষ্ঠানত BTCৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেহাস্ত বসুমতাৰীয়ে অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। মানকাছৰ জিলাত আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান অনুষ্ঠিত হৈছে। অভিযানৰ প্ৰথম দিনা আজি জিলাখনৰ 331টা টীকাকৰণ কেন্দ্ৰৰ 80,000ৰো অধিক শিশুক সামৰি লোৱা হ'ব। বিশ্বনাথ জিলাতো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ যোগেন চন্দ্ৰ বেয়ে আজি মহকুমা চিকিৎসা বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত এই পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পলিঅ' দিৱস উপলক্ষে 5 বছৰৰ তলৰ শিশুক পলিঅ' প্ৰতিষেধক খুৱাবলৈ অভিভাৱকসকললৈ আহ্বান জনাইছে। ৰাজ্যৰ গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে আৰু এই সমিতিয়ে 15 জুলাইৰ ভিতৰত চলিত শিক্ষাবৰ্ষত বদলীকৰণৰ বাবে যোগ্য বিবেচিত আবেদনকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ তালিকা চূড়ান্ত কৰিব। সূত্ৰৰ পৰা জানিব পৰা মতে 30 জুনৰ নিশা বদলীকৰণৰ বাবে আবেদন জনোৱা পৰ্টেলটো বন্ধ হোৱাৰ পাছতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। একেদৰে মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ আৰু ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। আবেদনসমূহ তন্ন তন্নকৈ নিৰীক্ষণৰ পাছত বদলীকৰণৰ বাবে যোগ্য শিক্ষক শিক্ষয়িত্ৰীৰ তালিকা প্ৰকাশ কৰা হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জালুকবাৰী আৰক্ষীয়ে গুৱাহাটীৰ আদাবাৰীৰ এখন হোটেলত বাহৰ পাতি থকা বহিৰাজ্যৰ 6জনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰে। ডকাইতকেইটাক হাৰিয়ানাৰ সুনু, কৃষ্ণ ৰাণা, কুলদীপ, প্ৰবীণ কুমাৰ, সত্যবান আৰু সঞ্জয় কুমাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি ডকাইতৰ দলটোৱে ৰেলযাত্ৰীক লুটপাতৰ উদ্দেশ্যে হোটেলখনত বাহৰ পাতি আছিল। চিৰাং জিলাৰ কাজলগাঁও থানাৰ আৰক্ষীয়ে কালি 2জন কুখ্যাত প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। লোক দুজনক 2 নম্বৰ ওদালগুৰিৰ মহম্মদ জলিল আলী আৰু 3 নম্বৰ ওদালগুৰিৰ জাভেদ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ বিষয়াৰ নামত টকা সংগ্ৰহ কৰাৰ লগতে থানাৰ গোচৰৰ মীমাংসা, এজাহাৰ লিখি দি ভুৱা গোচৰ জাপি দিয়া আদিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আছিল। গোলাঘাট জিলাৰ বিস্তীৰ্ণ অঞ্চল খৰাঙৰ কবলত পৰিছে। বৰষুণ নোহোৱাত আৰু জলসিঞ্চনৰ সুবিধা নথকাৰ বাবে সৰুপথাৰ সমজিলা আৰু মেৰাপানীৰ সৰুপানী অঞ্চলৰ কৃষকসকল সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। পানীৰ অভাৱত বহু কৃষকে এতিয়াও কঠীয়া সিঁচিব পৰা নাই। সদৌ দৈয়াং কৃষক সন্থাই অভিযোগ কৰা অনুসৰি জল উত্তোলন আঁচনিসমূহৰ অধিকাংশই সম্প্ৰতি অচল হৈ আছে। সন্থাই অচিৰে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক

0: আঁচনিসমূহ সচল কৰি তোলাৰ দাবী জনাইছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি আৰ্জেণ্টিনাই ডালাছত অনুষ্ঠিত এখন খেলত জৰ্ডানক 3-1 গলত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখন 2-2 গলত ড্ৰ হয়। ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকাৰ নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ডে পানামাক 2-0 গলত পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জিউড বেলিংহাম আৰু হেৰি কেনে একোটাকৈ গল দিয়ে। এই জয়ৰ সুবাদত দলটোৱে গ্ৰুপ এলৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰে। ইপিনে ক্ৰয়েছিয়াই গ্ৰুপ এলৰ আন এখন খেলত ঘানাক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ এলৰ পইণ্ট তালিকাত ক্ৰয়েছিয়া দ্বিতীয় আৰু ঘানা তৃতীয় স্থানত আছে। ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্তে আজি ইউ এছ অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি কেলিফৰ্ণিয়াৰ টাইটান জিমত অনুষ্ঠিত হ'ব। ফাইনেলত ভাৰতৰ খেলুৱৈগৰাকী চীনা টাইপেইৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীকান্তে ছেমি ফাইনেলত জাপানৰ য়ুদাই অকিমটোক 22-20, 15-21, 21-19 গেমত পৰাজিত কৰে। আনহাতে ভাৰতৰ ৰৌনক চৌহান পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত চীনা টাইপেৰ চু লি য়াঙৰ বিৰুদ্ধে 17-21, 19-21 গেমত পৰাজিত হয়। মহিলাৰ ছিংগলছত ভাৰতৰ দেৱিকা সিহাগ ডেনমাৰ্কৰ লিনে খ্ৰীষ্টোফাৰ্চেনৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাজিত হয়। ডেনমাৰ্কৰ খেলুৱৈগৰাকীয়ে 21-16, 11-21, 21-11 গেমত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰে। আইচিচি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ ফাইনেল খেলখনত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত লণ্ডনৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। হৰমনপ্ৰীত কৌৰে নেতৃত্ব দিয়া ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ৰ 4খন খেলৰ 3খনতে জয়লাভ কৰি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। আনহাতে গ্ৰুপৰ 4খন খেলতে জয়লাভ কৰি অষ্ট্ৰেলিয়া গ্ৰুপ এৰ শীৰ্ষত আছে। ভাৰতে আজি অষ্ট্ৰেলিয়াক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশৰ চেষ্টা চলাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। ৰাজ্য চৰকাৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ। চাহ বাগিচা শ্ৰেণীৰ ভূমিও কৃষক পঞ্জীয়ন পৰ্টেলত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন। গুৱাহাটীৰ আদাবাৰীত বহিৰাজ্যৰ ছজনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জৰ্ডানৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ 3-1 গলত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছত এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত লগতে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠান শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত প্ৰসেনজিৎ দেৱ, নিখিল শৰ্মা, হৰমোহন বৰ্মন আৰু আয়ুষ্মান জেচি, এফ এম ট্ৰান্সমিটাৰত পপি চন্দা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ, আৰু ষ্টুডিঅ'ত মই শৰ্মিষ্ঠা। এতিয়া শুনক শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানৰ প্ৰথমেই শুনাবলৈ লৈছো দীপালী বৰঠাকুৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা নৱকান্ত বৰুৱাৰ। এই গীতটি আমাৰ অনুষ্ঠানৰ জৰিয়তে শুনিবলৈ আমালৈ পত্ৰযোগে অনুৰোধ পঠিয়াইছে হাজোৰ পৰা নিতুল, ধীমান আৰু ধ্ৰুবয়।

কল্পতৰু অনুষ্ঠানত এইবাৰ শুনক শান্তা উজিৰৰ কণ্ঠৰ এটি গীত। এই গীতটি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে শুনিবলৈ আমালৈ পত্ৰযোগে অনুৰোধ পঠিয়াইছে বৰপেটাৰ পৰা মৃদুলা দাস, সংঘমিত্ৰা দাস, মানৱেন্দ্ৰ পাঠক আৰু অনিমা পাঠকে।

কল্পতরু অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া নিবেদন কৰিছো আইডিউৰ বুলনী।

আইদৰ বোলনীৰ সমশ্ৰোতাকে প্ৰীতি সম্ভাষণ জনাই আজিৰ দেওবৰীয়া বোলনী মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ দেওবৰীয়া বোলনীত আপোনালোকক শুনাবলৈ লৈছোঁ ধাৰাবাহিক নাট হৃদয়ৰ চিঞৰ। এই নাটৰ আজি আপোনালোকে প্ৰথম খণ্ড শুনিবলৈ পাব। হৃদয়ৰ চিঞৰ নাটখনিৰ ৰচনা প্ৰফুল্ল বৰাৰ আৰু প্ৰযোজনা অৱনী বৰা আৰু নয়ন প্ৰসাদৰ। আহকচোন হৃদয়ৰ চিঞৰ নাটখনিৰ প্ৰথম খণ্ডটি শুনো।

0: Yes, speaking. Oh, Jagabandhu. মই অনুপম চৌধুৰীয়ে কৈছোঁ। অলপ আগতে তোমাক মই ফোনত বিচাৰিছিলোঁ। শুনা, দুই এদিনতে নিৰূপম আমেৰিকাৰ পৰা আহি পাবহি। তুমি এবাৰ আহিবাচোন। দৰকাৰী কথাই। হঠাতে মই কিবা এটা চিন্তা কৰি পেলাই এতিয়া নিজে নিজে দুশ্চিন্তাত পৰি গ'লোঁ। তুমি আহি উদ্ধাৰ কৰিবহি লাগে। আহিবা আহিবা দেই।
1: কাৰ ফোননো?
0: জগবন্ধুৰ, বুজিছা নিৰ্মালী? মই ভাবিছোঁ নিৰূপমে বিজনেছ মেনেজমেণ্ট পাছ কৰি আহিছে যেতিয়া, বেলেগ কোম্পানীত আৰু চাকৰি কৰিব নালাগে। আমাৰ ফেক্টৰীৰ দায়িত্বটো তাকে দিওঁ।
1: হয় নেকি?
0: মই এই বৃদ্ধ বয়সত ব্যৱসায়ত বাণিজ্য চৰ্চা এইবিলাক এৰি অলপ বছৰ ধৰ্ম চৰ্চা কৰোঁ। ওপৰলৈ যাওঁতে পুণ্যৰ মূলধন হিচাপে অলপটো লৈ যাব লাগিব, নহয় জানো?
1: এই হৈছে হৈছে, সেই অমংগলীয়া কথাবিলাক মোৰ আগত নক'ব।
0: অমংগলীয়া নহয় হে, এইবোৰ মংগলৰ কথাই। অমংগলে এদিন মংগল মাতি আনে, বুজিছা? বাৰু, সেইবোৰ বাদ দিয়া। মই ভাবিছোঁ নিৰূপমৰ বিয়াখন সোনকালে পাতি দিওঁ। তুমি কি কোৱা?
1: এৰা, ময়ো সেই কথাকেই ভাবি আছোঁ। ঘৰখনত বোৱাৰী এজনীৰ বৰ প্ৰয়োজন হৈ পৰিছে নহয়?
0: মই কিন্তু বোৱাৰীতকৈ বেছি প্ৰয়োজনবোধ কৰিছোঁ এটি নাতিৰ।
1: এই, ল'ৰাৰ বিয়াই হোৱা নাই, আপুনি নাতিৰ চিন্তা কৰিলেই।

0: বাইদেউ অ বাইদেউ এইয়া লওক বজাৰ
1: হেৰৌ ভাল মাছ পালিনে
0: নাই ভাল মাছ নাই মাংসকে আনিলোঁ আৰু মাইকী ছাগলী নহয় আকৌ মতা ছাগলী এই মাংস বেপাৰীটোৱে মোক একেবাৰে গেৰাণ্টি দি দিছে মাইকী ছাগলী হ'লে বোলে খাওঁতে লেকেটা লেকেট লাগিলে সি সেই ভজা

0: চাই ল'ব।
1: ৰজনী
0: কওক বাইদেউ,
1: মই তোৰ এই কথাবোৰে বৰ বেয়া পাওঁ।
0: কোনবোৰ কথা বাইদেউ?
1: এইবোৰ, তোক মাছ আনিবলৈ দিলে মাংস আন, আলুগুটি আনিবলৈ দিলে কচুগুটি আন, তোৰ বজাৰ সকলো উল্টা পুল্টা বজাৰ।
0: নাই নাই নাই, উল্টা পুল্টা হ'লেও সকলো খাদ্য বস্তুকে আনো দিয়কচোন। অখাদ্য বস্তু আপোনালোকে খালেও মই নিজেই নাখাওঁ দিয়কচোন। এই কোনবা আহিল, ভাত খোৱা আলহী যদি আৰু সৰ্বনাশ, মাংসৰ ভাগো কম হৈ যাব।
2: পিছে হঠাতে মোলৈ কি মনত পৰিলে অনুপম?
3: হঠাতে নহয়হে, মনত মোৰ সদায় পৰে বুইছা। পিছে তোমালৈ ফোন কৰিলে উত্তৰ সেই এটাইহে আহে, নাই অলপ আগতে ওলাই গৈছে। এই অলপ অলপ আগতে তুমি কলৈ যোৱাহে?
2: নহয়হে, মই মানে বাথৰুমত থাকিলেও সেই ভতিজাটোৱে নাই বুলি কয়, আৰু কেতিয়াবা মই মোৰ কোঠাত থাকিলেও সি নাই বুলি কয়। মানে নাই কথাটো সি নেওতা পাঠ মুখস্থ কৰা দি মুখস্থ কৰি লৈছে বুজা। পিছে কোৱাচোন, মোক কিয় মাতিলা?
3: কম কম হেৰা নিৰ্মালী, জগবন্ধু আহিছে, খোৱা বোৱাৰ কিবা এটা সুব্যৱস্থা কৰা।
2: এই ভাত পানীৰ সুব্যৱস্থা কৰিব নালাগে, চেনি নিদিয়া চাহ পানীৰে ব্যৱস্থা কৰা।
4: দেউতা, অ খুৰাদেউ ভালনে?
2: লীনা,
3: অ কৌশিকো আহিছা?
5: হয় দেউতা।
3: ক'ৰ পৰা আহিলা?
4: ময়ে কলেজৰ পৰা বাহিৰে বাহিৰে আমাৰ ঘৰলৈ ধৰি লৈ আহিলো।
2: আও, ছোৱালী হৈ তুমি টেকা প্ৰফেচাৰজনক ধৰি লৈ আহিছা? তোমাৰ দেখোন শৰীৰত বৰ শক্তি, কিবা ব্যায়াম চ্যায়াম কৰা নেকি হে লীনা?
4: কৌশিকদা আহক, আপুনি মোৰ কোঠাতে বহিবগৈ।
5: বোলা তেতিয়াহ'লে আপোনালোক বহক।
0: যোৱা, তুমি তাতে বহা কৰি যোৱা। অনুপম, এই লীনাৰ কৌশিকৰ লগতে
3: কিবা এটা হ'বগৈ যেন পাইছোঁ।
0: বৰ ভাল কথা, বৰ ভাল কথা। কৌশিকো বৰ ভাল ল'ৰা, পৰিয়ালটোও তাৰ বৰ ভাল,
3: সেইকাৰণেতো তোমাক মাতিলোঁ। প্ৰথমতে নিৰুপমৰ বিয়াখন পাতি লওঁ, তাৰপিছতে লীনাৰ বিয়াখনো পাতিব লাগিব।
2: কিন্তু এই বিয়াৰ কথালৈ মোক এই আবিয়ৈ মানুহটো কিয় মাতিলাহে? বান্দৰে নাৰিকলৰ মূল নুবুজাৰ দৰে বিয়াৰ কথাটো মই একো নুবুজো।
4: এই চাহ খাওক।
1: এতিয়া কওকচোন, আপুনি বাৰু বিয়া কিয় নকৰালে?
2: বিয়া কিয় নকৰালো? এই কথাটো মোক বহুতে সোধে নিৰ্মালী। মই ডেকা কালত কিয় বিয়া নকৰালোঁ, এই বুঢ়াৰ কালত বাৰু মোক সেই কথাটো সুধিব লাগেনে? গতিকে মই ভাবিছোঁ সকলোকে এই উত্তৰ দি থকাতকৈ ডেকা কালত মই কিয় বিয়া নকৰালোঁ এই বিষয়ে এখন হেণ্ডবিল ছপা কৰি মানুহৰ মাজত বিলাই দিম।
1: পিছে মানুহে পঢ়িবনে?
2: পঢ়িব পঢ়িব, কেলৈ নপঢ়িব? অন্তত আনে নপঢ়িলেও এই বিয়া নকৰোৱা বুঢ়াবোৰে চাৰি পাঁচখন লৈ ৰাতিপুৱা গধূলি গীতা ভাগৱত পঢ়া দি পঢ়িব।
3: বাৰু বাৰু, সেইবোৰ বাদ দিয়া জগবন্ধু, তোমাকতো নিৰুপমৰ বিয়াৰ কথা কৈছোৱেই।
1: এতিয়া বিয়া পাতিবলৈ ছোৱালী এজনী নালাগিব জানো?
2: লাগিব লাগিব, ছোৱালী নহ'লে কলগছৰ লগত বিয়া পাতিলেহে হ'ব।
3: এতিয়া ভাল ছোৱালী এজনী চোৱা।
2: চোৱা মানে? মই বিয়া নকৰা মানুহটোৱে ছোৱালী এজনী চাম কেনেকৈ কোৱাচোন? মই নিজলৈ এজনী গোটাব নোৱাৰি বৰলা ভাত খাই আছো।
1: নহয় নহয়, আপুনি বহুতো ঠাইত ঘূৰি ফুৰা মানুহটো, আপুনি অলপ চিন্তা কৰিলে ভাল ছোৱালী এজনী নিশ্চয় পাব।
2: বাৰু হ'ব, মই ছোৱালী ওচৰৰ পৰা নাচালেও আঁতৰৰ পৰা চাম। পিছে ছোৱালী বা কেনেধৰণৰ লাগে, ৰং কেনেকুৱা, ওখ কিমান, খোল খালি থকা নে নথকা, পঢ়া শুনা মানে এম এ পাছ, বি এ পাছ, আণ্ডাৰ মেট্ৰিক ইত্যাদি
3: ধেমালি
2: এইবোৰ জানিব লাগিব।
3: সঁচাকৈ কৈছোঁ বুইছা, ভাল ছোৱালী এজনী চোৱা।
2: হ'ব, মই জনাত এজনী ছোৱালী আছে।
3: কোন ছোৱালী?
2: এতিয়া নকম, আগতে মই

0: নাই নাই নোৱাৰি দেই, এনেকে আৰু বজাৰ কৰিব নোৱাৰি দেই, এনেকে আৰু বজাৰলৈ যাব নোৱাৰি।
1: কি নোৱাৰি মাৰ্বল?
0: এই দোকানেই কোনো পধ্যে লাইনত আনিব নোৱাৰি, বাৰে বাৰে লাইনৰ পৰা বে লাইনত গুচি যায়। এই চাওক, এই যাওঁতেও খালী মোনা, আহোঁতেও এয়া খালী মোনা। এই খাদ্য বস্তুটো একো নিদিলে, এই দোকান গাড়ীৰ সন্মুখত চাইনবোৰ্ড এখন মাৰি থৈছে, লিখা আছে আজি নগদ কাইলৈ বাকী।
1: তেতিয়াহ'লে কাইলৈ বাকী দিব?
0: নিদিয়ে নিদিয়ে, কাইলৈ গ'লেও সেই আজি বাকী, কাইলৈ নগদ, কাইলৈ নগদ, পৰহিলৈ বাকী, সেইখন চাইনবোৰ্ডটো থাকিবই।
1: অসভ্য দোকানী, সি মোক কি বুলি ভাবিছে?
0: মাহৰ পিছত মাহ ধৰি দোকানৰ বাকী মাৰিব নোৱাৰা হেমন্ত শইকীয়া দেউলীয়া ঠিকাদাৰ বুলি ভাবিছে আৰু, আৰু কি বুলি ভাবিব?
1: কি কলি, দোকানীয়ে মোক সেই বুলি ভাবিছে?
0: সেই বুলিয়ে ভাবিছে আৰু।
1: বন্দনা, হৰা বন্দনা, হৰা বন্দনা, বন্দনা
2: কি বন্দনা বন্দনা কৰি চিঞৰি ফুৰিছে? দোকানীয়ে যে একো মালকে নিদিলে গম পাইছে নে নাই?
1: পাইছো, সেই শুভ সংবাদটো সি আহোঁতে মোক দি আহিছে নহয়।
2: এতিয়া খাব কি?
1: কিবা এটা ব্যৱস্থা কৰিব লাগিব ৰবা।
0: এই দুৰৱস্থাত আকৌ নতুন কি সু ব্যৱস্থা কৰিব বাইদেউ? এটা কাম কৰক, মুড়ি চিৰা কিবা আছে নেকি তাকে চাওঁ ৰ'ব, ভোকত থাকিব পৰা নাই নহয়, তাৰে এগাল চুমাওঁ।
1: কোনোবাই ফোন কৰিছে, আগ্ৰহলা যেন পাইছোঁ, যোৱাচোন যোৱা থাকে, মোৰ কথা সুধিলে নাই বুলি ক'বা।
2: হেল্ল', কোনে কৈছে আপুনি? অ' হাজৰিকা, কওকচোন। অ' এখেত
1: নাই বুলি কোৱা?
2: তেখেত, তেখেত নাই,
1: শ্বিলঙলৈ গ'ল বুলি কোৱা?
2: হা, হয় নাই, ৰাতিপুৱাই শ্বিলঙলৈ গ'ল। কি ক'লে? টকা? হ'ব, মই ক'ম বাৰু। হয় হয়, থৈছোঁ।
1: কিহৰ কথা ক'লে?
2: আপুনি শুনা নাই, টকাৰ কথা ক'লে, টকা 10,000 সোনকালে ঘূৰাই দিবলৈ কৈছে।
1: তুমি ব্ৰিজৰ বিলখন পানেই দিম বুলি ক'ব নোৱাৰিলা?
2: সেই পুৰণি ফাঁকিডাল আৰু কিমান দিম? ফাঁকি কথা কৈ কৈ সঁচা কথা কাক কৈ পাহৰিয়ে গ'লোঁ। এইবিলাক পাপৰ কাৰণেই ভগৱানে আজিলৈকে সন্তান এটিও নিদিলে।
1: দিব দিব, সেইবিলাক জীৱজাতীয় বস্তু ভগৱানে কাক কেতিয়া দিব লাগে জানে, যেতিয়াই তেতিয়াই বিচাৰি লাভ নাই বুজিছা?
2: এতিয়া পিছে চাউল দাইলৰ ব্যৱস্থা কি কৰে?
1: ৰ'বাচোন, মই অকণমান ওলাই যাওঁ।
3: হেমন্ত, এৰা ঠিকাদাৰ হেমন্ত,
4: ৰ'বা
3: ৰ'বাচোন, মই তোমাৰ ঘৰলৈকে আহিছিলোঁ, হে ৰাস্তাতে পালোঁ, ভালেই হ'ল।
4: ময়ো আপোনাৰ তালে যাওঁ যাওঁ বুলি ভাবিয়ে আছিলোঁ।
3: হয় নেকি?
4: পিছত আপুনি ক'ৰ পৰা আহিল?
3: মই সেই মিলনপুৰৰ পৰা, সত্যব্ৰত প্ৰফেচাৰৰ ঘৰৰ পৰা।
4: কিবা কাম আছিল?
3: কাম মানে বিয়াৰ কাৰণে তেওঁৰ ছোৱালীজনীৰ বিষয়ে কথা বতৰা পাতিবলৈ গৈছিলোঁ। হে
4: আপোনাৰ ল'ৰা আছে জানো?
3: মই বিয়াই কৰোৱা নাই, ল'ৰা হ'ব ক'ৰ পৰা? হেমন্ত
4: দাদা,
3: পিছে ঘৰৰ ভাড়াটো এতিয়ালৈ 5 মাহৰে বাকী হ'ল নহয়।
4: হ'ব হ'ব দাদা, মই বিলৰ টকাখিনি পালেই 5 মাহৰ কিয়, একেবাৰে 5 বছৰৰ ঘৰ ভাড়া দিম।
3: এই সদ্যহতে 5 মাহৰে দি আছোঁ।
4: হ'ব দাদা হ'ব, ভাড়াৰ কথা আপুনি ভুলতো চিন্তা কৰি দুঃচিন্তাত নপৰিব। পিছত দাদা, কাম এটা নকৰে কিয়?
3: কি কথা, টকাৰ সলনি চেক দিবা নেকি?
4: টকা পইচাৰ কথা এৰি এতিয়া আপোনাক মই বেলেগ এটা কথা কওঁ, শুনক। চাওক, অকণমান ইফালে আহকচোন।
3: কোৱা।
4: শুনক দাদা, মোৰ এজনী ভাগিন ছোৱালী আছে, ৰূপে গুণে আপোনাক আৰু কি ক'ম দাদা, আপুনি চালেই চকুত চমক মাৰি ধৰিব।
3: বৰ ভাল কথা।
4: ৰ'ব ৰ'ব, মই আচল কথাটোহে আপোনাক সুধিবলৈ পাহৰি গ'লোঁ। পিছত ল'ৰাটো কোন?
3: ল'ৰা সেই আমাৰ সেই অনুপম চৌধুৰীৰ ল'ৰা, নিৰুপম চৌধুৰী।
4: অনুপম চৌধুৰী ষ্টীল ফেক্টৰী মালিক, পুতেকটো আমেৰিকাত থাকে।
3: এই অলপতে আহিব, আহিলে বিয়াখন পাতিব লাগে।
4: তেতিয়াহ'লে দিয়ক দাদা, মোৰ ভাগিনজনীকে ঠিক কৰি দিয়ক। মোৰ ভাগিনজনী দেখাততো ধুনীয়াই আৰু কাম বনতো ৰন্ধা বঢ়াটো পাকৈত। তাই ৰন্ধা মাংস কি খাব, পোলাও কি খাব, মুড়ি ঘণ্টা কি খাব।
3: তেতিয়াহ'লে এইবাৰ ঘৰ ভাড়া নিবলৈ আহোঁতে তোমাৰ ভাগিনীজনীকো চাম আৰু ভাগিনীয়ে ৰন্ধা

0: পোলাও মাংস মুড়িঘণ্টও খাম নে কি কোৱা?
1: নিশ্চয় নিশ্চয়।
0: পিছে ঘৰৰ ভাড়া আনিবলৈ কেতিয়া মানে আহিম হেমন্ত?
2: এই মানে বিলৰ টকাটো পালেই মই আপোনালৈ ফোন কৰিম দাদা।
0: ফোন?
2: অঁ হয় ফোন। বন্দনা শুনিছানে?
3: কিবা কিবি আনিলেনে?
2: মই ঘৰৰ পৰা খালী হাতেৰে ওলাই গ'লো, ঘূৰি আহোঁতে জানো খালী হাতেৰে ঘূৰি আহোঁ। এইয়া লোৱা চাউল দাইল আলুগুটি কচুগুটি ইয়াতে সকলো আছে। আৰু এটা ভাল খবৰ আছে, আমাৰ ভাড়াঘৰৰ মালিকে অনুপম চৌধুৰীৰ পিতেকলৈ বিয়াৰ কাৰণে ছোৱালীৰ টেণ্ডাৰ কল কৰিছে। মই আমাৰ ভাগিনজনীৰ কথা ক'লোঁ।
3: কোন অনুপম চৌধুৰী?
2: ষ্টীল ফেক্টৰীৰ মালিক, কোটিপতি মানুহ। ভাগিনীজনীক যদি সেইখন ঘৰলৈ বিয়া দিব পাৰোঁ, জোঁৱাইৰ পৰা মাহে মাহে হেজাৰ হেজাৰ টকা সৰকাব পাৰিম, বুজিছা?
3: কেনেকৈ সৰকাব?
2: বুদ্ধি বুদ্ধি খটুৱাব লাগিব, বুজিছা? হেজাৰ হেজাৰ টকা।

0: ৰবা ৰবাচোন ৰবা ৰবা, আগতে ছোৱালীৰ খবৰ কি সেইটো কোৱা।
1: অঁ, আমি আপোনাৰ খবৰটোৰ কাৰণে ৰৈ আছো।
2: অ', তাৰমানে অন্য কাৰণে ৰৈ থকা নাই?
1: অন্য কাৰণ মানে?
2: এই ধৰা এই বুঢ়াটোৱে এইকেইদিন কি কৰিলে, কি খালে, ৰাতি টোপনি আহিছে নে নাই, এই ধৰা পাৰিবাৰিক খবৰ,
1: এইবিলাক খবৰটো দৈনন্দিনৰ খবৰ। আৰু কিবা এটা অঘটন হ'লে আমি খবৰ পামেই নহয়।
2: জানো জানো, মোৰ কিবা এটা নহ'বলগীয়া হ'লে তোমালোকে নিশ্চয় খবৰ কৰিবা। অনুপম, শুনা, এই ছোৱালী এজনী পাইছোঁ।
1: পাইছে?
2: পাইছোঁ।
1: এ ক'ত, কওকচোন।
2: হে, আমাৰ ইয়াতে মিলনপুৰত, প্ৰফেচাৰ সত্যব্ৰত বৰুৱাৰ ছোৱালী। দেখাই শুনাই বৰ ভাল।
1: কাম কাজত?
0: এহ, থোৱাহে তোমাক কাম কাজ। এইখন ঘৰলৈ আহি বোৱাৰীয়ে আমাক কাম কাজ কৰি খোৱাবহি নালাগে নহয়। ৰজনী আছে, লোকো আছে, দৰকাৰ হ'লে আৰু দুই তিনিজন মানুহ ৰাখিম, নে কি কোৱা জগবন্ধু?
1: নহয়, মানে মই কথাটোহে কৈছোঁ, বোৱাৰী এজনী ঘৰলৈ আহিলে মাজে মাজে বোৱাৰী হাতৰ এসাঁজ খাবলৈ মন যাব দিয়কচোন, নে কি কয়?
2: অঁ, নিশ্চয় নিশ্চয়, বোৱাৰীৰ হাতেৰে নাখালে আৰু কাৰ হাতেৰে খাবাহে, মাজে মাজে ময়ো খামহি নহয়।
1: এ, ছোৱালীজনীৰ নামটোনো কি?
2: পূবালী।
1: পূবালী, বৰ ধুনীয়া নাম।
2: ধুনীয়া মানে, শাহুৰ নাম নিৰ্মালী, বোৱাৰীৰ নাম পূবালী, মই নামেৰে সৈতে মিলাই চাইছোঁ।
0: পিছে বোৱাৰীয়ে এতিয়া কি কৰি আছে?
1: এ, বোৱাৰী নহয়, ছোৱালী। আপুনি বিয়াখন নৌহতে বোৱাৰী পাতিলেই।
2: হ'ব হ'ব, এই ছোৱালীৰ পৰা এইখন ঘৰৰ বোৱাৰী সেইগৰাকীয়েই হ'ব।
0: পিছে ছোৱালীয়েনো এতিয়া কি কৰি আছে?
2: এম এ পাছ কৰি মিলনপুৰ জুনিয়ৰ কলেজখনত লেকচাৰাৰ কৰি আছে।
0: জগবন্ধু, তুমি তেতিয়াহ'লে আগবাঢ়া, আৰু পলম কৰিব নালাগে।
2: মই আৰু আগবাঢ়িবলৈ বাকী ৰখা নাই, কালিয়েই মই গৈ ছোৱালীৰ মাক দেউতাকৰ লগত কথা বতৰা আলোচনা বিলোচনা কৰি আহিছোঁৱেই। এতিয়া তোমালোক যোৱাৰহে কথা, গৈ ছোৱালী চাই চিতি আলেঙে আলেঙে খবৰ বাতৰি লোৱা।
0: আমি আৰু কি খবৰ বাতৰি ল'ম হে, তুমি কৈছা যেতিয়া।
2: এই নহয় নহয় নহয়, সেইটো কথা নহয়, বোৱাৰী আহিব তোমালোকৰ ঘৰলৈ, এই ডাংবৰলাটো ঘৰলৈ নহয় নহয়, পিছত কিবা এটা হ'লে মইহে জগৰত পৰিব লাগিব।
0: হ'ব হ'ব, কাইলৈ পৰহিৰে ভিতৰত আমি যাম বাৰু।
1: লগত কিন্তু আপুনিও যাব লাগিব।
2: অঁ, যাম যাম, লগত যাবলৈ মোৰ আপত্তি নাই, মাথোন আগত যাবলৈহে মোৰ ভয়।

0: এতিয়া বিয়াখন ঠিকে থাকে হৈ গ'লেই হ'ল আৰু।
1: তই বজাৰৰ পৰা আহোঁতে ইমান দেৰি কৰিলি, আইদেউ তোক বিচাৰি ফুৰিছে।
0: নহয় অ, সেই ৰাস্তাত মানুহক বিয়াৰ কথা কৈ কৈ আহোঁতে দেৰি হৈ গ'ল।
1: কিন্তু বিয়াখন কাৰ?
0: অ, তই হ'বলে বিয়াৰ কথা ক'বই নোৱাৰ। সেই সিদিনা দেউতাহঁতে বিয়াৰ কথা পাতি থকা শুনা নাছিলি? দাদাৰ বিয়া এই কাইলৈ, দেউতাহঁত ছোৱালী চাবলৈ যাবই হেনো। এই বিয়াত চাগে টকাও বহুত খৰচ কৰি ধুমধাম কৰি পাতিব নহয়। এতিয়া আমাৰ বিয়াত বা হেৰি কিমান খৰচ কৰে? 40-50 হাজাৰটো কৰিবই।
1: আমাৰ মানে কাৰ? তোৰ নে মোৰ? চাওঁ চোফাখন ধৰ।

0: মোৰ মানে তোৰ মোৰ মানে দুয়োটাৰে আকৌ
1: বুঢ়ব দুয়োটাৰে বিয়া একেলগে নাপাতে দে
0: পাতিব পাতিব এই দুখন বিয়া নহয় এখন বিয়া মানে তোৰ বিয়া মোৰ লগত পাতিব আৰু মোৰ বিয়া তোৰ লগত পাতিব এতিয়া বুজিলি
1: ঠিক এইডাল
0: তেই এই বসন্ত কালৰ সময়ত কোন চতমহীয়াডাল ওলালহি
2: কোন
0: কাক বিচাৰিছে হা ক'ৰ পৰা আহিছে কি কাৰণত আহিছে
3: ৰ'বা ৰ'বা আটাইবিলাক প্ৰশ্নৰ উত্তৰ একেলগে কেনেকৈ দিওঁহে
0: তেন্তে এটা এটা কৰি দিয়ক কাক লাগে কওক
3: তেখেত আছে নাই
0: তেখেত মানে ইয়াততো বহুত তেখেত আছে ইয়াত আছে মই তেখেত আছোঁ এই লোকো তেখেতনী আছে আইদেউ আছে আৰু সেই তেখেত দেউতা আছে
1: সেই শেষৰজন তেখেতকে লাগে
0: অ' মানে দেউতাক আছে আছে পিছত কি কাৰণত লাগে
1: সেই কথা তেখেতকে ক'ম
0: অ' তেখেতকে ক'ব হ'ব তেখেতকে ক'ব যেতিয়া আৰু মইনো সময় নষ্ট কৰি মিছামিচিকৈ শুনো কিয় আহক
4: আপোনাৰ নামটো কি বুলি ক'লে
3: হেমন্ত শইকীয়া
4: কৰে কি
1: এখেতে কণ্ট্ৰেক্ট কৰে
4: ঘৰ
3: ইয়াতে ৰূপক নগৰত
4: ৰূপক নগৰত
3: হয়
4: বেছি দূৰত নহয় তেতিয়াহ'লে
3: হয় ওচৰতে
1: আপোনাক আমি চিনি পাওঁ চা চিনাকিহে হোৱা নাছিল
4: অঁ বাৰু এতিয়া কওকচোন চিনাকি হ'বলৈ আহিল নে কিবা অন্য কথাত আহিল
3: কথা মানে শুনিলোঁ আপোনাৰ ল'ৰালৈ হেনো বিয়া পাতিব খুজিছে
4: বিয়া হয় ভাবিছোঁ কিন্তু আপোনালোকে এই কথা ক'ত শুনিলে
1: শুনিলোঁ আৰু দিয়কচোন
4: তথাপিও কওকচোন ক'ত শুনিলে
1: জগবন্ধু খুৰাই ক'লে
4: হ' জগবন্ধু জগবন্ধুৰ লগত আপোনালোকৰ সম্পৰ্ক কি
3: একেবাৰে নিজৰ দৰে
1: প্ৰত্যেক মাহতে আমাক এষাৰ মাত দিবলৈ যাবই
4: হ' তেতিয়াহ'লেতো আপোনাৰো আপোন বৰ আপোন
1: হয় বৰ আপোন
3: মানে আমি তেখেতৰ ভাড়াঘৰত থাকোঁতো
4: অ' ভাড়াঘৰৰ আপোন পিছত এতিয়া আচল কথাটো কওকচোন
1: মানে আমাৰ এজনী ভাগিন ছোৱালী আছে ৰূপে গুণে
3: একেবাৰে বৰ পাকৈত বি এ পাছ কৰি বৰ্তমান ঘৰতে আছে
1: প্ৰথম দেখাতে আপোনালোকে পচন্দ কৰিব
3: প্ৰয়োজন হ'লে তাইক আমি ইয়াতে আপোনালোকক দেখুৱাব পাৰিম আপোনালোক তাইক চাবলৈ যাবই নালাগে
4: নাই নাই নাই সেইবিলাক কৰিব নালাগে দেউতাক মাক আছে নে নাই
3: আছে আছে পৰিয়ালত সকলো আছে
4: বাৰু চাওঁচোন চিন্তা কৰি
3: বিয়াখন হ'লে যৌতুকত সকলো বস্তুৱেই পাব দামী দামী বস্তু একোৱেই বাদ নপৰে
1: ল'ৰা আমি বহুত পাইছো কিন্তু সকলো ফালে নিমিলে
4: মোৰ ল'ৰাৰ লগত সকলো ফালে মিলিব বুলি আপোনালোকে কেনেকৈ জানিলে
3: মানে
5: তেনেহ'লে বিয়াখন ঠিক হ'ল খুৰা
6: অঁ হোৱাটো ঠিক হ'ল এতিয়া তোমালোকে যদি বেঠিক নকৰা
4: সকলোৱে ঠিক কৰা বিয়াখন বেঠিক হোৱাটো কোনো কথা নাই বুঝিছলিনা দেউতাক মাক এক কথাতে ৰাজি হ'ল
5: আৰু ছোৱালী
6: দেউতাক মাক ৰাজি হোৱাৰ পিছত ৰাজি নোহোৱা ছোৱালী তেওঁ নহয় বুজিছা
5: তেতিয়াহ'লেতো ভালেই
6: পিছে হেৰি নহয় এই আমাৰ নিৰূপমে কিবা গান বাজনা কৰে নহয়
5: দাদাই ভায়লিন বজায়
6: ভালেই হ'ল ভাবি বোৱাৰীও হেনো ভাল গান গায়
5: তেতিয়াহ'লেতো বৰ ভাল কথা হ'ব
7: অঁ তয়ো নাচিব পাৰিবি
5: মই নাচিব জানো নেকি
6: এই চোতালখন বেকা নহ'লে নাচিব সকলোৱে জানে হে
8: জগবন্ধু খুৰা দেখোন
6: অ' নিৰূপম ক'ৰ পৰা আহিলা
8: বন্ধু এজনৰ ঘৰৰ পৰা আহিলোঁ
6: এই আমি তোমাৰ কথাকে পাতি আছিলোঁ বুজিছা এতিয়া পিছে ছোৱালী চাবলৈ কোনদিনা যোৱা
8: মই আৰু কি ছোৱালী চাবলৈ যাম আপোনালোক সকলোৱে চাই মেলি পচন্দ কৰিছে যেতিয়া
7: আমি পচন্দ কৰিলেও তই এবাৰ নিজে গৈ চোৱাটো ভাল
6: অঁ আমি কিজানি বেঙি এজনীকে ঠিক কৰি থৈছোঁ তেতিয়া
8: খুৰা বেঙী এজনী যদি ঠিক কৰিছে ময়ো তেনেহ'লে সেইজনীকে বিয়া কৰাম

0: আহা আহা নব, আমাৰ ঘৰখন কেনে লাগিছে বৌ?
1: ভাল।
0: কিমান ভাল?
1: মোৰ কাৰণে যিমান ভাল হ'ব লাগে তাতোকৈ বেছি ভাল।
0: চাবা, বেছি ভাল হ'লে পিছত কিন্তু বেয়াটো হয়গৈ, আৰু বেয়া হ'লেও তুমিতো ইয়াৰ পৰা আৰু ঘূৰি যোৱাৰ কোনো উপায়

0: নাই নাই, তুমি এক অদৃশ্য বন্ধনত সোমাই পৰিলা, ইয়াৰ পৰাতো আৰু মুক্তি নাই।
1: বন্ধন হ'লেও এই বন্ধনত মুক্তিৰ এক অন্য আশ্বাস আছে, সেইকাৰণে এই বন্ধনক বন্ধন যেন নালাগে।
0: ঠিকেইতো, এই বন্ধন এক মনৰ বন্ধন, দুটি মন, দুখন হৃদয়, এখন ঘৰ আপোন হোৱাৰ বন্ধন। আহা দাদা, তুমি নহা কাৰণে মই বৌৰ লগত এনেই কথা পাতি আছিলো। আহো বৌ, শুভৰাত্ৰি।
2: কি ভাবি আছা?
1: নাই, একো ভবা নাই।
2: নাই ভাবিছা? কাৰণ মানুহে সকলো সময়তে কিবা এটা নকৰিলেও ভবা চিন্তা কিন্তু সকলো সময়তে কৰে, অন্তত টোপনি নোযোৱালৈকে। এয়া মানুহৰ এটা স্বভাৱ। আচ্ছা এটা কথা কোৱাচোন, তুমি বিয়াৰ আগতে তুমি কেনে এজন দৰাৰ কথা ভাবিছিলা? কোৱা আকৌ, লাজ কৰিছা? এই লাজ যেতিয়া সদায় নাথাকে তেন্তে এদিন দুদিনৰ কাৰণে লাজ কৰি কিলা? কোৱা, কেনেধৰণৰ দৰাৰ কথা ভাবিছিলা? কোৱা আকৌ।
1: মই সেইবিলাক একো ভবা নাছিলোঁ।
2: নাই নাই, মিছা কথা। প্ৰত্যেকজনী ছোৱালী বিয়াৰ বয়সত নিজৰ বিয়াৰ কথা ভাবে, নভবাকৈ খুব কমেই আছে, আৰু নভবাবোৰে পৰাপক্ষত বিয়াও নকৰে। গতিকে তুমি বিয়া কৰালা যেতিয়া, কল্পনাতে কোনোবা এজনক ভাবিছিলা নিশ্চয়। কোৱাচোন কেনেধৰণৰ ল'ৰাৰ কথা ভাবিছিলা?
1: ঠিক আপোনাৰ দৰে।
2: মোৰ দৰে? মোক দেখোন তুমি বিয়াৰ কথা দেখাই নাছিলা, মোৰ কথা তুমি কেনেকৈ ভাবিলা?
1: নাজানো, কিন্তু ভাবিছিলোঁ।
2: হয় নেকি?
1: আপুনি কেনেধৰণৰ ছোৱালীৰ কথা ভাবিছিল?
2: ঠিক তোমাৰ দৰে।
1: মোকতো আগতে আপুনি দেখাই নাছিল।
2: তথাপিও তোমাৰ দৰে ময়ো ভাবিছিলোঁ চাগে। আচ্ছা তুমি হেনো খুব ভাল গান গোৱা।
1: আপুনিও হেনো বৰ ধুনীয়া ভায়লিন বজায়।
2: ধুনীয়াকৈ বজাব জাননে নাজানো সেইটো মই নাজানো, কিন্তু নিজে শুনিবৰ কাৰণে কেতিয়াবা কেতিয়াবা বজাওঁ। গোৱাচোন গীত এটা।
1: এতিয়া গীত গালে ঘৰৰ মানুহবিলাকে কি ক'ব?
2: লাহে লাহে গুণগুণাই গোৱা।
1: আগতে আপুনি ভায়লিনখন বজাওকচোন।
2: মানুহে শুনিলে কি বুলিব?
1: লাহে লাহে গুণগুণাই বজাওক।

হৃদয়ৰ চিঞৰ নাটখনিৰ প্ৰথম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ঈশান বৰুৱা, হৰি ডেকা, উপকূল বৰদলৈ, প্ৰণতি বৰুৱা, পূৰবী শৰ্মা, জংকী বৰঠাকুৰ, মণি বৰদলৈ, জুৰি শৰ্মা আৰু তপন দাসে। নাটখনিৰ ৰচনা আছিল প্ৰফুল্ল বৰাৰ আৰু প্ৰযোজনা আছিল অৱনী বৰা আৰু নয়ন প্ৰসাদৰ। শ্ৰোতাসকল, এই নাটখনিৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব অহা দেওবাৰৰ বুলনিত। ইয়াৰ লগে লগে আজিলৈ আমাৰ বুলনিও সামৰিবৰ সময় হ'ল। আপোনালোকক পুনৰ লগ পাম মঙলবাৰৰ বুলনিত। আজিলৈ আহোঁ।

0: 1979 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
1: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
0: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
1: উপজা দিনৰ সুবাস।
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
0: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
1: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ।

0: honor at the State House with President Hermione. Prime Minister Modi is scheduled to address the National Assembly of Seychelles and interact with members of the Indian diaspora. Later, he will attend the Golden Jubilee celebrations of the National Day of Seychelles as the guest of honor. The security situation in West Asia has deteriorated sharply after the fragile US-Iran ceasefire effectively collapsed, with both sides launching fresh military strikes over the past several hours. US said it carried out airstrikes against 10 Iranian military targets near the Strait of Hormuz after accusing Tehran of attacking a commercial oil tanker with a drone. US President Donald Trump warned that further violations could trigger a much broader military response. And Lionel Messi becomes the first to score in 7th consecutive FIFA World Cup match as Argentina beat Jordan 3-1 in its Group J finale today. It means Messi has been scoring at least one goal in each of his last 7 World Cup matches he played. The Jordan goal was the 7th straight match in that scoring streak. Messi came off the bench to score from a free kick in the 80th minute, extending his men's World Cup record to 19 goals. And that is the end of this news bulletin.
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আমাৰ পৰৱৰ্তী অনুষ্ঠান।
2: আকাশবাণী গুৱাহাটী আজিৰ দেওবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন, কামৰূপ কামাখ্যাৰ চতুৰ্থ খণ্ড। শংকৰৰ প্ৰতি কৰা অপমান সহিব নোৱাৰি পিতৃদক্ষৰ যজ্ঞস্থলীতেই সতীয়ে দেহত্যাগ কৰিলে। এই বাতৰি পাই ক্ৰোধান্বিত শিৱই দক্ষৰ সন্মুখত তাণ্ডৱ মূৰ্তি ধৰিলে আৰু সতীদেহ কান্ধত লৈ ভ্ৰমিবলৈ ধৰিলে। বিষ্ণুৱে বুজিলে সতীদেহ শিৱৰ কান্ধত থকালৈকে নজৰহে নপমে আৰু সেইবাবে তেওঁ তাক খণ্ড বিখণ্ড কৰিলে সুদৰ্শন চক্ৰেৰে। যোনি অংশ পৰিল নীলাচলত, গভীৰ তপস্যাত বহিল শিৱ। আনহাতে দেৱতাৰ ৰাজ্য অধিকাৰ কৰাৰ আয়োজন কৰিলে ব্ৰহ্মাৰ পৰা অমৰত্ববৰ লাভ কৰা তাৰকা অসুৰে। তাতো মাথোন ছিদ্ৰ ৰল যে শিৱৰ ঔৰসজাত সন্তানেহে তাৰকাক বধ কৰিব পাৰিব। কিন্তু পত্নীহাৰা শিৱৰ সন্তান কি সম্ভৱ? সতীয়ে পাৰ্বতীৰূপে গিৰিৰাজ, হিমালয় আৰু মেনকাৰ সন্তান হৈ জন্মগ্ৰহণ কৰিলে। তপস্যাৰত শিৱক পাৰ্বতীয়ে আৰাধনা কৰিলে স্বামীৰূপে পাবলৈ, কিন্তু শিৱ অটল তেওঁৰ ধ্যানত। দেৱতাসকলে কামদেৱক কামখৰ নিক্ষেপ কৰিবলৈ অনুৰোধ কৰিলে যাতে শিৱৰ তপস্যা ভাগিলে বিহ্বল মুহূৰ্তত চকু মেলি দেখিবলৈ পাৰ্বতী। মদনৰ শৰে শিৱৰ তপস্যা ভাঙিলে আৰু কামদেৱক ভস্ম কৰিলে প্ৰধানমন্ত্ৰী। ৰতি আৰু পাৰ্বতীৰ প্ৰাৰ্থনাত শিৱ সন্তুষ্ট হৈ কামদেৱক জীৱন দান দিলে যদিও কামদেৱৰ ৰূপ দেখিলেই হ'ল ভয়। ৰতিয়ে পুনৰ প্ৰাৰ্থনা কৰাত শিৱই বৰ দিলে নীলাচলৰ কামাখ্যা পীঠলৈ গ'লে তেওঁ পূৰ্বৰ ৰূপ পাব। শংকৰৰ দৃষ্টিত পৰিল পাৰ্বতী। এয়া যেন পাৰ্বতী নহয় সতী, তেওঁৰ হেৰুৱা প্ৰিয়া। দেৱতাসকলে হৰগৌৰী মিলনৰ পুষ্পবৃষ্টি কৰিলে। এয়া কামৰূপ কামাখ্যাৰ চতুৰ্থ খণ্ড। ৰচনা মহেন্দ্ৰ বৰঠাকুৰ, প্ৰযোজনা হেম ভট্টাচাৰ্য। কামৰূপ কামাখ্যা।
3: পাছা নৰক, আহ ইয়াতেই বহ।
4: এই অৰণ্যৰ মাজলৈ মোক বাৰু কিয় আনিলা? মই দেখোন একো বুজা নাই।
3: বাছা, বহুত দিন ধৰি বহুত কথা ক'বলৈ বুলি মনতে সাঁচি থৈছো। সময় লাহে লাহে অতীত হৈ গৈছে। আজি তোক সেইবোৰ কথা ক'বলৈকে এই নিৰ্জন হাবিতলীয়া ঠাইলৈ মাতি আনিছো।
4: মহা অৰণ্যত এইদৰে কি কথা ক'বলগীয়া হ'ল? মই দেখোন একো বুজি পোৱা নাই। ৰাজপ্ৰসাদত ঠাইৰ জানো কিবা অভাৱ হৈছিল? পিতা জনকে তাতেই ৰাজ্যৰ সকলো গোপন কথা আলোচনা কৰে, অথচ সেই ৰাজপ্ৰসাদত তুমি মোক দুখাৰ কথা ক'বলৈ ঠাই বিচাৰি নাপালা। হাঁহি উঠি যায় দেখোন।
3: তই বাৰু নিজকে অসাধাৰণ যোদ্ধা বুলি নাভাবনে বাছা?
4: নৰক অসামান্য বীৰ এই কথা ভাবি তোমাৰ গৰ্ব নহয়?
3: ধৈর্য আর দূরদর্শিতার দ্বারা হে কিন্তু বীরত্ব প্রয়োগ অতি

0: সংস্কৃতি কৰিব পাৰে
1: এই ধৈৰ্য এই দূৰদৰ্শিতা মোৰ আছে
0: তাৰ প্ৰমাণো আজি মই চাব খোজো
1: চাব পাৰা হে ধাত্ৰী কাত্যায়নী নৰকৰ ধৈৰ্যৰ পৰীক্ষা চাব পাৰা
0: পাছা কওঁ যদি মই নাই নালাগে সহিবলৈ তই কষ্ট পাবি
1: জনকৰ পুত্ৰ মই নাম মোৰ নৰককো হৃদয় হয় শিলৰ দৰে অতিকে কঠোৰ
0: আৰু মই যদি কওঁ পিতৃটোৰ জনক নহয় তই ৰাজপুত্ৰ নহয়
1: কি কলা কি কলা হে ধাত্ৰী কাত্যায়নী পিতা মোৰ জনক নহয় মিছা কথা মিছা এই কথা পুত্ৰ মই জনকৰ মই বীৰ নৰক মোৰ বিস্ফাৰিত নয়ন উন্নত বাহু আৰু প্ৰহস্ত বক্ষ দেখি দেৱতা অসুৰ কিম্বা মনুষ্যৰো ঈৰ্ষা হয়
0: বাছা আজি তোক এই নিষ্ঠুৰ সত্য কবৰ কাৰণে ইয়ালৈ মাতি আনিলো
1: কাত্যায়নী মাতৃ নহলেও তুমি মোৰ মাতৃ সম শৈশৱৰে পৰা তুমি মোক পালন কৰিলা সেইবাবে মাতোন সেইবাবে তোমাক মই ক্ষমা কৰিলো অন্যথা অন্যথা তোমাৰ সেই জিভা যি জিভাই পুত্ৰৰ ওচৰত পিতৃক লৈ ৰহস্যৰ জাল মেলিব খোজে সেই জিভা মই আজিয়েই পেলালোহেঁতেন
0: আৰু আৰু যদি কওঁ মই তোৰাই জন্মধাৰিণী মাতৃ
1: মনে মনে থকা উম্মানিনী নাৰী ষড়যন্ত্ৰ কৰি জনক ৰাজ্যৰ পৰা আনিলা এই দূৰণিৰ অৰণ্যলৈ ভাবিছা নেকি ৰাজ্যৰ সীমাৰ বাহিৰত হৈ পৰি মই নিতান্ত দুৰ্বল ভক্তিহীন ভুল হেৰা সপ্তমিলাসিনী জনকৰ পুত্ৰ এই নৰকৰ বাহুৰ শক্তি লৈ ত্ৰিজগতে ভয় কৰে নাৰী ভাতৃ হৈ পুত্ৰ বুলি মোক তুমি চলনাৰে আপোন কৰিবা মোৰ বলেৰে তুমি ল'ব খুজিছা ৰাজসিংহাসন বাহ কি হৰযন্ত্ৰ
0: নৰক বাছা
1: হ'ব খোজা ৰাজমাতা বাহ কি ৰাজনীতি তোমাৰ
0: শুনচোন মোৰ কথা শুন কওঁ নিষ্ঠুৰ সত্য
1: প্ৰয়োজন নাই উচ্চবিলাসী নাৰী আজি গৈ পিতাক নিবেদিন কাল ক্ষয় নকৰি পিতাই যেন তোমাক দূৰ কৰি দিয়ে ৰাজপ্ৰসাদৰ
0: বাছা মোৰ বাক্যবাণী আৰু মোক বিদীৰ্ণ নকৰিবি
1: পিতৃৰ বুকুৰ পৰা সন্তানক কাঢ়ি নিব খোজা তুমি এক ৰাক্ষসী মানুহ
0: তেনেহলে চাব খোজক কাত্যায়নীৰ কিমান শক্তি
1: শক্তিৰ প্ৰদৰ্শন নৰকৰ আগত
0: বন্ধ কৰ তোৰ সেই তুষ্টতাচিল্য
1: তেনেহলে বন্ধ কৰা তোমাৰ বাতুলতা
0: চাহ তেনে চাহ সেই অদূৰৰ পৰাই পিতাম্বৰক মই আহ্বান কৰিম চাহ তই নিজ চকুৰে এয়া এয়া মই বহিলো ধ্যানত
1: তেনেহলে সেয়ে হওক চাওঁ মই তোমাৰ শক্তি যদি নাহে নাৰায়ণ তোমাৰ প্ৰাৰ্থনা শুনি তেনেহলে জানি ৰবা তোমাৰ মৰণ নিচেই কাষত
0: হে পদ্ম পানী সুদৰ্শন ধাৰী কৰিছো প্ৰাৰ্থনা দিয়া দিয়া মোক দেখা পুত্ৰই মোৰ পাওক পৰিচয় হে জগত পালক নাৰায়ণ
2: যি যজ্ঞভূমি পিতাদেৱীক জনকে পাইছিল সেই স্থানত ধৰিত্ৰীয়ে জন্ম দিলে মহাপৰাক্ৰমী বীৰ পুত্ৰ তোমাৰ কিন্তু তেতিয়া তুমি মৃতপ্ৰায় ধৰিত্ৰীয়ে জনকক নিবেদন কৰিলে তোমাক পুত্ৰৰূপে পালিবৰ বাবে গৌতম মুনিয়ে তোমাৰ নাম ক'লে নৰক ধৰিত্ৰীয়ে জনক ৰজাৰ প্ৰসাদত কাত্যায়নী ধাত্ৰী হৈ তোমাক মাতৃৰ দৰে স্তনপান কৰাই লালন পালন কৰিলে সেই বসুমতীয়ে তোমাৰ সন্মুখত এয়া কাত্যায়নী
3: কি সঁচা নাৰায়ণে নিজ মুখে কোৱা কথা
2: এৰা
3: যদি ভাবো ইউ এক চলনা
2: বিপদ নিজৰেই হ'ব
3: কাত্যায়নী ধাত্ৰী মোৰ জন্মদাত্ৰী আই কোৱা কোৱা আকৌ এবাৰ কোৱা কোৱা হে নাৰায়ণ কোৱা
2: সেই সত্য ক'বলৈকে মই কাত্যায়নীৰ নিবেদন গ্ৰহণ কৰি দৌৰি আহি
3: আকৌ সুধিছো জনক মোৰ পিতৃ নহয়
2: নহয়
3: কাত্যায়নী মোৰ ধাত্ৰী নহয়
2: মাতৃ তেওঁ তোমাৰ মাতৃ
3: মাতৃ তুমি মোৰ জন্মদাত্ৰী মাতৃ আই
0: আহ মোৰ বুকুলে আহ পুত্ৰ হয়া
3: তেনেহলে অতদিন ধৰি কিয় তুমি মোক আঁতৰাই ৰাখিছিলা কিয় কিয় বাৰম্বাৰ মোক ভাবিবলৈ দিছিলা মই মাতৃহাৰা ধাতৃৰূপে যদিও বা তুমি মোৰ কাষে কাষে ফুৰিছিলা তথাপি মই জানিছিলো তুমি মোৰ স্বজন নহয় তুমি মোৰ সুদূৰৰ
0: প্ৰয়োজন নাই বাছা প্ৰয়োজন নাই সেই কাহিনীৰ
3: হে নাৰায়ণ সেই কাহিনী মোক তুমিয়েই ক'ব লাগিব কোৱা কোৱা হে নাৰায়ণ
2: পিতা তোমাৰ বৰাহৰূপী নাৰায়ণ
3: কি কি ক'লা পিতৃ মোৰ নাৰায়ণ শংখ চক্ৰ গদা পদ্মধাৰী বিষ্ণু মাতৃ মোৰ আই বসুন্ধৰা আকৌ কোৱা হে জগত পিতা শুনি মোৰ বুকুত উঠে আনন্দ জোঁৱা নাৰায়ণৰ পুত্ৰ মই

0: যাওঁ মই, কিন্তু বাছা কৈ যাওঁ শুন, ধৰ্মক থাকিবি ধিয়াই, নীলাচলৰ অধিষ্ঠাত্ৰী দেৱী কামাখ্যাৰ চৰণ পখালিবি, যাচিবি অঞ্জলি সভক্তিৰ, দেৱতা অসুৰ কিম্বা মানুহৰ অযথা বিৰোধ আচৰণ নকৰিবি, স্বাৰ্থপৰ নহবি, বিষ্ণুভক্ত কিম্বা শাক্ত অথবা শৈৱ কিম্বা শৈলত বিশ্বাসী কাকোৱে ভিনদৃষ্টিৰে নাচাবি, ব্ৰাহ্মণ শূদ্ৰ উচ্চ নিচ ৰজা প্ৰজা শক্তিমান দুৰ্বল সকলোকে সমভাৱে চেনেহ বিলাবি। বাছা, বিদৰ্ভ কন্যা মায়াদেৱী জীৱন সংগিনীৰূপে তোৰ কাষতে থাকিব। মই আহিলোঁ বাছা, মই আহিলোঁ।
1: নধৰিলি কিয়?
2: কাক ধৰিব লাগে, কি ধৰিব লাগে?
1: গাহৰি পোৱালিটো নধৰিলি কিয়?
2: মই দেখা নাই,
1: চকুত ফুল পৰিছে, দিন কণা
2: কি ক'লা?
1: কানো ক'লা।
2: মই কোন জানা?
1: মই কিৰাত।
2: মই মোৰ কথা সুধিছো,
1: নাম আছে যদি কৈলে হ'ল।
2: মোৰ নাম নৰক,
1: সেইবাবে খোজবোৰ থৰক বৰক।
2: মই দেশৰ ৰজা,
1: একেবাৰ ঢকাতে হৈ যাবি কুজা।
2: ইমান সাহস তোৰ?
1: জিভাখন দেখোন বৰকে খাইছে ঘোৰ।
2: অবুধ চিকাৰী তই, বুজি পোৱা নাই কাৰ সতে ধেমালি কৰিছ?
1: কিবা কৈছ?
2: চিকাৰী যা চিকাৰ বিচাৰি, মোৰ সতে কোনো প্ৰয়োজন নাই।
1: গাহৰিটো গুচি গ'ল, খং উঠিছে।
2: কচোন, এই দেশৰ ৰজা কোন?
1: বাটৰ ভিকু হুৱে নিচিনে শুন,
2: বাৰে বাৰে কৰ ধেমালি।
1: এনেকৈ খং কৰিছা যেন মোক মাৰিবা মুচৰি।
2: প্ৰয়োজন হলে মই জিভা কাটি পেলাম।
1: হাত দুখন থাকিলেই হ'ব, চিকাৰ তাৰেই কঢ়িয়াই নিম।
2: চোৱাহে বেদ, সুন্দৰ বতাহ বলিছে, এয়া মনোরম প্রকৃতি, মনে মনে বহি থাকা।
1: পিঠি পাতি থম, তুমি তাতে মারিবা ধকা।
2: বারে বারে করিছ ধেমালি।
1: দেখা হে পুরুষ যেন খং পিছে তিরুতার দরে ফটককে গরম হয়ে সংসারকে মুচরিব খোঁজে। এই রে
2: কোন তই, কি নাম তোৰ?
1: এৰি দেও।
2: কি নাম? সঁচা ক,
1: পাহৰিলো।
2: সঁচা ক, পাহৰিলে?
1: হয় হয় তিনি হয়।
2: তই নাম পাহৰিলি?
1: একেবাৰে পাহৰিলো।
2: তোক মই
1: মহাৰাজ মহাৰাজ মহাৰাজ আহি এটা
2: আহি। কোন সেয়া
1: আহি আছে? পাবহিয়ে।
3: কোন তই, কি লাগে ইয়াত?
2: প্ৰথমে দিয়া নিজৰ পৰিচয়।
3: মই কিৰাত অধিপতি ঘটক,
1: এতিয়া মোৰ চিনাকিটো লোৱা ভাল।
2: এই কিৰাত অধিপতি, প্ৰণাম গ্ৰহণ কৰক। মই নৰক, যোদ্ধা মই, বীৰ মই, অৱশ্যে মই এজন সাধাৰণ প্ৰজাহে।
1: শক্তি কিন্তু বেছ আছে, মোৰ দুই হাত বিশেষ জৰ্জৰিত, শুনা হেৰা বাহিৰৰ জীৱ। মই হ'লো কিৰাতৰ গোপন খবৰ লৈ ফুৰা মানুহ, কি বুলি কোৱা জানো তোমালোকে? চোৰাং চোৱা, তুমি এই ঠাইত ভৰি দিওঁতেই খবৰ পাই গ'লোঁ যে তুমি ইঠাই নহয় বাহিৰৰ, আমাৰ অধিপতি ওচৰ পাওঘি বুলি অকণমান ধেমালি কৰি আছিলোঁ। এতিয়া মোৰ কাম শেষ মহাৰাজ।
3: তই যা, কাৰ অনুমতিত সোমালিহি এই ৰাজ্য?
2: আপোন ইচ্ছাত। উদ্দেশ্য নৰকৰ ৰাজ্য জয়। এই ৰাজ্য মোৰ ৰাজ্য, ই প্ৰাগজ্যোতিষপুৰ, নিজ বাহুবলে কৰিম অধিকাৰ।
4: ঘটকৰ সন্মুখত মিছা অহংকাৰ কৰি মৃত্যুক নানি বাছ পায়।
2: নৰক মহাপৰাক্ৰমী, নৰক ঈশ্বৰ পুত্ৰ, নৰক অমৰ।
4: এতিয়াই শক্তি প্ৰদৰ্শনৰ ইচ্ছা মোৰ নাই, ঘটকৰ বজ্ৰপ্ৰহাৰত নৰকৰ অমৰত্ব ফুটুকাৰ ফেন।
2: সময়ে দিব তাৰ প্ৰমাণ।
4: তোমাৰ লগত এজনী তিৰোতা আছিল, কলৈ গ'ল?
2: সেয়া মোৰ মাতৃ, মোক ইয়াতে থৈ নিজ ঠাইলৈ তেওঁ গুচি গ'ল।
4: নিজ ঠাই মানে?
2: এই কিৰাতৰাজ, এতিয়া তুমি যি ঠাইত থিয় হৈ আছা, সেয়া সেয়া মাথোন মোৰ আইৰ কৃপাত।
4: তোমাৰ কথাৰ অৰ্থ?
2: মোৰ আই বহুমতী, সেয়ে সমগ্ৰ ভূখণ্ডৰ মই অধিপতি। ইয়ালৈ আহিছোঁ মই দেৱী কামাখ্যাৰ দৰ্শন বিচাৰি, ইয়াৰ পিছতে স্থিৰ হ'ব প্ৰাগজ্যোতিষৰ যথাৰ্থতে কোন অধিকাৰী।
3: সৈন্যসকল, চাপিয়া বান্ধিয়া,
2: তেনে চেষ্টা কৰি নিজৰ মৰণ নালাগে চপাব।
3: সৈন্যসকল, বন্দী কৰিবি দেখি, ভয় নকৰিবি, বন্দী কৰ, লৈ বল বন্দীশাললৈ,
2: আৰু যদি একো জাক পাৰি আহ, জানি লবি মোৰ আহি মাটিত মিলিব।
3: আদেশ পালন কৰ, হাত ভৰি বান্ধি লৈ বল।
2: আহ আহ, তেনে কোন কত আছ?
3: নকৰিবি ভয়, পূজা হল।

0: ঘটেনে টিঙ্গি সিপি টুক পটিয়াম চমরস
1: এই এই রে এই দে দক কন্ন সকল কলাইছ কিয়
0: র তেনে চাই লওঁ টুক দুৰন্ত অসুৰ নৰকৰ আগত অহংকাৰ কৰ দেৱপুত্ৰৰ ওচৰত শক্তিৰ দম্ভ ভাবিছিলি অকলশৰীয়া নৰকক সহজে জয় কৰিবি
2: হে নৰক ভুল নকৰিবা
0: গুণ গুণে কৈ সেইদৰে
2: মই তোমাৰ পিতৃ
0: পিতৃ দেৱৰুদে বিষ্ণু
2: ভুল নকৰিবা পুত্ৰ কিৰাত অধিপতি ঘটক নহে তব প্ৰতিদ্বন্দ্ব কৰিছে মাছে তেওঁ কৰ্তব্য পালন স্বদেশ ৰক্ষাৰ হেতু সমৰভূমিলৈ আহিছে নিজে
0: কিন্তু পিতা বন্দী কৰি নিব খোজে মোক এই কিৰাত বীৰে ৰাজ্য মই বিচাৰিছো লাগে মোক প্ৰাগজ্যোতিষৰ ৰাজ সিংহাসন
2: তেন্তে শুনাহে পুত্ৰ আজি হন্তে কৰিলো নিৰ্ণয় ৰাজ্যৰ চাৰি সীমা দুয়োৰে মাজৰ ললিতাকান্তাৰ পূব দিশন্তে সাগৰ পৰ্যন্ত কিৰাতৰ ৰাজ্য সীমা কৰিলো নিৰ্ণয় কৰতোৱা হন্তে ললিতাকান্তাকে সামৰিবা তোমাৰ ৰাজ্যত তাতে আছে দেৱী স্থান তোমাৰেই পূজ্যা কামাখ্যাৰ ইন্দ্ৰপুৰী সম প্ৰকৃতিয়ে খেলিছে ইয়াত নাম হল প্ৰাগ জ্যোতিষপুৰ নৰ কামাখ্যাৰ পুণ্য দৰ্শনত তুমি লভিবা শান্তি পাবা স্বৰ্গ সুখ নীলকুট পৰ্বততেই হ'ব তব যোগ্য স্থান লোৱা লোৱা হে নৰ ঘটকক লোৱা কোৱালি মিত্ৰ বুলি ধৰাহে খাব কৰিলো আশীষ মই
0: পিতা সেয়ে হ'ব পিতা সেয়ে হ'ব এই কিৰাত নৃপতি আহা মিত্ৰ বুলি কৰো আলিংগন
3: বীৰ বুলি কৰিলো স্বীকাৰ
0: এই কিৰাত বীৰ আজিৰ পৰা তুমি মোৰ মহামিত্ৰ হলা আৰ্য আৰু অনাৰ্যৰ মিলনৰ অবিহনে সৃষ্টিৰ বিকাশ জানো হ'ব পাৰে আহা আহা মিত্ৰ কাক চাপিয়া

0: শ্রোতাসকলে ইমান পৰে ধাৰাবাহিক নাটক কামৰূপ কামাখ্যাৰ চতুৰ্থ খণ্ডটি শুনিলে। ৰচনা আছিল মহেন্দ্ৰ বৰঠাকুৰৰ। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে নৰক খগেন ডেকা, কাত্যায়নী প্ৰণতি বৰুৱা, বিষ্ণু বিভুৰঞ্জন চৌধুৰী, নাৰদ বিষ্ণুপ্ৰসাদ বৰুৱা, তাৰকাসুৰ দেবেন দত্ত, কাৰ্তিক সমুদ্ৰগুপ্ত দত্ত, কিৰাত তৰুণ শৰ্মা আৰু ঘটকাসুৰৰ চৰিত্ৰত প্ৰাণকৃষ্ণ মহন্ত। নাটৰ প্ৰযোজনা আছিল হেমা ভট্টাচাৰ্যৰ, সহযোগী তৰণী বসুমতাৰী। এই ধাৰাবাহিক নাটখনিৰ পঞ্চম খণ্ডটি শুনিবলৈ পাব অহা দেওবাৰে এই একে সময়তে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আলাপ অনুৰাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্য

0: পাটালীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে অসমীয়াত বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে হাড়গিলা চৰাই সংৰক্ষণত জড়িত অসমৰ হাড়গিলা আৰ্মীৰ ভূয়সী প্ৰশংসা কৰে। ছিচিলিৰ ভিক্টৰিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশখনৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনীৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে। ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্তে আজি US অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ ফাইনেল খেলিব আৰু পুৰুষৰ T20 আন্তৰ্জাতিক ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান দেশত এনেধৰণৰ আন 40খন বিমান নিৰ্মাণ কৰি থকা হৈছে। তেওঁ কয় যে ইয়াৰ ফলত অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা বিমান আকাশ ক্ষেত্ৰই গতি লাভ কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সুদৃঢ় হৈ উঠিছে। চলিত মাহত কলকাতাত INS দুনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ 3খন যুদ্ধ জাহাজ নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জাহাজ 3খনৰ আৰ্হিৰ পৰা নিৰ্মাণলৈকে সকলোখিনি স্বদেশী। জুনৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDOয়েও ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা দীৰ্ঘ দূৰত্বভেদী ক্ৰুইজ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে DRDOয়ে ভাৰতীয় উদ্যোগ জগতৰ সহযোগিতাৰে এই ক্ষেপণাস্ত্ৰবিধ বিকশাই তুলিছে। তেওঁ লগতে কয় যে ভাৰত সমুদ্ৰৰ পৰা আকাশলৈ ক্ৰমান্বয়ে আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত বিশ্বজুৰি পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে এইবাৰ এই দিৱসৰ সৈতে সংগতি ৰাখি বিশ্বৰ বিভিন্ন দেশৰ 2,500তকৈও অধিক স্থানত জনসাধাৰণে যোগাভ্যাসৰ কাৰ্যসূচীত ভাগ লয়। আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন প্ৰতিযোগিতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই প্ৰতিযোগিতাত ভাৰতে 102টা সোণৰ পদকসহ মুঠ 114টা পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত ভাৰতে শীৰ্ষ স্থান দখল কৰে। শ্ৰীমোদীয়ে অনুষ্ঠানৰ জৰিয়তে প্ৰতিযোগিতাত পদক বিজয়ী খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে। ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণ দেশৰ বাবে অমূল্য সম্পদ বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিলৈ চাই তেওঁ জনোৱা আহ্বানৰ প্ৰতি কিছুমান ঠাইৰ লোকে একতাৰ পৰিচয় দিয়ে আৰু সোণৰ ক্ৰয় তথা বিদেশ ভ্ৰমণ স্থগিত ৰাখে। শ্ৰীমোদীয়ে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে দেশৰ প্ৰতিগৰাকী নাগৰিকলৈ কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে জনসাধাৰণৰ সুৰক্ষাৰ কথা বিবেচনা কৰি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত গাই প্ৰতি মাত্ৰ 20 টকাৰ বাৰ্ষিক কিস্তিত 2,00,000 টকা পৰ্যন্ত দুৰ্ঘটনাজনিত বীমাৰ সুবিধা আগবঢ়াইছে। তেওঁ কয় যে বৰ্তমানলৈকে 58 কোটি লোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত প্ৰায় 48 কোটি মহিলা আছে বুলি তেওঁ জানিবলৈ দিয়ে। শ্ৰীমোদীয়ে কয় যে আঁচনিখনৰ মাধ্যমেৰে বৰ্তমানলৈকে 3,700 কোটিৰো অধিক টকাৰ সাহায্য আগবঢ়োৱা হৈছে। শ্ৰীমোদীয়ে লগতে প্ৰধানমন্ত্ৰী জীৱন বীমা জীৱনজ্যোতি আঁচনিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত আকস্মিক মৃত্যুৰ বাবে কোনো ব্যক্তিৰ পৰিয়াললৈ 2,00,000 টকাৰ বীমা আগবঢ়োৱা হয়। এই আঁচনিৰ বাৰ্ষিক কিস্তিৰ মাত্ৰ 436 টকা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমানলৈকে 27 কোটি লোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে আৰু 11,00,000 পৰিয়ালে প্ৰায় 22,000 কোটি টকা সাহায্য লাভ কৰিছে। শ্ৰীমোদীয়ে আঁচনিখনৰ বিষয়ে পৰিয়ালক অৱগত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ মন কী বাত অনুষ্ঠানত অন্ধবিশ্বাসৰ বিষয়েও চৰ্চা কৰে। তেওঁ কয় যে মানৱ সমাজত যুগ যুগ ধৰি অন্ধবিশ্বাস প্রচিত হৈ আছে। তেওঁ লগতে কয় যে অধিকাংশ ক্ষেত্ৰত অন্ধবিশ্বাস অকল ভুল ধাৰণাৰে নহয় বৰং ইয়াৰ পৰা ভয়ৰ সৃষ্টি হয় আৰু ভয়ে আৱৰি ৰাখিলে

0: সাহিত্যতো দেখা পোৱা নাযায়। প্ৰধানমন্ত্ৰীয়ে লগতে অন্ধবিশ্বাসী ব্যক্তিয়ে কোনো ধৰণৰ যুক্তি অবিহনে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰে। অসমৰ কেতবোৰ ঠাইত হাড়গিলা চৰাইক কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰাই বাঁহ সজা গছ কাটি দিয়া হৈছিল বুলি তেওঁ প্ৰকাশ কৰে। এনে সময়তে পূৰ্ণিমা দেৱী বৰ্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণা দূৰ কৰাৰ বাবে সংকল্প লয়। তেওঁ প্ৰকৃতি পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পক্ষীবিধক লৈ মহিলাৰ সৈতে কথা পাতে আৰু বিজ্ঞানৰ আধাৰত তথ্য সহকাৰে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ ফলস্বৰূপে মহিলাসকলে এই অভিযানত যোগদান কৰিবলৈ লয় আৰু গুৰুত্ব পৰিৱৰ্তনৰ সূচনা হয়। হাড়গিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্ৰামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলা আজি হাড়গিলা আৰ্মী ৰূপে জনাজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
1: অসম মে এক পক্ষী পায়া জাতা হে উস পক্ষী কা নাম হে হাড়গিলা। হাড়গিলা এক দুৰ্লভ পক্ষী হে ইয়ে প্ৰকৃতি কো স্বচ্ছ ৰখনে মে অহম ভূমিকা নিভাতা হে লেকিন অসম কে কুছ ইলাকো মে লম্বে সময় তক ইসে অশুভ মানা জাতা থা। লোগ ইসে অপনে আসপাস দেখনা পসন্দ নহি করতে থে। কই বার উন পেড়ো কো ভি কাট দিয়া জাতা থা জিন পর হর গিলা কে ঘোঁসলে বনে হোতে থে। সোচিয়ে এক এসা পক্ষি জো পর্যাবরণ কি সফাই মে মদদ করতা হে ওহি হর গিলা লোগো কে ডর কা শিকার বন গয়া থা। ইসি দৌরান জীব বৈজ্ঞানিক পূর্ণিমা দেবী বর্মন নে ये सब देखा। उन्होंने लोगों के मन में बैठी गलत धारणा को बदलने का संकल्प लिया। उन्होंने महिलाओं से बात की, उन्होंने लोगों को विज्ञान के आधार पर समझाया। धीरे धीरे महिलाएं इस अभियान से जुड़ने लगी। फिर एक बड़ा बदलाव शुरू हुआ। हजारों ग्रामीण महिलाएं हरगिला को बचाने के लिए आगे आई। आज उन्हें हरगिला आर्मी के नाम से जाना जाता है। इन महिलाओं ने समाज के साथ संघर्ष भी किया, समाज को समझाने के लिए दिन रात काम किया और अंधविश्वास को पीछे छोड़ करके रहे। उन्होंने दिखाया है जब सही जानकारी पहुंचाई जाती है तो वर्षों पुरानी सोच भी बदल सकती है।
0: অনুষ্ঠানৰ শেষত জল সংৰক্ষণত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণ কৰা উচিত বুলি মন্তব্য কৰে। কেটছ দ্য ৰেইন অভিযান মন্থৰ হোৱা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ ছিচিলিলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনিৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে। দেশখনৰ ৰাজধানী ভিক্টৰিয়াত এই আলোচনা অনুষ্ঠিত হৈছে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতাৰ পুংখানুপুংখ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়ত মত বিনিময় কৰিব। ইয়াৰ পূৰ্বে ষ্টেট হাউছত ৰাষ্ট্ৰপতি হাৰ্মিনিৰ উপস্থিতিত শ্ৰীমোদীক গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ সংসদ নেচনেল এছেম্বলিত ভাষণ দিব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহৰক তেওঁৰ জন্মদিৱসত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে দেশৰ ইতিহাসৰ এচোৱা জটিল সময়ত দেশৰ প্ৰগতিৰ প্ৰতি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা অৱদানক স্মৰণ কৰে। ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্তে আজি ইউ এছ অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ ফাইনেল খেলিব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি কেলিফৰ্ণিয়াৰ টাইটান জিমত অনুষ্ঠিত হ'ব। ফাইনেলত ভাৰতৰ খেলুৱৈগৰাকী চীনা টাইপেইৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীকান্তে ছেমি ফাইনেলত জাপানৰ য়ুদাই অকিমটোক 22-20, 15-21, 21-19 গেমত পৰাজিত কৰে। ভাৰতে আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে পুৰুষৰ টি টুৱেণ্টি আন্তৰ্জাতিক ক্ৰিকেটৰ দ্বিতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন আয়োজক দেশ আয়াৰলেণ্ডৰ বেলফাষ্টত আজি সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'ব। শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত আয়াৰলেণ্ডে ভাৰতক 36 ৰানত পৰাজিত কৰিছিল। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত লণ্ডনৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত

0: অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে হাড়গিলা চৰাই সংৰক্ষণত জড়িত অসমৰ হাড়গিলা আৰ্মীৰ ভূয়সী প্ৰশংসা কৰে। ছিচিলিৰ ভিক্টৰিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশখনৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হৰ্মিনীৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে আৰু পুৰুষৰ টি টুৱেণ্টি আন্তৰ্জাতিক ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি তিনি বজাত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক বৃন্দগান। প্ৰথমেই শুনক পৰাগধৰ চলিহা ৰচিত এটি বৃন্দগান, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: এতিয়া শুনক কেশৱ মহন্তৰ ৰচিত এটি বৃন্দগান, প্ৰযোজনা খগেন মহন্তৰ।

0: ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৰাষ্ট্ৰীয় পলিঅ' দিৱস প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। কোকৰাঝাৰৰ আৰ আৰ বি অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ অনুষ্ঠানত বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰীয়ে প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। মানকাছৰ জিলাত 331টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত মুঠ 80211টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বিশ্বনাথ জিলাতো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেয়ে আজি মহকুমা চিকিৎসা বিষয়াৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত এই পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুকলি কৰে। পশ্চিম কাৰ্বি আংলং জিলাত এই অভিযানৰ অধীনত 5 বছৰ বয়সৰ তলৰ 41883টা শিশুক সামৰি লোৱা হ'ব। ইয়াৰ বাবে জিলাখনত 245টা পলিঅ' বুথ স্থাপন কৰা হৈছে। কাৰ্বি আংলং জিলাত 94,000 শিশুক সামৰি এই অভিযান আৰম্ভ কৰা হৈছে। ডিফু মাঞ্জাপথৰ ৰংখেলান নগৰ স্বাস্থ্য কেন্দ্ৰত এই অভিযানৰ উদ্বোধন কৰা হয়। চৰাইদেউ জিলাত 5 বছৰ বয়সৰ 67592টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে জিলাখনত 365টা প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে কাইলৈ আৰু পৰহিলৈ স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ শিশুক প্ৰতিষেধক প্ৰদান কৰিব। শোণিতপুৰ জিলাত 149,000 শিশুক সামৰি লোৱাৰ লক্ষ্যৰে পালছ পলিঅ' অভিযান আৰম্ভ কৰা হৈছে। তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এই অভিযানৰ শুভাৰম্ভ কৰে। ডিব্ৰুগড় জিলাত মুঠ 953টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। জিলাখনত 186,907টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পলিঅ' দিৱস উপলক্ষে 5 বছৰৰ তলৰ প্ৰতিটো শিশুক পলিঅ' প্ৰতিষেধক খুৱাবলৈ অভিভাৱকসকলক আহ্বান জনাইছে। ৰাজ্যত গ্ৰীষ্মবন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে। এই সমিতিয়ে 15 জুলাইৰ ভিতৰত চলিত শিক্ষাবৰ্ষত বদলীকৰণৰ বাবে যোগ্য বিবেচিত আবেদনকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ তালিকা চূড়ান্ত কৰিব। আকাশবাণীযোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান আজি স্বায়ত্তশাসিত মঙলদৈ মহাবিদ্যালয়ৰ চৌহদত সমূহীয়াভাৱে শুনাৰ ব্যৱস্থা কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ 100ৰো অধিক ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে। ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী আৰু পদ্মশ্ৰী প্ৰাপক লোকশিল্পী দ্ৰোণ ভূঞাৰ উপৰি বহু বিশিষ্ট ব্যক্তিয়ে একেলগে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান শুনে। যোৰহাটৰ প্ৰাক্তন ফুটবল খেলুৱৈ আৰু সমাজকৰ্মী আজিজুৰ ৰহমানৰ আজি 74 বছৰ বয়সত মৃত্যু হয়। যোৱা শতিকাৰ 60ৰ দশকত যোৰহাটৰ বালিগাঁৱত ৰঞ্জিত ক্লাব ফুটবল দল গঠন কৰি উজনি অসমৰ ফুটবলৰ ক্ষেত্ৰখনত যোৰহাটক তেওঁ বিশেষ পৰিচয় দিবলৈ সমৰ্থ হৈছিল। যোৰহাট জিলা ক্ৰীড়া সন্থাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ডালাছত আজি অনুষ্ঠিত এখন খেলত আৰ্জেণ্টিনাই জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখন 2-2 গ'লত ড্ৰ হয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এতিয়া শুনক সংগীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰু কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

সংগীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক নেপালী অনুষ্ঠান।

ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্তে আজি ইউ এছ অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ ফাইনেল খেলখনত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত অসমৰ হাৰগিলা আৰ্মীৰ বিষয়ে উল্লেখ, দুৰ্যোগ প্ৰশমন বিভাগৰ কেইবাটাও প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনা হৈছে বুলি ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ, আৰু ফিফা বিশ্বকাপ প্ৰতিযোগিতাত নিশা 12:30 বজাত নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা আৰু কানাডা মুখামুখি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডঃ তপন দাসে এই কাৰ্যসূচী উদ্বোধন কৰে। জিলাখনত এই কাৰ্যসূচীৰ জৰিয়তে 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হৈছে। 3 দিনীয়াকৈ হ'বলগীয়া প্ৰতিষেধক প্ৰদান কাৰ্যসূচী 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত আজি BTCৰ পাৰিষদ চুকুৰ সিং মুছাহাৰী আৰু জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী উদ্বোধন কৰে। পলিঅ'মুক্ত দেশ গঢ়াৰ উদ্দেশ্যে এইবাৰ জিলাখনৰ মুঠ 57,570 শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। শ্ৰীভূমি জিলাতো আজি পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰামকৃষ্ণ নগৰ, পাথৰকান্দি, নীলাম বজাৰ, কচুৱাডাম, গিৰিশগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ 1,032টা বুথত প্ৰায় 2,08,264 শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে। গোৱালপাৰা জিলাতো আজিৰে পৰা 3 দিনীয়াকৈ পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অধীনত 1,69,967 শিশুক এই প্ৰতিষেধক প্ৰদান কৰা হয়। ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৰাষ্ট্ৰীয় পলিঅ' দিৱস প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ 13 নম্বৰ ৱাৰ্ডৰ এমকৰুদক ডঃ

0: শ্যামা প্ৰসাদ মুখাৰ্জী নামেৰে নামকৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। এই উপলক্ষে কোকৰাঝাৰৰ আৰ আৰ বি অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ অনুষ্ঠানত বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাজ বসুমতাৰীয়ে অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। মানকাছাৰ জিলাতো আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান অনুষ্ঠিত হৈছে। অভিযানৰ প্ৰথম দিনা আজি জিলাখনৰ 331টা টীকাকৰণ কেন্দ্ৰৰ 80,000ৰো অধিক শিশুক সামৰি লোৱা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাত এই অভিযানৰ অধীনত 5 বছৰ বয়সৰ তলৰ 41,883টা শিশু সামৰি লোৱা হৈছে। ইয়াৰ বাবে জিলাখনত 245টা পলিঅ' বুথ স্থাপন কৰা হৈছে। কাৰ্বি আংলং জিলাত 94,000 শিশু সামৰি এই অভিযান আৰম্ভ কৰা হৈছে। ডিফু মাঞ্জাপথৰ ৰংখেলান নগৰ স্বাস্থ্য কেন্দ্ৰত এই অভিযানৰ উদ্বোধন কৰা হয়। ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান দেশত এনেধৰণৰ আৰু 40খন বিমান নিৰ্মাণ কৰি থকা হৈছে। চলিত মাহত কলকাতাত INS দুনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ 3খন যুদ্ধ জাহাজ নৌসেনা বাহিনীক অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জাহাজ 3খনৰ আৰ্হিৰ পৰা নিৰ্মাণলৈকে সকলোখিনি স্বদেশী। জুনৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DODOই ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা দীৰ্ঘ দূৰত্ববেদী কুইজ ক্ষেপণাস্ত্ৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে DRDOই ভাৰতীয় উদ্যোগ জগতৰ সহযোগিতাৰে এই ক্ষেপণাস্ত্ৰবিধ বিকশাই তুলিছে। তেওঁ লগতে কয় যে ভাৰত সমুদ্ৰৰ পৰা আকাশলৈ ক্ৰমান্বয়ে আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত বিশ্বজুৰি পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়েও উল্লেখ কৰে। মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ হাড়গিলা আৰ্মীৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অসমৰ কেতবোৰ ঠাইত হাড়গিলা চৰাই কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰাইয়ে বাঁহ সজা গছ কাটি দিয়া হৈছিল। এনে সময়তে পূৰ্ণিমা দেৱী বৰ্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণা দূৰ কৰাৰ বাবে পক্ষীবিধক লৈ মহিলাৰ সৈতে বিজ্ঞানৰ আধাৰত তথ্য সহকাৰে আলোচনা কৰে। ইয়াৰ ফলস্বৰূপে মহিলাসকলে এই আলোচনাত যোগদান কৰিবলৈ লয় আৰু গুৰুত্বৰ পৰিৱৰ্তনৰ সূচনা হয়। হাড়গিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্ৰামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলা আজি হাড়গিলা আৰ্মী ৰূপে জনাজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। অনুষ্ঠানৰ শেষত জল সংৰক্ষণত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে বৰষুণৰ প্ৰতি টোপাল পানী সংৰক্ষণ কৰা উচিত বুলি মন্তব্য কৰে। কেটছ দ্য ৰেইন অভিযান মন্থৰ হোৱা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নতুন দিল্লীত নিষ্পত্তি নোহোৱাকৈ থকা অসম চৰকাৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনাৰ অন্তত সম্প্ৰতি চূড়ান্ত পৰ্যায়ত আছে বুলি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰত সাংবাদিকৰ আগত প্ৰকাশ কৰে। শেহতীয়াকৈ মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্তৃপক্ষৰ সৈতে হোৱা বৈঠকৰ অন্তত এই কথা প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্যোগৰ অনুপাতে কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰিলে ৰাজ্যখন উপকৃত হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: মই যিখিনি কথা দিল্লীত আলোচনা কৰিছোঁ সেইখিনি হৈছে বিশেষকৈ যিটো দুৰ্যোগ প্ৰশমন বিভাগৰ অথৰিটি বুলি কয় NDMA, গতিকে আমাৰ যথেষ্টখিনি প্ৰস্তাৱ তাত পেণ্ডিং হৈ আছে। সেই প্ৰস্তাৱৰ ভিতৰত আমাৰ যিটো ডিমা হাছাওকে ধৰি এটা ডাঙৰ লেণ্ডশ্লাইড হৈছিল, তাত 67 কোটি টকা আমি তাৰ কাৰণে দিয়া কথা আছিল, সেইটো কথা এটা চূড়ান্ত পৰ্যায় পাইছে। তাৰ উপৰিও নতুন নতুন কিছুমান প্ৰস্তাৱৰ ক্ষেত্ৰত 15 ফাইনেন্স কমিশ্যনৰ যিবিলাক ৰীতি নীতি আছিল 16 ফাইনেন্স কমিশ্যনে সেইবিলাক অকণ সালসলনি কৰিছে। সালসলনি কৰাৰ ফলত আচলতে ডিজাষ্টাৰ ক'ত কিমান বেছি হয় সেইটো হিচাপে আবণ্টন হ'লে তেতিয়া আমি 15 ফাইনেন্স কমিশ্যন সেইটো আছিলে, এই কথাটোৰ বিষয়েও আমি কিছু কথা আলোচনা কৰিলোঁ। তেখেতসকলে কৈছে যে আমাক প্ৰস্তাৱ দিয়ক, আমি উত্তৰ পূৰ্বাঞ্চল বা অসমৰ কাৰণে এইটো স্পেচিয়েলি বিবেচনা কৰিম।
0: কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ বহৰমপুৰ সমষ্টিৰ অন্তৰ্গত কন্দলি পঞ্চায়তৰ বৰকছাৰী গাঁৱৰ পথাৰত ভূঁই ৰোৱাৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞানসন্মতভাৱে নাৰিকল পুলি ৰোপণ, শালি ধানৰ কঠীয়া ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই কয় যে তেওঁ নিজে আগতে খেতি কৰা নাছিলে কিন্তু এতিয়াৰ পৰা খেতি কৰিবলৈ চেষ্টা কৰিব। কৃষিমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি পীযুষ হাজৰিকাই প্ৰথমবাৰৰ বাবে নগাঁৱৰ পথাৰত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আজি মধ্য অসমৰ অন্যতম

উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নগাঁও বিশ্ববিদ্যালয়ত উপস্থিত হয়। শিক্ষামন্ত্ৰীগৰাকীৰ আগমনৰ উপলক্ষে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী ডাঃ পেগুৱে বিশ্ববিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগত মত বিনিময়ৰ লগতে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰা পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে। সভাত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা, পঞ্জীয়ক ডঃ ধ্ৰুৱজ্যোতি বৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যত গ্ৰীষ্মবন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ SRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে।

পহিলা জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে। ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাত আজি আৰ্জেণ্টিনাই ডালাছত অনুষ্ঠিত এখন খেলত জৰ্ডানক 3-1 গলত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখন 2-2 গলত ড্ৰ হয়। প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত অসমৰ হাড়গিলা আৰ্মীৰ বিষয়ে উল্লেখ। দুৰ্যোগ প্ৰশমন বিভাগৰ কেইবাটাও প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনা হৈছে বুলি ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত নিশা 12:30 বজাত নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা আৰু কানাডা মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে নিউজ অন এয়াৰ মোবাইল এপতো। এতিয়াৰে পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পম্পী কলিতা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, কৌস্তুভ দাস আৰু শেখ আব্দুল্লা আহমেদ। এফ এম ট্ৰান্সমিটাৰত আছে পপী চন্দ, ট্ৰান্সমিটাৰত ৰবেন কুমাৰ শৰ্মা আৰু আছিফ আহমেদ, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই মধুকৃষ্ণ বৰঠাকুৰ। আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছো চাহ জনগোষ্ঠীৰ যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ প্ৰস্তুতি বা বিভিন্ন দিশ। এই সম্পৰ্কে গোৱালপাৰা জিলাৰ ধূপধৰাৰ বিকালী কলেজৰ গ্ৰন্থকাৰী ডক্টৰ নিশান কাশ্যপ ঘাটোৱাৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণ কৰিছে নিপা গোৱালাই। নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ গোৱালপাৰা জিলাৰ ধূপধৰা বিকালী কলেজৰ গ্ৰন্থকাৰী ডক্টৰ নিশান কাশ্যপ ঘাটোৱাৰক কৰ্মসংস্থাপনৰ বাবে প্ৰস্তুতি এই বিষয়ে কিছু কথা আলোচনা কৰিবৰ বাবে, বিশেষকৈ কেৰিয়াৰ গাইডেঞ্চ সম্পৰ্কে। ডক্টৰ ঘাটোৱাৰ, আপোনাক আমাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: এতিয়া কৰ্মসংস্থাপনৰ বাবে প্ৰস্তুতি বুলি কওঁতে পোন প্ৰথমে আপুনি কি ক'ব বিচাৰিব, বা কেৰিয়াৰ গাইডেঞ্চ বুলি ক'বলৈ যাওঁতে আপুনি পোন প্ৰথমে কি ক'ব বিচাৰিব?
1: যোনটো কেৰিয়াৰ গাইডেঞ্চ বা কেৰিয়াৰ দিশ নিৰ্দেশনা, এইটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা নিজৰ আগ্ৰহ বা নিজৰ যোনটো যোগ্যতা আছে বা নিজৰ দক্ষতা আছে, তেওঁলোকে সঠিক শিক্ষা আৰু বৃত্তি বাছনি কৰাৰ কাৰণে এইটো এটা সহায় সহযোগিতা।
0: হয়, ধৰি লওক ইয়াৰ জৰিয়তে তেওঁ ভৱিষ্যত জীৱনটো কিদৰে গঢ় দিব এই বিষয়ে তেওঁ ভালদৰে জানিব পাৰিব, বা ভৱিষ্যতে এজন সু নাগৰিক হিচাপে গঢ় দিব পাৰিব নিজকে, নহয় জানো?
1: হয়, নিজৰ যোনবিলাক সপোন আছে সেইবিলাক তেওঁলোকে বাস্তৱ কৰিব পাৰিব।
0: হয়, বাস্তৱায়িত কৰিব পাৰিব। আৰু ইয়াৰ বাবে এতিয়া আমাৰ পঢ়াৰ ক্ষেত্ৰখনলৈ আহোঁ, শিক্ষাৰ কিমান প্ৰয়োজন বুলি আপুনি ভাবে?
1: শিক্ষা হৈছে আটাইতকৈ শক্তিশালী এটা অস্ত্ৰ, যাৰ দ্বাৰা আমি নিজৰ পৃথিৱীখন সলনি কৰিবলৈ সুযোগ এটা পাওঁ। সেইটো শিক্ষা অকল ডিগ্ৰীয়ে নহয়, কিন্তু তাৰ বাহিৰে আমাৰ যোনবিলাক স্কিল আছে, কথা কোৱা স্কিল আছে, আমাৰ মনৰ এটা শক্তি এটা আহে, কনফিডেন্স এটা বাঢ়ে, সমাজো পৰিৱৰ্তন হয়। যেতিয়া মানুহে শিক্ষা লাভ

0: কৰে, মানুহৰ লগত কেনেকা ব্যৱহাৰ কৰিব লাগে, তাৰ চৰ্চা বা যোনটো এটা মানসিকতা সেইটো তেওঁলোকৰ আগবাঢ়ি যায় বা বাঢ়ি যায়, সলনি হৈ যায়।
1: এতিয়া শিক্ষা বুলি কওঁতে বিভিন্ন আনুষ্ঠানিক শিক্ষা আমি বিভিন্ন সময়ত গ্ৰহণ কৰোঁ, নহয় জানো, বয়স অনুযায়ী। আৰু এই ক্ষেত্ৰত আমি যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰি যাওঁ বা দশমমান শ্ৰেণীত পঢ়োঁ বা তাৰপিছত আমি ক্লাছ মানে স্কুল যাবলৈ এৰি দিওঁ, তাৰপিছত তেওঁলোকৰ বাবে সেই ল'ৰা ছোৱালীখিনি আমাৰ দিশহাৰা হৈ যায়। কি কৰিব কি নকৰিব, সেই ল'ৰা ছোৱালীখিনিৰ বাবে বা ছাত্ৰ ছাত্ৰীখিনিৰ ভৱিষ্যত উজ্জ্বল হ'বৰ বাবে কেনেধৰণৰ সা সুবিধা আছে, এই বিষয়ে কিছু কথা কওকচোন।
0: আমাৰ ল'ৰা ছোৱালী ক্লাছ টেন পাছ কৰাৰ পিছত আপোনাৰ পলিটেকনিক পঢ়িব পাৰে,
1: হয়,
0: বা ITI ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটত যাই পেলাই পঢ়িব পাৰে। ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চেণ্টাৰ, তাতে স্কিল টেকনিকেল কোৰ্চেছ থাকে, তেনেকৈ ইলেক্ট্ৰিচিয়ান বা ফিটাৰ, ৱেল্ডাৰ, মেকানিক, কম্পিউটাৰ অপাৰেটৰ, এই বিভিন্ন ধৰণৰ কোৰ্চেছবিলাক তাতে দিয়া হয়। সেইটোৰ সুযোগ লৈ পেলাই তেওঁলোকে শিকি পেলাই তেওঁলোকৰ পিছত এখন নিজৰ দোকান খুলিব পাৰে বা বিভিন্ন কোম্পানী বা বিভিন্ন অনুষ্ঠান যোনবিলাক আছে তেওঁলোকে তাতে যাই পেলাই নিজৰ কৰ্ম সংস্থাপন কৰিব পাৰে,
1: হয়, ধৰি লওক কৰ্মত নিয়োজিত হ'ব পাৰিব আৰু ভৱিষ্যতটো তেওঁলোকৰ উজ্জ্বল হ'ব। আৰু ইয়াৰ পিছতে ধৰক যিসকলে মেট্ৰিক পাছ কৰিলে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল, তাৰপিছত বিভিন্ন কাৰণত তেওঁলোকে পঢ়িব নোৱাৰে, আমাৰ বাগিচাত যিহেতু তেনেকুৱা ল'ৰা ছোৱালী বহু সংখ্যক দেখা পোৱা যায়, তেওঁলোকে ধৰি লওক কেনেধৰণৰ সা সুবিধা এই ক্ষেত্ৰত লাভ কৰিব পাৰে বুলি আপুনি ভাবে?
0: যদি আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ সুবিধা পোৱা নাই তেতিয়া তেওঁলোকে অপেন স্কুলতো যাই পঢ়িব পাৰিব। প্ৰথম সুবিধাটো হ'ল, যদি আমাৰ 10+2 বা 10ৰ আগত কোনোবাই ড্ৰপ আউট হৈছে, পঢ়িবলৈ নাই পোৱাটো, এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা নিয়স বুলি স্কুল আছে, যোনটো নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং বুলি আছে। সেইটো স্কুলিং ছিষ্টেমত আপোনাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিয়ে। তো সেইটোত আমাৰ ল'ৰা ছোৱালীয়ে যাই পেলাই পঢ়িব পাৰিব। তাতে ৰেজিষ্টাৰ কৰাৰ লগে লগে তেওঁলোকে চাকৰিও যদি কৰিছে বা কোনোবাই ড্ৰপ আউটো কৰিছে বা কোনোবাই স্কুল যাব নোৱাৰে, যেনেকৈ আমাৰ দিব্যাংগ
1: বিশেষভাৱে সক্ষম লোকসকল,
0: হয়, তেওঁলোকে সেই নিয়োগ স্কুলটোত যাই পেলাই তাতে ৰেজিষ্টাৰ কৰি তেওঁলোকে দিব পাৰে। তাতে তেওঁলোকে ক্লাছ 10ৰ এক্সাম দিব পাৰে, ক্লাছ 12ৰ এক্সাম দিব পাৰে, বা বিভিন্ন ধৰণৰ ভকেচনেল কোৰ্চেছ আছে তাতে যাই পেলাই তেওঁ সেইটো সুবিধা ল'ব পাৰে। এইটো এটা ধৰণৰ ডিষ্টেন্স লাৰ্ণিং বুলি কোৱা হয়, অনলাইনত কোৰ্চটো থাকিব, তাতে যাই পেলাই তেওঁলোকে সেইটো নিজকে ৰেজিষ্টাৰ কৰি সেইটো সুবিধাটো ল'ব লাগিব। বা এতিয়া আমাৰ যদি কোনোবাই বেচেলাৰ্ছ বা মাষ্টাৰ্ছ পঢ়িছে, সুবিধাটো এটা আছে, KK হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি বা ইগন' যোনটো ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি অপেন স্কুলিং, তাতে তেওঁলোকে ৰেজিষ্টাৰ কৰিলেই হ'ল, ঘৰতে থাকি বা চাকৰি কৰি বা বিজনেছ কৰি যিয়ে কৰি আছে তেওঁলোকে, কিন্তু পঢ়াৰ তেওঁ ইচ্ছাটো কৰিব পাৰে। তেওঁক যদি ডিগ্ৰী এটা অৰ্জন কৰিব বিচাৰিছে, যিয়ে ডিগ্ৰী আছে চব তাতে এইটোত গম পালে, KK হেণ্ডিক বা ইগন' বা নিয়োগত গ'লে তেওঁলোকে সেইবিলাক ডিগ্ৰীটো লাভ কৰিব পাৰিব। মানে শিক্ষাৰ আপোনাৰ বহুত ধমটো বহুত আছে, আমি ল'বলৈ জানিবলৈ। ঠিক তেনেকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আমাৰ ল'ৰা ছোৱালীৰ এটা দুবিধাত পৰি যায়, মই ছায়েন্স ল'ম নে আৰ্টছ ল'ম নে কমাৰ্চ ল'ম। ছায়েন্স পঢ়িলে তেওঁলোকে ইঞ্জিনিয়াৰিং কৰিব পাৰিব, মেডিকেলৰ এণ্ট্ৰেঞ্চ দিব পাৰিব, নাৰ্ছিঙত যাব পাৰিব, ফাৰ্মাচিষ্ট পঢ়িব পাৰিব, IT পঢ়িব পাৰিব বা ৰিচাৰ্চত যাব পাৰিব।
1: আৰু বিভিন্ন টেকনিকেল ধৰি লওক আজিকালি কোৰ্চসমূহ আছে, সেইখিনিও তেওঁলোকে গ্ৰহণ কৰিব পাৰে।
0: হয়, তাৰপিছত তাৰ বাহিৰেও তেওঁলোকে এতিয়া বিভিন্ন টেকনিকেল সেইবিলাক পঢ়িব পাৰিব। আৰু যদি কোনোবাই ল'ৰা ছোৱালীয়ে কমাৰ্চ লৈছে, তেওঁলোকে চাৰ্টাৰ্ড একাউণ্টেণ্ট পঢ়িব পাৰিব বা বেংকিঙত যাব পাৰিব বা BBA MBA পঢ়িব পাৰিব, একাউণ্টিং পঢ়িব পাৰিব, ফাইনেন্স পঢ়িব পাৰিব, বহুত সুবিধা আছে। আৰু ঠিক এনেদৰে কোনোবাই আৰ্টছ লৈছে বা হিউমেনিটিজ লৈছে, তেতিয়া তেওঁলোকে টিচিঙত যাব পাৰিব, তেওঁলোকে ল'ৰ কাৰণে পঢ়িব পাৰিব, তেওঁলোকে ছ'চিয়েল ৱৰ্ক পঢ়িব পাৰিব, হোটেল মেনেজমেণ্ট, জাৰ্নেলিজম বা চিভিল ছাৰ্ভিচত যাব পাৰে।
1: হয়, এইবোৰ একো একোটা ডাঙৰ ডাঙৰ বিষয় যিহেতু আমাৰ থুলমূলকৈ আমি আলোচনা কৰিব লৈছোঁ বিশেষভাৱে। আৰু ধৰক বিজ্ঞান শাখাত আপুনি ক'লে বা কলা শাখাত বা বাণিজ্য শাখাৰ বিষয়ে ক'লে, ইয়াৰ উপৰিও ধৰি লওক কেনেধৰণে ল'ৰা ছোৱালীসমূহ আমাৰ ভৱিষ্যত সংস্থাপনৰ বাবে আগবাঢ়ি যাব পাৰিব?
0: ইয়াৰ বাহিৰেও আমাৰ ল'ৰা ছোৱালীয়ে ডিফেন্সত যাব পাৰিব, NDAৰ এক্সাম দি পেলাই দিব যাব পাৰিব, বা ৰেলৱেত যোনবিলাক চাকৰি ওলায় তেওঁলোকে ৰেলৱেৰ চাকৰি ক্লাছ 12 পাছ কৰিয়ে দিব পাৰিব।
1: হয়, ধৰি লওক পৰীক্ষাবোৰ দিবৰ কাৰণে তেওঁলোকে কেনেধৰণৰ প্ৰস্তুতি চলাব লাগিব?

0: পৰীক্ষাবোৰ দিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কোচিং ল'ব পাৰে, যোনটো আমাৰ আসাম গভৰ্ণমেণ্টে কোচিং দিছে চিভিল ছাৰ্ভিচৰ কাৰণে। তাতে নিৰ্দিষ্ট কিছুমান ল'ৰা ছোৱালীক সেইবিলাক কোচিং দিয়া গৈছে। তাৰপিছত তাতে যাই পেলাই তেওঁলোকে কোচিং লোৱাৰ পিছত APSCৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন দিব পাৰিব, ৰেলৱেৰ এক্সামিনেশ্যন দিব পাৰিব, বা ইতিমধ্যে হৈ যোৱা ADRE দিব পাৰিব, বা যোনটো যদি চেণ্ট্ৰেলত কোনোবাই চাকৰি বিচাৰিব খুজিছে SSC তেতিয়া CGL দিব পাৰিব, বা SSC CHSL দিব পাৰিব। তেওঁলোকে নিজৰ ধৰণে যোনটো চাকৰি পাৰে সকলোতে এপ্লাই কৰি আগবাঢ়িব পাৰিব। ইয়াতে এটা মই গুৰুত্ব কথা ক'ব খোজো, এটা ধাৰণা সকলোৰে আমাৰ মাজত এটা আছে যে ছায়েন্স পঢ়িলেহে ল'ৰাটো চোকা হ'ব, ডক্টৰ ইঞ্জিনিয়াৰ হ'লেহে সি মানে কৰ্মসংস্থাপন কৰিব পাৰিব, কিন্তু সেইটো নহয়। এতিয়া আমি আৰ্টছো পঢ়িছোঁ, কমাৰ্চো পঢ়িছোঁ, তাৰ মাজত আমাৰ ধুনীয়া প্ৰফেচাৰ ওলাইছে, টেট মাষ্টৰ ওলাইছে, সেইবিলাকো এটা দিশ তেওঁলোকে নিজৰ অনুসৰি দিব লাগে। আৰু সেইটো যোনটো আমাৰ অভিভাৱকবিলাক আছে তেওঁলোকে সেইটো আমাৰ ল'ৰা ছোৱালীক সেইটো এটা দিব লাগে যে তেওঁ তুমি ঠিক দিশত গৈ আছা। সেইটো যদি আমাৰ মা দেউতাসকলে বা অভিভাৱকসকলে সহায় কৰে অবভিয়াছলি, তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক বিভিন্ন দিশত আগযাব। ছায়েন্সৰ পঢ়ি অকল ডক্টৰ ইঞ্জিনিয়াৰে নহয়, আমাৰ এতিয়া সমাজত ডিফেন্সত যাব পাৰিব, পুলিচত যাব পাৰিব, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অগ্নিবীৰ বুলি যোনটো এটা স্কিম ওলাইছে সেইটো 10 পাছ কৰিয়ে আমাৰ ল'ৰা ছোৱালী আৰ্মিত যাব পাৰিব, এয়াৰফৰ্চত যাব পাৰিব, নেভিত যাব পাৰিব, বিভিন্ন দিশ আছে। সেইটো যদি আমাৰ অভিভাৱকসকল মেইন ভূমিকা তেওঁলোকে যদি আগবঢ়াই নিয়ে তেতিয়া হয় সঁচাকৈ আমাৰ বিভিন্ন জেগাত আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালী সকলোৱে কৰ্মসংস্থাপন কৰিব পাৰিব।
1: হয়, আপুনি বৰ সুন্দৰকৈ কথাখিনি ক'লে। তেওঁলোকৰ যি দক্ষতা আছে, তেওঁলোকৰ যি মানসিক স্থিতি আছে পঢ়া শুনাৰ প্ৰতি, সেইটোৰ ওপৰতো আমি অধিক গুৰুত্ব দিব লাগিব।
0: এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মানে ক্লাছ 12 পাছ কৰাৰ পিছত মই যেনেকৈ ক'লোঁ ITR পৰা পঢ়িব পাৰিব, তাৰপিছত ভকেচনেল কোৰ্চ কৰিব পাৰিব, তাত যোনবিলাক শ্বৰ্ট টাৰ্ম স্কিল প্ৰগ্ৰাম আছে যেনেকৈ কম্পিউটাৰ এপ্লিকেশ্যন, ফেশ্বন ডিজাইনিং, হস্পিটেলিটি বা হেল্থ কেয়াৰ এচিষ্টেণ্ট, বিউটি এণ্ড ৱেলনেছ, এইবিলাকত তেওঁলোকে আগবাঢ়িব পাৰিব। এইটো মই আৰ্টছৰ দিশত কৈছোঁ। আৰু এতিয়া বিভিন্ন স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেমছো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে দিয়া হৈছে, সেইবিলাক স্কিল, ফৰ এক্সাম্পল স্কিল ইণ্ডিয়া শুনা পাইছে চাগে, স্কিল ইণ্ডিয়াত তাতে এইবিলাক বিভিন্ন স্কিলছ আমাৰ ল'ৰা ছোৱালীক দিয়া হয়, সেইটো দিশত আগবাঢ়িব পাৰিব।
1: হয়, দক্ষতা বিকাশ আঁচনিৰ জৰিয়তে, নহয় জানো?
0: হয়। আৰু তাৰ বাহিৰে যদি আমাৰ ল'ৰা ছোৱালীয়ে বেংকিং এক্সাম দিয়ে, বেংকিঙৰ এক্সামত যেনেকৈ IBPS, SBI, PO বা ক্লাৰ্ক আছে, তো সেইবিলাকৰ ধৰণেও তেওঁলোকে এক্সামবিলাক দি পেলাই আগবাঢ়িব পাৰিব।
1: হয়।
0: তাৰপিছত তাৰ বাহিৰেও আমাৰ ল'ৰা ছোৱালীবিলাক পলিটেকনিকত যাব পাৰে। পলিটেকনিকত যালে তেওঁলোকে ডিপ্ল'মা এটা অৰ্জন কৰিব। ডিপ্ল'মাটো কিহত? চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং, সেইবিলাক যেতিয়া তেওঁলোকে চাকৰি পলিটেকনিকত পঢ়িব তেতিয়া তেওঁলোকে নিজে নিজে BTECত এডমিশ্যন পাব। তেতিয়া তেওঁলোকে 10-12ৰ পিছত ডাইৰেক্ট BTEC MTEC কৰিব পাৰিব।
1: হয়। আৰু ইয়াৰ উপৰিও ধৰি লওক নিজাকে কিবা কৰিব পাৰিব নেকি?
0: নিজাকে এতিয়া স্কিল ডেভেলপমেণ্ট কৰিলে তেওঁলোকে নিজাকে, গভৰ্ণমেণ্টে ষ্টাৰ্টআপ ফাণ্ডছো দিছে, যদি ছোৱালী থাকে ছোৱালীবিলাকে ছেল্ফ হেল্প গ্ৰুপ কৰি আমাৰ সমাজত বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব, নিজৰ এনেকা ফেশ্বন ডিজাইনিং খুলিব পাৰিব, চিলাইৰ দোকান খুলিব পাৰিব, সেইবিলাক গভৰ্ণমেণ্ট অফ আছাম আৰু ইণ্ডিয়াই স্কিম দিয়া গৈছেই, খালি আমি সেইটো ল'বলৈহে জানিব লাগিব।
1: এই ক্ষেত্ৰত অসম চৰকাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেনেধৰণৰ আঁচনি প্ৰস্তুত কৰিছে ভৱিষ্যত সহায়ক হ'বৰ বাবে?
0: অসম গভৰ্ণমেণ্টে যোনটো আমাক ল'ৰা ছোৱালীক ফাইনেন্স এচিষ্টেঞ্চ দিছে হায়াৰ ষ্টাডিজৰ কাৰণে, তাতে যদি আমাৰ ল'ৰা ছোৱালী IIT পঢ়ে বা IT পঢ়ে বা MBA পঢ়ে বা MBBS পঢ়ে, ইঞ্জিনিয়াৰিং পঢ়ে বা আদাৰ টেকনিকেল বা হায়াৰ এডুকেশ্যন কৰিলে, ডাইৰেক্টৰেট অফ ৱেলফেয়াৰ অফ TNXT গাৰ্ডেন ট্ৰাইবছৰ পৰা তেওঁলোকে ভগাই দিছে, 30,000 পায় কোনোবা এটা কেটেগৰী, কোনোবাই 35,000 এটা পায়, কোনোবা 25,000 এটা পায়, বিভিন্ন ধৰণৰ নট অনলি বেচেলাৰ্ছ, মাষ্টাৰ্ছতো পষ্ট গ্ৰেজুৱেটবিলাকেও পায়, আৰু কোনোবা যদি হায়াৰ ষ্টাডিজ PhD কাৰণে পঢ়িছে সেইটো নট অনলি ফৰ আৰ্টছ, অলটো টু ছায়েন্স কমাৰ্চ সকলোৱে সেইটো সুবিধাটো পাব পাৰে, তো ফাইনেন্সিয়েল এচিষ্টেঞ্চটো তেওঁলোকে পাব পাৰে। বা জীৱন প্ৰেৰণা স্কীম, জীৱন অনুপ্ৰেৰণা স্কীম, জীৱন প্ৰেৰণা স্কীম যোনটো সেইটোত আপোনাৰ ফ্ৰেছ গ্ৰেজুৱেটছবিলাকক এক বছৰৰ কাৰণে দিয়া হয় 2,500 টকাকৈ প্ৰতি মাহে। আৰু জীৱন অনুপ্ৰেৰণা যোনটো স্কীম আছে, আমাৰ যদি কোনোবা

0: ল'ৰা ছোৱালীয়ে পি এইচ ডি পঢ়িব গৈছে, তেওঁলোকে ওৱান টাইম গ্ৰান্ট এটা পায় 25,000 টকা। তাৰ বাহিৰেও দিব্যাং যোনটো আমাৰ স্কলাৰ আছে তেওঁলোকে আৰু সুবিধা পায় 40,000 টকা ওৱান টাইম গ্ৰেণ্ট এটা। তাৰ বাহিৰে পি এম ইউ এছ পি যোনটো পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আছে, সেইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কীম হয়, যোনে আমাৰ পোষ্ট মেট্ৰিকুলেশ্যন বা পোষ্ট হাই ছেকেণ্ডেৰী কোৰ্চেছ লয়। তাতে আপোনাৰ কোনোবাই গ্ৰুপ ৱে যোনবিলাক ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট পঢ়িছে তেওঁলোকে 20,000 টকাকৈ পায়, বা কোনোবাই ডিগ্ৰী ডিপ্ল'মা বা চাৰ্টিফিকেট কৰিছে তেতিয়া 13,000কৈ পায়, বা কোনোবাই গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছে তেতিয়া 8,000কৈ পায়, বা কোনোবাই পোষ্ট মেট্ৰিকুলেশ্যন এনে কিবা নৰ্মেল ডিগ্ৰী কৰিছে তেতিয়া 5,000 ৰুপিজ এটা পায়। আৰু যদি আমাৰ ল'ৰা ছোৱালীয়ে লেপটপ কিনিব বিচাৰে তেতিয়া নেশ্যনেল ফেলোশ্বিপ ফৰ অ' বি চি ষ্টুডেণ্ট যোনটো আছে তেওঁলোকে এম ফিল পি এইচ ডি বা মাষ্টাৰ্ছত লেপটপ দৰকাৰী, যোনটো আমি গম পাওঁ আজিকালিৰ যুগত লেপটপ এইটো স্কীমৰ পৰা পাব পাৰে। তাৰ বাহিৰে বিশেষকৈ চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে কিছুমান স্কলাৰশ্বিপৰ যেনেকৈ ছিৰিজ স্কলাৰশ্বিপ, চাইমন সিং হৰো পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ, ছিৰিজ এটা অনলাইন প্লেটফৰ্ম আছে ৱেবছাইট, তাতে আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ স্কীম কিছুমান আছে। স্কীম তেনেকুৱা আপোনাৰ স্কলাৰশ্বিপ পাব, যোনবিলাক স্কুলত গৈ আছে ল'ৰা ছোৱালী, কলেজত গৈ আছে ল'ৰা ছোৱালী, তেওঁলোকে সেইবিলাক স্কীমবিলাক তাতে ছিৰিজ যোনটো ৱেবছাইট আছে তাতে পাব। সেইবিলাক সা সুবিধা আমাৰ টি ট্ৰাইবছৰ বা আদিবাসীৰ ৱেলফেয়াৰৰ কাৰণে সেইবিলাক স্কীম অসম গভৰ্ণমেণ্টে দিছে। তাৰ বাহিৰে আমাৰ অসম গভৰ্ণমেণ্টে আপোনাৰ আনন্দৰাম বৰুৱা এৱাৰ্ড দিছে যোনবিলাক ভাল ল'ৰা ছোৱালী আছে। তাৰপিছত আমাৰ ল'ৰা ছোৱালী যেতিয়াই হাই ছেকেণ্ডেৰীৰ কাৰণে যাব, আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালী হাই ছেকেণ্ডেৰী গ'লে তাতে ফ্ৰী বুকছ পোৱা যায়। তেওঁলোকে যদি আৰ্টছ পঢ়ে আৰ্টছৰ ফ্ৰী বুকছ পোৱা যায়। তাৰ বাহিৰেও এতিয়া যদি কোনোবাই বেচেলাৰ্ছ পঢ়িব গৈছে বি এ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম বা বিকম, তেওঁলোকে নিযুত বাবু আঁচনি বা নিযুত মইনা আঁচনি তেওঁলোকৰ এটা ধন এটা পায় অসম গভৰ্ণমেণ্টৰ পৰা। সেইটো লৈ পেলাই তেওঁলোকে বিভিন্ন কিতাপ কিনিব পাৰিব, তেওঁলোকৰ মানে পঢ়াটো আগবঢ়াই যাবলৈ কাৰণে গভৰ্ণমেণ্ট অৱ আছামে এইবিলাক স্কীম দিয়া গৈছে।
1: হয়, এইখিনি সুবিধা কৰি দিছে নহয় জানো, যাতে ভৱিষ্যতটো তেওঁলোকৰ
0: উজ্জ্বল
1: উজ্জ্বল হয়। আৰু নতুন শিক্ষা আঁচনি 2020ৰ অধীনত যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীয়ে সা সুবিধা পায় এই বিষয়ে কিছু কথা কওকচোন।
0: হয়, আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীৰ কাৰণে যোনটো নিউ এডুকেশ্যন পলিচি 2020 সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইমপ্লিমেণ্ট কৰিছে, সেইটো ইতিমধ্যে বিভিন্ন ইউনিভাৰ্চিটিত লোৱা হৈছে। সেইটোত সুবিধাটো এইটোৱে যে এফ ৱাই ইউ জি পি প্ৰগ্ৰাম যোনটো আমাৰ 4 ইয়াৰ্ছ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম বুলি কোৱা হয়, এইটোত আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে এইটোৱে সুবিধা আছে যে তেওঁলোকে 1 বছৰ পঢ়ি পেলাই চাৰ্টিফিকেট কোৰ্ছ পাব, 2 বছৰ পঢ়ি ডিপ্ল'মা কোৰ্ছ পাব, 3 বছৰ পঢ়িলে বেচেলাৰ্ছ ডিগ্ৰী পাব, 4 ইয়াৰ্ছ পঢ়িলে তেওঁলোকে বেচেলাৰ্ছত অনাৰ্ছ পাব বা ৰিচাৰ্চ কৰিব পাৰিব। মই এই যে 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ কৰিলোঁ, তেওঁলোকে মানে 1 বছৰ পঢ়ি ওলাই আহিব পাৰিব। যদি তেওঁলোকে ভাবে মই 1 বছৰ পঢ়ি লওঁ তাৰপিছত মই বেলেগ এটা কিবা চাকৰি কৰোঁ তাৰপিছত মই আকৌ আহি পঢ়িম, তেওঁলোকে মাজত যোনটো গেপ পিৰিয়ডো আছে সেইটো নধৰে, তেতিয়া নতুন এডুকেশ্যন পলিচিৰ এইটোৱে সুবিধা। তেতিয়া কিন্তু তেওঁলোকে চাৰ্টিফিকেট পাব, যদি 1 বছৰ পঢ়ে চাৰ্টিফিকেট, 2 বছৰ পঢ়িলে ডিপ্ল'মা, তেওঁলোকে এটা কিবা হ'লেও পাব ডিগ্ৰী এটা। সেইটো যদি তেওঁলোকে 2-3 বছৰতো আকৌ পঢ়িবলৈ আহে তেওঁলোকৰ ক্ৰেডিট ছিষ্টেমত, ক্ৰেডিট এটা ক্ৰেডিটত আপোনাৰ এটা ছেমেষ্টাৰ বা ইয়াৰত 40 ক্ৰেডিট থাকে, সেই ক্ৰেডিটটো তেওঁলোকে যেতিয়া ফুলফিল কৰে তেতিয়া তেওঁলোকে নিজে নিজে সেইটো ডিগ্ৰীটো পাব। সেইটোত এতিয়া আৰু এটা সুবিধা হৈছে আমাৰ নতুন এডুকেশ্যন পলিচিত, তাতে আপোনাৰ বিভিন্ন ধৰণৰ পেপাৰ্ছবিলাক আছে, যেনেকৈ আপোনাৰ এ চি এবিলিটি এনহেন্স কোৰ্ছ বা স্কিল এনহেন্স কোৰ্ছ এছ চি বা ভেলু এডেড কোৰ্ছ বা মাল্টি ডিচিপ্লিনেৰী কোৰ্ছ এম ডি চি, এইবিলাক কোৰ্ছ পঢ়িলে তেওঁলোকে এতিয়া এন ই পিত সুবিধাটো এইটোৱে হৈছে যে যদি ছায়েন্সৰ ল'ৰা ছোৱালীটোৱে আৰ্টছৰ এটা ইণ্টাৰেষ্ট আছে তেওঁলোকে আৰ্টছৰো ছাবজেক্ট পঢ়িব পাৰিব,
1: বেছি সুবিধাজনক। হয়,
0: বেছি সুবিধাজনক। বা এতিয়া কমাৰ্চৰ আছে তেওঁলোকে ছায়েন্সৰ এটা টপিক ভাল পায় কিন্তু আগত পঢ়িব নোৱাৰিছিল, কিন্তু এন ই পি 2020 অহাৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ বিভিন্ন কোৰ্চ পায়, তেওঁলোকৰ তাত বেছি মানে সুবিধাটো আছে। তাতে এন ই চি খালি মই কৈছোঁ যে বেছিক কোৰ্চেছ নহয়, তাতে আপোনাৰ কলেজে যদি অফাৰ কৰি আছে অনলাইন ডিজিটেলৰ ৱেবছাইট বনোৱাও কোৰ্ছ দি আছে, এটা কমাৰ্চৰ ল'ৰা ছোৱালীও ডিজিটেল ৱেবছাইটৰ সেইটো চাব পাৰিব, বা মাছৰুম কাল্টিভেশ্যনৰ দৰে কোৰ্ছ আছে, বা তাতে ফিছাৰীৰ দৰে কোৰ্ছ আছে, বা আপোনাৰ তাতে ষ্টিচিং বা

0: মেকআপ অর কোর্স আছে, তো বিভিন্ন ধরনের কোর্সেস এইবিলাক NEP 2020-র দ্বারা আমার লড়া ছোৱালীক দিয়া গৈছে। সেইবিলাক সুবিধা লৈ তেওঁলোকে নিজৰ কর্মসংস্থাপন কৰিব পাৰিব।
1: হয়, এইটো বৰ সুন্দৰকে আপুনি কলে কথাখিনি, আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো যথেষ্ট গুৰুত্বপূৰ্ণ।
0: হয়, এতিয়া আমাৰ যেনেকা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ, তেওঁলোকে এতিয়া সেইবিলাক নট অনলি ইন কলেজত পঢ়িব পাৰে, কলেজত পঢ়িলেতো তেওঁলোকে এইবিলাক পাবই, কোর্সবিলাক আর্টিফিশিয়াল ইন্টেলিজেন্সৰ ওপৰ পঢ়োৱা হয়,
1: কৃত্রিম বুদ্ধিমত্তা যেটো আমি
0: কৃত্রিম বুদ্ধিমত্তা হয়, তো তাৰ বাহিৰেও তেওঁলোকে স্বয়ং প্লেটফর্ম আছে, স্বয়ং পৰ্টানত নিজে যাই পেলাই তেওঁলোকে আর্টিফিশিয়াল ইন্টেলিজেন্স কেনেকৈ ইউজ কৰিব পাৰে, ChatGPT কেনেকৈ ইউজ কৰিব পাৰে, সেইবিলাক যেটো অতি দরকারী। আমাৰ এটা এইটো আমাৰ একবিংশ শতিকাৰ যোনটো আর্টিফিশিয়াল ইন্টেলিজেন্স, সেইটো ইম্পৰ্টেণ্ট যোনটো হয়তো আমাৰ ল'ৰা ছোৱালী স্বয়ং প্লেটফৰ্মত যাই পেলাইও
1: শিকিব পাৰে। এতিয়া ধৰক আমাৰ ল'ৰা ছোৱালীখিনি বিভিন্ন কৰ্মত মানে নিয়োজিত হৈ থাকে, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, তেতিয়া আমাৰ এই কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে আমি যাতে ভৱিষ্যতে আৰু পঢ়িব পাৰোঁ, তেওঁৰ ইচ্ছা আছে যিহেতু, কিন্তু পৰিৱেশে তেওঁক সেইখিনি দিয়া নাই, আমি AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে আমি সেইখিনি সুবিধা লাভ কৰিব পাৰোঁ।
0: AI ইউজত আমাৰ ল'ৰা ছোৱালীয়ে তেওঁলোকে প্ৰম্প ইঞ্জিনিয়াৰিং কৰিব বুলি কয়, সেইটোত তেওঁলোকে বিভিন্ন কমাণ্ড দি পেলাই তেওঁলোকৰ যদি কিবা জানিব আছে এটা টাইপ কৰি দিলেই তেওঁলোকে পায়, যোনটো আগত সুবিধা নাছিলে। এতিয়া মই যদি এটা ষ্টুডেণ্ট এটা হ'লোহেঁতেন, তেতিয়া মই যদি ভাবোঁ স্কলাৰশ্বিপ ক'ত ক'ত পায়, মোৰ জানিবলৈ এটা ইচ্ছা আছে, যদি মোৰ ইচ্ছা এটা আছে তেতিয়া মই সেইটোৱে AIটোত যোনটো ChatGPT বা মেটায়ে তাতে মাৰি দিলে লগালগ সেইটো মোক এটা দিশ এটা দেখাই দিব, সি আনচাৰ এটা দি দিব যে আপোনাৰ এইটো জেগাত এইটো স্কলাৰশ্বিপ পায়। বা এতিয়া মই যেতিয়া পঢ়ি আছোঁ, মই এটা কনচেপ্ট এটা বুজি পোৱা নাই, যেনেকা ছায়েন্সৰ এটা কনচেপ্ট এটা পঢ়িলোঁ, যেনেকৈ ইঞ্জিনিয়াৰিঙৰ কিবা এটা কনচেপ্ট বা আৰ্টছৰ এটা কনচেপ্ট, বা মোৰ তাত কিতাপ নাই কিন্তু মোৰ তাত মোবাইল আছে, মোবাইলৰ জৰিয়তে মই সেই তাতে যেতিয়া চাৰ্চ এটা মাৰি দিম, মোৰতো ইণ্টাৰনেট থাকেই, মোবাইল থাকিলে আজিকালি ইণ্টাৰনেট থাকেই, যেতিয়া ইণ্টাৰনেট থাকিব মই এটা চাৰ্চ মাৰিম, তাতে মই বিভিন্ন চব নলেজখিনি একেলগে জ্ঞানখিনি প্ৰাপ্তি কৰিব পাৰোঁ, বহুত বেছি সুবিধা হৈছে। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইউজ কৰিব লাগে, তেতিয়া ইউজ কৰি তেওঁলোকে যোনটো শিক্ষা আৰু আগবাঢ়ি যাব পাৰিব।
1: হয়, এই ক্ষেত্ৰত তেওঁৰ যিখিনি দক্ষতা আছে সেই অনুসৰি তেওঁ আগবাঢ়ি যাব পাৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি, নহয় জানো?
0: হয়, তেওঁ নিজৰ যোনটো সময় আছে, এতিয়া কোনোবাই যদি দিনটো চাকৰি কৰিছে, তাৰপিছত চাকৰি কৰি আহি চিভিল ছাৰ্ভিচৰ কাৰণে পঢ়ি আছে, তেওঁ তাতে টাইম মিলাব নোৱাৰে, কিন্তু তেওঁ আহি পেলাই নিজৰ টাইমতে আহি পেলাই পঢ়িব পাৰে, ৰাতিপুৱা পঢ়িব পাৰে, সন্ধিয়া পঢ়িব, তো তেওঁৰ লগত সেই ফ্লেক্সিবিলিটিটো আছে, AI সেইটোৱে দিছে ফ্লেক্সিবিলিটিটো। এতিয়া নোটছ আমি বাৰে বাৰে বনাই থাকিব নালাগে, কিনিব নালাগে, কিতাপ কিনিব নালাগে, কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত যেতিয়াই আমি কিবা এটা চাৰ্চ কৰোঁ, লগালগ আনচাৰটো ওলাই আহে, তেতিয়া সেইটোতে হেল্প হয়, তো আমাৰ নিজেই
1: সময়ৰ সৎ ব্যৱহাৰ কৰি আমি পঢ়িব পাৰোঁ বা শিকিব পাৰোঁ, নহয় জানো? তাৰ পৰা এতিয়া আমি দক্ষতাৰ কথা ক'লোঁ বা নিজৰ ইচ্ছাৰ কথা ক'লোঁ, নহয় যে আমাৰ অলপতে অসমৰ প্ৰথম মহিলা ৰূপামণি গড়ে আমাৰ চাহ বাগিচাৰে এগৰাকী যুৱতী হয়, তেওঁৱে মাউণ্ট এভাৰেষ্ট
0: বিজয় হৈছে,
1: অসমৰ প্ৰথম মহিলা হিচাপে চিনাক্ত হৈছে এই ক্ষেত্ৰত। কিন্তু তেওঁৰ যিটো ইচ্ছা আছিলে সৰুৰে পৰা তেওঁ এজন পৰ্বতাৰোহী হোৱাৰ, চাকৰি কৰিও সেই ইচ্ছাটো তেওঁ সফল কৰিব পাৰিলে, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব?
0: হয়, আমি এটা কিবা চাকৰিত এটা নিযুক্তি পাইছোঁ বা কিবা কৰিছোঁ, কিন্তু আমাৰ এটা নিজৰ এটা পেচন থাকে, যেনেকা উদাহৰণস্বৰূপে ৰূপামণি গড়, তেখেতে পুলিচত কাম কৰিছিল কিন্তু তেওঁৰ মাউণ্টেইনিয়াৰিং কৰিবলৈ তেওঁৰ সেইটো এটা পেচন আছিল, সেইটো থকাৰ কাৰণে তেওঁ সেইটো ট্ৰাই কৰিলে, আৰু এতিয়া বৰ্তমান তেওঁ ফাৰ্ষ্ট মানে প্ৰথম গৰাকী আমাৰ অসমৰ
1: প্ৰথম মহিলা হিচাপে
0: যোনে মাউণ্টেইনিয়াৰিং
1: বিজয় হৈছে, এইটো আমাৰ খুব গৌৰৱৰ বিষয়, আৰু ইয়াৰ লগতে আমি তেখেতলৈ এই অনুষ্ঠানৰ যোগেদি আমি তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।
0: হয়,
1: এইটো আমাৰ ছাত্ৰ ছাত্ৰীৰ তথা অসমবাসীৰ বাবে খুব ভাল খবৰ এটা, ইয়াতে আমাৰ প্ৰমাণ কৰি দিলে যে আমাৰ ছাত্ৰ ছাত্ৰীৰ ধৰক কিছুমান সমস্যাৰ সন্মুখীন হওঁ বুলি আমি পঢ়া শুনাটো বা নিজৰ ইচ্ছা শক্তিটো এৰি দিব নালাগে, নহয়নে? আজি মানে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে হওক বা নতুন নতুন প্ৰযুক্তি যি আহি আছে তাৰ সহায়ত আমি নিজকে সফল হিচাপে লৈ যাবলৈ সক্ষম হ'ম।
0: হয়,
1: আজি আমাৰ অনুষ্ঠান শেষ কৰাৰ সময় আহি পাইছে, গতিকে ডক্টৰ ঘাটোৱাৰ, আপুনি আজি আমাৰ অনুষ্ঠানত আহি চাহ জনগোষ্ঠীৰ যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বিভিন্ন দিশ সম্পৰ্কে বা প্ৰস্তুতিৰ সম্পৰ্কে বহু মূল্যৱান কথা ক'লে, ইয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। আপোনাক পুনৰ লগ পোৱাৰ আশাৰে আজি আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ,
0: ধন্যবাদ।

0: শ্ৰোতাসকলে ইমান পৰে চাহ জনগোষ্ঠীৰ যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বিভিন্ন দিশ এই সম্পৰ্কে ডক্টৰ নিশান্ত কাশ্যপ ঘাটোৱাৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে নিপা গোৱালাই।
1: ডেংগু এবিধ ভাইৰাছজনিত মাৰাত্মক ৰোগ। এই ভাইৰাছবিধ এডিছ ইজিপ্টি নামৰ মহবিধৰ দ্বাৰা বিয়পে। এই মহে জমা হৈ থকা পৰিষ্কাৰ পানীত কণী পাৰে। সাধাৰণতে ইহঁতে পানীৰ ড্ৰাম, ৰেফ্ৰিজাৰেটৰৰ তলৰ পানী, কুলাৰৰ পানী, ফুলদানি, ফুলৰ টাব, লেট্ৰিনৰ চিষ্টাৰ্ণ, পুৰণা টায়াৰ, পেলনীয়া পাত্ৰ, নাৰিকলৰ খোলা আদিৰ ভিতৰত পানী জমা হৈ থাকিলে কণী পাৰে। সেয়েহে পানীৰ ড্ৰাম বা পাত্ৰ সদায় ঢাকি ৰখাৰ লগতে ফুলদানি, ফুলৰ টাব, চিষ্টাৰ্ণ, কুলাৰ আদিৰ পানী সপ্তাহত কমেও এবাৰ সলনি কৰিব লাগে। ডেংগু ৰোগৰ লক্ষণৰ ওপৰত ভিত্তি কৰিহে চিকিৎসা প্ৰদান কৰা হয়। সেয়েহে চিকিৎসকৰ বিনা অনুমতিত কোনো ধৰণৰ ঔষধ খাব নালাগে। তৰলজাতীয় পদাৰ্থ যেনে চৰবত, ORS, দালিৰ পানী আদিবোৰ যথেষ্ট পৰিমাণে খাব লাগে। দীঘল হাতৰ চোলা, পেণ্ট ইত্যাদি পিন্ধি দেহটোক মহে কামুৰিব নোৱাৰাকৈ ঢাকি ৰাখিব লাগে। সন্ধিয়া সময়ত নিতৌ ঘৰৰ ভিতৰত ধোঁৱা দিব লাগে, তেতিয়াহে মহৰ পৰা আঁতৰি থাকিব পাৰি।
0: শ্ৰোতাসকল, আজিলৈ আমাৰ সময় হলহি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহ গছৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

প্ৰথমে জনাইছোঁ আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসমূহৰ বিষয়ে। কিছু সময়ৰ পিছতেই বিয়লি 5:55 বৃন্দগান, নিশা 4:00 ফোন ইন কল্পতৰু, 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত, 8:00 আজি দিনৰ 11:00 প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত অনিমাৰ আভাৰ কণ্ঠত ৰাভা গীত, 7:30 ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

আজি সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমত পশুধনৰ বৰ্ষাকালীন ৰোগৰ প্ৰতিষেধক ব্যৱস্থা সম্পৰ্কে এটি আলোচনা ভাগ ল'ব ডক্টৰ নুৰুল ইছলাম আৰু ডক্টৰ ৰাজকুমাৰ দাসে। আধৰিছে মেলাদী পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। 6:40 প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠত বৰগীত। সন্ধিয়া 7:00 ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ কথিকা অসমীয়া ভাষাৰ জতুৱা ৰূপ। 7:20 অমৰ কুমাৰ দাস আৰু সংগীতবিদৰ কণ্ঠত নাম শুনিবলৈ পাব। 7:45 সংবাদ চলন্তিকা। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান।

এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। কাইলৈ দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মামণি গগৈ বৰুৱাৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব। 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 11:00 হাতে বাতে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক চত্ৰধৰৰ। দিনৰ

11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত নীলাচল পাহাৰৰ প্ৰাচীন মন্দিৰ বিষয়ক এখনি প্ৰামাণ্য আলেখ্য আগবঢ়াব কস্তুৰিমা দাস আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 11:30 বজাত এখনি নাটক অস্তৰাগ, ৰচনা দিলীপ কুমাৰ দাসৰ, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। 4:30 বজাৰ বড়ো অনুষ্ঠানত হিতেশ বসুমতাৰীৰ কণ্ঠত এটি বড়ো আধুনিক গীত শুনিবলৈ পাব।

কাইলৈ সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা এই বিষয়ক এটি আলোচনাত ভাগ ল'ব ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ অমৃতা খাউণ্ডে আধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই অনুষ্ঠানটোৰ প্ৰযোজনা উৎপল বৰাৰ 6:55 জ্ঞান বিজ্ঞান আজি পুৱা অনুষ্ঠানটোৰ প্ৰচাৰৰ সময় 7:15 প্ৰযোজনা কাৰ্তিক চত্ৰধৰৰ 7:00 গীতিমালিকা অনুষ্ঠানত সংগীতা কাকতি দিগেন মহন্ত আৰু মিনতি গগৈ ৰহিমা কলিতা বেগম খগেন দত্ত আৰু বিউটি শৰ্মা বৰুৱাৰ কণ্ঠগীত 9:20 চিত্ৰগীত

দিনৰ 1:50 নবনীতা দাসৰ কণ্ঠত লোকগীত শুনিবলৈ পাব। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 2:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠান। অনুষ্ঠানটোৰ প্ৰযোজন উৎপল বৰাৰ। আমাৰ কেন্দ্ৰৰ পৰা আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে শুনিলে।

0: কিশোৰ দাসৰ গীতৰ কথাৰে বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়া বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ বিষয়ে মন কী বাতত উল্লেখ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন, দুৰ্যোগ প্ৰশমন বিভাগৰ কেইবাটাও প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনা হৈছে বুলি ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত নিশা 12:30 বজাত নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা আৰু কানাডা মুখামুখি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ কথা আজি মন কী বাতত উল্লেখ কৰে। তেওঁ কয় যে অসমৰ কেতবোৰ ঠাইত পূৰ্বে হাড়গিলা চৰাইক অস্পৃশ্য বুলি গণ্য কৰা হৈছিল আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰাইয়ে বাঁহ সজা গছো কাটি দিয়া হৈছিল। এনে সময়তে পূৰ্ণিমা দেৱী বৰ্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণা দূৰ কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰে। তেওঁ মহিলাসকলৰ সৈতে হাড়গিলাৰ সৈতে জড়িত বৈজ্ঞানিক দিশসমূহ আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলস্বৰূপে লাহে লাহে মহিলাসকলে এই অভিযানত যোগদান কৰিবলৈ লয় আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা কৰে। হাড়গিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্ৰামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলা আজি হাড়গিলা আৰ্মীৰূপে জনজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে প্ৰাকৃতিক পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত হাড়গিলা চৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও মন্তব্য কৰে।
2: उस पक्षी का नाम है हरगिला। हरगिला एक दुर्लभ पक्षी है। ये प्रकृति को स्वच्छ रखने में अहम भूमिका निभाता है, लेकिन असम के कुछ इलाकों में लंबे समय तक इसे अशुभ माना जाता था। कई बार उन पेड़ों को भी काट दिया जाता था जिन पर हरगिला के घोंसले बने होते थे। सोचिए, एक ऐसा पक्षी जो पर्यावरण की सफाई में मदद करता है, वही हरगिला लोगों के डर का शिकार बन गया था। इसी दौरान जीव वैज्ञानिक पूर्णिमा देवी बर्मन ने ये सब देखा। उन्होंने लोगों के मन में बैठी गलत धारणा को बदलने का संकल्प लिया। उन्होंने महिलाओं से बात की, उन्होंने लोगों को विज्ञान के आधार पर समझाया। धीरे धीरे महिलाएं इस अभियान से जुड़ने लगी। फिर एक बड़ा बदलाव शुरू हुआ। हजारों ग्रामीण महिलाएं हरगिला को बचाने के लिए आगे आई। आज उन्हें हरगिला आर्मी के नाम से जाना जाता है।
1: শ্ৰীমোদীয়ে মেঘালয়ৰ ৰুট ব্ৰিজৰ প্ৰসংগ উল্লেখ কৰি কয় যে গছৰ শিপা সংযোগ কৰি নিৰ্মাণ কৰা এই দলংসমূহ সম্পূৰ্ণ হৈ উঠাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হয়। এই জীৱন্ত দলংসমূহ সময়ৰ লগে লগে অধিক মজবুত হৈ উঠে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংসমূহে মেঘালয়ৰ জনসাধাৰণক সৃষ্টিশীলতা প্ৰতিফলিত কৰে। ইপিনে ক্ৰীড়াৰ কথা

0: কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ খেল খেলা যুৱক যুৱতীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ নাগালেণ্ড চৰকাৰৰ দুটা আকৰ্ষণীয় পদক্ষেপ নাগালেণ্ড বেবী লীগ আৰু নাগালেণ্ড মহিলা ফুটছাল লীগৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে তিনি বছৰ সম্পূৰ্ণ হোৱা নাগালেণ্ড বেবী লীগৰ জৰিয়তে পাঁচৰ পৰা দহ আৰু বাৰ বছৰ বয়সৰ ল'ৰা ছোৱালীক ফুটবল খেলাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। একেদৰে ফুটছাল হৈছে ইনডোৰ ফুটবল খেল আৰু এই খেলত প্ৰতিটো দলত পাঁচজনকৈ খেলুৱৈ থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডঃ তপন দাসে এই কাৰ্যসূচী উদ্বোধন কৰে। জিলাখনত এই কাৰ্যসূচীৰ জৰিয়তে পাঁচ বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591টি শিশুক সামৰি লোৱা হৈছে। ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অভিযানৰ অংশ হিচাপে ধেমাজি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই দিৱসৰ শুভাৰম্ভণি কৰা হয়। এই কাৰ্যসূচীত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি শিশু আৰু মাতৃৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰতিষেধক অত্যন্ত ফলপ্ৰসূ বুলি প্ৰকাশ কৰে। এই কাৰ্যসূচীত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ, ধেমাজি জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জগতমোহন প্ৰসাদকে ধৰি স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। গোলাঘাট জিলাৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ শুভাৰম্ভণি কৰা হয়। অতিৰিক্ত জিলা আয়ুক্ত জিন্তু বৰাই এই কাৰ্যসূচী উদ্বোধন কৰে। জিলাখনত এই অভিযানৰ অধীনত পাঁচ বছৰ বয়সলৈকে মুঠ 1,28,060 শিশুক লক্ষ্য কৰি লোৱা হৈছে। শিৱসাগৰ আদৰ্শ চিকিৎসালয়ত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্বনাথ জিলাতো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। চৰাইদেউ জিলাত পাঁচ বছৰ বয়সৰ 67,592 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে জিলাখনত 365টা প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰা হৈছে। শোণিতপুৰ জিলাত 1,49,000 শিশু সামৰি লোৱাৰ লক্ষ্যৰে পালছ পলিঅ' অভিযান আৰম্ভ কৰা হৈছে। তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এই অভিযানৰ শুভাৰম্ভ কৰে। ডিব্ৰুগড় জিলাত মুঠ 953টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। নতুন দিল্লীত নিষ্পত্তি নোহোৱাকৈ থকা অসম চৰকাৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনাৰ অন্তত সম্প্ৰতি চূড়ান্ত পৰ্যায়ত আছে বুলি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰত সাংবাদিকৰ আগত প্ৰকাশ কৰে। শেহতীয়াকৈ মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্তৃপক্ষৰ সৈতে হোৱা বৈঠকৰ অন্তত এই কথা প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্যোগৰ অনুপাতে কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰিলে ৰাজ্যখন উপকৃত হ'ব বুলিও তেওঁ কয়।
1: মই যিখিনি কথা দিল্লীত আলোচনা কৰিছোঁ সেইখিনি হৈছে বিশেষকৈ যিটো দুৰ্যোগ প্ৰশমন বিভাগৰ অথৰিটি বুলি কয় NDMA, গতিকে আমাৰ যথেষ্টখিনি প্ৰস্তাৱ তাত পেণ্ডিং হৈ আছে। সেই প্ৰস্তাৱৰ ভিতৰত আমাৰ যিটো ডিমা হাছাওকে ধৰি এটা ডাঙৰ লেণ্ডশ্লাইড হৈছিল, তাত 67 কোটি টকা আমি তাৰ কাৰণে দিয়া কথা আছিল, সেইটো কথা এটা চূড়ান্ত পৰ্যায় পাইছে। তাৰ উপৰিও নতুন নতুন কিছুমান প্ৰস্তাৱৰ ক্ষেত্ৰত 15 ফাইনেন্স কমিশনৰ যিবিলাক ৰীতি নীতি আছিল 16 ফাইনেন্স কমিশনে সেইবিলাক অকণ সালসলনি কৰিছে। সালসলনি কৰাৰ ফলত আচলতে ডিজাষ্টাৰ ক'ত কিমান বেছি হয় সেইটো হিচাপে আবণ্টন হ'লে তেতিয়া আমি 15 ফাইনেন্স কমিশনত সেইটো আছিলে এই কথাটোৰ বিষয়েও আমি কিছু কথা আলোচনা কৰিলোঁ। তেখেতসকলে কৈছে যে আমাক প্ৰস্তাৱ দিয়ক, আমি উত্তৰ পূৰ্বাঞ্চল বা অসমৰ কাৰণে এইটো স্পেচিয়েলি বিবেচনা কৰিম।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ পানী বিপদজনকভাৱে বৃদ্ধি পোৱাত জোনাই, চিমেন চাপৰি, ডিমৌ আদি অঞ্চলত বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ চিমেন নৈ প্ৰলয়ংকৰী বানত 60টা পৰিয়াল আবদ্ধ হৈ পৰাৰ লগতে চিমেন চাপৰি ৰেলৱে দলঙৰ তলত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈছে। ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত উজ্জ্বলপুৰৰ 60টা পৰিয়াল বানত আবদ্ধ হৈ থকাত সম্প্ৰতি SDRFএ উদ্ধাৰ অভিযান চলাই আছে বুলি জোনাইৰ বিধায়ক ভুৱন পেগুৱে প্ৰকাশ কৰিছে। তদুপৰি চিমেন নৈ ঢলে বহু পশুধনো উটুৱাই নিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে বৰ্তমান বান পৰিস্থিতি তদাৰক কৰি পৰিস্থিতিৰ বুজ লৈছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে জলসম্পদ বিভাগৰ চাকৰিৰ নামত প্ৰবঞ্চনা কৰা এটা চক্ৰক উৎসাত কৰিবলৈ সক্ষম হৈছে। ভুৱা নিযুক্তিৰ এটা ঘটনাত অপৰাধ অনুসন্ধান বিভাগে শেহতীয়াকৈ নলবাৰীৰ গুণমণি বৈশ্য নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে। ইয়াকে লৈ জলসম্পদ বিভাগৰ ভুৱা নিযুক্তিৰ গোচৰত এতিয়ালৈকে মুঠতে 7 লোকক গ্ৰেপ্তাৰ কৰা হয়।

0: তথ্য অনুসৰি চক্ৰটোৱে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি বহু নিবনুৱাৰ পৰা হাজাৰৰ পৰা লাখ টকালৈকে সংগ্ৰহ কৰিছে। অভিযুক্ত লোককেইজনে ভুৱা নিযুক্তিপত্ৰ, নকল চৰকাৰী চিল আদি ব্যৱহাৰ কৰি চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলক প্ৰতাৰণা কৰিছিল। অপৰাধ অনুসন্ধান বিভাগে জনসাধাৰণক চৰকাৰী চাকৰিৰ বিষয়ে জানিবলৈ, সদায় চৰকাৰী মাধ্যমৰ ব্যৱহাৰ কৰিবলৈ আৰু চাকৰিৰ নামত কাকো ধন নিদিবলৈ আহ্বান জনাইছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি আৰ্জেণ্টিনাই ডালাছত অনুষ্ঠিত এখন খেলত জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখন 2-2 গ'লত ড্ৰ হয়। প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাজ্যত গ্ৰীষ্মবন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। যোৰহাটৰ প্ৰাক্তন ফুটবল খেলুৱৈ আৰু সমাজকৰ্মী আজিজুৰ ৰহমানৰ আজি 74 বছৰ বয়সত মৃত্যু হয়। যোৱা শতিকাৰ 60ৰ দশকত যোৰহাটৰ বালিগাঁৱত ৰঞ্জিত ক্লাব ফুটবল দল গঠন কৰি উজনি অসমৰ ফুটবলৰ ক্ষেত্ৰখনত যোৰহাটক তেওঁ বিশেষ পৰিচয় দিবলৈ সমৰ্থ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ বিষয়ে মন কী বাতত উল্লেখ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত নিশা 12:30 বজাত নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা আৰু কানাডা মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব।
1: বিডিমুভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন এয়াৰ মোবাইল এপতো। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: কৃষি জগত
3: আজিৰ কৃষি জগত অনুষ্ঠানলৈ মই মেলোদি পাটগিৰিয়ে শ্ৰোতাক আদৰিছোঁ। আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে অসমৰ পশুধনৰ বৰ্ষাকালীন ৰোগৰ প্ৰতিষেধক ব্যৱস্থা। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ পশু চিকিৎসা বিভাগৰ মহকুমা পশু চিকিৎসা বিষয়া তথা পশু চিকিৎসা পৰিষদৰ সদস্য ডঃ নুৰুল ইছলাম।
4: নমস্কাৰ।
3: আৰু একে বিভাগৰে পশুপালন আৰু পশু চিকিৎসা বিষয়া তথা গো বসন্ত নিৰ্মূলকৰণ বিষয়া ডক্টৰ ৰাজকুমাৰ দাস।
4: নমস্কাৰ।
3: আজিৰ বিষয়বস্তু আপোনালোকে গম পাইছে। পুনতেই মই সুধিব বিচাৰিছোঁ অসমত পশুধনৰ সংখ্যা কিমান বাৰু আৰু পশুধনৰ সেৱা আগবঢ়াবলৈ কি কি ধৰণৰ প্ৰতিষ্ঠান আছে আৰু সেই প্ৰতিষ্ঠানসমূহে কেনেধৰণে সেৱা আগবঢ়াই আহিছে।
4: ভাৰতীয় অৰ্থনীতিত পশুপালন পশু চিকিৎসা বিভাগত পশুপালনৰ এটা বৃহৎ পৰিসৰ আছে। তেনেকৈ অসমৰ যিটো অনুকূল পৰিৱেশে পশুপালনৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিব পাৰে। কাৰণ পশুপালনৰ ক্ষেত্ৰত দেখা গৈছে যে অসমৰ জনসংখ্যা বিস্ফোৰণ হোৱাৰ লগে লগে খেতিৰ মাটিৰ পৰিমাণ কমি আহিছে, যিটো কাৰণত আমাৰ কৃষকসকলে তথা উদ্যমী নিবনুৱা যুৱকে পশুপালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগে লগে অসমৰ গ্ৰাম্য অৰ্থনীতিটো যথেষ্ট অৰিহণা যোগাই আছে। কাৰণ অসমৰ যিটো ঘৰুৱা উৎপাদন দেখা গৈছে যে ঘৰুৱা উৎপাদনৰ 4.1% আমাৰ পশুপালনৰ জৰিয়তে বা কৃষি অৰ্থনীতিত বিশেষকৈ কৃষি মৎস্য বিভাগ আৰু পশু চিকিৎসা বিভাগ, গতিকে তেওঁলোকে আমি এই বিভাগটোৰ জৰিয়তে দেখা গৈছে পশুপালনৰ জৰিয়তে যথেষ্ট পৰিমাণে উৎপাদন বৃদ্ধি কৰিব পাৰি। আৰু এই বিভাগটোত আমাৰ অসমৰ ক্ষেত্ৰত দেখা গৈছে যে কেতিয়াবা প্ৰতিকূল পৰিৱেশৰ ক্ষেত্ৰত বিভিন্ন ৰোগৰ আবিৰ্ভাৱ হ'ব পাৰে, ৰোগ প্ৰাদুৰ্ভাৱ ঘটিব পাৰে, যিটো কাৰণত বিভাগে অসম চৰকাৰৰ আমাৰ পশু চিকিৎসা বিভাগ, এই বিভাগটোৰ সঞ্চালকালয় গুৱাহাটীত আছে, তেনেকৈ অসমৰ বিভিন্ন জিলাত জিলা বিষয়া অধীনত পশু চিকিৎসালয়, খণ্ড পশু চিকিৎসালয় তথা উপ পশু স্বাস্থ্য কেন্দ্ৰবিলাক আছে। উপ পশু স্বাস্থ্য কেন্দ্ৰ তথা এই গাঁও অঞ্চলত পশু চিকিৎসা সেৱা আগবঢ়াবলৈ পশু চিকিৎসা বিষয়া নিয়োজিত হৈ আছে। দেখা গৈছে যে 2019 চনৰ পশুধন গণনা মতে অসমত মুঠ পশুধনৰ সংখ্যা হ'ল 1,80,40,000তকৈ বেছি। আৰু 2019 চনৰ যিটো তথ্য আছিলে আৰু এতিয়া 2025 চনত

0: আৰু পশুধন পিয়ল হৈ গৈছে, সেইখন পিয়লত আকৌ পশুধনৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। এই পশু চিকিৎসা সেৱা আগবঢ়াবলৈ ইতিমধ্যে আমাৰ বিভাগত, যিহেতু এই বিভাগটো যথেষ্ট পৰিসৰ আছে গ্ৰাম্য অৰ্থনীতিত অৰিহণা যোগোৱাৰ কাৰণে, কাৰণ পশু চিকিৎসা বিভাগৰ মূল ভিত্তিটোৱে হ'ল পশু চিকিৎসা, পশুধনৰ স্বাস্থ্য চোৱা চিতা কৰা, লগতে মানুহৰ স্বাস্থ্য আৰু উৎপাদন বৃদ্ধি কৰা। তেনেকৈ অসমৰ বিভিন্ন অঞ্চলত, অসমৰ বিভিন্ন জিলাত 21খন পশু চিকিৎসালয় আছে। পশু চিকিৎসা ডিষ্ট্ৰিক্ট ডিছপেঞ্চাৰী, পশু দাতব্য ঔষধালয় বুলি কোৱা হয় 443খন, আৰু উপপশু স্বাস্থ্য কেন্দ্ৰ 767খন আছে। তেনেকৈ অসমৰ বিভিন্ন জিলাত, অসমৰ বিভিন্ন অঞ্চলত 181খন মোবাইল ভেটেনাৰী ইউনিট, ভ্ৰাম্যমান পশু চিকিৎসালয় আছে। আৰু ভ্ৰাম্যমান পশু চিকিৎসালয়ৰ জৰিয়তে ৰাতিপুৱা 8 বজাৰ পৰা পিছবেলা 4 বজালৈকে, আবেলি 4 বজালৈকে 1962 যদি কল কৰা হয়, তেনেকুৱা পশু চিকিৎসা বিষয়া যদি নিয়োজিত হৈ আছে, লগে লগে সেই অঞ্চলত যিটো নম্বৰৰ পৰা ফোন আহিব সেই অঞ্চলটোকে চিকিৎসা সেৱা আগবঢ়াব। তেনেকৈ আমাৰ নৰ্থ ইষ্টাৰ্ণ ডিজিজ ডায়েগনষ্টিক, উত্তৰ পূৰ্বাঞ্চল ৰোগ নিৰূপণ কেন্দ্ৰ এটা আছে খানাপাৰাত, আৰু তেনেকৈ আৰু এটা আঞ্চলিক ফিট টেষ্টিং লেবৰেটৰী, আঞ্চলিক ৰিজনেল ফিট টেষ্টিং লেবৰেটৰী, আঞ্চলিক খাদ্য পৰীক্ষা লেবৰেটৰী খানাপাৰাত আছে। আৰু বিভিন্ন অঞ্চলত, তেনেকৈ আমাৰ অসমৰ বিভিন্ন ঠাইত 19টা DDL ডিষ্ট্ৰিক্ট ডায়েগনষ্টিক লেবৰেটৰী, ৰাজ্যিক জিলা পৰ্যায়ৰ ডায়েগনষ্টিক ৰোগ নিৰূপণ কেন্দ্ৰও আছে। যদিহে কোনোবা ডিছপেঞ্চাৰীৰ পৰা, কোনোবা হস্পিটেলৰ পৰা, কোনোবা অঞ্চলৰ পৰা যদিহে কোনোবা জীৱ জন্তু বা আক্ৰান্ত হৈছে বেমাৰত, তেজৰ নমুনা, অন্যান্য জৈৱিক নমুনা সংগ্ৰহ কৰি পশু চিকিৎসা বিষয়াগৰাকীয়ে লগে লগে 2 দিনৰ ভিতৰতে তেনেকৈ জৈৱিকভাৱে কেনেকৈ বৈজ্ঞানিক ভিত্তিত সংৰক্ষণ কৰি নমুনা নৰ্থ ইষ্টাৰ্ণ ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী, আঞ্চলিক ৰোগ নিৰূপণ কেন্দ্ৰ খানাপাৰালৈ প্ৰেৰণ কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ পশু চিকিৎসা সুবিধাবিলাক আছে। আমাৰ আৰু এটা আছে গুৱাহাটী খানাপাৰাত ইনষ্টিটিউট অফ ভেটেনাৰী বায়'লজিকেল। এই বায়'লজিকেলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰৰ, যেনে ডাক কলেৰা, হাঁহৰ বেমাৰৰ বা গৰুৰ মোহনীয় জীৱ জন্তুৰ বেমাৰৰ প্ৰতিষেধক চিটা প্ৰস্তুত কৰে। তেনেকুৱা কিছুমান বেমাৰ আছে, গলফুলা বেমাৰ, হিমৰেজিক ছেপ্টিচিয়াম বেমাৰ, এই বেমাৰটো বিভিন্ন অঞ্চলত প্ৰাদুৰ্ভাৱ হ'ব পাৰে। আমাৰ গাঁও অঞ্চলত বিশেষকৈ বানপানীৰ পিছত বা বানপানীৰ সময়ত, গ্ৰীষ্মকালীন বা এনেকুৱা সময়ত এই বেমাৰ এইচ এছ হ'ব পাৰে। এই বেমাৰৰ প্ৰতিষেধক চিটা আমাৰ ইয়াৰ পৰা যোগান ধৰা হয়। তেনেকুৱা হাঁহৰ বেমাৰৰ ক্ষেত্ৰত, যেনেকুৱা ডাক কলেৰা, ডাক প্লেগ, এনেকুৱা বেমাৰৰ প্ৰতিষেধক চিটা যোগান ধৰা হয়। ছাগলীৰ বেমাৰৰ ক্ষেত্ৰতো এই ইতিমধ্যে তেনেকুৱা প্ৰতিষেধক চিটা যোগান ধৰা হয়। যিহেতু আমাৰ বিভিন্ন জিলাত নিয়োজিত হৈ থকা পশু চিকিৎসা বিষয়াসকলে সন্দেহজনক কিবা বেমাৰৰ নমুনা, বেমাৰ চিকিৎসা কৰিবলগা হয়, ডিজিজ ছাৰ্ভেইলেন্স, বেমাৰৰ নিৰূপণৰ কাৰণে সেই অঞ্চললৈ নমুনা সংগ্ৰহ কৰি পঠিয়াই দিয়ে। কিন্তু এইখিনি ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিজ আছে, আৰু এই ফেচিলিটিবিলাকৰ জৰিয়তে আমাৰ পশু চিকিৎসা বিষয়াসকলে সেৱা আগবঢ়াই আছে। থলমূলকৈ পশু চিকিৎসা বিভাগৰ আন্তঃগাঁথনি আৰু পশু চিকিৎসা সেৱা এইখিনিয়ে। আৰু ইয়াৰ বাহিৰে কি কৰা হয়, ৰোগ নিৰূপণৰ ক্ষেত্ৰত আমাৰ পশু চিকিৎসা বিষয়াসকলে সেই নমুনা সংগ্ৰহ কৰাৰ বাহিৰে, আৰু বিভাগত এতিয়া NDLM নেশ্যনেল ডিজিটেল লাইভষ্টক মিছন, লাইভষ্টক মিছনৰ জৰিয়তে আধাৰ জীৱ জন্তুৰ গৰাকীৰ আধাৰ নম্বৰৰ লগত জীৱ জন্তুৰ সংলগ্ন কৰে যে কিমানটা জীৱ জন্তু আছে বা মানুহজনৰ আধাৰৰ নম্বৰ, এইটো কৰাৰ ফলত ডিজিটেলাইজ, গতি ডিজিটেলাইজ ছিষ্টেম কৰা হৈছে, যিটো কাৰণত তেতিয়াহ'লে আমি যদি কেতিয়াবা হেৰাইও যায় বা চৰকাৰে আঁচনি গ্ৰহণ কৰিব লগা হয়, প্ৰতিষেধক চিটাৰ ক্ষেত্ৰত ৰাজ সাহাৰ্য বা চৰকাৰে আঁচনিৰ ক্ষেত্ৰত এই নেশ্যনেল ডিজিটেল লাইভষ্টক মিছনে বৃহৎ পৰিমাণে সহায় কৰিব পাৰিব খেতিয়ক বন্ধুসকলক। আৰু ইয়াৰ বাহিৰেও আমি বিভিন্ন ধৰণৰ NGOৰ জৰিয়তে বা পঞ্চায়ত ৰাজ ইনষ্টিটিউচন বা সহযোগত অন্যান্য বিভাগৰ লগত কনভাৰ্জন স্কিমৰ জৰিয়তে বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই থকা হৈছে। এনেকুৱা ক্ষেত্ৰত জইণ্ট ডিজিজ ছাৰ্ভেলেন্স এক্টিভিটিজবিলাক কৰা হৈ আছে।
1: এইখিনি খুব গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি। এইবাৰ মই ডক্টৰ ৰাজকুমাৰ দাসক সুধিব বিচাৰিছোঁ, বৰ্ষাকালত অসমত পশুধনৰ ক্ষেত্ৰখনে খাদ্য সুৰক্ষা আৰু খাদ্য নিৰাপত্তাৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব পাৰে?
2: একচুৱেলি কি হৈছে, আমি বৰ্ষাকালীন আৰম্ভ হোৱাৰ আগে আগে কিছুমান ভেকচিন দি লওঁ। সেই ভেকচিনবিলাক কি হয়, জেনেৰেলি কি হয়, ভেকচিন আগতে কৰা হয় বৰ্ষাকালীনৰ, কৰাৰ পিছত কি হয়, বৰ্ষাকালীন সময়ত সেই বেমাৰটো নহয় তাৰমানে, যেনে HSBQN ফুট এণ্ড মাউথ ডিজিজ। আমাৰ মেইন প্ৰব্লেমটো হৈছে আমাৰ ফুট এণ্ড মাউথ ডিজিজ, ফুট এণ্ড মাউথ ডেট মিনছ তো মুখতো হ'ব গৰুটো আৰু ভৰিটো হ'ব, তাৰমানে যিহেতু গৰুটোৰ আমাৰ ফাপ থাকে খোৰাত, তাৰমানে

0: মানে এই ফাট থকাবিলাকত তাৰমানে যিবিলাক প্ৰভেণ্ট ফুটেড সেইবিলাক সেইবিলাক এনিমেলৰ সেই বস্তুটো ফুড এণ্ড মাউথ ডিজিজ হয়। খৰাৰ কিন্তু ফুড এণ্ড মাউথ ডিজিজ নহয়, বিকজ খৰাৰ হেৰিটো সম্পূৰ্ণ তাৰমানে তাৰ মাজত ফাট নাই তাৰমানে খুৰাত তাৰমানে। তথাপিও আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে ফুড এণ্ড মাউথ ডিজিজৰ কাৰণে, যাৰ কাৰণে আমাৰ ডক্টৰবিলাকে বিভিন্ন ডিস্পেঞ্চেৰী ডক্টৰ নাইবা ধৰ বি ভি অ' ব্লক ফেটিল অফিচাৰ সেইসকলে কৰে কি তাৰমানে ভেকচিনেশ্যন দিয়ে। আৰু প্লাছ কথাটো হৈছে কি আপোনাৰ সেই যিবিলাক ভি এফ এ আছে ক্ষেত্ৰ সহায়ক, দে আৰ দ্য গ্ৰাছৰুট লেভেল ৱৰ্কাৰ, ভেটেনাৰী ফিল্ড এচিষ্টেণ্ট, পশু ক্ষেত্ৰ সহায়ক, সেইসকলে কৰে কি তাৰমানে ভেকচিন দিয়া আৰম্ভ কৰে বি কিউ এইচ এছ বা যেনেকৈ ক'লে তাৰমানে আমাৰ ডাক কলেৰা ডাক ভাইৰাছ এইবিলাকৰ আৰু ফুড এণ্ড মাউথ ডিজিজ চবকা বুলি কয় অসমীয়াত, সেই চবকা সম্পৰ্কে ভেকচিন নিয়ে তাৰমানে। আৰু ভেকচিন দিয়াৰ হয় কি সেই মাতটো তাৰমানে নহয়, আৰু যদি হয়ো কেতিয়াবা খুব কম পৰিমাণে হেৰি হয়। আৰু কথাটো হৈছে কি আমাৰ তাৰমানে অসমত বিভিন্ন ফুডাৰ ফাৰ্ম আছে যিবিলাক গৰু খাব পাৰে, সেই ফুডাৰ ফাৰ্মবিলাক কৰা হয় কিন্তু আমি তাত মানে ফুডাৰ ৰাখি থৈ দিয়া হয় ঘাবিলাক যিবিলাক আমাৰ খাব পাৰে, নেপিয়াৰ আছে বা বহুত কিবা কিবি আছে এনেকুৱা। গতিকে সেইবিলাক আমাৰ মানে চৰকাৰে আৰু প্লাছ আমাৰ বিভাগে সেইবিলাক স্পটেড কৰি থৈ দিয়ে যে এইখিনি আমাক লাগিব। তাৰোপৰি যদি হেভি তাৰমানে ধৰ লছ অফ এনিমেল হয়, ৱাছ এভে হয় এনিমেলবিলাক, তেতিয়াহ'লে এটা মানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ মাজতো কিন্তু পশু চিকিৎসকবিলাকে কৰে কি যিবিলাক ওখ ঠাই আছে সেই ওখ ঠাইবিলাক যিবিলাক গৰুবিলাক ৰাখি থয় আমাৰ পশু চিকিৎসা বিষয়াসকলে ভেটেনাৰী ফিল্ড আছেবিলাকে সিহঁতে ট্ৰিটমেণ্ট কৰিব দিয়ে তাৰমানে। আৰু ট্ৰিটমেণ্ট কৰাৰ লগে লগে সিহঁতক তাৰমানে একচুৱেলি দানা কিনো দিয়া হয়। আৰু দানা কিনাটো দায়িত্ব জেনেৰেলি কি কৰা হয় আমাৰ মানে চিভিল এডমিনিষ্ট্ৰেশ্যনে কৰে, দানাখিনি চিভিল এডমিনিষ্ট্ৰেশ্যনে ক্ৰয় কৰে। ক্ৰয় কৰি আমাৰ যিবিলাক মানুহ আছে ডক্টৰ আছে ধৰক ভি এফ এ আছে চকী আছে কম্পাউণ্ডাৰ আছে বা চাব চেণ্টাৰ উপখণ্ডৰ মানুহ আছে সেইবিলাকে বিশেষ ধৰণে সেই গৰুবিলাকক বচোৱাৰ কাৰণে চেষ্টা কৰে।
1: জে ভাইৰাছ ইয়াৰ বিষয়ে অলপ বিতংকৈ ক'ব নেকি?
0: মানে ভাইৰাছ বিভিন্ন প্ৰকাৰৰ আছে, কোনোবা মানুহে এটা কৰে, কোনো জন্তুক এটা কৰে, কোনোটো ভাইৰাছ মানুহলৈ আহে। এই জেই ভাইৰাছটো তাৰমানে মানুহৰ গাত হয়, তাক ফুল ফৰ্ম হৈছে জাপানীজ এনসেফেলাইটিছ। আৰু এই জেই ভাইৰাছটো আপোনাৰ প্ৰথম ডিটেকশ্যন হৈছে ডিব্ৰুগড়ত নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজি এন আই ভি তাৰমানে পুনে চাৰ্ভে কৰি কৰি প্ৰথম এই ডিটেক্ট কৰিছিল ডিব্ৰুগড়ত। এন আই ভিৰ যিখন চাৰ্ট আছে সেই চাৰ্টত ৰঙা চিন দিয়া থাকে যে তাত মানে ভাইৰাছটো ডিটেক্ট হৈছিলে। এতিয়া কথাটো যোগী সেই ভাইৰাছটো কিন্তু বিভিন্ন ফালে ডিটেক্ট হৈছে। এতিয়া মেইন কথাটো হৈছে কি তাৰমানে আচলতে এই ভাইৰাছটো কিছুমান চৰাইৰে গাত থাকে, তাক হেৰাম বুলি কয় ইংলিছত, কণা মচুৰি পানী বগল এনেকুৱা তাৰমানে ব্ৰাউন কালাৰৰ যিবিলাক থাকে সৰু সৰু বগলি টাইপৰ সিহঁতৰ দেহত থাকে ভাইৰাছটো। আৰু সেই ভাইৰাছটো তাৰমানে যেতিয়া মহাতে কামুৰে চৰাইটোক তেতিয়া মানুহৰ গাত কামুৰিলে ডাইৰেক্টলি সেই মাতটো হ'ব পাৰে। নাইবা কেতিয়াবা এনেকুৱা হয় যে সেই মহটোৱে মানে গাহৰিক কামুৰে আৰু গাহৰিক যদি কোনোবা মহে কামুৰে সেই বস্তুটো মানুহৰ গালৈ আহে, মানুহক কামুৰিলে। আৰু গাহৰিক কোৱা হয় একচুৱেলি মানে এম্প্লিফাইং হোষ্ট, গাহৰিটোৰ লগত যেতিয়া মহটোৱে কামুৰে ইনফেক্টেড মহ টিউলেক্স বুলি কয় তাৰ বস্তেচিছ আছে, সেই মহটো যেতিয়া কামুৰে গাহৰিটোৰ গাত তেতিয়া স্পীডত তাৰমানে বস্তুটো ফেলি যায়। কিন্তু ইণ্টাৰেষ্টিং কি সেই গাহৰিটো কোনো চিম্পটমছ নকৰে, জাষ্ট সি কেৰি কৰে ভাইৰাছটো, তাৰ ভাইৰাছটো তাতে বেমাৰ সৃষ্টি কৰিব নোৱাৰে। বাট দি ভাইৰাছ ইজ ইন দ্য চাৰ্কুলেশ্যন অফ দি ব্লাড অফ দি পিক, সেই পিকটো যদি কোনোবা মহে কামুৰে আল্টিমেটলি তাৰপিছত মাহক এটা মানুহ কামুৰিলে সেই মানুহটোৰ জে ভাইৰাছটো হ'ব পাৰে। সেইকাৰণে ইয়াক আৰ্ব ভাইৰাছ বুলি কয়, আৰ্ব মিনছ আৰ্থ্ৰোপড বন ভাইৰাছ, মহৰ ঠেং থাকে গতিকে আৰ্থ্ৰোপড সেই বস্তুটো পিকআপ কৰি দি দিয়ে তাৰমানে। এই যে জাপানীজ জে ভাইৰাছবিলাক মানে আপুনি মোৰ কথা কৈছে মানুহ ফ্লেটত থাকিলে মই হোৱাটো প্ৰমাণ পোৱা নাই নহয় বা বেলেগত থাকিলে, কিন্তু তাত এপিডেমিৰ কিছুমান মানে পৰিৱেশৰ কিছুমান তাৰমানে ফেক্টৰে কাম কৰে, য'ত নদী এটা বৈ আছে তাত চৰাই আহে, মাজত গাহৰি থাকে, ইফালে চাংঘৰ থাকে, বানপানীৰ সময়ত কি হয় একচুৱেলি সেই গাহৰিবিলাক মানুহৰ ক্লোজ কণ্টেক্টত আহি যায় বিকজ পানী হয় তাতে, তেতিয়া চান্স অফ জেইজ মোৰ তাৰমানে। আৰু আমি যদি আৰু দেখা পাওঁ তাৰমানে ধৰক গুৱাহাটী জি এম চিত আনিলে মানুহজনক, গুৱাহাটীত তাৰ হোৱা নাই বস্তুটো, তো ক'ৰ পৰা আহিছে সেই বস্তুটো তাৰমানে অলপ জানিলে বস্তু সুবিধা হ'ব। আৰু এনেকুৱা যদি কিছুমান প্ৰগ্ৰেম যদি লয় চৰকাৰে যে আমি গ্ৰাছৰুট কেনেকৈ ভাইৰাছটো নহ কৰিব পাৰোঁ বা কি কৰিব পাৰোঁ সেই বস্তুটো মানে যদি চৰকাৰী হেৰি লয় তেতিয়াহ'লে মানুহ উপকৃত হ'ব আৰু আল্টিমেটলি যে ভাইৰাছ মানুহ নমৰিব তাৰমানে।
1: এতিয়া মানুহৰ ক্ষেত্ৰত এই ৰোগটো হ'লে তাৰ লক্ষণসমূহ কেনেকুৱা?
0: তাৰ কিছুমান লক্ষণ দেখা যায় তাৰমানে, তাৰ চিজাৰ হ'ব, তাৰপিছত টেম্পাৰেচাৰ আহিব, মানে কম্পিটিশ্যন উঠিব, আৰু তাৰপিছত লাহে লাহে কি হয়। আৰু বস্তুটো হৈছে ভাইৰাছত ইয়াৰ এগেঞ্চত কোনো ডাইৰেক্ট ঔষধ নাই তাৰমানে,

0: এণ্টি ফাইটাৰ ড্ৰাইভ হোৱাটো থাকিব পাৰে, থাকিলে হয়তো সেই বস্তুবিলাক অলপ দুৰ্বল কৰে মানুহক। আৰু এই এনচেফেলাইটিছ হোৱাৰ পিছত মানুহটো অলপমান ক্ষীণাই যায় বিলাক।
1: এইবাৰ সুধিব বিচাৰিছোঁ, গ্ৰীষ্মকালত অসমৰ পশুধনৰ কি কি ধৰণৰ ৰোগ হ'ব পাৰে আৰু তেনে ৰোগৰ বিৰুদ্ধে কি কি প্ৰতিকাৰ আৰু প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি?
2: গ্ৰীষ্মকালত সাধাৰণতে চবকা বেমাৰ, গৰু যিটো ফুড এণ্ড মাউথ ডিজিজ, সেইটো বেছিকৈ হয়। এইটো বেমাৰ হোৱা যিহেতু ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ, ভাইৰাছৰ দ্বাৰা পতকে ততাতৈয়াকৈ বেমাৰটো বিভিন্ন ঠাইত বিয়পিব পাৰে। ভাইৰাছ বিভিন্ন প্ৰকাৰৰ ভাইৰাছ থাকিব পাৰে, বিভিন্ন ধৰক এছিয়া ওৱান, এছিয়া টু, অ এচি, এনেকুৱা ধৰণৰ ভালেকেইটা ভাইৰাছৰ প্ৰজাতি আছে। আৰু এই ভাইৰাছৰ পৰা হোৱা বেমাৰৰ ক্ষেত্ৰত যিকোনো অঞ্চলত পটককৈ কাৰণ বেক্টেৰিয়েল আমাৰ বীজাণুৰ দ্বাৰা হোৱাৰ আৰু বিষাণুৰ দ্বাৰা, যিটো ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ পটককৈ বিভিন্ন অঞ্চলত ততাতৈয়াকৈ বিয়পিব পাৰে। আৰু বিশেষকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্যত আমাৰ অসম চৰকাৰে এনেকুৱা ধৰণে কেন্দ্ৰীয় চৰকাৰ এটা আঁচনি আছে, লাইফ ষ্টক হেলথ এণ্ড ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম, পশুধনৰ স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ আঁচনি।

0: পটককৈ বিভিন্ন অঞ্চলত ততাতৈয়াকৈ বিয়পিব পাৰে। আৰু বিশেষকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্যত আমাৰ অসম চৰকাৰে এনেকুৱা ধৰণে কেন্দ্ৰীয় চৰকাৰ এটা আঁচনি আছে, লাইফ ষ্টক হেল্থ এণ্ড ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম, পশুধনৰ স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ আঁচনি। এতিয়া আমাৰ অসমত সপ্তম ৰাউণ্ড ইতিমধ্যে ছটা ৰাউণ্ড সমাপ্ত হৈ গৈছে, সপ্তম ৰাউণ্ড চলি আছে। আৰু সপ্তম ৰাউণ্ডৰ এফ এম ডি ফুড এণ্ড নট ডিজিজ যিটো বেমাৰ, আৰু এইটো হ'ল ফুড এণ্ড নট ডিজিজ প্ৰডাকশ্যনৰ লগত জড়িত, উৎপাদনৰ লগত জড়িত বেমাৰ। কাৰণ এই বেমাৰটোৰ ফলত কি হয়, মানুহৰ গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ পেলাব পাৰে। আৰু যদি একমহীয়া পোৱালিৰ এই বেমাৰটো হয় তেতিয়াহ'লে একমহীয়া পোৱালিটো মৃত্যুমুখত পৰাৰ সম্ভাৱনা বেছি থাকে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ গোটেই ভাৰতবৰ্ষতে এইটো আঁচনি লাইফ ষ্টক হেল্থ এণ্ড ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম গোটেই ভাৰতবৰ্ষতে এই আঁচনি চলি আছে। আৰু এই আঁচনিৰ ক্ষেত্ৰত আমাৰ অসমতো তেনেকুৱা, অহা 4 জুলাইলৈকে আমাৰ গোটেই যিমান পশুধন আছে বিশেষকৈ আমাৰ গোধনৰ ভেকচিন প্ৰতিষেধক চিটা দিব লাগিব। ধুবুৰীৰ পৰা ডিব্ৰুগড়লৈকে এইখিনি ভেকচিনেশ্যন সমাপ্ত কৰিব লাগিব, সম্পূৰ্ণ বিনামূলীয়া ভেকচিনেশ্যন। মই ইতিমধ্যে আগতে উল্লেখ কৰিছোঁ আধাৰ নাম্বাৰৰ লগত সংলগ্ন কৰিব লাগে, আৰু তেনেকৈ আমি ডিজিটেলৰ আপলোড কৰিব লাগিব, কাৰণ মানুহৰ গৰাকীৰো নাম ৰেকৰ্ড হৈ থাকিব। এই আঁচনিখন চলি আছে, প্ৰতিষেধক চিটা আমাৰ গাঁও অঞ্চলত আমাৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলে পশু চিকিৎসা বিষয়ৰ তত্বাৱধানত, জিলা বিষয়ৰ তত্বাৱধানত পশুধনৰ এফ এম ডি ভেকচিনেশ্যন, ফুড এণ্ড মাউথ ডিজিজ, লাইফ ষ্টক হেল্থ এণ্ড ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেমৰ সপ্তম ৰাউণ্ড চলি আছে। তেনেকৈ গাহৰিৰ ক্ষেত্ৰত ক্লাছিকেল ছোৱাইন ফিভাৰ, তেনেকৈ ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ প্ৰত্যেকখন জিলাতেই নিৰ্ধাৰণ কৰি দিয়া আছে, কিমানটা গাহৰিক প্ৰতিষেধক চিটা দিব লাগিব। ইতিমধ্যে আমাৰ এই প্ৰগ্ৰেমটো আমাৰ চলি আছে, গাহৰি যিটো প্ৰতিষেধক চিটা 15 মে'ৰ পৰা আৰম্ভ হৈছে অসমত তৃতীয় ৰাউণ্ড, যিটো সপ্তম ৰাউণ্ড চলি আছে আমাৰ প্ৰতিষেধক চিটা এফ এম ডি ভেকচিনৰ যোৱা 15 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে।
1: এই প্ৰতিষেধক চিটাসমূহ কেতিয়া কেতিয়া বা কিমান সময়ৰ ব্যৱধানত দিয়া হয়?
0: ব্যৱধান প্ৰতিষেধক চিটাসমূহ এইটো ছমাহ পিছে পিছে আকৌ দিয়া হয় এফ ফুড এণ্ড মাউথ ডিজিজৰ, আৰু অকল এফ এম ডিয়ে নাথাকে, ফুড এণ্ড মাউথ ডিজিজ তেনেকুৱা এস্কাৰ এটা আঁচনি আছে, এচিষ্টেণ্ট টু ষ্টেট ফৰ কণ্ট্ৰল অফ এনিমেল ডিজিজ, ইয়াৰ পিছত এইটো আৰম্ভ হ'ব। যোৱা বছৰ এস্কাৰটো সমাপ্ত হৈছে, আকৌ নতুনকৈ এস্কাৰ আঁচনি হ'ব। মই আগতে উল্লেখ কৰিছোঁ যে হিমৰেজিক ছেপ্টিচিমিয়া যিটো গৰু বা জীৱ জন্তু গলফুলা বেমাৰ, উত্তৰটো শ্বাস প্ৰশ্বাস হ'ব, টেম্পাৰেচাৰ বাঢ়িব আৰু মৃত্যুমুখত পৰিব পাৰে। হিমৰেজিক ছেপ্টিচিমিয়া যিটো বেমাৰ এইটো আমি এস্কাৰৰ অধীনত আৰম্ভ হ'ব। আৰু এই প্ৰতিষেধক চিটাসমূহ সাধাৰণতে এটা প্ৰতিষেধক চিটা দিয়াৰ পিছত আৰু এটা প্ৰতিষেধক, ধৰক এতিয়া এফ এম ডি ভেকচিনেশ্যন দিয়া হ'ল, ফুড এণ্ড চবকা বেমাৰৰ প্ৰতিষেধক চিটা দিয়া হ'ল, তাৰ 15 দিন আগত বেলেগ এটা চিটা দিব নোৱাৰিব। একেটা জন্তু জীৱ জন্তুৰ ক্ষেত্ৰত যদি আমি এফ এম ডি ভেকচিন দিছোঁ তেতিয়াহ'লে আকৌ তাত 15 দিন গেপ বা সেই গেপ পিৰিয়ডৰ আগত দিব নোৱাৰিব। এই এস্কাৰ আঁচনিৰ অধীনত আমাৰ জহৰবাদ বেমাৰৰ এটা বি কিউ ব্লেক কোৱাটাৰ বুলি কোৱা হয়, এইটো বেক্টেৰিয়াৰ দ্বাৰা হোৱা বেমাৰ, সেইটো ভেকচিন আমাৰ প্ৰতিষেধক চিটা আৰম্ভ হ'ব। এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু আৰম্ভ ইতিমধ্যে তাৰ কাৰণে আঁচনি প্ৰস্তুত কৰা হৈছে, বিনামূলীয়া, সম্পূৰ্ণ বিনামূলীয়া ভেকচিন এইটো দিয়া হ'ল। আৰু আমাৰ দ্বিতীয় কথা হৈছে জলাতংকৰ নিৰ্মূল কৰাৰ কাৰণে, জলাতংকৰ তেনেকুৱা এণ্টিৰেবিজ ভেকচিন, যিহেতু কুকুৰৰ মেইনলি অসমত আমাৰ এটা বেছিভাগে কুকুৰৰ পৰাই বেমাৰটো হোৱা বুলি কোৱা হয়, কুকুৰৰ প্ৰতিষেধক চিটা দিয়াৰ কাৰণে এ বি চি এনিমেল ডাথ কণ্ট্ৰল কৰাৰো আঁচনি আমাৰ ইতিমধ্যে বিভিন্ন জিলাত অসমৰ জলাতংকৰ ভেকচিনৰ দি থকা হৈ আছে, আৰু বিভিন্ন জিলাত প্ৰতিষেধক চিটা প্ৰেৰণ কৰা হৈছে। তেনেকৈ আমাৰ পশু চিকিৎসা বিশেষজ্ঞসকলে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলক এই কামত নিয়োজিত কৰিছে সম্পূৰ্ণ বিনামূলীয়াকৈ। কুকুৰৰ যিটো প্ৰতিষেধক চিটা এনিমেল ডাথ কণ্ট্ৰলত গোটেই 100% আমি ভেকচিন যোগান ধৰিব নোৱাৰি, হিচাপ মতে আমাৰ দিয়া হয়। বিশেষকৈ মিউনিচিপালিটি এৰিয়াত পৌৰসভা এলেকা অঞ্চলবিলাকত দিয়াৰ কাৰণে নিৰ্ধাৰণ কৰা হৈছে, বিভিন্ন জিলাত প্ৰতিষেধক বা নগৰ অঞ্চলত দিয়া হৈ আছে। গতিকে তাত কিছুমান অসুবিধাও আছে ভেকচিনৰ ক্ষেত্ৰত, আমি পৌৰসভা বা পঞ্চায়তৰাজ ইনষ্টিটিউচনত আলোচনা কৰি প্ৰতিষ্ঠানৰ লগত আমি প্ৰতিষেধক চিটা দিব লাগিব। তেনেকৈ আমাৰ ডাক প্লেগ বেমাৰ, যিটো ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ, কলেৰা, ডাক কলেৰা বেমাৰ, এই বেমাৰৰ প্ৰতিষেধক চিটা আমাৰ ইনষ্টিটিউটত ভেটেৰিনাৰী বায়লজিকেল খানাপাৰৰ পৰা আমি আমাৰ পশু চিকিৎসা বিষয়াসকলে জিলা বিষয়াৰ জৰিয়তে প্ৰতিষেধক চিটা গ্ৰহণ কৰিব পাৰিব। কাৰণ এতিয়া যিহেতু কিছুমান কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতিষেধক চিটা দিয়া হয়, কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ বিনামূলীয়া, তেনেকৈ আমাৰ অসম চৰকাৰৰ ইনষ্টিটিউট অফ ভেটেৰিনাৰী বায়লজিকেল যিটো জৈৱিক প্ৰতিষ্ঠান আছে খানাপাৰত, তাৰ পৰাও আমাৰ প্ৰতিষেধক চিটা প্ৰস্তুত কৰা হয়। বা গোপালকসকলক যিসকলে

0: গোপালক বা জীৱ জন্তু পুহি আছে তেওঁলোক আমি প্ৰতিষেধক চিনাকি দিব পাৰিম। আৰু তাৰ বাহিৰেও আমাৰ যিবিলাক ভোজনৰ ক্ষেত্ৰত ডিঅৰ্মিং পেলুৰ দৰৱ দিবলগীয়া হয় পেলুৰ দৰৱো আমি বিনামূলীয়াকৈ দিব পাৰিম। যিহেতু আমাৰ পশু চিকিৎসালয়সমূহ দুটা চুটি থাকে, সময় থাকে, চামাৰ আৰু উইণ্টাৰ। ধৰক এতিয়া আমাৰ চামাৰ এতিয়া চলি আছে, এতিয়া ৰাতিপুৱা ধৰক 8 বজাত আমাৰ কাৰ্যালয় খুলিব, এটাত আকৌ বন্ধ হৈ যাব 7 বজাৰ পৰা এটালৈকে থাকিব। বন্ধ দিনবোৰত ৰাতিপুৱাৰ ভাগত 8 বজাৰ পৰা 12 বজালৈকে থাকিব আৰু পিছবেলা খোলা নাথাকিব। কিন্তু হস্পিটেল ডিষ্ট্ৰিক্টৰ যিবিলাক হস্পিটেল ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ তেওঁলোকক দিয়া হৈছে ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। সেইখিনি সেৱা
1: ফোনযোগে
0: পাৰিব 1962 যিটো নাম্বাৰ কৈছোঁ 1962 সমত 181 81 তেনেকুৱা ভ্ৰাম্যমান পশু চিকিৎসা বিষয়া আছে। মোবাইল ভেটেৰিনাৰী ইউনিট বুলি কোৱা হয় আৰু মোবাইল ভেটেৰিনাৰী ইউনিটক যদিহে অসমৰ 181 জিলাত কিছুমান জিলাত 7খন আছে, কিছুমান 4খন, জিলাখনৰ ওপৰত নিৰ্ভৰ কৰিব। কোনোবা এখন জিলাতো বেছিও থাকিব পাৰে। এম্বুলেঞ্চ যিখন ভ্ৰাম্যমান পশু চিকিৎসাৰ গাড়ী যিখন থাকিব তাত ক্ষেত্ৰত
2: আমাৰ মোবাইল
0: ভেটেৰিনাৰী ইউনিট তাত আমাৰ বিষয়াজন থাকিব। 1962 কল কৰাৰ পিছত কিন্তু ৰাতি ফোন কৰিলে নাপাব, ৰাতিপুৱা 8 বজাৰ পৰা 4 বজালৈকে সেৱা গ্ৰহণ কৰিব পাৰিব। জ্বৰ পৰা ফোন কৰিব, লোকেশ্যনত গৈ ওলাব। ধৰক ইয়াতে আমাৰ MBO যিটো আমি জ্বৰ পৰা কল কৰিব, কল নাপায় ডিটেইলছ এড্ৰেছ লৈ সম্পূৰ্ণ এড্ৰেছ লৈ তাত তেওঁলোকে চিকিৎসা সেৱা প্ৰদান কৰিব পাৰিব। ইয়াৰ বাহিৰেও আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰসকলে, জিলা পৰ্যায়ৰ বিষয়াসকলে MBOৰ লগত আলোচনা কৰি নিৰ্দেশ দি নিৰ্দিষ্ট অঞ্চলত য'ত বেমাৰ হ'ব পাৰে সেইখিনিত চিকিৎসা সেৱা স্বাস্থ্য শিবিৰ কৰিব পাৰিব। আৰু ইতিমধ্যে অসমৰ ভালেকেইখন জিলাত এনেকুৱা ধৰণৰ আমাৰ পশু স্বাস্থ্য শিবিৰ হৈ গৈছে, ভালেকেই ঠাইত জিলা পৰ্যায়তো হৈছে নিৰ্দিষ্ট কিছুমান ঠাইত। আৰু বানপানীৰ সময়ত বিশেষকৈ আমাৰ বিষয়াসকলে যিহেতু আমাৰ জিলা প্ৰশাসনৰ লগত সভা হৈ থাকে, তেনেকৈ কণ্টিজেঞ্চি প্লেন এখন প্ৰস্তুত কৰে। কণ্টিজেঞ্চি প্লেন যেতিয়া প্ৰস্তুত কৰিব তেনেকৈ উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি DDC মিটিঙত ডিছকাছ কৰি নাইবা বানপানীৰ যিখন কণ্টিজেঞ্চি প্লেন তেনেকৈ কিছুমান নিৰ্ধাৰণ কৰি কিছুমান ঠাইত চিকিৎসা সেৱা স্বাস্থ্য সেৱা গ্ৰহণ কৰিব পাৰিব। আৰু তেতিয়া কণ্টিজেঞ্চি এটা টীম এটা কণ্ট্ৰল ৰুম থাকিব, তেনেকৈ চিকিৎসা সেৱা আগবঢ়াব পাৰিব। আৰু বিভাগৰ পৰা যিখিনি পৰ্যাপ্ত পৰিমাণৰ যিখিনি ঔষধ থাকিব, পৰ্যাপ্ত পৰিমাণ নহ'লেও সেইখিনি সেৱা আগবঢ়াব পাৰিব, নহ'লেও বিষয়াগৰাকীয়ে অন্তত সেইখিনি কনচালটেঞ্চি দিব পাৰিব। আৰু বিভাগত ৰোগ নিৰীক্ষণৰ ক্ষেত্ৰত তেজৰ নমুনা বা অন্যান্য জৈৱিক নমুনা সংগ্ৰহ কৰি জিলা পৰ্যায়ৰ বিষয়া জিলা বিষয়াগৰাকীয়ে যিসকল পশু চিকিৎসা বিষয়া আছে নৰ্থ ইষ্টাৰ্ণ ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী যিখন উত্তৰ পূৰ্বাঞ্চল ৰোগ নিৰূপণ কেন্দ্ৰ তালৈকে প্ৰেৰণ কৰিব পাৰিব। তেনেকৈ কণ্টিনিউৱাস প্ৰত্যেক মাহে মাহে আমাৰ সেই প্ৰতিবেদন দাখিল কৰিব লাগিব ৰোগ নিৰীক্ষণ ৰিপৰ্ট জিলা জিলা বিষয়াৰ জৰিয়তে সঞ্চালকালয়ত প্ৰেৰণ কৰিব পাৰিব। ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী বুলি যিবিলাক DDL আছে অসমত, ধৰক DDL আৰু CIU বুলি কোৱা হয়, ক্লিনিকেল ইনভেষ্টিগেশ্যন ইউনিট 19টা আছে অসমত বিভিন্ন ঠাইত। তাতে যমুনাবিলাক কিছুমান বেমাৰৰ সুবিধামতে যিখিনি সুবিধা আছে সেই পৰীক্ষাখিনি কৰিব আৰু যিখিনি সুবিধা পৰীক্ষা কৰিব নোৱাৰিব উত্তৰ পূৰ্বাঞ্চল ৰোগ নিৰূপণ কেন্দ্ৰলৈ, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গুৱাহাটী খানাপাৰাত আছে, তালৈ প্ৰেৰণ কৰিব পাৰিব। আৰু যিহেতু যিবিলাক বেমাৰৰ কথা আলোচনা হৈ আছিলে আমাৰ তেনেকুৱা FMDৰ কথা মই আলোচনা কৰিলোঁ, ডিছকাছ কৰিলোঁ। FMD ভেকচিনেশ্যন চলি আছে, ব্ৰুচেলোচিছ নামৰ আৰু এবিধ বেমাৰ, এইটো হ'ল উপ সংক্ৰামক বেমাৰ, জীৱ জন্তুৰ পৰা মানুহৰ গাটো আহিব পাৰে, মানুহৰ পৰা জীৱ জন্তুৰ গাটো আহিব পাৰে, সেইটোৰ ব্ৰুচেলোচিছৰ। এনেকৈ 4 মাহৰ পৰা 8 মাহৰ পোৱালি বিশেষকৈ চেউৰী পোৱালিবোৰক সেই প্ৰতিষেধক চিটা দিয়া হয়। আমাৰ সেইটো যোৱা বছৰ 6ষ্ঠ 3য় ৰাউণ্ডত ইতিমধ্যে সেইটো সমাপ্ত হৈ গৈছে। আকৌ চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্ধাৰণ আহিলে, নীতি নিৰ্দেশনা আহিলে আমি আকৌ সেই ভেকচিনটো আৰম্ভ কৰিম। আৰু অচিৰেই এস্কাৰ আঁচনিৰ জৰিয়তে মই আগতে উল্লেখ কৰিছোঁ তেনেকুৱা ভেকচিন প্ৰতিষেধক চিটাবিলাক কৰা হ'ব। আৰু ক্লাছিকেল গাহৰিৰ ক্ষেত্ৰত যিটো ভেকচিন CSF ভেকচিন, ক্লাছিকেল চোৱাই ফেভাৰ, এইটো ভেকচিনৰ কিছুমান ডিলাবিলাকত নিৰ্ধাৰণ কৰি দিছে পশুধনৰ ওপৰত নিৰ্ভৰ কৰি কিমান গাহৰি আছে, কিমানটা থাকিব পাৰে, তেনেকৈ ভেকচিনবিলাক প্ৰতিষেধক চিটা CSF প্ৰেৰণ কৰিছে। ইণ্টাৰেষ্টিং হ'ল আমাৰ আফ্ৰিকান চোৱাই ফেভাৰ, এই বেমাৰটো কিন্তু আপোনাৰ মানুহৰ দেহলৈ সংক্ৰমিত নহয়। আফ্ৰিকান চোৱাই ফেভাৰৰ হ'লে কি হয়, এবিধ মাৰাত্মক ৰোগ, ইয়াৰ কিন্তু প্ৰতিষেধক চিটা নাই। যেনেকৈ ক্লাছিকেল চোৱাই ফেভাৰৰ ভেকচিন

0: আছে, যেনেকুৱা এফ এম ডি বেমাৰ চবকা বেমাৰৰ ভেকচিন আছে, ডাক কলেৰাৰ হাঁহৰ ক্ষেত্ৰত ভেকচিন আছে, ৰাডিখন ডিজিজ হাঁহ কুকুৰাৰ ভেকচিন যিহেতু আছে, কিন্তু আফ্ৰিকান চোৱাইন ফিভাৰৰ অসমত যোৱা বছৰৰ এনেকুৱা এই বেমাৰটো আকৌ প্ৰাদুৰ্ভাৱ হৈছিল। এনেকুৱা বেমাৰৰ ক্ষেত্ৰত দেখা গৈছে ইয়াৰ যিহেতু প্ৰতিষেধক চিনা নাই, কিন্তু মানুহকেতো সংক্ৰমণ হয়, কিন্তু কৃষি অৰ্থনীতিত বিশেষকৈ প্ৰভাৱ পেলায়। কাৰণ এই বেমাৰটো হোৱাৰ লগে লগে 100% ইয়াৰ পৰা ইয়াৰ জৈৱ সুৰক্ষা ৰাখিবলৈ ফাৰ্মখন, যদিহে জৈৱ সুৰক্ষা দিয়া নহয় এই বেমাৰটো নিশ্চিতভাৱে বেমাৰটো হ'ব। পাম চৌহদৰ 3 মিটাৰ দূৰত্ব অন্যান্য জীৱ জন্তু মানুহৰ প্ৰৱেশ থাকিব নালাগিব, অন্তত 3 মিটাৰ দূৰত্বত। আৰু দানাৰ পাত্ৰবোৰ 4-6 ঘণ্টাৰ ভিতৰত পানীত ডুবাই ৰাখিহে তেতিয়া দানা দিব পাৰিব। প্ৰৱেশদ্বাৰৰ ক্ষেত্ৰত দেখা গৈছে যে তাত পটককৈ সোমাব নোৱাৰিব, 2% ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰি ল'ব, তেনেকৈ ফাৰ্মখনত চিকিৎসা কৰ্মী বা চিকিৎসা বিষয়াজনে প্ৰৱেশ কৰিব পাৰিব, নাইবা ফাৰ্মৰ গৰাকীজনে প্ৰৱেশ কৰিব পাৰিব। আৰু যদি নতুনকৈ কিনি অনা গাহৰিটো 3-4 সপ্তাহ বেলেগকৈ আছুতীয়াকৈ ৰাখিব লাগিব, তেতিয়াহে ফাৰ্মত সোমাব পাৰিব। কাৰণ এই বেমাৰৰ বীজাণু ইতিমধ্যে সিটো গাহৰিৰ দেহত থাকিব পাৰে, তেতিয়াহ'লে অন্যান্য গাহৰিকো সংক্ৰমণ কৰিব পাৰে। আৰু এই বেমাৰৰ যিহেতু এফ এম ডি 15 পৰ্যায়ত ভেকচিন প্ৰতিষেধক চিটা চলি আছে, এইচ এছ আৰু বি কিউ এইচ এছ ভেকচিন আমাৰ প্ৰতিষেধক চিটা আমাৰ অসমত যিটো আছে ৰবি আমাৰ ইনষ্টিটিউট অফ ভেটেনাৰী বায়'লজিকেল, তাৰ পৰা প্ৰতিষেধক চিটা আমাৰ পশু চিকিৎসা বিষয়াসকলে গ্ৰহণ কৰিব পাৰিব আৰু পশু চিকিৎসা প্ৰতিষেধক চিটা দিব পাৰিব। আৰু তেনেকুৱা পশু যিবিলাক আঁচনি, এই দুটা আঁচনি মেইনলি লাইফ ষ্টাইল হেলথ এণ্ড ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম আৰু এল এছ এছকা এছিষ্টেণ্ট টু ষ্টেট ফৰ কণ্ট্ৰল অফ এনিমেল ডিজিজ, এইটো অ' চি ডি আৰম্ভ হ'ব। আৰু পশু চিকিৎসা বিষয়াসকলক সময়ে সময়ে নীতি নিৰ্দেশনা দিয়া হয়, সঞ্চালকালয়ৰ পৰা নিৰ্দেশনা দিয়া হয়। তেনেকৈ জিলা বিষয়াসকলে পশু চিকিৎসা বিষয়া আছে খণ্ড পৰ্যায়ত ষ্টেট ভেটেনাৰী ডিছপেঞ্চাৰী ৰাজ্যিক পশু চিকিৎসালয়ত নীতি নিৰ্দেশনা মতে তেওঁলোকে কাম কৰিব লাগিব। আৰু যিহেতু এম ভি অ'ৰ কথাটো ক'লোঁ, 196-2 কল কৰিলে ৰাতিপুৱা 8 বজাৰ পৰা 4 বজালৈকে নিৰ্দিষ্ট হিচাপে সেৱা আগবঢ়াব পাৰিব।
1: এবাৰ ডক্টৰ দাসক সুধিব বিচাৰিছোঁ, অসমত পশুধনৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে কি কি চৰকাৰী আঁচনি আছে বাৰু, আৰু জনসাধাৰণে এই সেৱাসমূহ কেনেধৰণে লাভ কৰিব পাৰে?
2: একচুৱেলি কথা হৈছে কি, পশুধন নিয়ন্ত্ৰণৰ কাৰণে বহুত আমি স্কীম লোৱা হৈছে, ঠিক তেওঁৰ ভেকচিনেশ্যন বা কোৱাৰেণ্টাইন মেজাৰ নাইবা বিভিন্ন মেজাৰ। এতিয়া কথাটো হৈছে কি, এই ভেকচিনেশ্যনটো কৰিব লাগিব, ভেকচিন কৰিলে গৰু মাওবিলাক ৰক্ষা পৰিব। আৰু এটা কথা হৈছে কি, পেলু ৱৰ্মছ অসমখন হৈছে কি, এই পেৰাইজ ফৰ পেৰাচাইট বুলি কোৱা হয়, মানে পেলুৰ নন্দনকানন। গতিকে আমাৰ বিষয়াসকলে কৰে কি, তাৰমানে বা ভিয়াভিয়াসকলে কৰে কি, পেলুৰ দৰৱটো প্ৰায় গৰুবিলাকক খুৱাই থাকে বছৰত দুবাৰ কৰি হ'লেও, ধৰ মাৰ্চ মাহত খোৱালে এবাৰ, অক্টোবৰ মাহত খোৱালে এবাৰ। গতিকে এনেকৈ পেলুৰ দৰৱবিলাক খোৱাৰ কাৰণে সিহঁতৰ ইনষ্ট্ৰাকশ্যন দিয়া হয় বিভিন্ন, আৰু ডিষ্ট্ৰিক্ট অফিচাৰবিলাকে তদাৰক কৰে যে পেলুৰ দৰৱ খুৱাইছে নে নাই। আৰু মানুহবিলাক সজাগ হৈছে, এতিয়া আহি পেলাই সিহঁতে পেলুৰ দৰৱটো লৈ যায়, তাৰমানে গতিকে পেলুৰ দৰৱটো যেতিয়া লৈ যায় যদি খুৱায় তেন্তে পেলু হ'ব নোৱাৰে। তাৰমানে আটাইতকৈ ভয়ংকৰ বস্তু কথা হৈছে কি, ফেচিঅৰা বুলি কোৱা হয়। ফেচিঅৰাত হয় কি, তাৰমানে গলটোত ফুলি যায়, তাত পানী জমা হয় আৰু তাৰ লিভাৰটো ডেমেজ হৈ যায়। এই ফেচিঅৰাৰ কাৰণে তাৰমানে কৰা মানে কি কৰে যে স্নেইল বৰ্ণ ডিজিজ, ডেট মিনছ ইটা শামুকৰ পৰা আহে, তাৰ শামুকৰ চাইকেলটো কমপ্লিট কৰি ঘাঁহত থাকে, সেই ঘাঁহ যদি কনজিউম কৰে তেতিয়া ভিতৰত বস্তুটো মেইন পেৰিয়ডটো জমা হয় তাত, তাতে ইটো কৰিলে হয় কি, তাৰমানে সিহঁতৰ লিভাৰটো নষ্ট হয় আৰু পায়খানাটো মানে আপোনাৰ হেৰি হয়, পনীয়া হয়। তেতিয়া পায়খানাটো আমি যদি মাইক্ৰস্কোপত চাওঁ, সেই ফেচিঅৰাটো তাৰমানে এটা হালধীয়া ধৰণৰ একটো পোৱা যায়, তাৰমানে তেতিয়া কনফাৰ্ম হয় যে মানে ফেচিঅৰা হৈছে, তাক ঔষধ খুৱাব লাগিব। গতিকে আমাৰ ভিন্ন কৰ্মচাৰীবিলাক এইবিলাক খুৱাই থাকে, ফেচিঅৰাটো কৰি থাকে। আৰু মেইনলি এটা আজিকালি এটা মানে মানে খুব জোৰ দিয়া হৈছে বায়ো ছিকিউৰিটি, বায়ো ডিষ্টেঞ্চ, জৈৱ সুৰক্ষা। ফাৰ্ম এখনত তাৰ যদি গাহৰি এটা বেমাৰ লাগে, সেইটো উলিয়াই আনিব লাগিব, আনি পেলাই বা মৰিলে থাক ভালকৈ পুতি থ'ব লাগিব, নাইবা যদি কোনো ফাৰ্মত সোমাব খোজে সি নিজে চেনিটাইজ হ'ব লাগিব, হাত ধুব লাগিব, ভৰি দিব লাগিব, না পটাচত পানী থাকিব, তাত জপকাই যাব লাগিব। আৰু আজিকালি মানে কি হৈছে ঘটনাটো, ফাৰ্মাৰবিলাক সচেতন হৈছে, তাৰমানে আগৰ দিন নাই, তাৰমানে আজিকালি ফাৰ্মাৰবিলাক অবজাৰ্ভ কৰে বস্তুবিলাকক, আগতে কি হৈছে গৰুটো পুহিছিল যি হৈছে হৈছে আৰু, এতিয়া কৰে কি ফাৰ্মাৰবিলাকে অবজাৰ্ভ কৰে, তো এতিয়া এনেকুৱা হৈছে দেহে তো লৈ আহোঁ নেকি। গতিকে ফাৰ্মাৰবিলাকৰ অবজাৰ্ভেশ্যনটো কিন্তু বৰ ইম্পৰ্টেণ্ট কথা, সি অবজাৰ্ভ কৰিব লাগিব যে মুৰ্গীকেইটাৰ কি হৈছে।
1: আজি আমাৰ যিটো বিষয় আছিল অসমৰ পশুধনৰ বৰ্ষাকালীন ৰোগ আৰু প্ৰতিষেধক, এই বিষয়ে আশা কৰোঁ শ্ৰোতাসকলে বহুখিনি কথা জানিব পাৰিলে। আপোনালোকক আকৌ কেতিয়াবা ষ্টুডিঅ'ৰ মজিয়াত

প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহ আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এই আকাশবাণী গুৱাহাটীৰ মহাবাহ খণ্ডে পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: 여보.
1: হয়ে গেল ব্যবস্থা
2: কি হল বুদ্ধির ফ্রিজর চাওসুন 20,000 টকার লোন ততালিকে জানানে কোনে দিছে সুদ বা কিমান লোন নিয়ন্ত্রিত সংস্থার পরাহে লব লাগে ধার হিমান প্রয়োজন যিমান তাকু সাই সিটি হয়ে গেল ব্যবস্থা দরমহা এডভান্সত দিছু
3: আরবিআই কয়
2: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে
4: এই কাহিনী হল এগৰাকী নার্সৰ আৰু তেওঁৰ অন্তৰাত্মাৰ আহি গল দৰমহা এতিয়া নতুন কান ফুলি
5: নহয় প্ৰথমে সঞ্চয়
4: প্ৰথমে কান ফুলি
5: শুনক প্ৰতি মাহে অলপ বচাও অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰজেন্সি বাবেও হাসক যাতে হৈ ৰয় টেনশ্যন ফ্ৰী
4: কিন্তু কান ফুলি কি হ'ব
5: যাবানে ভিডিঅ' ইনজেকশ্যন
3: আৰবিআই কয়
5: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা
6: এয়া আকাশবাণী গুৱাহাটী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ বিষয়ে মন কী বাতত প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱসৰ প্ৰতি সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিশুসকলক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ জলসম্পদ বিভাগৰ চাকৰি নামত প্ৰবঞ্চনা কৰা এটা চক্ৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ উৎখাত আৰু ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতৰ টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ কথা আজি মন কী বাতত উল্লেখ কৰে। তেওঁ কয় যে প্ৰাকৃতিক পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত হাড়গিলা চৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ কেতবোৰ ঠাইত পূৰ্বে হাড়গিলা চৰাইক লৈ বহু অন্ধবিশ্বাস আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত পূৰ্ণিমা দেৱী বৰ্মনৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে।
7: অসম মে এক পক্ষী পায়া জাতা হে উস পক্ষী কা নাম হে হাড়গিলা। হাড়গিলা এক দুৰ্লভ পক্ষী হে ইয়ে প্ৰকৃতি কো স্বচ্ছ ৰখনে মে অহম ভূমিকা নিভাতা হে লেকিন অসম কে কুছ ইলাকো মে লম্বে সময় তক ইসে অশুভ মানা জাতা থা কই বার उन पेड़ों को भी काट दिया जाता था जिन पर हर जिला के घोंसले बने होते थे। सोचिए एक ऐसा पक्षी जो पर्यावरण की सफाई में मदद करता है वही हर जिला लोगों के डर का शिकार बन गया था। इसी दौरान जीव वैज्ञानिक पूर्णिमा देवी बर्मन ने ये सब देखा। उन्होंने लोगों के मन में बैठी गलत धारणा को बदलने का संकल्प लिया। उन्होंने महिलाओं से बात की, उन्होंने लोगों को विज्ञान के आधार पर समझाया। धीरे धीरे महिलाएं इस अभियान से जुड़ने लगी। फिर एक बड़ा बदलाव शुरू हुआ। हजारों ग्रामीण महिलाएं हरगिला को बचाने के लिए आगे आई। आज उन्हें हरगिला आर्मी के नाम से जाना जाता है।
6: শ্ৰীমোদীয়ে মেঘালয়ৰ ৰুট ব্ৰিজৰ প্ৰসংগ উল্লেখ কৰি কয় যে গছৰ শিপা সংযোগ কৰি নিৰ্মাণ কৰা এই দলংসমূহ সম্পূৰ্ণ হৈ উঠাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হয়। এই জীৱন্ত দলংসমূহ সময়ৰ লগে লগে অধিক মজবুত হৈ উঠে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংসমূহে মেঘালয়ৰ জনসাধাৰণক সৃষ্টিশীলতাক প্ৰতিফলিত কৰে। ইপিনে ক্ৰীড়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ খেল খেলা যুৱক যুৱতীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ নাগালেণ্ড চৰকাৰৰ দুটা আকৰ্ষণীয় পদক্ষেপ নাগালেণ্ড বেবী লীগ আৰু নাগালেণ্ড মহিলা ফুটছাল লীগৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে তিনি বছৰ সম্পূৰ্ণ হোৱা নাগালেণ্ড বেবী লীগৰ জৰিয়তে পাঁচৰ পৰা দহ আৰু বাৰ বছৰ বয়সৰ ল'ৰা ছোৱালীক ফুটবল খেলাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। একেদৰে ফুটছাল হৈছে ইনডোৰ ফুটবল খেল আৰু এই খেলত প্ৰতিটো দলত পাঁচজনকৈ খেলুৱৈ থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 4,000 কোটি টকাতকৈও অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত 7-মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব। প্ৰায় 5,000 ৰোগী একে সময়তে সেৱা আগবঢ়াব পৰাকৈ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। এই পদক্ষেপে উন্নত চিকিৎসা শিক্ষা গৱেষণা অত্যাধুনিক

0: চিকিৎসা সুবিধা তথা ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিন ধৰি হৈ থকা বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ পানী বিপদজনকভাৱে বৃদ্ধি পোৱাত জোনাই, চিমেণ্ট চাপৰি, ডিমৌ আদি অঞ্চলত বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চিমেণ্ট নদীৰ বিধ্বংসী বানে আজি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ঘটনাৰ খবৰ পোৱাৰ পাছতেই ৰেল বিভাগৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। ইফালে ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত উজ্জ্বলপুৰৰ 60টা পৰিয়াল বানত আবদ্ধ হৈ থকাত সম্প্ৰতি SDRFএ উদ্ধাৰ অভিযান চলাই আছে বুলি জোনাইৰ বিধায়ক ভূৱন পেগুৱে প্ৰকাশ কৰিছে। তদুপৰি চিমেণ্ট নৈৰ ঢলে বহু পশুধনো উটুৱাই নিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৱে বৰ্তমান বান পৰিস্থিতি তদাৰক কৰি পৰিস্থিতিৰ বুজ লৈছে।
1: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ হাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচী স্থানীয় বিধায়ক ডঃ তপন দাসে শুভাৰম্ভ কৰে। কামৰূপ মহানগৰ জিলাত 5 বছৰ বয়সলৈকে 1,99,551টি শিশুক সামৰি লোৱা হৈছে। এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। ধেমাজি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আজি এই দিৱসৰ কাৰ্যসূচীত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি শিশু আৰু মাতৃৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰতিষেধক অত্যন্ত ফলপ্ৰসূ মাধ্যম বুলি কয়। গোলাঘাট জিলাত এই অভিযানৰ অধীনত 5 বছৰ বয়সলৈকে মুঠ 1,28,060টা শিশুক লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ বাবে সমগ্ৰ জিলাখনত মুঠ 872টা টীকাকৰণ বুথ স্থাপন কৰা হৈছে। শিৱসাগৰত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি কাৰ্যসূচী অনুষ্ঠিত হয়। চিৰাং জিলাত এইবাৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুঠ 57,570টি শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। শ্ৰীভূমি জিলাতো 1,032টা বুথত প্ৰায় 2,08,264টা শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। গোৱালপাৰা জিলাত এই অভিযানৰ অধীনত 1,69,967 শিশুক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে ৰাষ্ট্ৰীয় পলিঅ' দিৱস প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। মানকাছৰ জিলাত আজি প্ৰথম দিনা জিলাখনৰ 331টা চিটাকৰণ কেন্দ্ৰত 80,000ৰো অধিক শিশুক সামৰি লোৱা হৈছে। বিশ্বনাথ জিলা, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, চৰাইদেউ আৰু শোণিতপুৰ জিলাতো পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে। ডিব্ৰুগড় জিলাত মুঠ 953টা কেন্দ্ৰত 1,86,907টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে জলসম্পদ বিভাগৰ চাকৰিৰ নামত প্ৰবঞ্চনা কৰা এটা চক্ৰক উৎখাত কৰিবলৈ সক্ষম হৈছে। ভুৱা নিযুক্তিৰ এই ঘটনাত অপৰাধ অনুসন্ধান বিভাগে শেহতীয়াকৈ নলবাৰীৰ গুণমণি বৈশ্য নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে। ইয়াকে লৈ জলসম্পদ বিভাগৰ ভুৱা নিযুক্তিৰ গোচৰত এতিয়ালৈকে মুঠতে 7 জন লোকক গ্ৰেপ্তাৰ কৰা হয়। CID তথ্য অনুসৰি চক্ৰটোৱে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি বহু নিবনুৱাৰ পৰা হাজাৰৰ পৰা লাখ টকালৈকে সংগ্ৰহ কৰিছে। অভিযুক্ত লোককেইজনে ভুৱা নিযুক্তি পত্ৰ, নকল চৰকাৰী চিল আদি ব্যৱহাৰ কৰি চাকৰিৰ প্ৰত্যাশী যুৱক যুৱতীসকলক প্ৰতাৰণা কৰিছিল। অপৰাধ অনুসন্ধান বিভাগে জনসাধাৰণক চৰকাৰী চাকৰিৰ বিষয়ে জানিবলৈ, সদায় চৰকাৰী মাধ্যমৰ ব্যৱহাৰ কৰিবলৈ আৰু চাকৰিৰ নামত কাকো ধন নিদিবলৈ আহ্বান জনাইছে। অসম চৰকাৰৰ নিষ্পত্তি নোহোৱাকৈ থকা বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনাৰ অন্তত সম্প্ৰতি চূড়ান্ত পৰ্যায়ত আছে বুলি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তে প্ৰকাশ কৰিছে। কলিয়াবৰত আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে। শেহতীয়াকৈ তেওঁ নতুন দিল্লীত দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্তৃপক্ষৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে। উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্যোগৰ অনুপাতে কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰিলে ৰাজ্যখন উপকৃত হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।
2: মই যিখিনি কথা দিল্লীত আলোচনা কৰিছোঁ সেইখিনি হৈছে বিশেষকে যিটো দুৰ্যোগ প্ৰশমন বিভাগৰ অথৰিটি বুলি কয় NDMA, গতিকে আমাৰ যথেষ্টখিনি প্ৰস্তাৱ তাত পেণ্ডিং হৈ আছে। সেই প্ৰস্তাৱৰ ভিতৰত আমাৰ যিটো ডিমা হাছাওকে ধৰি এটা ডাঙৰ লেণ্ডশ্লাইড হৈছিল, তাত 67 কোটি টকা আমি তাৰ কাৰণে দিয়া কথা আছিল, সেইটো কথা এটা চূড়ান্ত পৰ্যায় পাইছে। তাৰ উপৰিও নতুন নতুন কিছুমান প্ৰস্তাৱৰ ক্ষেত্ৰত 15 ফাইনেন্স কমিশনৰ যিবিলাক ৰীতি নীতি আছিল, 16 ফাইনেন্স কমিশনে সেইবিলাক অকণ সালসলনি কৰিছে। সালসলনি কৰাৰ ফলত আচলতে ডিজাষ্টাৰ ক'ত কিমান বেছি হয় সেইটো হিচাপে আবণ্টন হ'লে, তেতিয়া আমি 15 ফাইনেন্স কমিশনত সেইটো আছিলে এই কথাটো

0: বিষয়েও আমি কিছু কথা আলোচনা করিলোঁ। তেখেতসকলে কৈছে যে আমাক প্ৰস্তাৱ দিয়ক, আমি উত্তৰ পূৰ্বাঞ্চল বা অসমৰ কাৰণে এইটো স্পেচিয়েলি বিবেচনা কৰিম।
1: কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত কণ্ডলী পঞ্চায়তৰ বৰকছাৰী গাঁৱৰ পথাৰত ভূঁই ৰোৱাৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞানসন্মতভাৱে নাৰিকল পুলি ৰোপণ, শালিধানৰ কঠীয়া ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই কয় যে পূৰ্বে খেতি কৰাৰ কোনো অভিজ্ঞতা নাই যদিও তেওঁ এতিয়াৰে পৰা কৃষি কাৰ্যৰ সৈতে জড়িত হবলৈ চেষ্টা কৰিব। কৃষিমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি পীযুষ হাজৰিকাই প্ৰথমবাৰৰ বাবে নগাঁৱৰ পথাৰত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও উপস্থিত থাকে।
2: গোৱালপাৰা জিলাৰ কুমৰিবিল নামনি অসমৰ ভিতৰতে এখন বৃহৎ জলাশয়। পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাই আজি এই বিলখনত উপস্থিত হৈ মাছৰ পোনা এৰি দিয়াৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিলখনক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ বাবে চেষ্টা চলোৱা হ'ব বুলি প্ৰকাশ কৰে।
3: মোৰ সমষ্টিত এইটো চাৰিটা বিল আছে, চাৰিটা বিলৰ ভিতৰত এই বিল এটা মোৰ অন্যতম বিল। এই বিলটো আজি মাছ এৰি দিছোঁ মই। এতিয়া মই ভাবোঁ এই মাছটো অকল এই নামনি অসম বুলি নহয়, সমগ্ৰ অসমতে বা নৰ্থ ইষ্টতে আমি যদি এইটো চবেই মীন পালনবিলাকে যদি মাছটো চাপ্লাই দিব পাৰে সেইবোৰ আমি আশা কৰিছোঁ। আৰু মোৰ ফালৰ পৰা কৰণীয় যি থাকিব বিভাগীয় কৰ্তৃপক্ষৰ লগত কথাটো পাতি কিমান মাছ উৎপাদন কৰিব লগা আছে, ইয়াৰ পৰা যাতে অসম বাহিৰেও যাতে আমি পঠাই দিব পাৰোঁ সেই বস্তু আমি চাব লাগিব, যাতে আমাৰ গোৱালপাৰা জিলাৰ আৰু ৰেভিনিউ যাতে জেনেৰেট হয়। সেই ৰেভিনিউ জেনেৰেট হোৱাৰ কাৰণে আমি কাম কৰিম একেলগে। আমাৰ ইয়াতে পৰ্যটক স্থলৰ কাৰণে আমি অলৰেডি প্ৰপজেল দিছোঁ, তো মই ভাবোঁ তেওঁ নিশ্চয় চিন্তা চৰ্চা কৰিব। আৰু মই ভাবোঁ পৰ্যটক যেতিয়া গুৱাহাটী আহিব, গুৱাহাটীৰ পৰা ছেকেণ্ড আমি ক'ত যাম সেইটো গোৱালপাৰা বুলি ক'বলৈ অনাগত দুই বছৰৰ পিছত আপোনালোকে গম পাব।
2: উল্লেখযোগ্য যে প্ৰায় 274 হেক্টৰ এলেকা আগুৰি থকা এই বিলখনত উৎপাদন হোৱা মাছৰ পৰা বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হোৱাৰ লগতে মৎস্যপালকসকলে মাছ পালন কৰি লাখ লাখ টকা উপাৰ্জন কৰি আহিছে। বজালী জিলাৰ পাঠশালাত আজি ভাৰতীয় ইতিহাসৰ গৌৰৱ সংৰক্ষণৰ লক্ষ্যৰে বজালী জিলা ইতিহাস সংকলন সমিতি গঠন কৰা হয়। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত অখিল ভাৰতীয় ইতিহাস সংকলন সমিতিৰ জিলা পৰ্যায়ৰ সমিতিখন গঠন কৰা হয়। সভাত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সমিতিৰ সভাপতি অধ্যাপক ডঃ গজেন্দ্ৰ অধিকাৰীয়ে কয় যে ভাৰতীয় ইতিহাস বিশ্বৰ অন্যতম প্ৰাচীন আৰু সমৃদ্ধ ইতিহাস। ঔপনিৱেশিক যুগত একাংশ ব্ৰিটিছ ইতিহাসবিদে বিকৃতভাৱে উপস্থাপন কৰা ভাৰতীয় ইতিহাসৰ পৰিৱৰ্তে তথ্যভিত্তিক প্ৰকৃত ইতিহাস সমাজৰ আগত দাঙি ধৰাই ইতিহাস সংকলন সমিতিৰ মূল লক্ষ্য। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আজি মধ্য অসমৰ অন্যতম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নগাঁও বিশ্ববিদ্যালয়ত উপস্থিত হয়। শিক্ষামন্ত্ৰীগৰাকীৰ আগমনৰ উপলক্ষে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী ডাঃ পেগুৱে বিশ্ববিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগত মত বিনিময়ৰ লগতে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰা পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে। সভাত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা, পঞ্জীয়ক ডঃ ধ্ৰুৱজ্যোতি বৰুৱাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি আৰ্জেণ্টিনাই ডালাছত অনুষ্ঠিত এখন খেলত জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখন 2-2 গ'লত ড্ৰ হয়। প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। আমালৈ বাতৰি অহা পৰলৈকে আয়াৰলেণ্ডে 10 অভাৰত 3টা উইকেট হেৰুৱাই 60 ৰান কৰি খেলি আছে। যোৱা শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত আয়াৰলেণ্ডে ভাৰতক 37 ৰানত পৰাস্ত কৰি 1-0 অগ্ৰগতি লাভ কৰে। ভাৰতে এই শৃংখলাত সমতা স্থাপনৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ বিষয়ে মন কী বাতত প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা। ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিশুসকলক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ। জলসম্পদ বিভাগৰ চাকৰিৰ নামত প্ৰবঞ্চনা কৰা এটা চক্ৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ উৎখাত। আৰু ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতৰ টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ অৰ্থাৎ 29 কিলো হাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান সমান্তৰালভাৱে শুনি আছে নিউজ অন এ আই আৰ মোবাইল এপতো। এতিয়া আগবঢ়োৱা হৈছে এটি কথিকা বিষয় অসমীয়া ভাষাৰ জতুৱা ৰূপ। পূৰ্বে প্ৰচাৰিত এই কথিকাটি আগবঢ়াইছে ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাই।
1: সত্যনাথ বৰাই তেখেতৰ বহল ব্যাকৰণৰ এঠাইত কৈছে, মনৰ ভাৱ প্ৰকাশ কৰিবলৈ প্ৰত্যেক ভাষাৰ এটা লগত উপজা ধৰণ আছে। সেই ধৰণ এৰি আন ধৰণত কথা ক'লেও লগৰ মানুহে বুজিব পাৰে, কিন্তু কোনেও সেই ধৰণ সলাই কথা নকয়। সত্যনাথ বৰাই কোৱা লগত উপজা ধৰণটোৱেই হ'ল জতুৱা ঠাঁচ। ঠাঁচ শব্দই সাঁচ বুজায় আৰু জতুৱা শব্দৰ আভিধানিক অৰ্থ হ'ল নিজ জাতত থকা, নিজৰ জাতৰ বস্তুৰ দৰে হোৱা, বিজতৰীয়া নোহোৱা। প্ৰতিটো ভাষাৰ ঠাঁচ সুকীয়া সুকীয়া আৰু সেই ঠাঁচ সেই ভাষাৰ বেলিকা জতুৱা। আমাৰ ওচৰ চুবুৰীয়া হ'লেও বংগদেশৰ লোকসকলে বঙলা ভাষা যিদৰে কয় বা লিখে, আমি অসমীয়াই সেইদৰে নকওঁ আৰু নিলিখোঁ। তেনেকৈ কোৱা বা লিখা উচিতো নহয়। আমাৰ ভাষাৰ লগত উপজা ধৰণটোত ক'লেহে বা লিখিলেহে কথাখিনি আমাৰ নিজৰ জাতত থাকিব, নিজৰ জাতৰ বস্তুৰ দৰে হ'ব আৰু বিজতৰীয়া নহ'ব। অসমীয়া শব্দ ব্যৱহাৰ কৰিলেই অসমীয়া ভাষা নহয় নহয় অসমীয়ালৈ আখৰে আখৰে ভাঙি ক'লে বা লিখিলেও। অসমীয়া শব্দখিনি নিজা সাঁচত ঢালি কামত লগালেহে ক'ব খোজা কথাষাৰ খাজে খোপে খাই পৰে। ৰায়চাহাব ফণীধৰ চলিহাৰ বিষয়ে বেণুধৰ শম্মাই কোৱা কাহিনী এটা মনত পৰিছে। ফণীধৰ চলিহাই হেনো 1885 চনত চৰকাৰী চাকৰি এটাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা এটা দিছিল। আনজন প্ৰতিযোগী আছিল কেম্পবেল চাহাব। অসমীয়া প্ৰশ্নকাকতত চলিহাই পাইছিল 130 নম্বৰ আৰু কেম্পবেলে পাইছিল 170 নম্বৰৰ। হিন্দীৰ গুৰি কথা হ'ল জতুৱা ঠাঁচ। লুক বিফৰ ইউ লিপ এই ইংৰাজী বাক্যটো জতুৱা অসমীয়ালৈ ভাঙোতে অসমীয়া ফণীধৰ চলিহাই লিখিলে জাপ মাৰিলে চাই জাপ মাৰিবা বুলি, আৰু ইংৰাজ কেম্পবেলে লিখিলে নেচাই দেইলে গালৈকে ঘাটি বুলি। কথাটো জানি ফণীধৰ চলিহাই হেনো এইবুলি কৈছিল, মই 30 নম্বৰো পাব নাপাওঁ, মই পৰীক্ষক হোৱা হ'লে সেই 30 নম্বৰো কেম্পবেলকে দি দিলোঁহেঁতেন। চলিহাৰ বাক্যটো যেন অসমীয়া শব্দেৰে কোৱা ইংৰাজী, কেম্পবেলৰ বাক্যটো জতুৱা অসমীয়া। জতুৱা ঠাঁচৰ প্ৰয়োগ অবিহনে জতুৱা অসমীয়া হ'ব নোৱাৰে। আমাৰ ভাষাৰ খণ্ডবাক্য বা বাক্যাংশবোৰে ভাষাটোৰ অৰ্থগৌৰৱ বঢ়ায়। এটা নিৰ্দিষ্ট শব্দৰ লগত আন এটা নিৰ্দিষ্ট শব্দ যোগ হ'লে অৰ্থৰ বিভিন্নতা প্ৰকাশ পায়। যেনে একেজন মানুহৰে কেতিয়াবা কপাল ফুলে আৰু কেতিয়াবা কপাল ফুটে। কপাল ফুলিলে মানুহজনৰ সৌভাগ্য উপস্থিত হয় আৰু কপাল ফুটিলে দুৰ্ভাগ্য উপস্থিত হয়। মানুহজনে সুচল হেৰুৱালে কপাল খায় আৰু আশা এৰিলে কপাল ধুৱে। তেনেকৈ হাত দীঘল মানুহজন ক্ষমতাশালী, কিন্তু সেইজন মানুহৰে হাত লৰ বুলিলে তেওঁ হয় চোৰ স্বভাৱৰ। মানুহজনৰ হাত উঠিলে ব্যৱসায়ত তেওঁ দুপদুপে উন্নতি লাভ কৰে আৰু হাত পৰিলে ব্যৱসায়ত তেওঁৰ ক্ৰম অৱনতি ঘটে। কাৰোবাক বিয়া কৰাই কোনোবাৰ ঘৰ পাতে আৰু গিৰিয়েক ঘৈণীয়েকৰ মাজত কণ্ডল লগাই কোনোবাই কাৰোবাৰ ঘৰ ভাঙে। কেতিয়াবা আকৌ একেটা শব্দই আন এটা শব্দৰ লগত অগাপিচাকৈ বা ঠাই সলাই বহিলে বেলেগ বেলেগ অৰ্থ প্ৰকাশ পায়। যেনে হাত ভৰি ধোৱা বুলিলে হাত আৰু ভৰি প্ৰক্ষালন কৰা বুজায়, কিন্তু ভৰি হাত ধোৱা বুলিলে শৌচ কৰা বুজায়। একেদৰেই হাত মুখ ধোৱা বুলিলে অৰ্থ ওলায় জলপান খোৱা, কিন্তু মুখ হাত ধোৱা বুলিলে অৰ্থ ওলায় ক্ষুদ্ৰ শৌচ কৰা। এনে বিভিন্নতাতেই ভাষাটোৰ বিচিত্ৰতা, আৰু তেনে বিচিত্ৰতাই আমাৰ ভাষাটোৰ বিশিষ্টতা। সেই বিশিষ্টতা ৰক্ষা কৰিছিল বাবেই লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা সকলো উৎসাহী অসমীয়া লেখকৰ বাবে অনুকৰণীয় বুলি ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছিল। আনহাতে পণ্ডিত বাণীকান্ত কাকতিৰ পুৰণি অসমীয়া সাহিত্য নামৰ গ্ৰন্থখনৰ বেলিকা

অভিযোগ উঠিছিল বোলে সেই গ্ৰন্থখন ইমান ভাল হোৱা সত্ত্বেও সেইখন হেনো অসমীয়া ভাষাত লিখা পুথি নহ'ল। ইয়াৰ অৰ্থ এয়ে যে কাকতিৰ অসমীয়া বাক্যবোৰত অসমীয়া ভাষাৰ আচল প্ৰাণ জতুৱা ঠাঁচৰ অভাৱ। অসমীয়া ভাষাত জতুৱা ঠাঁচৰ প্ৰয়োগৰ আৰ্হি পুৰণি অসমীয়া সাহিত্যতে আছে। একাদশত বৃহস্পতি, কাঁহ পৰি জিম যোৱা, একেটা হাতেৰে দুটা হোল ধৰা আদি খণ্ডবাক্যৰ প্ৰয়োগ প্ৰাক বৈষ্ণৱ যুগৰ কবি মাধৱ কন্দলীৰ ৰামায়ণতে ঘটিছিল। যেনে দশম এৰায়া একাদশ বৃহস্পতি, কাঁহ পৰি জিম গৈল, একে হাতে কমনে ধৰিবে দুই শূল, বেথা লগা, দোষ ধৰা, ধাতু উৰা আদি জতুৱা খণ্ডবাক্য শংকৰদেৱৰ কীৰ্তন পুথিৰ সমানেই পুৰণি। কীৰ্তনত আছে মুখক চাহন্তে লাগয় বেথা, শিশু চৰালৰ কিছু নধৰিবা দোষ, সংসাৰ চক্ৰৰ নিকাৰ দেখিয়া সদায়ে ধাতু উৰাই। অসমীয়াৰ মূৰত কেতিয়াবা আকাশী সৰগ ভাগি পৰে, আকস্মিক বিপদে অসমীয়াৰ মুখৰ মাত হৰে, তেনে বিপদত থিয়ৈ থিয়ৈ মৰা যেন লাগে। অসমীয়াৰ এনে অৱস্থা শংকৰদেৱে হৰিচন্দ্ৰ উপাখ্যান ৰচনা কৰা কালতো আছিল। যেনে আকাশী সৰগ মূৰত পৰিল, মুখৰ মাত হৰিল, মহাশোক খেল হিয়াত পহিল, থিয়ৈয়ে যেন মৰিল। আমাৰ অনাখৰী লোকেও কয় বোলে হস্তিৰো পিছলে পাওঁ, সজ্জনৰো বুৰে নাও। অসমীয়াৰ নাও বুৰেহে নুডুবে। বেজবুৰে কৈছিল বোলে বঙালীৰ নৌকা হুগলীত ডুবে, অসমীয়াৰ নাও লুইতত বুৰে। কবি হৰিবৰ বিপ্ৰয়ো বব্ৰুবাহনৰ যুদ্ধ নামৰ কাব্যত কৈছিল হস্তিৰো পিছলে পাওঁ সুজনে বুঢ়াৱে নাও। মাটিত ভৰি দিয়া, জুইত খেৰ দিয়া, মূৰ পোলোকা দিয়া, জোকৰ মুখত চূণ দিয়া আদি জতুৱা খণ্ডবাক্যৰ গুৰি বিচাৰি শংকৰদেৱৰ ৰুক্মিণীহৰণ কাব্যৰ ওচৰ পাবগৈ পাৰি। ৰুক্মিণীহৰণ কাব্যত আছে হৰিষতে মাটিত নেদন্ত যেন ভৰি, মাধৱৰ নামে সিটো জুইটো নেদেখেৰ, কিছু নতু হন্তে মুণ্ড পোলোকাক দিয়া, শুনি যেন জোকৰ মুখত দিলা চূৰ্ণ ইত্যাদি। আধুনিক কালত লক্ষ্মীনাথ বেজবৰুৱায়ো কথা ফুটা, হাঁহি ফুটা, বোকোচা বোৱা, টোপাই বুৰ মৰা, বাঘ মূৰে ধৰা আদি খণ্ডবাক্যৰ ব্যৱহাৰ কবিতাত কৰি গৈছে। যেনে উপজাৰে পৰা কথা ফুটা নাই, ফুটিছে মাথোন হাঁহি, দুখৰ বোকোচা বব মই নোৱাৰোঁ, লুইতৰ শিশু ঐ টোপাই বুৰ মাৰিলি আকৌচোন এটিবাৰ ওলা, শোকৰ সুৰটি নুশুনিও নোৱাৰোঁ, বাঘ মূৰে ধৰে মোক ইত্যাদি। এনে জতুৱা ঠাঁচৰ প্ৰয়োগ বেজবৰুৱাৰ গদ্যটো প্ৰচুৰ। কেইটামান মাথোন উদাহৰণ দিব খুজিছোঁ। যেনে আমাৰ নাও দুখনক ধুমুহাই পানীত পেলাই বুন্দা ঠেকেচা দিবলৈ ধৰিলে, উন্নতি কৰোঁ বুলি মুখেৰে হেপুৰ পিটি থাকিলেও একো লাভ নহয়। তেওঁৰ কপালত এটাৰ পিছত এটাকৈ লেথেৰি নিচিগাকৈ যেনে পাৰিবাৰিক দুৰ্ঘটনা ঘটিছিল মনত পৰিলে আমুঠু কোলা পৰি আহে। যাবই লাগিব, তেহেলৈ মোৰ মনৰ ৰাজ্যত বামুণেই মৰক বা লগুণেই চিগক। ইয়াতে বুন্দা ঠেকেচা দিয়া, হেপুৰ পিটা, লেথেৰি নিচিগা, আমুঠু কোলা পোৰা, বামুণেই মৰক বা লগুণেই চিগক, এই খণ্ডবাক্যকেইটাৰ ব্যৱহাৰে বেজবৰুৱাৰ বাক্যকেইটাক জতুৱাৰ ৰূপ একোটা দিয়াৰ উপৰি শিবুৰৰ প্ৰকাশিকা শক্তিও বঢ়াইছে। কোৱা বাহুল্য মাথোন যে সংশ্লিষ্ট খণ্ডবাক্যকেইটাৰ বাহিৰে আন কোনো গুটিয়া শব্দৰ প্ৰয়োগত বক্তাৰ অভিপ্ৰেত অৰ্থ প্ৰকাশ নাপালেহেঁতেন। এনেধৰণৰ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচৰ প্ৰয়োগ অবিহনে সাহিত্য তেনেই উকা বা উদং হৈ পৰে বুলি সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাই কৈছিল। জতুৱা ঠাঁচৰ সম্পৰ্কত তেখেতে এনেকৈ কৈছিল বোলে ইয়াৰ একোটা একোটাই অলপ কথাতে একোটা জটিল ভাৱ যেনেকৈ ভাঙি পাতি মনত সুমাই দিব পাৰে তাক দেখি স্বাভাৱিকতে তথা মানিব লাগে। অথচ আমাৰ শিক্ষিত সমাজে এই জতুৱা ঠাঁচবোৰৰ যথোচিত আদৰ কৰিবলৈ এৰি দিছিল বুলিও তেখেতে অভিযোগ কৰিছিল। সুখৰ বিষয় যে তেখেতৰ পৰৱৰ্তী কালৰ কেইবাগৰাকীও লেখক, বিশেষকৈ বেণুধৰ শৰ্মাৰ হাতত জতুৱা ঠাঁচ আকৌ ঠন ধৰি উঠিল। শৰ্মাৰ লেখাৰ পৰা দুটামান উদাহৰণ দিওঁ। ঢাল নাই, তৰোৱাল নাই, নিধিৰাম চৰ্দাৰ হৈ যুদ্ধক্ষেত্ৰত বীৰত্ব দেখুওৱা যেনে লাচিতৰ সন্তান হ'লেও ব্ৰহ্মচৰ্যৰ মূৰ খাই মোগল মাৰিবলৈ যোৱাও তেনে, কাৰ্যৰ সাধন কিম্বা শৰীৰ পতন বুলি সংকল্প ল'বৰ সময় হ'ল, বৰকাকতিৰ মম্মভেদী আক্ষেপটোৱে নিতৌ পাহৰা ভাত খোৱা বৰকাকতিয়নীৰ বুকুত খেলমৰাৰি মাৰিলে, আৰু ঊনৈছত বা বলাই ফুৰা তপ্তলৌ পুতেক তিনিটায়ো সেইদিনাৰ পৰা দেউতাকক কেটেৰা জেঙেৰা মাৰি কথা ক'বলৈ এৰিছিলে ইত্যাদি। নৱকান্ত বৰুৱাৰ ককাদেউতাৰ হাৰ নামৰ উপন্যাসৰ সাহিত্যিক সৌষ্ঠৱৰ গুৰিতে হ'ল জতুৱা ঠাঁচৰ স্বতঃস্ফূৰ্ত প্ৰয়োগ। আইতাই মূৰ জোকাৰি ক'লে, শুকক আৰু কি বেদ পঢ়াবি বোপাই, একেটা গাঁততে
দুবাৰ

0: তামোল ফুটিব নাপায়। কিমান থেৰুচিগা মানুহ আহি গোজেই গছ হৈ বহিল। চুৰিয়াৰ হাত আৰু মেখেলাৰ তিনি, তাৰ পিছত আৰু সম্বন্ধ নাথাকে বোপাই। এই কেউটা বাক্য উপন্যাসখনৰ আইতাৰ মুখৰ। মন কৰিবলগীয়া যে আইতাৰ মুখৰ কথা কেইআষাৰ আন ধৰণেৰেও প্ৰকাশ কৰিব পৰা হ'লহেঁতেন, কিন্তু তেতিয়া কথা কেইআষাৰ নিজ জাতত নাথাকিলহেঁতেন, বিজতৰীয়া হ'লহেঁতেন। অসমীয়া ভাষাত জতুৱা ঠাঁচৰ প্ৰয়োগ ইমান পুৰণি কালৰে পৰা এনেকৈ চলি আহিছে যদিও সাম্প্ৰতিক কালত আমি কওঁতে বা লিখোঁতে এনে ঠাঁচলৈ পিঠি দিছোঁ নেকি, সেই কথালৈ কাণ দিয়া ভাল হ'ব। অসমীয়া ভাষাত ঘৰ সাজে, ভাত ৰান্ধে, পিঠা ভাজে, চোলা সিয়ে, দাড়ি খুৰায়। আজিকালি পিছে অসমীয়াই আটাইবোৰকে বনায়হে।
1: কথিকা অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ কথিকা অসমীয়া ভাষাৰ যতীয়া ৰূপ শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া বাতৰি শুনিবলৈ পাব। বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন প্ৰদান কৰা হয়। গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। বিগত কেইবাদিনো ধৰি ইউৰোপৰ বহুকেইখন দেশত গ্ৰীষ্ম প্ৰৱাহৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছে আৰু ICC মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিত যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দ্বীপৰাষ্ট্ৰখনৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন প্ৰদান কৰা হয়। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্বিডিয়ে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহত সেউজ আন্দোলনৰ লগতে অৰ্থনৈতিক উন্নয়ন, জলবায়ু সুৰক্ষা, সামুদ্ৰিক সম্পদৰ ব্যৱহাৰ আৰু সৰু দ্বীপৰাষ্ট্ৰসমূহৰ উন্নয়নৰ উচ্চাকাংক্ষা পূৰণৰ নেতৃত্ব লোৱাৰ বাবে তেওঁক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে কাম কৰা প্ৰতিখন দেশৰ নাগৰিকলৈ প্ৰধানমন্ত্ৰীয়ে এই সন্মান উচৰ্গা কৰে। এই সন্মানে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, মিছন লাইফ, এক পেৰ মা কে নাম আৰু আন্তঃৰাষ্ট্ৰীয় বিগ কেট সন্মিলনকে ধৰি এখন সেউজ ধৰণী নিৰ্মাণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এই সন্মানে ভাৰত মহাসাগৰীয় অঞ্চলত পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ দিশত ভাৰতে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপক ছিচিলিৰ অংশীদাৰিত্বক গুৰুত্ব প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্বিডিয়ে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন সন্মান প্ৰদান কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই সন্মানে পৰিৱেশতন্ত্ৰ পুনৰুজ্জীৱিত কৰাৰ লগতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ উত্থানক প্ৰতিফলিত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে কয় যে ছিচিলিৰ এই সৰ্বোচ্চ সন্মানে জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ লগতে ভাৰত আৰু ছিচিলিৰ অংশীদাৰিত্বত গুৰুত্ব আৰোপ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত উল্লেখ কৰে যে এই সন্মানে শ্ৰীমোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰতি থকা তেওঁৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিশ্বজুৰি ভাৰতৰ সন্মান বৃদ্ধি হৈছে। আজি লাভ কৰা এই সন্মান প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় বুলি শ্ৰীসিঙে বাৰ্তাটোত উল্লেখ কৰে। তদুপৰি মন্ত্ৰী পীয়ুষ গোৱেল, মনোহৰ লাল, ডঃ জিতেন্দ্ৰ সিঙকে ধৰি অন্যান্য মন্ত্ৰীসকলেও প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে জলবায়ু সম্বন্ধীয় কাম কাজসমূহ নিৰপেক্ষতা, দায়িত্বশীল আৰু সমতাৰে আগবঢ়াই নিব লাগিব। ছিচিলিৰ ৰাষ্ট্ৰীয় সদনত ভাষণ প্ৰদান কৰি শ্ৰীমোদীয়ে জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত ইয়াকে মূল বিষয় বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ভাষণ প্ৰসংগত কয় যে ভাৰত আৰু ছিচিলিয়ে এনে এখন উন্নত বিশ্বৰ আশা কৰে য'ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে বাস্তৱতাক প্ৰতিফলিত কৰে। ভাৰত মহাসাগৰৰ বাবে ভাৰতৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত ছিচিলিয়ে সদায় এক বিশেষ স্থান অধিকাৰ কৰি আছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে

শ্ৰেণীৰ এই স্থানে সময়ৰ লগে লগে অধিক শক্তিশালী ৰূপ লাভ কৰিছে। শ্ৰীমোদীয়ে কয় যে যেতিয়া মানুহে এখন মানচিত্ৰ প্ৰত্যক্ষ কৰে তেতিয়া তেওঁলোকে ছিচিলিক ভাৰত মহাসাগৰত থকা কেইটামান দ্বীপপুঞ্জ হিচাপে দেখা পায়, কিন্তু ভাৰতে ছিচিলিক এনে এখন ৰাষ্ট্ৰ হিচাপে কল্পনা কৰিছে যাৰ সীমা কেৱল সাগৰৰ উপকূলতে সীমিত নহয়, ই তাতকৈও অধিক বিস্তৃত। শ্ৰীমোদীয়ে উল্লেখ কৰে যে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে ছিচিলিৰ ৰাষ্ট্ৰীয় সদনত ভাষণ প্ৰদান কৰাটো তেওঁৰ বাবে এটি বিশেষ সন্মান। তেওঁ লগতে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন সন্মান প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰপতি হাৰ্মনীৰ লগতে ছিচিলিৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান দেশত এনেধৰণৰ আৰু 40খন বিমান নিৰ্মাণ কৰি থকা হৈছে। তেওঁ কয় যে ইয়াৰ ফলত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা বিমানাকাশ ক্ষেত্ৰই গতি লাভ কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সুদৃঢ় হৈ উঠিছে। চলিত মাহত কলকাতাত INS দুৰাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ 3খন যুদ্ধ জাহাজ নৌসেনা বাহিনীক অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জাহাজ 3খনৰ আৰ্হিৰ পৰা নিৰ্মাণলৈকে সকলোখিনি স্বদেশী। তেওঁ কয় যে DRDO ভাৰতীয় উদ্যোগ জগতৰ সহযোগিতাৰে এই ক্ষেপণাস্ত্ৰবিধ বিকশাই তোলা হৈছে। তেওঁ লগতে কয় যে ভাৰত সমুদ্ৰৰ পৰা আকাশলৈ ক্ৰমান্বয়ে আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত বিশ্বজুৰি পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে এইবাৰ এই দিৱসৰ সৈতে সংগতি ৰাখি বিশ্বৰ বিভিন্ন দেশৰ 2,500তকৈও অধিক স্থানত জনসাধাৰণে যোগাভ্যাসৰ কাৰ্যসূচীত ভাগ লয়। ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণ দেশৰ বাবে অমূল্য সম্পদ বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিলৈ চাই তেওঁ জনোৱা আহ্বানৰ প্ৰতি কিছুমান ঠাইৰ লোকে একতাৰ পৰিচয় দিয়ে আৰু সোণৰ ক্ৰয় তথা বিদেশ ভ্ৰমণ স্থগিত ৰাখে। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ মন কী বাত অনুষ্ঠানত অন্ধবিশ্বাসৰ বিষয়েও চৰ্চা কৰে। তেওঁ কয় যে মানৱ সমাজত যুগ যুগ ধৰি অন্ধবিশ্বাস প্ৰতীত হৈ আছে। তেওঁ লগতে কয় যে অধিকাংশ ক্ষেত্ৰত অন্ধবিশ্বাস অকল ভুল ধাৰণাৰে নহয় বৰং ইয়াৰ পৰা ভয় সৃষ্টি হয় আৰু ভয়ে আৱৰি ৰাখিলে সত্যটো দেখা পোৱা নাযায়। প্ৰধানমন্ত্ৰীয়ে লগতে অন্ধবিশ্বাসী ব্যক্তিয়ে কোনোধৰণৰ যুক্তি অবিহনে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়লৈ উদ্বেগ প্ৰকাশ কৰে। অসমৰ কেতবোৰ ঠাইত হাড়গিলা চৰাইক কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল বুলি আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰাইয়ে বাঁহ সজা গছ কাটি দিয়া হৈছিল বুলি তেওঁ প্ৰকাশ কৰে। এনে সময়তে পূৰ্ণিমা দেৱী বৰ্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণাবোৰ দূৰ কৰাৰ বাবে সংকল্প লয়। তেওঁ প্ৰকৃতি পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পক্ষীবিধক লৈ মহিলাৰ সৈতে কথা পাতে আৰু বিজ্ঞানৰ আধাৰত তথ্য সহকাৰে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ ফলস্বৰূপে মহিলাসকলে এই অভিযানত যোগদান কৰিবলৈ লয় আৰু গুৰুত্ব পৰিৱৰ্তনৰ সূচনা হয়। হাড়গিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্ৰামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলাই আজি হাড়গিলা আৰ্মীৰূপে জনাজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে মেঘালয়ত শিপাৰে প্ৰস্তুত কৰা দলঙৰ বিষয়ে উল্লেখ কৰি কয় যে এনে একোখন দলং নিৰ্মাণৰ বাবে কেইবা দশকৰ প্ৰয়োজন। ৰবৰ গছৰ শিপাসমূহ বছৰ বছৰ ধৰি নিৰ্দিষ্ট আকৃতিলৈ আনি এনে দলং প্ৰস্তুত কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই দলংসমূহ জীৱিত আৰু সময়ৰ লগে লগে অতি শক্তিশালী হৈ পৰে। এনে দলঙে মেঘালয়ৰ জনসাধাৰণৰ কলাশৈলী আৰু ঐতিহ্যক প্ৰতিফলিত কৰে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে মেঘালয়ৰ এই আকৰ্ষণীয় দলঙক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিবলৈ ইতিমধ্যে আবেদন কৰা হৈছে। অনুষ্ঠানৰ শেষত জল সংৰক্ষণৰ গুৰুত্ব আৰোপ কৰি মন্ত্ৰীয়ে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণ কৰা উচিত বুলি মন্তব্য কৰে। কেট ষ্টাৰ ৰেইন অভিযান মন্থৰ হোৱা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিগত কেইবাদিনো ইউৰোপৰ বহুকেইখন দেশত গ্ৰীষ্ম প্ৰৱাহৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। মহাদেশখনৰ ফ্ৰান্স, জাৰ্মানী আৰু চেক গণৰাজ্যৰ তাপমাত্ৰা যোৱা সপ্তাহত অভিলেখ সংখ্যকভাৱে বৃদ্ধি পাইছে। ফ্ৰান্সৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি বুধবাৰৰ পৰা দেশখনত অত্যাধিক গৰমৰ বাবে প্ৰায় সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। ICC মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হৈছে। টছত জিকি ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে হৰমনপ্ৰীত কৌৰ

0: তৃতীয়দিন ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ৰ চাৰিখন খেলৰ তিনিখনতে জয়লাভ কৰি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। আনহাতে গ্ৰুপৰ চাৰিওখন খেলতে জয়লাভ কৰি অষ্ট্ৰেলিয়া গ্ৰুপ এৰ শীৰ্ষত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন প্ৰদান কৰা হয়। গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। বিগত কেইবাদিনো ধৰি ইউৰোপৰ বহুকেইখন দেশত গ্ৰীষ্ম প্ৰৱাহৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছে আৰু আইচিচি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ এতিয়া আগবঢ়োৱা হৈছে অমৰ কুমাৰ দাস আৰু সহশিল্পীসকলৰ কণ্ঠত নাম।

0: সাহস শিল্পীসকলৰ কণ্ঠত।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
2: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
3: উপজা দিনৰ সুবাস
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালোঁ।
4: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাসুৰ পৰা। পূবালীৰ সুৰ অনুষ্ঠানত শুনক অনিমা ৰাভাৰ কণ্ঠত ৰাভা গীত।

0: Und hat.
1: Du Loratu Ketia Bohut Hustode Kagoise.
2: Hoi, Hotik Sikitse, Hokolo Holoni Kuridile.
1: Pise, Nezot no Kotpali.
2: Guahati Betapar, Homeopathic Ansulik Gobe Honaputis Tanot.
1: Oh, Tat Pise, Hihubabeku with Haseniki.
2: Nohoyo, Hihur size Tokibir, Husti Homporkio Hojagota, or Hokolo Boyokor Lukorbabe, Behik size Tokewa Polobto.
1: Oh, Hosako Ebor Palgota.
2: Karan Hokolo Rebabe, Husto, Sistovan Hobisot, Oti Projon.
3: Homeopathic Ansulik Gobe Honaputis Tan, Betapara Guahati.
0: আকাশবাণী গুৱাহাটীৰ মহাবাহ
3: সংবাদ চলন্তিকা
4: নমস্কাৰ প্ৰিয় শ্ৰোতা চলন্তিকালৈ মই পৰিস্মিতা দিহিঙীয়াই আপোনালোকক আদৰণি জনাইছো আজিৰ অনুষ্ঠানত আমি মানৱ জাতিয়ে সন্মুখীন হোৱা অন্যতম বৃহৎ প্ৰত্যাহ্বান গোলকীয় উষ্ণতা বৃদ্ধি অর্থাৎ গ্লোবেল ওয়ার্মিং আৰু পৃথিৱীৰ ওপৰত ইয়াৰ প্ৰভাৱ এই সন্দৰ্ভত আলোচনা কৰিম এই বিষয়ে সবিশেষ জনাবৰ বাবে আজি আমাৰ মাজত আছে এগৰাকী অভিজ্ঞ বতৰ বিজ্ঞানী তেখেত ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান IITM পুনেৰ প্ৰাক্তন সঞ্চালক ডক্টৰ ভূপেন্দ্ৰনাথ গোস্বামী ছাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম
5: ধন্যবাদ
4: হয় ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ চমুকৈ IPCCৰ প্ৰতিবেদন অনুসৰি পৃথিৱীৰ পৃষ্ঠভাগৰ গড় উষ্ণতা 1800 চনৰ পাছৰ সময়খিনিৰ তুলনাত বৰ্তমান 1.1 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হৈছে আকৌ IPCCৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে যদি এই উষ্ণতা 1.5 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পায় তেনেহলে সমগ্ৰ বিশ্বই বিভিন্ন গুৰুতৰ জলবায়ু প্ৰভাৱৰ সন্মুখীন হ'ব প্ৰথমে আপোনাক এই গোলকীয় উষ্ণতা বৃদ্ধি হোৱা মানেনো কি আৰু কোনবোৰ কাৰণত গোলকীয় উষ্ণতা বৃদ্ধি হৈছে এই বিষয়ে আপুনি অকণমান চমুকৈ ক'ব নেকি
5: গ্লোবেল ৱাৰ্মিংটো বেচিকেলি আমাৰ হেৰিৰ কাৰণে হৈছে যে এটমস্ফিয়াৰত কাৰ্বন ডাই অক্সাইডটো বহুত এড কৰিছো আমাৰ ক্লাইমেটটো এই যি বৰ্তমান ক্লাইমেটটো আমি ভালকে থাকিব পাৰো হিউমেন হেবিটেবিলিটি কাৰণে আমাৰ ক্লাইমেটটো এতিয়া এটা এটমস্ফিয়াৰ কি এটা আমাৰ এটা লেয়াৰ যিটোৱে আমাক গ্ৰীণ হাউচ এফেক্ট এটা দিয়ে গ্ৰীণ হাউচ এফেক্টৰ ফলত আমাৰ টেম্পাৰেচাৰটো ৱাৰ্ম হৈ থাকে আৰু সেই ৱাৰ্মটো এতিয়া বৰ্তমান দিনত আমাৰ এতিয়া গ্লোবেলি টেম্পাৰেচাৰ এবাউট 14.5 ডিগ্ৰী সমান যেতিয়া হয় তেতিয়া আমাৰ মানে চবৰে লাইফ টু এক্সিষ্ট এণ্ড টু থ্ৰাই ইট বিকাম ভেৰি কনভিউচিভ তেনেকে আমি চলি আছিলো কিন্তু ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন আৰম্ভ হোৱাৰ পিছত আমি যেতিয়া ইলেক্ট্ৰিচিটি জেনেৰেট কৰিব ধৰিলো বাই ইউজিং আমাৰ ফচিল ফুয়েল লাইক পেট্ৰল ডিজেল আৰু নেচাৰেল গেছ এইবিলাক বহন কৰি পেলাই ইলেক্ট্ৰিচিটি জেনেৰেট কৰাৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু সেই কাৰ্বন ডাই অক্সাইড যেতিয়া এটমস্ফিয়াৰত যায় তাৰে যিমান পৰিমাণৰ আমি ওপৰত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ তাৰ আধামান হয়তো আমাৰ অ'চেন আৰু আমাৰ গছ গছনি এইবিলাকে এবজৰ্ব কৰি লয় কিন্তু বাকী আধা এটমস্ফিয়াৰত থাকি যায় তেনেকে তেনেকে এটমস্ফিয়াৰত এতিয়া আজি 150 বছৰত আমাৰ বহুত কাৰ্বন ডাই অক্সাইড জমা হৈছে জমা হোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো এতিয়া ধৰক 150 বছৰ আগত এতিয়া হয় 280 পাৰ্টছ পাৰ মিলিয়ন ইমানখিনি আছিলে এতিয়া সেইখিনি গৈ পেলাই 420 পাৰ্টছ পাৰ মিলিয়ন আছে ইমানখিনি কাৰ্বন ডাই অক্সাইড ইনক্ৰিজ হোৱাৰ ফলত সেই গ্ৰীণ হাউচ এফেক্ট ক্ৰিয়েট কৰিছিলে সেই গ্ৰীণ হাউচ এফেক্টৰ এফেক্টটো বহুত বাঢ়ি গৈছে সেই গ্ৰীণ হাউচ এফেক্ট বাঢ়ি যোৱাৰ ফলত আৰ্থৰ টেম্পাৰেচাৰটো বাঢ়িছে অলৰেডি এতিয়া একচুৱেলি বৰ্তমান যোৱা বছৰ এবছৰত আমি গ্লোবেল টেম্পাৰেচাৰ বিলাক চালে আমি গম পাওঁ এবাৰ 1.4 ডিগ্ৰী অলৰেডি বাঢ়িছে কম্পেয়াৰ টু 150 বছৰ আগত যদি তুমি প্ৰি ইণ্ডাষ্ট্ৰিয়েল বুলি আমি যিটো কওঁ সেই প্ৰি ইণ্ডাষ্ট্ৰিয়েল সময়ত যিখিনি টেম্পাৰেচাৰ আছিলে তাৰ তুলনাত 1.5 ডিগ্ৰী অলমষ্ট ক্লোজটো আহিছে সেই বস্তুটো এটা এটা ক্ৰিটিকেল বস্তু এইকাৰণে হয় যে টেম্পাৰেচাৰটো যদি 1.5 ডিগ্ৰী ওপৰলৈ যায় তেতিয়া এটমস্ফিয়াৰ আমাৰ ক্লাইমেটৰ ভিতৰত কিছুমান ফিডবেক প্ৰচেছ আছে যিবিলাকে আমাৰ ক্লাইমেটটো ৰেগুলেট কৰি থাকে সেই বস্তুবোৰ তেতিয়া কি হ'ব যে এই ফিডবেক প্ৰচেছ কিছুমানে আমাৰ টেম্পাৰেচাৰ যেতিয়া তললৈ আনিব নোৱাৰা হৈ যায় তেতিয়া কি হ'ব যে তাৰ পিছত তেতিয়া আমি আৰু বেছিকে কাৰ্বন ডাই অক্সাইড যদি হয় এৰি দিওঁ আমি তেতিয়া আৰু টেম্পাৰেচাৰটো আমি যদি কাৰ্বন ডাই অক্সাইড ওলাইও আনো কম কৰিও দিওঁ কাটি দিওঁ তথাপি আমি টেম্পাৰেচাৰটো ইনক্ৰিজ হোৱাটো ৰখাব নোৱাৰিম এণ্ড দেট ইজ হোৱাট ইজ কল দ্য টিপিং পইণ্ট এটা টিপিং পইণ্ট এটা এটা ক্ৰছ হৈ যায় তেতিয়া সেই সেইটো আমি পাস্টৰ ক্লাইমেটৰ পৰা হৈছে আমি

0: সেইকাৰণে এতিয়া আমি মডেলিং ষ্টাডি কৰি পেলাইও আমি সেইবোৰ বুজিব পাইছো, কিন্তু সেইকাৰণে আমি সেইটো সেই টেম্পাৰেচাৰটো যাতে গ্ৰীণ হাউচ এফেক্টটো ইনক্ৰিজ গ্ৰীণ হাউচ এফেক্টৰ কাৰণে যদি টেম্পাৰেচাৰটো তাতকৈ বেছি আগবাঢ়ি নাযায় তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। সেইকাৰণে আমি গভৰ্ণমেণ্ট বিলাকক চবেই চব গভৰ্ণমেণ্টে আমাৰ পলিচি কৰি পেলাই আমাৰ এই কাৰ্বন ডাই অক্সাইড প্ৰডিউচ কৰা প্ৰচেছটো যিবিলাক বেচিকেলি সেইবোৰ ফচিল ফুৱেল মানে এই যে আমাৰ পেট্ৰল ডিজেল নেচাৰেল গেছ এইবোৰ বাৰ্ণ কৰি পেলাই ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা পদ্ধতিটো আমি ষ্টপ কৰি নতুন ধৰণে ৰিনিউৱেবল এনাৰ্জি যিবিলাক চলাৰৰ পৰা আহিলে নাইবা যিবিলাকে এনেকুৱা প্ৰদূষণ প্ৰডিউচ নকৰে তেনেকুৱা এনাৰ্জি আমি যাব লাগিব, তেতিয়াহে আমি গ্লোবেল ৱাৰ্মিংটো কণ্ট্ৰল কৰিব পাৰিম। আৰু গ্লোবেল ৱাৰ্মিং যদি আমি কণ্ট্ৰল কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ এই প্ৰব্লেমটো কি হ'ব, যেতিয়া এইটো যদি আৰু কণ্টিনিউৱাছলি টেম্পাৰেচাৰটো বাঢ়ি গৈ থাকে তেতিয়া আমাৰ মানুহৰ কাৰণে থাকিবলৈ ইম্পচিবল হৈ যাব। আৰু
1: আমি ছাৰ গ্লোবেল ৱাৰ্মিঙৰ প্ৰভাৱৰ বিষয়ে আৰু কথা পাতিম, কিন্তু তাৰ আগতে মই আপোনাক আৰু এটা কথা সুধিব বিচাৰিছো। আজিকালি খুব সঘনে গ্ৰীষ্ম প্ৰবাহৰ দৰে পৰিস্থিতি হোৱা দেখা যায়, শেহতীয়াকৈ আমি উত্তৰ ভাৰতৰ ৰাজ্যকেইখনতে ভয়ানকভাৱে তাপমাত্ৰা বৃদ্ধি পোৱা দেখিছো। আমাৰ অসমতো যদি আমি চাওঁ যোৱা দশকত গড় উষ্ণতা যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰ বিপৰীতে ধৰক বৰষুণৰ পৰিমাণো কমি আহিছে। গ্লোবেল ৱাৰ্মিঙৰ বাবে আমাৰ যিটো দৈনিক বতৰৰ চৰিত্ৰ অৰ্থাৎ ডেইলি ৱেডাৰ পেটাৰ্ণ এইটো সলনি হৈছে বুলি আপুনি ভাবেনে?
0: ডেফিনেটলি সেইটো এটা ভাল কোৱেশ্যন কৰিছা যে গ্লোবেল ৱাৰ্মিঙৰ কাৰণে টেম্পাৰেচাৰটো মই বঢ়াৰ কথাটো কলোৱে, টেম্পাৰেচাৰ বাঢ়িলে আমাৰ হিট ৱেভ বিলাক বাঢ়িবই, কাৰণ টেম্পাৰেচাৰটো মিন টেম্পাৰেচাৰটো যদি বাঢ়ে তেতিয়া সেই এক্সট্ৰিম বিলাকো বাঢ়িবই, গতিকে আমাৰ বেছিকে হিট হোৱা স্পেল বিলাক বাঢ়িছে আৰু তাৰ উষ্ণতাটো বাঢ়িছে, তো তাৰ ফলত তাৰ ইনটেনচিটি অফ দি হিট স্পেলছ হেভ অলছো ইনক্ৰিজ। তাৰ লগতে আৰু এটা কথা হয় যে টু টাইপছ অফ হিট ৱেভ, এটা হ'ল তোমাৰ ড্ৰাই হিট ৱেভ যিটো তুমি কৈছা নে নৰ্থ ৱেষ্টাৰ্ণ ফালৰ ইণ্ডিয়াত আমাৰ যিটো হয় সেইটো প্ৰি মনচুনৰ সময়ত যিটো হয় সেইটো ড্ৰাই হিট ৱেভ হয়, কিন্তু মনচুনৰ সময়তো আমাৰ এটা হিট ৱেভ হয়। সেই হিট ৱেভটো তেতিয়া আমাৰ টেম্পাৰেচাৰটো হয়তো ইমান বেছি হাই নহ'ব, এয়াৰ টেম্পাৰেচাৰ হাই নহ'ব পাৰে, কিন্তু হিউমিডিটিটো বেছি হোৱাৰ ফলত আমাৰ মইষ্ট হিট ৱেভ বুলি কওঁ আমি, মইষ্ট হিট ৱেভটোত আৰু বেছি চিৰিয়াছ, তাৰমানে তেতিয়া কি হয় মইষ্ট হিট ৱেভ হ'লে তোমাৰ আমি আমি বেছিকে শ্বেট কৰোঁ, শ্বেট কৰাৰ ফলত আমি আমাৰ বডি হিটটো লুজ কৰিব নোৱাৰোঁ। এনেকুৱাই মইষ্ট হিট ৱেভৰ ক্ৰিটিকেল লেভেল পাৰ হৈ যোৱা দিনবোৰ এই গ্লোবেল ৱাৰ্মিঙৰ কাৰণে এই ৰিচেণ্ট ডিকেডছত বহুত বেছি ৰেপিডলি ইনক্ৰিজ হৈছে, স্পেচিয়েলি ইন দি নৰ্থ ইষ্ট। আমাৰ দেশত আমাৰ এই এই ফিল লাইক টেম্পাৰেচাৰ বুলি কওঁ আমি, মানে যেতিয়া আমি যদি টেম্পাৰেচাৰটো আমাৰ কেতিয়াবা তুমি দেখিবা আমাৰ মইষ্ট হিট ৱেভ, হিট ৱেভ বুলি কয় আই এম ডিয়ে, কিন্তু আমি ক্লেৰিফাই কৰি নিদিওঁ যে এইটো এইটো হিট ৱেভটো মইষ্ট হিট ৱেভ হৈছে নে ড্ৰাই হিট ৱেভ হৈছে। আমাৰ টেম্পাৰেচাৰ বাট ইজ অনলি এবাউট 37 degrees, কিন্তু দ্যাট ৰিলেটিভ হিউমিডিটিটো যদি হয় 70%, তুমি তোমাৰ বডিটো ফিল কৰিব যে এইটো 70-65 degrees মানৰ নিচিনা ফিল কৰিব, কাৰণ সিমানখিনি ভিতৰৰ ফালে তোমাৰ গৰম হৈ যাব, কাৰণ বডিৰ হিটটো আমি লুজ কৰিব পৰা নাই, তাৰ ফলত ইট এফেক্টছ ইউৰ ইণ্টাৰনেল অৰ্গেনছ এণ্ড দিছ ইজ ভেৰি ভেৰি চিৰিয়াছ প্ৰব্লেম। আৰু এইটো বছৰত এটা এলনিনো হৈ আছে নহয়, সেই এলনিনো হোৱাৰ ফলত টেম্পাৰেচাৰ মেইন টেম্পাৰেচাৰ ইজ অলৰেডি এবাউট লিটিল বিট হায়াৰ, এবাউট 1 degree মে বি হায়াৰ, এণ্ড দেন বিকজ দেৰ আৰ মোৰ ময়শ্চাৰ এইবোৰে এই মইষ্ট হিট ৱেভবিলাকৰ ষ্ট্ৰেংথটো বাঢ়ি গৈছে। আগতে 1940-50s আমাৰ নৰ্থ ইষ্টত গোটেই বছৰৰ ভিতৰত মে বি 20 days মান এইটো মানে ক্ৰিটিকেল লেভেলটো এবাউট 45 degrees ফিল লাইক টেম্পাৰেচাৰটো এবাউট 20-30 days মান আছিলে গোটেই ছিজনটো, এতিয়াৰ দিনত সেইটো কি হৈছে গৈ পেলাই এবাউট 110 days মান হৈছে। তাৰ ফলত তুমি দেখিবা আমাৰ বহুত কেইটা স্কেল এনেকুৱা হয় য'ত আমি একদম মানে ইমান চুৱেটিং হৈ থাকে, ইমান আৰু বাহিৰত একো কাম কৰিব নোৱাৰে, ইভেন ঘৰৰ ভিতৰত কাম কৰিবলৈ মানুহৰ দিগদাৰী হৈ যায়, তো এই বস্তুটো বহুতখিনি ইনক্ৰিজ।
1: আপুনি ইতিমধ্যে এলিনৰ কথাটো উল্লেখ কৰিছে আৰু আমি কাকতে পত্ৰ এতিয়া এই শব্দটো মানে প্ৰায় দেখিবলৈ পাইছো যে এলনিনোৰ কাৰণে গোলকীয় উষ্ণতা বৃদ্ধি পায় বা এলনিনো আহি আছে, ছুপাৰ এলনিনো এটা আহি আছে। এই এলনিনোনো আচলতে কি হয় এই বিষয়ে আপুনি অকণমান যদি চিম্প্লিফাইড কৰি আমাৰ শ্ৰোতাসকলক কয় তেওঁলোকে বুজিবলৈ ভাল পাব।
0: এলনিনোটো এটা আমাৰ ক্লাইমেটিক ফেনোমেনন, বেচিকেলি এই আমাৰ টেম্পাৰেচাৰ বিলাক উষ্ণ টেম্পাৰেচাৰ বিলাক যেনেকে এটমছফেয়াৰত আমাৰ টেম্পাৰেচাৰ চেঞ্জ হৈ থাকে, ট্ৰপিকত টেম্পাৰেচাৰ হাই, নদীৰ টেম্পাৰেচাৰ লো,

0: But tropical, within the tropics, there are some regions, some drama, Pacific Ocean or Eastern Pacific to Hadaranote, who mean temperature to high, or Eastern Pacific to mean temperature to cold. এতিয়া বা পাৰ্টাৰবেশ্যন হলে অচনত থাৰ্টিন পাৰ্টাৰবেশ্যন অচনৰ এটমচফেয়াৰ টো সাধাৰণতে ইণ্টাৰেক্ট কৰিব দুইটাৰ মাজত ইণ্টাৰেক্ট কৰি মানে আমাৰ ক্লাইমেটটো মেইনটেইন কৰে আৰু কেতিয়াবা সেই ইণ্টাৰেকশ্যনৰ থ্ৰুৰে এই ৱাৰ্ম ৱাটাৰ ফ্ৰম দি ৱেষ্টাৰ্ণ পেচিফিক ফ্ল' টুৱাৰ্ড ইষ্টাৰ্ণ পেচিফিক আৰু এই ৱেষ্টাৰ্ণ পেচিফিকত বহুত বেছি ৱাৰ্ম ৱাটাৰ থাকে আৰু বহুত বহুত দ্বীপলৈকে থাকে এই ৱাৰ্ম ৱাটাৰটো তাৰমানে ইয়াতে বহুত বেছি হিট থাকে এই হিটখিনিত এতিয়া ডিষ্ট্ৰিবিউট হৈ পেলাই ইষ্টাৰ্ণ পেচিফিকৰ ফালে যায় আৰু ইষ্টাৰ্ণ পেচিফিকৰ টেম্পাৰেচাৰ খিনি যেতিয়া বাঢ়ি যায় তেতিয়া দুই তিনি ডিগ্ৰী ইষ্টাৰ্ণ পেচিফিকৰ টেম্পাৰেচাৰ বাঢ়ি যেতিয়া যায় তেতিয়া এই এই বস্তুটোক এলনিনো বুলি কওঁ আমি চাৰি পাঁচ বছৰৰ মূৰত এবাৰ এনেকুৱা হয় আৰু তেতিয়া হলে যে অচনৰ ৱাটাৰৰ টেম্পাৰেচাৰ ডিষ্ট্ৰিবিউচনটো চেঞ্জ হোৱাৰ লগে লগে ইট এফেক্টছ দি এটমছফিয়াৰ ডিফাৰেণ্টলি সেইবিলাকে এটমছফিয়াৰে যেতিয়া চাৰিওফালৰ গ্ল'বেল ক্লাইমেটটোক এফেক্ট কৰিব পাৰে চাৰি বছৰ মানৰ ভিতৰত এবাৰ কল্ড হয় এবাৰ ৱাৰ্ম হয় এবাৰ কল্ড হয় এবাৰ ৱাৰ্ম হয় চ' এই এই ফেনমেনেলটোক এলনিনো বুলি কয় আমাৰ ইণ্ডিয়াত সাধাৰণতে লাৰ্জ স্কেলত যদি এলনিনো যেতিয়া হয় আমাৰ মনচুন সাধাৰণতে উইক হৈ যায় মনচুনটো বিলো নৰ্মেল হয় আকৌ মনচুন যেতিয়া অভাৰঅল বিলো নৰ্মেল হয় আমাৰ নৰ্থ ইষ্টত কিন্তু ৰেইনটো বেছি হয় অলপ
1: তেনেগৰাকী ব্যক্তিক আমাৰ মাজত পাই আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছো ছাৰ আপুনি ভাৰতৰ মৌচুমী জলবায়ুৰ ওপৰত গৱেষণা কৰিছে এগৰাকী বতৰ বিজ্ঞানীৰ দৃষ্টিভংগীৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আমাৰ কৃষি স্বাস্থ্যৰ বিষয়ে আপুনি ইতিমধ্যে কৈছে আমাৰ কৃষি খণ্ডত ইয়াৰ প্ৰভাৱ কেনেকৈ পৰিব পাৰে সেই বিষয়ে অকণমান থুলমূলকৈ কওকচোন
0: কৃষিৰ বিষয়ত আমাৰ প্ৰভাৱ পৰিব কাৰণ গ্ল'বেল ৱাৰ্মিঙৰ লগে লগে আমাৰ ৰেইনফল ডিষ্ট্ৰিবিউচন বিলাক চেঞ্জ হৈছে এতিয়া ধৰা আমাৰ নৰ্থ ইষ্টত ৰেইনফলটো কমি গৈছে আৰু চেণ্ট্ৰেল ইণ্ডিয়াত ৰেইনফলটো বাঢ়িছে মানে অন এ লং টাৰ্ম মানে বেছিদিনৰ ফলত যদি আমি দেখো আমি ট্ৰেণ্ডটো যদি চাওঁ আমি যদি তাৰ এই ট্ৰেণ্ডটো আমাৰ নৰ্থ ইষ্টত এতিয়া কমি গৈ আছে কিন্তু চেণ্ট্ৰেল ইণ্ডিয়াত এতিয়া অলপ বাঢ়ি গৈ আছে এই কথাটোৱে আমাকতো আমাক আমাৰতো কৃষিটো বেছিভাগ কৃষিয়ে আমাৰ বৰষুণৰ ওপৰত ডিপেণ্ড কৰে ইয়াৰ ফলত সেইটোৱে আমাক এটা এগ্ৰিকালচাৰ প্ৰডাক্টিভিটিটোক এফেক্ট কৰিব টেম্পাৰেচাৰ ইনক্ৰিজ আৰু হিউমিডিটি ইনক্ৰিজটোৰ ফলত এই পেষ্ট এণ্ড ডিজিজ প্ৰব্লেমবিলাক বাঢ়িছে সেইবিলাকত বেলেগ বেলেগ নতুন পেষ্টে আহি পেলাই এগ্ৰিকালচাৰ বিলাক মেনেজ কৰিব ধৰিছে আৰু কিছুমান নতুন নতুন ডিজিজ আহিছে সেই ডিজিজ বিলাকৰ প্ৰডাক্টিভিটি এফেক্ট কৰিছে চ' দেয়াৰ ফৰ আমি এতিয়া নতুন ভেৰাইটি ডেভেলপ কৰিব লাগিব যাতে সেই ভেৰাইটিবিলাকে এই বস্তুবিলাক পেষ্ট এণ্ড ডিজিজ আৰু হায়াৰ টেম্পাৰেচাৰত কেনেকে প্ৰডাক্টিভিটিটো বঢ়াব পাৰে তাৰ কাৰণে নতুন ভেৰাইটিৰ ওপৰত ৰিচাৰ্চ কৰি নতুনকৈ আমি উলিয়াব লাগিব
1: আপুনি আমাক আজি বহুতখিনি গুৰুত্বপূৰ্ণ কথা ক'লে কিন্তু এই বিষয়টোৱে হৈছে ইমান এটা বৃহৎ পৰিসৰৰ বিষয় যিটো কিন্তু আমাৰ হাতত সময় অতি কম কিন্তু এই কম সময়খিনিতে আপুনি যিখিনি কথা ক'লে সেই কথাখিনিৰ পৰা আমাৰ শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব আপোনাৰ লগত পৰৱৰ্তী সময়তো আমি কথা পাতিম কাৰণ বহুখিনি কথা পাতিবলৈ আমাৰ থাকিয়ে গ'ল আপোনাক আকৌ লগ পোৱাৰ আশা থাকিল প্ৰিয় শ্ৰোতা আজিৰ এই আলোচনাৰ পৰা আমি এটা কথা বুজিলোঁ যে গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বৰ্তমান সময়ৰ এটা বৃহৎ প্ৰত্যাহ্বান কিন্তু আমি সমূহীয়া প্ৰচেষ্টা আমাৰ কিছু আচৰণ সলনি বিশুদ্ধ শক্তি ব্যৱস্থা আদিৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনক সুৰক্ষিত কৰি ৰখাত সহায় কৰিব পাৰোঁ এটা কথা আমি সদায় মনত ৰখা দৰকাৰ যে দেৰ ইজ ন' প্লেনেট বি অৰ্থাৎ আমাৰ ওচৰত পৃথিৱীৰ বাহিৰে আন কোনো বিকল্প গ্ৰহ নাই সাৱধানেৰে কৰা আমাৰ প্ৰতিটো কামেই পৃথিৱীখনক সুন্দৰ কৰি ৰখাত অৰিহণা যোগাব চলন্তিকা শুনিলে আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে পৰৱৰ্তী চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে আজিৰ অনুষ্ঠানৰ পৰা মই পৰিস্মিতা দিহিঙীয়াই বিদায় লৈছো নমস্কাৰ

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলো হাৰ্টজ, 289.9 মিটাৰ 1035 কিলো হাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্টজ আৰু ডিয়াৰিং ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহ আৰু প্ৰাগজ্যোতিষপুৰ দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
1: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ, মন কী বাতৰ জৰিয়তে আপোনাৰ খবৰ সৈতে পুনৰবাৰ জড়িত হবলৈ পাই মই আনন্দিত হৈছো। 2026 বৰ্ষৰ আধা শেষ হবলৈ হৈছে। বিগত এই ছমাহত আমি মন কী বাতত দেশবাসীৰ অনেক অভিজ্ঞতা সম্পৰ্কে চৰ্চা কৰিলো। জুন মাহতো দেশে এনে কিছু অভিজ্ঞতা আহৰণ কৰিছে যিসমূহে দেশবাসীক গৌৰৱান্বিত কৰিব। এই সফলতা দেশৰ সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। অলপতে মই কলকাতাত আয়োজিত নৌসেনাৰ এটি অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাইছিলো। তাত INS দুনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয়ক ভাৰতীয় নৌসেনাৰ অন্তৰ্ভুক্ত কৰা হ'ল। এই জাহাজৰ নিৰ্মাণ তথা ডিজাইন সকলো দেশীয়। বন্ধুসকল, জুন মাহতেই বিমান পৰিবহণৰ ক্ষেত্ৰতো দেশে সফলতা লাভ কৰিছে। C-295 বিমানখন সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত আৰু C-295 বিমানখনে প্ৰথম উৰণ সমাপ্ত কৰিছে। এনে আৰু 40খন বিমান ভাৰতত নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগতে এৰোস্পেচ খণ্ডই নতুন শক্তি লাভ কৰিছে, সংস্থাপনৰ সুযোগ বাঢ়িছে, লগতে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প শক্তিশালী হৈছে। এই মাহতেই DRDOই স্বদেশী লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰিছে। ইয়াক DRDOৰ প্ৰয়োগশালা আৰু ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ পাৰ্টনাৰ্ছৰ সহযোগত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ আজি সমুদ্ৰৰ পৰা আকাশলৈ আমাৰ ভাৰত অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল হৈছে। বন্ধুসকল, জুন মাহত আৰু এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে জড়িত হৈছিল। অনুষ্ঠানটি আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এইবাৰ পৃথিৱীৰ 2500তকৈও অধিক স্থানত যোগৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল। আমাৰ দেশত কোটি কোটি জনতাই বিভিন্ন স্থানত যোগাভ্যাসত ভাগ লৈছিল। এই মাহতে আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ বিষয়েও চৰ্চা কৰা হৈছে। ইয়াত ভাৰতে সৰ্বমুঠ 114টা পদক লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰে 102টা স্বৰ্ণ পদক। ভাৰত এই চেম্পিয়নশ্বিপৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। মই সকলো বিজয়ী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছো। বন্ধুসকল, যিকোনো ৰাষ্ট্ৰৰে আত্মা সেই দেশৰ লোকসকল। যেতিয়া সেই দেশৰ লোকে কোনো সংকল্প লয়, তেতিয়া কোনো শক্তিয়েই তেওঁলোকক লক্ষ্যপথৰ পৰা বিচলিত কৰিব নোৱাৰে। ৰাষ্ট্ৰ নিৰ্মাণত জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তি ভাৰতৰ বৃহৎ সম্পদ। এয়া আমি বাৰে বাৰে অনুভৱ কৰিছো। বন্ধুসকল, পশ্চিম এছিয়াত হোৱা যুদ্ধৰ পৰিৱেশ দেখি মই দেশবাসীক এটি অনুৰোধ কৰিছিলো। মই কৈছিলো, যদি সম্ভৱ কিছুদিনলৈকে সোণ কিনাৰ পৰা বিৰত থাকক। মই দেশবাসীক কৈছিলো, বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকক। লগতে কাৰ্পুলিঙক উৎসাহিত কৰাৰ কথাও কৈছিলো। মই কৃষকসকলক ৰাসায়নিক সাৰমুক্ত খেতিৰ লগতে খেতি ৰক্ষাৰ বাবে প্ৰাকৃতিক জৈৱিক সাৰ অধিক হাৰত প্ৰয়োগৰ বাবে অনুৰোধ কৰিছিলো। বন্ধুসকল, মই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে মোৰ আহ্বান সমৰ্থন কৰাই নহয় সকলো দিশতে সহযোগিতা আগবঢ়াইছে। মোলৈ বহু পৰিয়ালে বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিছে। বহু পৰিয়ালে ঘৰৰ বিয়াত এইবাৰ সোণ নিকিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজন হলে পুৰণি সোণ ব্যৱহাৰ কৰি নতুন গহনা বনোৱাৰ সিদ্ধান্ত লৈছে। বহুলোকে এইবাৰ বিদেশ ভ্ৰমণ বাতিল কৰাৰ কথাও ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে। বন্ধুসকল, কাৰ্পুলিঙৰ বিষয়েও অনেকে নিজৰ অনুভৱ ব্যক্ত কৰিছে। যিসকল লোকে প্ৰতিদিনে

একে দিশতে নিজ নিজ বাহনেৰে গৈছিল। এতিয়া তেওঁলোকে একেলগে যাবলৈ লৈছে। সম্ভৱ হলে বাছ আৰু মেট্ৰোৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে পেট্ৰল আৰু ডিজেলৰ ৰাহি হৈছে। এইদৰে দেশৰ বিভিন্ন প্ৰান্তত জৈৱিক সাৰৰ প্ৰচলন বৃদ্ধি পোৱাৰো খবৰ পোৱা গৈছে। বন্ধুসকল, আমি সকলো ভাৰতীয়ই একেলগ হৈ এই বিশ্বজনীন সংকটৰ মুখামুখি হোৱা কথাটোৱে মোক আনন্দিত কৰিছে। মই বিশ্বাস কৰোঁ জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিয়ে আমাক শক্তিশালী কৰিব, সফল কৰিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত জন্মদিন, বিবাহ, পাৰিবাৰিক বিভিন্ন অনুষ্ঠানৰ লগতে সামাজিক উৎসৱ উদযাপন কৰা হয়। প্ৰতিটো পৰিয়ালে তেওঁলোকৰ আনন্দৰ ভাগ আনকো দিব বিচাৰে। সকলোৱে আলহীক উপহাৰো দিয়ে। বন্ধুসকল, মহাৰাষ্ট্ৰৰ নান্দেৰৰ এটি পৰিয়ালে নিজ আনন্দ ভগোৱাৰ বাবে এনে এটি কাম কৰিলে যে সি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। নান্দেৰৰ বাহাদুৰপুৰা গাঁৱত বাস কৰে পেথকৰ পৰিয়াল। তেওঁলোকে ভাবিলে, যদি আনন্দ ভাগ কৰিবই বিচাৰিছো, তেনেহলে এনে বস্তু দিয়া যাওক যি বিপদৰ সময়ত কোনো পৰিয়ালৰ সহায় হয়। নিজ ঘৰৰ বিবাহ অনুষ্ঠান উপলক্ষে এই পৰিয়ালটিয়ে গাঁৱৰ প্ৰায় 3,500 লোকৰ দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰে। প্ৰতি ব্যক্তিকে 1,00,000 টকাৰ বীমা সুৰক্ষা প্ৰদান কৰা হয়। এই কাৰ্যৰ আঁৰৰ কাহিনী অন্তৰ চুই যোৱা। তেওঁলোকে দেখিছিল, কোনো দুৰ্ঘটনাৰ পাছত এটি পৰিয়ালে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। এনে সময়ত এটি সৰু সহায় এটা ডাঙৰ সাহস হৈ পৰে। বন্ধুসকল, চৰকাৰে দেশৰ কোটি কোটি পৰিয়াললৈ সুৰক্ষা কবচ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধীনত এবছৰত মাত্ৰ 20% প্ৰিমিয়াম দি 2,00,000 টকালৈকে দুৰ্ঘটনা বীমাৰ সুযোগ লাভ কৰিব পৰা যায়। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে 58 কোটিতকৈ অধিক লোকে সুবিধা লাভ কৰিছে। ইয়াৰে 28 কোটি আমাৰ মাতৃ, ভগ্নী, কন্যা, মহিলাসকল। এই আঁচনিৰ অধীনত এতিয়ালৈ পোৱা তথ্য অনুসৰি পীড়িত পৰিয়ালে 3,700 কোটি টকাতকৈও অধিক সাহায্য লাভ কৰিছে। সেইদৰে প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা আঁচনিও গুৰুত্বপূৰ্ণ। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হলে এই বীমাৰ জৰিয়তে সেই পৰিয়ালে 2,00,000 টকাৰ বীমা সুবিধা লাভ কৰিব। ইয়াৰ বাৰ্ষিক প্ৰিমিয়াম মাত্ৰ 436 টকা, অৰ্থাৎ এদিনত প্ৰায় 1,50,000 টকাকৈ। ইয়াৰ জৰিয়তে দেশৰ প্ৰায় 11,00,000 পৰিয়ালে প্ৰায় 22,000 কোটি টকাৰ সাহায্য লাভ কৰিছে। এয়া এটা বৃহৎ পৰিমাণ। এই পৰিমাণৰ আঁৰত লাখ লাখ পৰিয়ালৰ নিজা নিজা কাহিনী আছে। ক'ৰবাত কোনো মাতৃয়ে নিজ সন্তানৰ শিক্ষা আগবঢ়াই লৈ যোৱাত সহায় লাভ কৰিছে। ক'ৰবাত হয়তো কোনো পত্নীয়ে ঘৰৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত সকাহ পাইছে। বন্ধুসকল, বহু সময়ত এটা বৃহৎ সুৰক্ষাৰ শুভাৰম্ভ অতি সৰু ৰাশি আৰু এটি ক্ষুদ্ৰ পদক্ষেপেৰেই হ'ব পাৰে। এটি সৰু সিদ্ধান্তই এটা বৃহৎ পৰিৱৰ্তন সাধিব পাৰে। মই আপোনালোক সকলোকে আহ্বান জনাওঁ, আপোনালোকেও নিজৰ পৰিয়ালৰ সৈতে এই আঁচনিসমূহৰ বিষয়ে আলোচনা কৰক। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত এইবাৰ এনে এটা বিষয়ে ক'বলৈ লৈছো যি স্মৰণাতীত কালৰে পৰা আমাৰ মনত নিগাজিকৈ ঘৰ পাতি লৈছে। বিষয়টো হ'ল অন্ধবিশ্বাস। অন্ধবিশ্বাস কেৱল ভুল ধাৰণাই নহয়, অন্ধবিশ্বাসে মনত শংকাৰ জন্ম দিয়ে আৰু ভয়ে যেতিয়া মনটো গ্ৰাস কৰি পেলায় মানুহে সত্যটো চাবলৈ অস্বীকাৰ কৰে। অন্ধবিশ্বাসৰ কবলত পৰি মানুহে বিনা তৰ্কে সত্য কি নজনাকৈ এটা সিদ্ধান্তত উপনীত হয় আৰু ইয়াৰ ফল অতি ক্ষতিকাৰক হৈ পৰে। একেখন সমাজতে আকৌ এনে লোকো নথকা নহয় যি যুক্তিৰ আধাৰত বিজ্ঞানসন্মত দৃষ্টিৰে নিজস্ব অভিজ্ঞতাৰে বিষয়টোক প্ৰত্যাহ্বান জনায়। অন্ধবিশ্বাসৰ পৰা বিশ্বাসলৈ যি যাত্ৰা, সেয়া সহজ নহয়। আজি মই এনে এটি সফল যাত্ৰাৰ বিষয়ে আপোনালোকক ক'ব খুজিছো। বন্ধুসকল, অসমত এবিধ পক্ষী পোৱা যায়। সেই পক্ষীবিধৰ নাম হ'ল হাড়গিলা। হাড়গিলা এবিধ দুষ্প্ৰাপ্য পক্ষী। প্ৰকৃতি পৰিষ্কাৰকৰণত হাড়গিলাই এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু অসমৰ কোনো কোনো অঞ্চলত সুদীৰ্ঘ সময় জুৰি এই পক্ষীবিধক অশুভ জ্ঞান কৰা হৈছিল। মানুহে ওচৰত এই পক্ষীবিধক দেখা পালে ভাল পোৱা নাছিল। বহু সময়ত আনকি হাড়গিলাই বাঁহ সজা গছবোৰ কাটি পেলোৱা হৈছিল। ভাবি চাওকচোন, কেনেকৈ প্ৰকৃতিক পৰিষ্কাৰ কৰি ৰখা হাড়গিলা মানুহৰ ভয় বা শংকাৰ চিকাৰ হৈ পৰিব লগা হৈছিল। এনে সময়তে এই ঘটনাসমূহ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনৰ দৃষ্টিগোচৰ হ'ল। তেওঁ মানুহৰ মনৰ এই ভুল ধাৰণাক শুধৰোৱাৰ সংকল্প গ্ৰহণ কৰিলে।
তেওঁ মহিলাসকলৰ সৈতে আলোচনা কৰিলে।

মানুহক বিজ্ঞানসন্মতভাৱে কথাবোৰ বুজালে আৰু লাহে লাহে মহিলাসকলে এই অভিযানত যোগ দিবলৈ ললে। তাৰ পাছতেই এটি মহৎ পৰিৱৰ্তনৰ সূচনা হ'ল। এসময়ত যিটো পক্ষীক অশুভ জ্ঞান কৰি খেদাই পঠোৱা হৈছিল, সেই পক্ষীটোৱেই এতিয়া এখন গাঁৱৰ পৰিচায়ক হৈ পৰিল। হাড়গিলা সংৰক্ষণৰ বাবে হেজাৰ হেজাৰ গঞা মহিলা ওলাই আহিল, যাক আজি আমি হাড়গিলা আৰ্মী নামেৰে জানো। এই মহিলাসকলে সমাজৰ সৈতে সংঘৰ্ষ কৰিবলগীয়াও হৈছিল। সমাজখনক বিষয়টো বুজাবলৈ তেওঁলোকে দিন ৰাতি একাকাৰ কৰি কাম কৰিব লগা হৈছিল। এইদৰেই অন্ধবিশ্বাসক তেওঁলোকে আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল। তেওঁলোকে এই কথা প্ৰতীয়মান কৰিলে যে তথ্য আৰু যুক্তি সহকাৰে কথাবোৰ বুজাব পাৰিলে শতিকা পুৰণি ভাৱধাৰাৰো পৰিৱৰ্তন ঘটাব পাৰি। বন্ধুসকল, মই প্ৰায়েই কওঁ যে যি খেলে তেওঁ ফুল এপাহৰ দৰে ফুলিও উঠে। দেশত আজি যুৱ খেলুৱৈৰ সংখ্যা অভাৱনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। তেওঁলোকে খেলিছেও, লগতে নিজক বিকশায়ো তুলিছে। পূৰ্বতকৈ অধিক সংখ্যক যুৱ খেলুৱৈয়ে এতিয়া খেলক জীৱিকাৰূপে গ্ৰহণ কৰিছে। নাগালেণ্ডৰ এনে দুটি মনোগ্ৰাহী প্ৰয়াসৰ বিষয়ে মই জানিবলৈ পাইছোঁ। প্ৰথমটো হ'ল নাগালেণ্ড বেবী লীগ। নামটো শুনি আপোনালোকে চাগে ভাবিছে এয়া নিশ্চয় সৰু ল'ৰা ছোৱালীৰ মাজৰ কিবা এটা সাধাৰণ প্ৰতিযোগিতা হ'ব। কথাটো কিন্তু তেনে নহয়। ই হৈছে পাঁচ বছৰৰ পৰা বাৰ বছৰ বয়সৰ সৰু সৰু ফুলকমলীয়া ল'ৰা ছোৱালীৰ মাজত হোৱা এখন অসাধাৰণ ফুটবল প্ৰতিযোগিতা। এই ফুটবল প্ৰতিযোগিতাখনিয়ে সৰু সৰু ল'ৰা ছোৱালীহঁতৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে তেওঁলোকক এটা পৰিচয় দিবলৈও সক্ষম হৈছে। নাগালেণ্ডৰ বহু সংখ্যক শিশুক এই প্ৰতিযোগিতাখনে সামৰি লৈছে। পাঁচ বছৰৰ পৰা বাৰ বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব পৰা এই প্ৰতিযোগিতাখনে ইতিমধ্যে তিনি বছৰ সম্পূৰ্ণ কৰিছে। শিশুসকলৰ মনতো এই প্ৰতিযোগিতাখনে প্ৰভাৱ বিস্তাৰ কৰিছে। বন্ধুসকল, নাগালেণ্ডত আৰু এটা অতি সুন্দৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ নাম হৈছে নাগালেণ্ড উইমেন ফাটছেল লীগ। আপোনালোকৰ বাবে ফাটছেল নামটো নিশ্চয় নতুন। ইয়াক ইনডোৰ ফুটবল বুলিও ক'ব পাৰি। এই খেলত এটা দলত কেৱল পাঁচজন খেলুৱৈ থাকে। খেলপথাৰখনো ফুটবলৰ খেলপথাৰতকৈ বহুত সৰু, সেইবাবে খেলুৱৈসকলে তাৎক্ষণিক সিদ্ধান্ত ল'বলগীয়া হয়। তেওঁলোকে খেলৰ কৌশল আৰু দক্ষতাৰ পূৰ্ণ প্ৰয়োগ কৰিবলগীয়া হয়। নাগালেণ্ডৰ উইমেন ফাটছেল লীগে আমাৰ জীয়ৰীহঁতক নিজৰ নিজৰ প্ৰতিভা প্ৰকাশৰ চমৎকাৰ সুযোগ প্ৰদান কৰিছে। এনে অভূতপূৰ্ব প্ৰয়াসৰ বাবে মই নাগালেণ্ডবাসীৰ শলাগ লৈছোঁ। এনে প্ৰচেষ্টাই দেশৰ অন্য অংশৰ লোকসকলকো প্ৰেৰণা যোগায়। বন্ধুসকল, এয়া প্ৰযুক্তিৰ সময়। প্ৰতিদিনেই নতুন নতুন গৱেষণা হৈ আছে, নতুন নতুন AI উদ্ভাৱন আমি দেখা পাইছোঁ। এই পৰিপ্ৰেক্ষিতত এটা নতুন প্ৰশ্নই ভুমুকি মাৰিছে। প্ৰশ্নটো অতিশয় গুৰুত্বপূৰ্ণ। সেয়া হ'ল AIৰ সন্মুখত মানুহৰ উদ্ভাৱনী শক্তিক কেনেকৈ বচাই ৰখা যায়। নিত্য নতুন প্ৰযুক্তিৰে আগবঢ়াৰ এই সময়ত আমি আমাৰ শিপাৰ সৈতে কেনেকৈ সংযুক্ত হৈ থাকোঁ। নালন্দা বিশ্ববিদ্যালয়ে এই প্ৰশ্নসমূহৰ সমাধান বিচাৰি উলিয়াইছে। হেজাৰ বছৰৰো অধিক পুৰণি আমাৰ নালন্দা বিশ্ববিদ্যালয়ে এটি নতুন অৱতাৰেৰে ভাৰতৰ ভাগ্য নিয়ন্তাৰূপে দেখা দিছে। দুবছৰ পূৰ্বে নালন্দা বিশ্ববিদ্যালয় নতুন ৰূপত জনসাধাৰণৰ হাতত অৰ্পণ কৰাৰ মই সুযোগ লাভ কৰিছিলোঁ। নালন্দা বিশ্ববিদ্যালয়ে আমাৰ পৰম্পৰাগত শাস্ত্ৰাৰ্থ অৰ্থাৎ সত্য অন্বেষণৰ বৌদ্ধিক তথা ধৰ্মীয় আলোচনা চক্ৰক পুনৰুজ্জীৱিত কৰিছে। শাস্ত্ৰাৰ্থ হ'ল আমাৰ পৰম্পৰা। দাৰ্শনিক আৰু ধৰ্মীয় এই আলোচনা কেৱল নিজৰ মত প্ৰকাশৰেই মাধ্যম নহয়, ই হৈছে চিন্তন মন্থনৰো এটি অনুশাসিত পদ্ধতি। ইয়াত তৰ্কৰ লগতে তথ্য সহকাৰে নিজৰ মত দাঙি ধৰাটো অতিশয় জৰুৰী। বিষয়টো সম্পৰ্কে দক্ষ, পাৰদৰ্শী আৰু নিপুণ হ'লেহে সেয়া সম্ভৱপৰ হয়। অন্যৰ চিন্তাধাৰা ধৈৰ্য সহকাৰে শুনাৰ আৰু বুজাৰ শিকনিও শাস্ত্ৰাৰ্থ প্ৰক্ৰিয়াৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ। নালন্দা বিশ্ববিদ্যালয়ে দীক্ষান্ত সমাৰোহত এই প্ৰক্ৰিয়াটো অন্তৰ্ভুক্ত কৰাত মই আনন্দিত হৈছোঁ। ইয়াত অংশগ্ৰহণ কৰা প্ৰায় আধা সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আছিল বিদেশৰ ছাত্ৰ ছাত্ৰী। এটি প্ৰাচীন পৰম্পৰাক আজিৰ সময়ৰ সৈতে খাপ খুৱাই লোৱাৰ এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। ইয়াৰ বাবে মই নালন্দা বিশ্ববিদ্যালয়ক অভিনন্দন জনাইছো। দেশৰ আন বিশ্ববিদ্যালয়সমূহক মই আহ্বান কৰিছো তেওঁলোকেও যাতে এই ধৰণৰ বিষয় লৈ চিন্তা চৰ্চা আৰম্ভ কৰে। বন্ধুসকল, যুৱক যুৱতীসকল

সকলক নতুন প্রযুক্তি কৌশলৰ বাবে সাজু কৰি তোলাৰ আন এটি সুন্দৰ প্ৰচেষ্টা বৰ্তমান চলি আছে। দিল্লীত থকা কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডেটা ছায়েন্স শাখাত বিটেক পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ উদ্যোগ লৈছে। আধুনিক প্ৰযুক্তিৰ পৰম্পৰাগত ভাৰতীয় জ্ঞানৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ই এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা ভাৰতীয় ভাষাসমূহৰ বাবে নতুন AI টুলছ বিকাশত অগ্ৰগতি লাভ কৰিব পৰা যাব। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু পাণ্ডুলিপিসমূহক ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো ই নতুন গতি দিব। মই কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ক এই প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো। বন্ধুসকল, আজি ভাৰতীয় সংস্কৃতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈছে। আমাৰ গীত, সংগীত আৰু আধ্যাত্মিক দৰ্শনক বিভিন্ন দেশৰ লোকে আঁকোৱালি লৈছে। ভাৰতৰ পৰা বহু হেজাৰ কিলোমিটাৰ নিলগত কেৰিবিয়ান সাগৰত ডমিনিকান ৰিপাব্লিক নামেৰে এখন দেশ আছে। সেই দেশত থকা ভাৰতীয় মূলৰ লোকৰ সংখ্যা 100 বা তাতকৈও কম হ'ব। তৎসত্ত্বেও ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰসাৰৰ বাবে সেই দেশত এটি সুন্দৰ প্ৰচেষ্টা দেখা গৈছে। সেই দেশত স্পেনিছ ভাষী কিছু লোকে ব্ৰহ্মকমল ডমিনিকানা নামে এটি দল গঠন কৰিছে। এই দলৰ সদস্যসকলে বৈদিক সাহিত্যৰ অধ্যয়ন কৰিবলৈ লৈছে। তেওঁলোকে বৈদিক মন্ত্ৰৰ উচ্চাৰণো শিকিছে। ইয়াৰ বাবে তেওঁলোকে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই, কিন্তু তেওঁলোকে অডিঅ' ৰেকৰ্ডিং শুনি বৈদিক মন্ত্ৰৰ প্ৰকৃত উচ্চাৰণ আয়ত্ত কৰিছে। আজি তেওঁলোকে বহু মন্ত্ৰ সঠিকভাৱে জপ কৰিব পৰা হৈছে। ইয়াৰ ভিতৰত পুৰুষ সূক্তম, শ্ৰী সূক্তম, শ্ৰী ৰুদ্ৰম, দুৰ্গা সূক্তম আৰু দেৱী মহাত্ময়ম অন্যতম। ভাৰতৰ পৰা ইমান নিলগত থাকিও ভাৰতীয় পৰম্পৰাৰ চৰ্চাৰ এই প্ৰচেষ্টা অতি প্ৰেৰণাদায়ক। মই ব্ৰহ্মকমল ডমিনিকান আৰু তেওঁলোকৰ সদস্যসকলক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে শুভকামনা জনাইছো। ভাৰতীয় সংস্কৃতিক লোকপ্ৰিয় কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা সকলো ব্যক্তিকে মই আন্তৰিকভাৱে প্ৰশংসা কৰিছো। মোৰ প্ৰিয় দেশবাসী, মেঘালয় ৰাজ্যৰ পৰিচয় হৈছে মেঘ আৰু প্ৰাকৃতিক সৌন্দৰ্য। মেঘালয়লৈ যোৱা প্ৰত্যেক ব্যক্তিয়ে সেই ৰাজ্যৰ লোকৰ আতিথ্য আৰু সহৃদয়তাক বহুদিনলৈ মনত ৰাখে। কিন্তু মেঘালয়ৰ আন এটি বিশেষত্বৰ বিষয়ে মই আজি আলোচনা কৰিব বিচাৰিছো। সেয়া হৈছে মেঘালয়ৰ ৰুট ব্ৰিজ। এই ৰুট মানে ৰাস্তা বা পথ নহয়, ই হৈছে গছৰ শিপা। এই ৰুট ব্ৰিজৰ কাহিনী অতি আমোদজনক। এই ৰুট ব্ৰিজ কেইটিমান দিন বা বছৰত নিৰ্মাণ হোৱা নাই। ইয়াক নিৰ্মাণ কৰোঁতে বহু দশক সময় লাগিছিল। ৰবৰ গছৰ শিপাসমূহক অতি ধীৰে ধীৰে নিৰ্দিষ্ট দিশত চালিত কৰা হৈছিল। শিপাসমূহৰ একোটা গোটক জুৰি, নিজৰা আদি জলধাৰাৰ এটিপাৰৰ পৰা আনটো পাৰলৈ সঞ্চালিত কৰা হৈছিল। সময়ৰ সোঁতত এই গছৰ শিপাৰ সমষ্টিয়েই এখন সেতু বা দলং হৈ পৰিছিল। এই ব্ৰিজসমূহৰ আন এটা বিশেষত্ব হৈছে এইবোৰ জীৱন্ত। সময়ৰ অগ্ৰগতিৰ লগে লগে এই সেতুবোৰ অধিক সুদৃঢ় হৈ পৰে। ইয়াৰ মাজেৰে মেঘালয়ৰ লোকসকলৰ সৃজনীশীলতাৰ পৰিচয় পোৱা যায়। প্ৰকৃতিৰ প্ৰতি অসামান্য প্ৰেম আৰু দীৰ্ঘদিনীয়া ধৈৰ্য আৰু শ্ৰমৰ দ্বাৰা এই ব্ৰিজসমূহ সৃষ্টি হয়। এই ব্ৰিজসমূহে আমাক ইয়াকেই কয় যে প্ৰকৃতিৰ সৈতে সহ অৱস্থান কৰি মানুহে বহু আশ্চৰ্যকৰ সম্পদ সৃষ্টি কৰিব পাৰে। এতিয়া মেঘালয়ৰ এই ৰুট ব্ৰিজক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট নেটৱৰ্কৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰা হৈছে। বন্ধুসকল, জলবায়ুৰ পৰিৱৰ্তনে এই ৰুট ব্ৰিজসমূহৰ বাবে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ লোকসকলেও এই প্ৰাকৃতিক সম্পদক সংৰক্ষণৰ বাবে তেওঁলোকৰ দায়িত্ব আৰু প্ৰচেষ্টাত অকণো ত্ৰুটি কৰা নাই। আগতে এনে ব্ৰিজৰ সংখ্যা জনাটো অতি কঠিন আছিল। পিছে স্থানীয় লোকসকলে ইয়াৰ গণনা আৰু সংৰক্ষণৰ কাম আৰম্ভ কৰিছে। আজি 120খনতকৈও অধিক ৰুট ব্ৰিজৰ সংৰক্ষণৰ দায়িত্ব পালন কৰিছে মেঘালয়ৰ স্থানীয় লোকসকলে। কিছুমান গোটে প্ৰতি বছৰে এই ব্ৰিজসমূহৰ পৰীক্ষণ কৰে। এই ৰুট ব্ৰিজসমূহক সুদৃঢ় কৰি ৰখাৰ বাবে কেতবোৰ গোটে কেতবোৰ নাৰ্চাৰী তৈয়াৰ কৰি লৈছে। এইবোৰৰ সংৰক্ষণৰ বাবে এটি বিস্তৃত ইক'চিষ্টেম তৈয়াৰ কৰি লোৱা হৈছে। আপোনাসবে জানে যে এই বছৰ শ্ৰী হেলি ৱাৰ মহোদয়ক পদ্ম সন্মানেৰে বিভূষিত কৰা হৈছে। তেখেতৰ জীৱনৰ 50 বছৰতকৈও অধিক কাল এই ৰুট ব্ৰিজৰ প্ৰতিপালনৰ কামত নিয়োজিত হৈ আহিছে। তেখেতৰ এই একনিষ্ঠা আমাৰ বাবে প্ৰেৰণাৰ উৎস। বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা এই ৰুট ব্ৰিজ দৰ্শন কৰিছে, তেন্তে তাৰ চিত্ৰ যেন সামাজিক মাধ্যমত প্ৰকাশ কৰে। আপোনালোকৰ এই ছবিসমূহে

0: অন্য লোককো মেঘালয়ৰ এই অনন্য সম্পদ সম্পৰ্কে জনাৰ বাবে প্ৰেৰণা যোগাব। মোৰ প্ৰিয় দেশবাসী, আমি সকলোৱে বিচাৰোঁ যে আমাৰ গাঁওসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন হওক আৰু চহৰসমূহ দৃষ্টিনন্দন হওক, কিন্তু আমি কাচিতহে ভাবি চাওঁ আমাৰ কেওপিনৰ আৱৰ্জনাবোৰ কোনে পৰিষ্কাৰ কৰে। বহুতৰে ধাৰণা যে এই কামৰ দায়িত্ব অন্য কাৰোবাৰ, কিন্তু আমাৰ মাজত এনে লোকো আছে যাৰ বিচাৰ বিবেচনাই আমাক প্ৰেৰণা যোগায়। মই মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ কেইগৰাকীমান ভগ্নীৰ বিষয়ে জানিবলৈ পাইছো। তেওঁলোকে তেওঁলোকৰ চৌপাশৰ প্লাষ্টিক আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰাৰ সংকল্প লয়। তেওঁলোকে কোনোবাই আহি পৰিৱৰ্তন কৰি দিবহি বুলি ভবা নাছিল, নিজেই গোটেই চহৰৰ প্লাষ্টিক আৱৰ্জনা আৰু খালী বটল একগোট কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে এই প্ৰয়াস বিস্তাৰিত হল আৰু সেই প্লাষ্টিকৰ পৰা ইক' ব্ৰিক্স প্ৰস্তুত কৰিবলৈ ললে। এতিয়া সেই ইক' ব্ৰিক্স ৰাজহুৱা স্থানৰ সৌন্দৰ্যবৰ্ধনত ব্যৱহাৰ কৰা হৈছে। বিগত কেইমাহমানত ৰাজগড়ত ভালেমান প্লাষ্টিক ৰিচাইকেল কৰি উপযুক্তভাৱে ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ যি প্লাষ্টিকে এসময়ত চহৰখনত আৱৰ্জনাৰ সৃষ্টি কৰিছিল, সেই প্লাষ্টিকে এতিয়া এই ভগ্নীসকলৰ প্ৰচেষ্টাত চহৰখনৰ সৌন্দৰ্যবৰ্ধনাত অৰিহণা যোগাইছে। মই এই অভিযানৰ সৈতে জড়িত ভগ্নীসকলক আৰু তেওঁলোকৰ সংগীসকলক অভিনন্দন জনাইছো। মোৰ প্ৰিয় দেশবাসী, বহুলোকে মোলৈ পত্ৰ লিখি এটা বিশেষ বিষয়ত আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। বিষয়টো গণেশ উৎসৱৰ সৈতে জড়িত। অৱশ্যে গণেশ উৎসৱলৈ এতিয়া ভালেমান দিন বাকী আছে, তথাপি বিষয়টো এতিয়াই আলোচ কৰিবলৈ তেওঁলোকে মোক আহ্বান জনাইছে। প্ৰকৃততে গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণৰ কাম বহু আগতেই আৰম্ভ কৰা হয়। মূৰ্তি নিৰ্মাতা আৰু মূৰ্তিৰ বেহাৰ সৈতে জড়িত লোকসকল এতিয়াৰে পৰাই সক্ৰিয় হৈ পৰে। সেইবাবে আপোনালোক সকলোলৈকে মোৰ এটি অনুৰোধ, আপোনাৰ ঘৰত আৰু ওচৰে পাজৰে গণেশ দেৱতাৰ যি মূৰ্তি প্ৰতিষ্ঠা কৰা হয়, সেয়া যেন আমাৰ স্থানীয় কুমাৰ আৰু খনিকৰসকলে নিৰ্মাণ কৰা মূৰ্তি হয়। গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণকাৰীসকললৈ মোৰ অনুৰোধ, তেওঁলোকে যেন মাটিৰ মূৰ্তি নিৰ্মাণত অগ্ৰাধিকাৰ দিয়ে। মূৰ্তি কিনোতাসকলেও যেন মন কৰে গণেশ দেৱতাৰ মূৰ্তি কিহেৰে সজা আৰু কোন দেশত নিৰ্মিত। প্লাষ্টাৰ অফ পেৰিছেৰে সজা মূৰ্তি কোনোপধ্যেই নিকিনিব। বন্ধুসকল, মাটিৰে সজা মূৰ্তি পূজাৰ পাছত সহজেই পানীত বিলীন হৈ যায়, যাৰ বাবে আমাৰ নদী, পুখুৰী আৰু পৰিৱেশ প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা পৰে। আমাৰ বিশ্বাসো অক্ষুণ্ণ থাকে আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্বও পালন কৰা হয়। আমি যেতিয়া স্থানীয় খনিকৰৰ পৰা মূৰ্তি ক্ৰয় কৰোঁ, তেতিয়া আমাৰ ভোকেল ফৰ লোকেল সংকল্পও অধিক দৃঢ় হয়। মোৰ বিশ্বাস, এইবাৰ আমি গণেশ উৎসৱ আৰু তেনেধৰণৰ সকলো পূজা উৎসৱত এই কথাবোৰ গুৰুত্ব সহকাৰে ভাবি চাম আৰু দেশৰ হিতৰ বাবে কাম কৰিম। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি আমাৰ দেশৰ জনসাধাৰণ। দেশৰ বিভিন্ন প্ৰান্তত হৈ থকা সৰু বৰ বিভিন্ন কামৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। মনত সংকল্প থাকিলে আৰু সমাজৰ সহযোগিতা লাভ কৰিলে যিকোনো পৰিৱৰ্তন আনিব পৰা যায়। আপোনালোকে আপোনালোকৰ আশে পাশে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে মোলৈ লিখি থাকিব। আপোনালোকৰ চিন্তা ভাৱনা আৰু পৰামৰ্শ মোক জনাই থাকিব। হয়তো আপোনাৰ আশে পাশে হৈ থকা কিছুমান কাৰ্য সমগ্ৰ দেশৰ বাবেই প্ৰেৰণাদায়ক হ'ব পাৰে। অহা মাহত পুনৰ লগ পাম, দেশবাসীৰ কিছুমান নতুন প্ৰচেষ্টাৰ কথা আলোচনা কৰিম। তেতিয়ালৈকে আপোনালোকৰ নিজৰ আৰু পৰিয়ালৰ যত্ন লওক। আৰু এটা কথা, জল সংৰক্ষণ নিশ্চয়কৈ কৰিব। বৰষুণৰ প্ৰতিটো টোপাল আমি সঞ্চয় কৰিব লাগে। কেটচ দ্য ৰেইন অভিযান অলপো শিথিল হ'বলৈ দিব নালাগে। গতিকে মোৰ একান্ত অনুৰোধ, বৰষুণৰ পানী সকলোৱে মিলি সঞ্চয় কৰক। অশেষ ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে।

মিডিয়ামৰ 11.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আজি নিশা চাৰে ন বজাত ফোন ইন গল্পটোৰো শ্ৰোতাসকলে অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল'বৰ বাবে আৰু নিজৰ প্ৰিয় গীতটি শুনিবৰ বাবে আমালৈ ফোন কৰিব পাৰিব 03612668676 আৰু 03612662325 এই দুটি নম্বৰলৈ। ফোন ইন কল্পটৰো আজি নিশা চাৰে ন বজাত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আধুনিক গীতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ অনুষ্ঠানত প্ৰথমে তোমাকে দেখো প্ৰিয়া শ্ৰৱ সংকলনৰ এটি গীত সন্ধ্যা মেননৰ কণ্ঠত।

মৃণাল কণ্ঠৰ কথা আৰু সুৰেৰে সজোৱা সন্ধ্যা মিলনৰ কণ্ঠৰ গীতটি শুনিলে তোমাকে দেখো প্ৰিয়া শ্ৰৱসংকলনৰ পৰা। এইবাৰ আগবঢ়াইছো জনঞ্জয় শইকীয়াৰ কণ্ঠৰ এটি গীত। গীত লিখিছে ৰাণীয়ে, গীতটি লোৱা হৈছে ৰাগিনী শ্ৰৱসংকলনৰ পৰা।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্টজত আৰু এফএম বেণ্ডৰ 101.6 মেগা হাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান শ্ৰোতাসকলে সমান্তৰালভাৱে শুনি আছে নিউজ অন এয়াৰ মোবাইল এপটো।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50%।

0: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: আৰম্ভ কৰা হৈছে অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ চিত্ৰগীতৰ প্ৰথমটি গীত শুনক বনৰীয়া ফুল চিনেমাৰ পৰা, শিল্পী জয়ন্ত হাজৰিকা।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: অনুষ্ঠানত আৰতী মুখাৰ্জীৰ কণ্ঠত এবাৰ শুনক ভাইটি চিনেমাৰ এটি গীত।

ভাইটি চিনেমাৰ গীতটি শুনিলে খগেন মহন্তৰ কণ্ঠত। শ্ৰোতাসকলে অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাভাৱৰ পৰা। এবাৰ তৰামাই চিনেমাৰ দুটি গীত শুনাবলৈ লৈছো। প্ৰথম গীতটি শুনক নমিতা ভট্টাচাৰ্যৰ কণ্ঠত।

আজি নিশা 9:30 বজাত ফোন ইন কল্পতৰু। শ্ৰোতাসকলে নিজৰ ভাল লগা গীতটি শুনিবৰ বাবে আমালৈ ফোন কৰিব পাৰিব 03612662325 আৰু 9435405222 এই দুটি নম্বৰলৈ। নম্বৰ কেইটি পুনৰ কৈ দিছোঁ 03612662325 আৰু 9435405222। আজি নিশা 9:30 বজাত ফোন ইন কল্পতৰু।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি বৰষুণ হৈ থকাৰ ফলত বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। ধেমাজি জিলাৰ চিমেন নদীৰ বাঢ়নি পানীয়ে আজি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে অৰুণাচল প্ৰদেশত হৈ থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত নামনি চিয়াং জিলাৰ লিকাবালি চিজি নদীৰ পাৰৰ গাঁও তথা অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ বাবে জিলা প্ৰশাসনে সতৰ্কতামূলক জাননী জাৰি কৰিছে। ভূমিস্খলনৰ ফলত চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত

অস্থায়ী বান্ধৰ সৃষ্টি হৈছে। ইয়াৰ ফলত ধেমাজি জিলাৰ বৰলুং, আমগুৰি, চিচিবৰগাঁও, বেতনীপাম, শ্ৰীপানী, নীলখ, মৰিধল, গোহাঁইগাঁও আদি অঞ্চলত আকস্মিক বান অহাৰ আশংকাই দেখা দিছে। জিলা প্ৰশাসন, সেনা, NDRF আৰু SDRFে সমন্বিতভাৱে কাম কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তা জিলাখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক তৎকালে জিলাখনলৈ ৰাওনা হবলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই মন্ত্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে।

0: বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ কেইবাখনো গাঁও প্লাবিত হৈছে। ভূটানৰ পৰা নামি অহা পানীয়ে বানৰ সৃষ্টি কৰিছে বুলি আমাৰ চিৰাঙৰ সংবাদদাতাই জনাইছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি বানত চিডলি চিৰাং ৰাজহ চক্ৰৰ 4,324 পৰিয়াল প্ৰভাৱিত হৈছে। একেদৰে বেংটল ৰাজহ চক্ৰৰ অন্তৰ্গত মাদাৰপুৰ গাঁৱৰ 790 পৰিয়াল বানৰ কবলত পৰিছে। আনহাতে বিজনীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিচুবাৰী গাঁৱত গৰাখহনীয়াৰ ফলত 13 পৰিয়াল স্থানান্তৰ কৰা হৈছে। বিটিচিৰ নিচিমা পৰিষদীয় সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰীয়ে আজি কেইবাটাও বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি লঘু আহাৰৰ ব্যৱস্থা কৰে। চিৰাং জিলা দণ্ডাধীশে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বানৰ সময়ত নৈত নাও চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 4,000 কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত 7-মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব। প্ৰায় 5,000 ৰোগী একে সময়তে সেৱা আগবঢ়াব পৰাকৈ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। এই পদক্ষেপে উন্নত চিকিৎসা শিক্ষা, গৱেষণা, অত্যাধুনিক চিকিৎসা সুবিধা তথা ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ড০ শৰ্মাই উল্লেখ কৰে। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক আজি চৰকাৰৰ তৰফৰ পৰা 5,00,000 আৰু 2,50,000 টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুণী বৈনামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণীশ পেগুৱে মুঠ 50,00,000 টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত জিলা পৰ্যায়ত আয়োজিত মৰিগাঁও, বজালি, ডিব্ৰুগড়, গোৱালপাৰা, বৰপেটা, গোলাঘাট, শিৱসাগৰ আৰু তামোলপুৰ গ্ৰন্থমেলাৰ উদ্যোক্তাক 5,00,000 টকাকৈ প্ৰদান কৰা হয়। ইপিনে সমজিলা পৰ্যায়ত আয়োজিত লক্ষীপুৰ, দুলিয়াজান, দেৰগাঁও আৰু ডিমৌৰ সোণাপুৰ সাহিত্য আৰু গ্ৰন্থমেলাৰ উদ্যোক্তাক 2,50,000 টকাকৈ প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে গ্ৰন্থবৰ্ষ 2025 সফল হোৱা বুলি মন্তব্য কৰি কয় যে এই গ্ৰন্থমেলাসমূহে ৰাজ্যৰ অধ্যয়ন সংস্কৃতিক নতুন মাত্ৰা প্ৰদান কৰিছে। অনাগত দিনতো চৰকাৰৰ এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শিৱসাগৰ নগৰৰ মাজত থকা যমুনাৰ পুনৰুদ্ধাৰ, পৰিষ্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে চলাই থকা কাম কাজ আজি বিধায়ক অখিল গগৈয়ে পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। 9 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত ৰূপায়ণ কৰা এই প্ৰকল্পৰ জৰিয়তে যমুনাত জলক্ৰীড়া আৰম্ভ কৰাৰ উপৰি দুয়োকাষে ফেঞ্চিং নিৰ্মাণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। লণ্ডনৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 171 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 170 ৰাণ কৰে। আমালৈ বাতৰি অহাৰ পৰলৈ অষ্ট্ৰেলিয়াই 6 অভাৰত 1 উইকেট হেৰুৱাই 50 ৰাণ সংগ্ৰহ কৰি খেদি আছে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ ফোন ইন কল্পতৰু। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আপোনাৰ সৈতে দুআষাৰ কথা পাতিম, লগতে শুনাম আপুনি শুনি ভাল পোৱা গীতটি। গীত আমি সকলোৱে শুনো, কিন্তু ৰেডিঅ'ত বাজি উঠা সেই গীতটি শুনাৰ এক সুকীয়া অনুভৱ, নহয় জানো? শ্ৰোতাসকলে আমালৈ ফোন কৰিব পাৰিব 9435405222 আৰু 0361266232 5 নম্বৰ কেটি আকৌ এবাৰ কৈছোঁ 9435405222 আৰু 03612662325। পলম নকৰি এয়া তুলি লৈছোঁ আজিৰ অনুষ্ঠানৰ প্ৰথমটি ফোন। হেল্ল'
2: হেল্ল'
1: নমস্কাৰ, আজি আপুনি আমাৰ অনুষ্ঠানৰ প্ৰথমগৰাকী শ্ৰোতা। আমি আপোনাক জুবিন গাৰ্গৰ কণ্ঠৰ গীত এটি শুনাম, কিন্তু আপুনি আমাৰ প্ৰথমগৰাকী শ্ৰোতা, অকণমান কথা কওঁ নহয় জানো? আপুনি কি কৰি, মানে ঘৰতে আপুনি কাম কৰে নে আপুনি আৰু ক'ৰবাত বেলেগ ধৰণে ব্যস্ত?
2: গৃহিণী
1: হয়, গৃহিণী
2: ভাত বনাই আছো।
1: হয় হয়, ভাত বনাই আছে।

0: ঘৰুৱা কাম বনটো বহুতে থাকে, আপুনি আমাৰ অনুষ্ঠান সমূহ শুনিব পাৰে।
1: মই মানে ৰাতিপুৱা উঠাৰ পৰা ৰেডিঅ'টো মোৰ মানে জীয়াই থকাৰ বন্ধ নহয়েই, আৰু মানে কেতিয়াবা ক'ৰবালৈ মানে যাব লগা হ'লে বন্ধ হয়, কিন্তু মানে বন্ধ নহয়, মই ৰেডিঅ' শুনি শুনিয়ে কাম কৰি থাকো আৰু।
0: এইটোতো খুবেই এটা ভাল লগা বিষয় আচলতে, কাৰণ বাহিৰত বাজি থাকে, লগতে আপুনি কামখিনিও কৰি থাকে আৰু অনুষ্ঠানসমূহ আমাৰ ভালেই, গতিকে আপোনাৰ নিশ্চয় শুনি ভাল পায়। আজি আপুনি ফোন কৰিলে তাৰ বাবে অশেষ ধন্যবাদ।
1: আপুনি দুজনমান শ্ৰোতাৰ নাম ল'ম,
0: নিশ্চয় পাৰিব কওক।
1: হয় হয়, বনবাসী মণ্ডল, অনামিকা মণ্ডল, ৰূপালী কলিতা, মাইনা দাস, হাজিৰা বেগম, কাঞ্চন আজম আৰু মোৰ স্বামী দেৱতা যোগেশ চালে, আমাৰ ছোৱালী গৰিমা চালে, লগতে আপোনালোক আকাশবাণীৰ সমূহ কৰ্মকৰ্তা।
0: ধন্যবাদ, বৰ সুন্দৰকৈ আপুনি আজি প্ৰথম ফোনটো কৰিলে আৰু ভাল লাগিলে। আমি জুবিন গাৰ্গৰ এটি গান সাজু কৰিছো, মিলি দিয়ে আপুনি শুনক, আপোনাৰ লগত আপোনাৰ আপুনি যিসকলে নাম ল'লে তেখেতসকলে শুনক।

0: হ্যালো,
1: হ্যালো,
0: নমস্কার।
1: হয় হয়, নমস্কার নমস্কার।
0: হাই, আজি আপুনি আমালৈ ফোন কৰিছে, আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
1: হয়, মই দৰং জিলাৰ খৈৰাবাৰী পুনৰাম কলিতাই ক'লোঁ।
0: হয়,
1: মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ
0: হয়
1: মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ গত যুগ ধৰি বৈছে বাগৰি সমন্বয়ৰ অৰ্ঘ্য, এই গীতটো শুনিব বিচাৰিছো।
0: হয়, আৰু ভূপেন হাজৰিকাৰতো সকলোখিনি গীতেই আচলতে আমাৰ ভালেই লাগে, আৰু এইটো গীতৰ যিখিনি কথা সেইখিনিৰ গৰিমাই বেলেগ। আপুনি গীতটি অকণমান যদি আমাৰ কাৰণে গুণগুণাই দিয়ে শ্ৰোতাসকলে শুনক। আপোনাৰ অকণমান আপোনাৰ কণ্ঠত অকণমান গীতৰ এটা শাৰী শুনিব বিচাৰিছো।
1: মই আচলতে এতিয়া এই অৱসৰী শিক্ষক।
0: হয় হয়,
1: আজি 10 বছৰে প্ৰায় হ'ল অৱসৰ পাবলৈ।
0: শুনো বুলি কয় শ্ৰোতাসকলে, আমাৰ খুবেই ভাল লাগে। আৰু আপুনি গীতটো নিশ্চয় ভাল
1: পায়,
0: আপুনি গীতটো নিশ্চয় বেলেগ ধৰণে ভাল পাব, সেইকাৰণে আমালৈ আজি অনুৰোধ কৰিছে। আপুনি অকণমান গীতটোৰ এটা লাইন গাই দিব নেকি, শুনি ভাল লাগিব।
1: মানে মই আচলতে এনেই হেৰি নাই, গোৱাৰ সেনেকুৱা অভ্যাস নাই, কিন্তু এনেই সুৰ সঞ্চাৰ এইবিলাক নাই, শুনিয়ে ভাল পাওঁ।
0: হয় হয়, ঠিক আছে, তেতিয়াহ'লে আমি গীতটি সাজু কৰিছোঁ আৰু আপোনাৰ অনুৰোধত আমি এয়া শুনাইছো, ভূপেন হাজৰিকাৰ গীত।
1: মোৰ মানে সদায় কৈ থাকে শুনিব, মোৰ অনুৰোধ কৰাৰ কথা, খৈৰাবাৰীৰ বুদ্ধ পূজা আৰু ওচৰৰে খাজাৰা গাঁৱৰ এই হিৰণ বড়ো, এই দুগৰাকী ব্যক্তিয়ে মানে শুনিবৰ কাৰণে ইচ্ছা কৰে।
0: হয়, আজি আপোনাৰ ফোনটোৰ যোগেদিয়ে তেখেতসকলেও শুনক আৰু আপুনিও শুনক আপোনাৰ ভাল লগা গীতটি।
1: হয়,
2: স্বকীয় ৰূপ লৈ বহাগ্ন আহে কলৈ, ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো, এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী।

0: হেল্ল'
1: হেল্ল'
0: নমস্কাৰ, আপোনাক আমাৰ আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: হয় নমস্কাৰ বাইদেউ, ধন্যবাদ।
0: আপোনাৰ নামটো? হয় কওকচোন, আপোনাৰ বিষয়ে অকণমান জানো।
1: হয় নিশ্চয়।
0: আপুনি কি কৰি আছে? আপুনি
1: বৰ্তমান গৃহিণীও, তাৰ উপৰি মই তাৰমানে সৰু ল'ৰা ছোৱালীক পঢ়োৱাও আৰু। হয় হয়, ব্যক্তিগতভাৱে ঘৰতো পঢ়োৱাও আৰু তাৰমানে আমি বন্ধু বান্ধৱী কেইজন মানে তাৰমানে এটা টিউচন চেণ্টাৰ খুলিছোঁ। তাতে তাৰমানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আৰু সেইবিলাকক আমি এনেই পঢ়াওঁ, তাৰমানে পইচা নলওঁ। কেতিয়াবা সপ্তাহত তিনিদিন পঢ়াব লাগে, মোৰ পালা তিনিদিন পৰে বা বেলেগৰ তিনিদিন পৰে, সেনেকে পঢ়াওঁ আৰু।
0: আপোনালোকে ইমান সুন্দৰ কাম কৰিছে, বিশেষকৈ সমাজৰ কাৰণে এনেকুৱা কাম কৰিবলৈ আগ্ৰহী অহাটো এটা খুব ভাল কথা। আৰু আপুনি কৈছে আপুনি সৰু ল'ৰা ছোৱালীৰ লগত সময় কটায়, গতিকে সেইটোতো ক'বই নালাগে, কিমান ভাল লাগি থাকে নিশ্চয়, নহয়নে? পঢ়ুৱাৰ লগতে ধেমালি ধুমুলাও নিশ্চয় হয়। আজি অনুষ্ঠানত কি গীত শুনিব বিচাৰিছে আপুনি?
1: মই জুবিন দাৰ
0: হয়, বৰ সুন্দৰ গান, আমি সাজু কৰোঁ, তাৰ লগতে আপোনাৰ লগত কথাও পাতোঁ। আপোনাৰ ঘৰত কোন কোন আছে?
1: মোৰ ঘৰত মোৰ হাজবেণ্ড, মাইনাজনী আৰু মই, তিনিজনে মানুহ আমাৰ।
0: সৰু পৰিয়াল, সুখী পৰিয়াল, নহয় জানো? ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু আপোনাৰ কামখিনিৰ কথা জানিও ভাল লাগিলে। আমি গীতি সাজু কৰিছোঁ, তেতিয়াহ'লে জুবিন গাৰ্গৰ কণ্ঠৰে গীতি শুনক।

0: অবাহৰ পৰা আমালৈ আপোনালোকে ফোন কৰিব পাৰিব। নম্বৰকেইটি পুনৰ এবাৰ কৈ দিছোঁ, 9435405222 আৰু 0361-266-2325। আমালৈ এটি ফোন কল আহিছে, লৈ লৈছোঁ। নমস্কাৰ।
1: হেল্ল' নমস্কাৰ।
0: নমস্কাৰ, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে? হয় হয়, আমাৰ অনুষ্ঠান শুনে নহয় জানো? হয় হয়, আপুনি কেনেদৰে ব্যস্ত থাকে? গাড়ী চলায় আৰু নিশ্চয় গান শুনি ভালেই লাগিব তেতিয়া, নহয় জানো? আৰু কথা পাতিম, কিন্তু আপোনাৰ কোনটো গান আজি শুনিব বিচাৰিছে অকণমান জানি ল'ব বিচাৰিছো। আন্দোলন চিনেমাৰ, হিন্দী চিনেমাৰ গীত এইটো। হয় হয়, গীতটি কোনে গাইছে আপুনি ক'ব পাৰিব নেকি বাৰু? হয় হয়, নিশ্চয় বাৰু, আমি এই গীতটি সাজু কৰিছো। আৰু আপুনি যেতিয়া গাড়ী চলায় আৰু তেতিয়া গান শুনি অকণমান অন্য সময়তকে সুকীয়া যেন নালাগেনে বাৰু? আপোনাৰ গীতটি আমি সাজু কৰিছো আলকা আৰু কুমাৰ চানৰ দুয়োটা কণ্ঠত। এয়া আপোনাৰ ভাল লগা গীতটি শুনক।

0: হ্যালো
1: হ্যালো, নমস্কার
0: নমস্কার, আপোনাক আমাৰ আজিৰ ফোন ইন কলপটোলৈ আদৰিছোঁ আৰু আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
1: মই বৰপেটা জনিয়াৰ পৰা বুবুল কাকতিয়ে কৈছোঁ।
0: হয় কাকতি ডাঙৰীয়া, নিশালৈকে আমাৰ অনুষ্ঠান শুনিছে, ভাল লাগিছে।
1: হয় হয়, মই ৰেডিঅ' শুনিয়ে থাকোঁ।
0: হয় হয়, আৰু আমাৰ অনুষ্ঠানসমূহ শুনি ভাল পায় নিশ্চয়?
1: পাওঁ, খুবেই ভাল পাওঁ।
0: হয় হয়, আৰু চাওঁতে চাওঁতে আৰু কেইদিনমানৰ পাছতেই 1 জুলাইত
1: গানটো শুনিব গুচি, সেই সাধনা স্বৰ্গমৰ জেতুকা জেতুকা, সেই গানটো শুনিব বিচাৰিছো।
0: হয়, বৰ ভাল লগা গীত এইটো, আৰু গীতটো অনুপম শইকীয়াই লিখিছে।
1: হয় হয়, আৰু মোৰ লগত আছে মোৰ মিছেছ মৰমী কলিতা, আৰু মোৰ মিছেছৰ বাইদেউ অনিমা কলিতা, বৈজয়ন্তী কলিতা, আৰু মোৰ ছোৱালী নম্ৰতা কাকতি, মোৰ ল'ৰা মৃগাংক শেখৰ কাকতি, আৰু মোৰ ভণ্টি ৰেডিঅ' বিৰাট শুনি ভাল পায়, তাৰমানে ৰেডিঅ' শুনি আছে ভণ্টি।
0: বৰ ভাল কথা, আপুনি কথা পাতি আছে, আপোনাৰ ভণ্টিয়ে শুনি আছে।
1: জেউতি কাকতি দাস, ভাস্বতী দাস, আৰু মোৰ নাতিনী দৰ্শিনী নয়নে।
0: আপুনি ককা হল, গতিকে সমূহ পৰিয়ালে ৰেডিঅ' শুনে, নহয় জানো? বৰ ভাল লগা
1: পৰিৱেশ, 90 চনৰ পৰাই ৰেডিঅ' শুনি আছো।
0: হয়, এইটো আচলতে এলাব নোৱাৰা সম্পৰ্ক।
1: এতিয়াও ঘৰত ৰেডিঅ' আছে, মানে আচৰিত খায়, এতিয়াও ৰেডিঅ' বজালে মোৰ কাৰণে খায়। কাৰণ এতিয়া আমাৰ আমাৰ গ্ৰাম্যাঞ্চলতো ৰেডিঅ' শুনা মানুহ নাই, তাৰমানে।
0: হয়, কিন্তু আমাৰ শুনি খুব ভাল লাগে যে আপোনালোকে ইমান আগ্ৰহেৰে ৰেডিঅ'টো আপোন কৰি ৰাখিছে, এতিয়াও এতিয়াও শুনো বুলি কৈছে, সেইটোৱে আমাৰ খুব ভাল লগা বিষয় আমাৰ কাৰণে। গতিকে আপোনাৰ ভাল লগা গীতটি আমি সাজু কৰিছোঁ, সাধনা স্বৰ্গমৰ কণ্ঠত জেতুকা জেতুকা। আপোনাৰ নাতিৰ সৈতে, আপোনাৰ ভণ্টিৰ সৈতে, সকলোৰে সৈতে আপুনি শুনক।
1: গুড নাইট বাইদেউ।
0: হয়, শুভৰাত্ৰি, গুড নাইট।

0: हेलो हेलो,
1: हाँ नमस्कार
0: নমস্কাৰ। কোনে কৈছে?
1: বাইদেউ।
0: জেবিন আক্তাৰে পঢ়ি আছে নে কিবা কামত ব্যস্ত?
1: মই ছাত্ৰী হয়।
0: ছাত্ৰী? আৰু যে কোন ক্লাছত বা কোন শ্ৰেণীত, এনেকৈ আমি সুধিব লাগিব তেতিয়াহ'লে। ছাত্ৰী যেতিয়া
1: নৱম শ্ৰেণী ছাত্ৰী হয়।
0: নৱম শ্ৰেণী ছাত্ৰী, গতিকে পঢ়াৰ বুজা বাঢ়িছে এতিয়া চাগে, নহয় জানো? অকণমান
1: হয়
0: হয়। আৰু ৰেডিঅ' শুনা তুমি বুলিয়ে কৈছোঁ?
1: হয় হয় মই মাৰ সৈতে শুনি থাকো। যেতিয়া স্কুল বন্ধ থাকে বা কেতিয়াবা স্কুলত নগ'লে তেতিয়া শুনি থাকো।
0: হয়। আৰু এনেই তোমাৰ এতিয়া পৰীক্ষা শেষ হ'ল নে হ'ব?
1: হয় পৰীক্ষা শেষ হৈছে।
0: শেষ হৈছে আৰু কেইদিনমানৰ পাছতেই গৰমৰ বন্ধ হ'ব, নহয় জানো? অকণমান পঢ়াৰ বেছি ব্যস্ততাৰ মাজত এমাহ বৰ সকাহ পোৱা যায়, নহয়নে? ভাল লাগেনে?
1: হয়
0: ভাল লাগে। কি কৰা গৰমৰ বন্ধত?
1: হয় মই গৰমৰ বন্ধত ভাবি আছো যে মামাহঁতৰ ঘৰলৈ যাম।
0: মামাহঁতৰ ঘৰলৈ যোৱাটো আচলতে গৰমৰ বন্ধৰ এক নম্বৰ কাম, সেইটো সকলোৱে কৰে, নহয় জানো? বৰ ভাল লাগে গৈ। আৰু তুমি নৱম শ্ৰেণী ছাত্ৰী বুলি কৈছা, কিন্তু তাৰ আগতে সুধো, তুমি আজি আমাৰ অনুষ্ঠানলৈ ফোন কৰিছা নিশ্চয় গীত এটি শুনিবৰ বাবে। কোনটো গীত শুনিব বিচাৰিছা?
1: মই জুবিন গাৰ্গ ৰ'দ আজি তিনিটা গীতটো শুনিব বিচাৰিছিলো।
0: আজি জুবিন গাৰ্গৰ বহুত গীত বজাইছো, কিন্তু গোটেইকেইটা গীতে অতি ধুনীয়া। আজি তুমি যিটো অনুৰোধ কৰিছা সেইটো গীতো অতি ধুনীয়া। আমি সুন্দৰ গীত এটি শুনিম তোমাৰ সৈতে। আৰু তুমি এতিয়া নৱম শ্ৰেণী ছাত্ৰী বুলি কৈছা, গতিকে ভালদৰে পঢ়া শুনা কৰা আৰু আমাৰ অনুষ্ঠানলৈ ফোন কৰিবা, আমি তোমাৰ লগত কথা পাতিম তেতিয়া, হ'ব?
1: হয় হয় ধন্যবাদ।

0: ফোন ইন গল্পটোর অনুষ্ঠানটি শুনে আছে আকাশবাণী গুৱাহাটীর মহাবাগর পড়া শ্রোতাসকলে আমালৈ ফোন করব পাৰে আপনার প্রিয় গীতটি শুনিবৰ বাবে 03612662325 আর 9435405222 এই দুটি নম্বরলৈ আমালৈ আৰু এটি ফোন আহিছে লৈ লৈছো। নমস্কার।
1: নমস্কার, মই লালগণেশৰ পৰা বাইদেউ মাইনা দাসে ক'লো।
0: মাইনা দাস, আমার অনুষ্ঠান শুনি আছে নহয় জানো গল্পটোর?
1: হয় হয়
0: হয়। আজি প্রথম ফোন পাইছা তুমি বুলিয়ে কৈছো, মাত্র বৰ সৰু সৰু শুনিছো। কিবা কৰি আছা নে পঢ়ি আছা নে কি?
1: এনে বাইদেউ মই গৃহিণী হয়, পঢ়ি থকা হয়।
0: হয়, মাত্র একেবারে সৰু ছোৱালী নিচিনা লগা কাৰণে ক'লো, বেয়া নাপায় যাতে।
1: নাপাওঁ বাইদেউ।
0: হয়, আমাৰ অনুষ্ঠান শুনে নহয় জানো?
1: হয় হয়, মই নিয়মীয়া শ্ৰোতা বাইদেউ।
0: আমাৰ আজি অনুষ্ঠানত কোনটো গান শুনিব বিচাৰিছে?
1: মই লুনা সোণোৱালৰ প্ৰেম যদি অভিনয় হয় জীৱন মানে নেকৈ, এই গানটো শুনিব বিচাৰো।
0: হয়, লুনা সোণোৱালৰ বৰ মিঠা কণ্ঠটো নহয় জানো তেখেতৰ?
1: হয় হয়, ভাল লাগে গানটো।
0: হয়, ঠিক আছে, আমি সাজু কৰিবলৈ চেষ্টা কৰোঁ। আৰু ঘৰুৱা কামৰ মাজত ৰেডিঅ' শুনিবলৈ সদায় সময় ওলায়নে? আজিকালি মোবাইলতো শুনিব পৰা হৈছে, নিশ্চয় গম পাইছে নহয় জানো?
1: হয় হয়, আৰু মোবাইলতো শুনিব পাৰো।
0: হয়,
1: সেনেকে লৈ যোৱা হয় আৰু, মানে কৰবাত গলেও আৰু মই শুনো, ভাল লাগে, বহুতে ভাল লাগে মোৰ।
0: হয় নিশ্চয় ভাল লাগিলে, আপুনি ফোন কৰিলে, আপোনাৰ গীতটি আমি পাইছো, গতিকে লুনা সোণোৱালৰ কণ্ঠৰ আপোনাৰ ভাল লগা গীতটি শুনো হওক।
1: ধন্যবাদ।

0: हेलो हेलो
1: हेलो बाइडेन नमस्कार
0: नमस्कार अपनी कोने कैसे
1: मैं नामटी स्टेशन साइड पर कह आसो श्रीमती प्रणती दत्त
0: प्रणती दत्त आमार अनुष्ठान एटा शुनि आसे राति नहय जानो
1: हाय हाय मैं अपना लोकर अनुष्ठान फोन लगाऊ आरो मैं पाओ केतेबा लाइन तो बहुत ভাল লাগে
0: हाय हाय आरो भात पानी खवा होल ने ने
1: राति ओ बर्तमान ए भात खाय तातो लगाय आसो तेनके
0: हाय हाय আমারও ভাল লাগে এনেকে আপনাদের আগ্রহে বাদ চাই থাকা এটি অনুষ্ঠানত যেটা ফোনটো পায় আমার খুব ভাই ভাল লাগে শুনি আজি কোনটো গান শুনিব বিচাৰিছে
1: আজি আমেশ্বৰ পাঠক আর ধনদা পাঠকের কণ্ঠ যিকোনো একটা লোকগীত মোক শুনাইলে হব
0: আমি লোকগীতর আমি যখন লিস্ট উলিয়াইছোঁ গতি আপনার আমি চেষ্টা করছো আমি রামেশ্বৰ পাঠকের কণ্ঠ এটি গীত আপনার শুনাব লৈছো আপনি হয় আপনি গীতটি শুনক
1: আর বাইদেউ মই এখানে নাম কেটামান কব বিচাৰিছো পূৰবী শইকীয়া হিমাদ্ৰী শইকীয়া বিনোদ গগৈ প্ৰমোদ গগৈ দিনেশ শৰ্মা তেওঁলোকলে উপহাৰ হিচাপে আগবঢ়াই দিছো লগতে আপোনালোকলৈ
0: বহুত ধন্যবাদ আপুনি নামকেইটাও ললে তেখেতসকলৰ তেখেতসকলেও নিশ্চয় শুনি আছে বা শুনি নাথাকিলেও ভাল পাব আপুনি নামকেইটা লোৱাৰ কাৰণে
1: আৰু এই মুহূৰ্তত ৰেডিঅ' কাষতে আছে তেওঁলোকে
0: শুনি আছে গতিকে ভালেই পাব নিশ্চয় আপোনাৰ অনুৰোধৰ গীতটি আমি বজাই শুনাইছো
1: ঠিক আছে বাইদেউ বহুত বহুত ধন্যবাদ
0: ধন্যবাদ

0: আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি সামৰিবৰ সময় সমাগত আৰু আমি এটি ফোন লওঁ। তাৰ আগেয়ে জনাওক আজিৰ অনুষ্ঠানটিত সহযোগ কৰিলে ডিউটি ৰুমত পম্পী কলিতা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, কৌস্তুভ দাস, শেখ আব্দুল্লা আহমেদ আৰু ইমৰাণ হুছেইনে, এফ এম ট্ৰান্সমিটাৰত পাপি চান্দ আৰু ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু আছিফ আহমেদে। আমি আজিৰ অনুষ্ঠানৰ শেষৰটি ফোন লৈছোঁ। নমস্কাৰ, হেল্ল' হয় নমস্কাৰ, হয় আমাৰ অনুষ্ঠান মৰিগাঁৱৰ পৰা আপুনি কৈছে,
1: কওকচোন
0: কোনটো গীত শুনিব? আমি গীতটি সাজু কৰিব লাগিব, তাৰ আগেয়ে আপোনাৰ লগত অকণমান আমি কথা পাতোঁ।
1: হয়

0: গীতখনি চাইছিলো।
1: কওকচোন কোনটো গীত শুনিব?
0: প্ৰেম ৰতন ধনতায়ৰ চিনেমাখনত যে এটি গীত সোমাই দিব।
1: আমি গীতটি সাজু কৰিব লাগিব, তাৰ আগে আপোনাৰ লগত অকণমান আমি কথা পাতোঁ।
0: হয়,
1: আপুনি হিন্দী চিনেমাৰ গীত শুনি ভাল পায়?
0: অঁ, মই ভাল পাওঁ হিন্দী চিনেমাৰ গানবোৰ, মই চাই ভাল পাওঁ হিন্দী চিনেমা, মই চাওঁ।
1: হয় হয়,
0: সলমান খান, সুশান্ত সিং ৰাজপুত আছিলে, আৰু লগতে অক্ষয় কুমাৰ, ঋত্বিক ৰোশন, ৰণবীৰ সিং, ৰণবীৰ কাপুৰ।
1: হয়, আমি চিনেমাখন বিচাৰি পাইছোঁ, গীত কেইটাও উলিয়াইছোঁ। আপুনি সুন্দৰকৈ গীতটো অকণমান গাই শুনালে, সেইকাৰণে আৰু ভাল লাগিলে। আজি আপুনি আমাৰ শেষৰজন শ্ৰোতা, গতিকে আমি এই চিনেমাখনৰ পৰাই আপোনাৰ গীতটি শুনাইছোঁ আৰু এই গীতটিৰে সামৰিব লাগিব আমাৰ আজিৰ ফোন ইন কল্পটোৰো।
0: হয় হয় হয়
1: হয়, ধন্যবাদ।

ফনিন কল্পতরু অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহ সময় নিশা 10:30 বাজি গৈছে। এতিয়া সামৰিছো আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰ। কাইলৈৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:30 বজাত। ষ্টুডিঅ' মজিয়াৰ পৰা মই মধুকৃষ্ণা বৰঠাকুৰে বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

second is 38, 39, 40, 41, 42. Hello, hello, mic 2, hello, hello, hello.

0: वंदे मातरम।
1: वंदे मातरम सुजला सुफला मलयजशीतला।